আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ, ভাদ মাহৰ আজি 21 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 8 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: চক্ৰেটিছে কৈছিল, কথা কমকৈ ক'বা, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা, সজ লোকৰ উপদেশ বেছিকৈ শুনিবা, তোমাৰ মংগল হ'ব। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।
1: समाचार के साथ मैं जया भारती। प्रधानमंत्री नरेंद्र मोदी आज गुजरात और महाराष्ट्र के दौरे पर रहेंगे। गुजरात में प्रधानमंत्री वडोदरा से 35,000 करोड़ रुपए से अधिक की विकास परियोजना

0: And the BRICS summit, scheduled to be held in New Delhi on September 12-13, Bagai expressed confidence that multilateral diplomacy would further accelerate progress in bilateral relations. 12 people have been killed in Israeli airstrikes on a village in southern Lebanon. 11 people, including 2 children and 4 women, were killed in a strike that destroyed a residential building in Kfar Romain overnight. A second strike on a vehicle killed a paramedic. The Israeli military said it struck infrastructure sites belonging to the Iran-backed armed group Hezbollah, as well as several terrorists transferring weapons in retaliation for a drone attack on troops in an occupied area of the country. Indian para archers will be in spotlight as they look to make the most of the home advantage at the World Archery Para Series in Ahmedabad, with India set to feature in 4 gold medals finals today. In the para recurve women's team gold final, India's Bhavna and Pooja will take on China's Liang Qirong and Chen Yu, with the Indian duo aiming to secure the top prize on home soil. In para recurve men's team gold final, India's Harvinder Singh and Vijay Sundi will go up against Slovakia's David Ivan and Denis Ivan. And that is the end of this news bulletin.
1: Medium waiver, Sarihoya Kardohomik, Pass Midarot, Hat Hountris Kilo Hartsot, RFM Bender. এক দশমিক ছয় মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল, এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা। সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে। কি সংগীতত, কি চিত্ৰকলাত, প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে। সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ, চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে। কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে। ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া, মেক্সিকোৰ প্ৰভাৱ, পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব, যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয়। ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয়। কি সংগীত, কি নৃত্য, কি চিত্ৰ, সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ। ৰবীন্দ্ৰনাথে কৈছিল, অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে। অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে। কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে। ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে, গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে। এই শক্তি এক মহান শক্তি। কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা। সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকী জপাই পেলাব পাৰে, এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ, দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্ণাৰ্ড শ্ব'ই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ

0: বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ, এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: মুকুতামালা শুনিলে আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লিখনিৰ পৰা লোৱা হ'ল। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লৈছোঁ পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 বজাত।

আজিৰ ভজনৰ অনুষ্ঠানত জয়শ্ৰীদেৱীৰ কণ্ঠৰ ভজন শুনোৱা হ'ল। তেখেতৰ লগত বাদ্যযন্ত্ৰত সংগত কৰিলে তবলাত দিব্যজ্যোতি চাংমাই, হাৰমনিয়ামত হীৰকজ্যোতি দাস, বাঁহীত পৰমেশ্বৰ বসুমতাৰী আৰু তানপুৰাত শান্তনু বিশ্বাসে। শিল্পীৰ কণ্ঠৰ লোকগীত, শিল্পীৰ কণ্ঠৰ ভজন আজি পুনৰ শুনিবলৈ পাব সন্ধিয়া 6:40। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 12:30 বজাৰ আইদৰ বুলনি অনুষ্ঠানত জালুকবাৰী মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:25 মিনিটৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলৰ স্বাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ বিষয়ে প্ৰফুল্ল তেলীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। সন্ধিয়া 6:10 মিনিটৰ কৃষকবাণী অনুষ্ঠানত মাহজাতীয় শস্যৰ ব্যৱস্থাপনাৰ বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ডত ভাগ ল'ব ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত শুনিবলৈ পাব নিৰ্মল হালৈৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:30 আৰু সন্ধিয়া 6:40 মিনিটত

পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব। 9:15 বজাত জিলা ৰেহৰূপ, 9:20 বজাত লাইভ ফোন ইন কল্পতৰু, 10:00 বজাত জীৱন সুৰভী অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মন, প্ৰযোজনা সীমান্ত বাৰ্মাৰ, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমং, 11:05 বজাত পৰাগমালা লাইভ, দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আগবঢ়োৱা হ'ব এখনি প্ৰামাণ্য আলেখ্য ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য, আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 জাহ্নৱী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। 1:50 পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:55 আৰু সন্ধিয়া 7:05 বৃন্দগান শুনিবলৈ পাব। 7:20 আকৌ শুনোৱা হওক। নিশা 9:30 ইংৰাজী আলেখ্য যাযাবৰ দ্য চৌলফুল অণ্ডাৰাৰ ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু শুনিবলৈ পাব। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিয়োগ বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ।
3: শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

আজি দিনৰ 12:30 বজাৰ আইদৰ বুলনি অনুষ্ঠানত জালুকবাৰী মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:25 মিনিটত চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলৰ সাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ বিষয়ে প্ৰফুল্ল তেলীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। আজি সন্ধিয়া

সাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ বিষয়ে প্ৰফুল্ল তেলীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। আজি সন্ধিয়া 6:40 বজাত জয়শ্ৰী দেৱীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব।

0: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো মঞ্জিৎ গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ'বলগীয়া গ্ল'বেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026 উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি গুজৰাটত 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ 4 ৰাজ্যৰ ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ আজি ইটানগৰলৈ ৰাওনা হ'ব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হোৱাৰ বাবে ভাৰতৰ দাবীক লাক্সেমবাৰ্গৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী জেভিয়াৰ বেটেলে সমৰ্থন কৰিছে। আৰু জাপানৰ আইচি নাগোয়াত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ'বলগীয়া গ্ল'বেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026 উদ্বোধন কৰিব। GFF হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু প্ৰভাৱশালী বাৰ্ষিক বিত্তীয় প্ৰযুক্তি সন্মিলন। উল্লেখযোগ্য যে GFF 2026 জৰিয়তে ডিজিটেল লেনদেন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত ভিত্তি কৰি সম্ভাৱনাৰ পৰা বাস্তৱ প্ৰভাৱৰ দিশে আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তিয়ে কেনেদৰে বিশ্বৰ জনসাধাৰণ, উদ্যোগ আৰু অৰ্থনীতিৰ বাবে বিশ্বাসযোগ্য, সাৰ্বজনীন আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। গুজৰাটৰ বদোদৰাত প্ৰধানমন্ত্ৰীয়ে 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে 20,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ 3টা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব। আহমেদাবাদ বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে WDFC প্ৰকল্পটো সম্পূৰ্ণ হৈছে আৰু প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই প্ৰকল্পটো জনসাধাৰণৰ নামত উৎসৰ্গা কৰিব।
2: डेडिकेटेड फ्रेट कॉरिडोर ईस्ट और वेस्ट, ये दोनों देश के लिए बहुत बड़ी एक बैकबोन की तरह है ट्रांसपोर्टेशन में। वो प्रोजेक्ट अब कंप्लीट हुआ पूरी तरह से, उसको माननीय प्रधानमंत्री जी राष्ट्र के प्रति समर्पित करेंगे। ये परियोजना ऐसी है जिसमें कई वर्ष लगे, 2014 में प्रधानमंत्री ने उस काम को हाथ में लिया, हाथ में लेके जितनी भी उसमें प्रॉब्लम्स थी उनको सॉल्व किया।
1: প্ৰধানমন্ত্ৰীয়ে নিউ সানন্দ উত্তৰ, নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ JNPT মুম্বাইৰ পৰা মালবাহী ৰেল সেৱা মুকলি কৰিব। তেওঁ লগতে বদোদৰা আৰু তাণ্ডাৰুডৰ মাজত এখন নতুন ৰেল সেৱাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত 9,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 3টা ৰেল প্ৰকল্প আৰু 1,780 কোটি টকা ব্যয় সাপেক্ষে 3টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 2,600 কোটি টকা ব্যয় সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱ 2026 উদ্বোধন কৰাৰ উপৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। উল্লেখযোগ্য যে 2020ৰ পৰা অনুষ্ঠিত হৈ অহা এই গোলকীয় ফিনটেক মহোৎসৱ হৈছে নীতি নিৰ্ধাৰক, কেন্দ্ৰীয় বেংক, বিত্তীয় প্ৰতিষ্ঠান, ফিনটেক্স, প্ৰযুক্তি কোম্পানী, বিনিয়োগকাৰী আদি একেখন মঞ্চত একত্ৰিত হৈ ভৱিষ্যতৰ বিত্তীয় ৰূপৰেখা তৈয়াৰ কৰা এখন নেতৃত্বৰ মঞ্চ। মুম্বাইত অনুষ্ঠিত এই মহোৎসৱৰ 7ম সংস্কৰণ অহা 11 ছেপ্টেম্বৰত সামৰণি পৰিব। উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্য ভ্ৰমণসূচীৰে অসমত পৰহি উপস্থিত

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হ'ব। তেওঁ অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থকাৰ লগতে গেলেৰী আৰু সংগ্ৰহালয় দৰ্শন কৰিব। তেওঁ লগতে ইটানগৰত থকা জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ আৰু দৃষ্টিশক্তি ৰহিত দৈপল মিছন স্কুল পৰিদৰ্শন কৰিব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি মেঘালয়ৰ শ্বিলঙত ইউ ছোছোথাম প্ৰেক্ষাগৃহত তেওঁৰ সন্মানৰ অৰ্থে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে 1,000 কোটি টকা ব্যয় সাপেক্ষে 5টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত মেঘালয়ৰ চহকী ঐতিহ্য, প্ৰকৃতিৰ সৌন্দৰ্য আৰু মাতৃপ্ৰধান ঐতিহ্যকে ধৰি ব্যতিক্ৰমী সামাজিক সংস্থাসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ সংস্থাসমূহে ভাৰতৰ বৈচিত্ৰ্য আৰু গণতান্ত্ৰিক পৰম্পৰাক প্ৰতিফলিত কৰিছে। 1,000 কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষে গ্ৰহণ কৰা প্ৰকল্পসমূহে ৰাজ্যখনৰ যথেষ্ট উন্নতি কৰিব বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই প্ৰকল্প ৰূপায়িত হলে মেঘালয়ৰ নাগৰিকসকলৰ পানীৰ নিৰাপত্তা সুনিশ্চিত হ'ব। পথ সংযোগকৰণ প্ৰকল্প, শ্বিলং চিভিল হাস্পতালত আয়ুষৰ সুবিধা আৰু পি এম ডিভাই আঁচনিৰ অধীনত বিকশাই তোলা ছাবষ্টেচনে ৰাজ্যখনৰ অত্যাৱশ্যকীয় সেৱাসমূহ পূৰণ কৰাত সহায় কৰিব। মেঘালয়ৰ জনসাধাৰণ, বিশেষকৈ যুৱ প্ৰজন্মই ৰাজ্যখনৰ উন্নতিৰ বাবে উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰি যাব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে আশা ব্যক্ত কৰে। তেওঁ ৰাজ্যখনৰ গাৰো, খাচী আৰু জয়ন্তীয়া লোকসকলে পৰিৱেশন কৰা চহকী সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। লাক্সেমবাৰ্গৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী জেভিয়াৰ ভেটেলে ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হোৱাৰ দাবীক সমৰ্থন কৰি কয় যে বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ নীতি নিয়মৰ সংস্কাৰ হোৱাটো প্ৰয়োজন। এটা সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী শ্ৰী ভেটেলে কয় যে ভাৰতৰ বিশালতা আৰু বিশ্বজনীন গুৰুত্বৰ পৰিপ্ৰেক্ষিতত দেশখনক ৰাষ্ট্ৰসংঘৰ সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদ বিশ্বৰ বৃহৎ দেশসমূহক অন্তৰ্ভুক্তিৰে সম্প্ৰসাৰিত কৰা উচিত। মন্ত্ৰী শ্ৰী ভেটেলে ভেটো ব্যৱস্থাৰ সমালোচনা কৰি কয় যে এয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক হিচাপেহে বৰ্তমান বৰ্তি আছে। তেওঁ লগতে এইবুলিও যুক্তি আগবঢ়ায় যে যিকোনো এখন দেশৰেই বৃহৎ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সমৰ্থন কৰা কোনো সিদ্ধান্তৰ বিৰোধিতা কৰাৰ ক্ষমতা থকাটো উচিত নহয়। তেওঁ ভেটো ব্যৱস্থাত 2/3 দেশৰ সমৰ্থন থাকিলে ইয়াক নুই কৰিব পৰাৰ ক্ষমতাৰ লগতে গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ভালেসংখ্যক প্ৰতিনিধিৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। উল্লেখযোগ্য যে শ্ৰীবেটেলে 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অতিপাত বৰষুণ আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলত উত্তৰ প্ৰদেশৰ 25 জিলাত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ কেইবাখনো জিলাত যোৱা 24 ঘণ্টাত মজলীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হয়। যোৱা 24 ঘণ্টাত বেৰেলী, ইটাহ, শ্বাহজানপুৰ, বেহৰাইচ আৰু লখিমপুৰ খীৰি জিলাই সৰ্বাধিক বৃষ্টিপাত হোৱা দেশৰ শীৰ্ষ 5 জিলাৰ ভিতৰত স্থান লাভ কৰিছে। ধাৰাষাৰ বৰষুণৰ বাবে বেৰেলীত আগন্তুক দুদিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰাৰ লগতে চৰকাৰী বিষয়াসকলৰ ছুটী বাতিল কৰা হৈছে। বানপীড়িত অঞ্চলসমূহত সাহায্য বিতৰণ আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। বানপানীৰ পিছত ৰোগৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগ সষ্টম হৈ আছে। ইফালে বদৌন আৰু বলিয়াত গংগা, শ্বাহজানপুৰত ৰামগংগা, বাৰাংবংকিৰত ঘগ্ৰা, বলিয়াৰত অযোধ্যা আৰু তুৰ্তিপাৰ আৰু লখিমপুৰ খেৰীত সাৰদা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক 24 ঘণ্টাত ৰাজ্যখনৰ পূব প্ৰান্তৰ জিলাসমূহত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে। জাপানৰ আই চি নাগয়াত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। অৱশ্যে মুকলি অনুষ্ঠানৰ 9 দিন পূৰ্বে অৰ্থাৎ 10 ছেপ্টেম্বৰৰ পৰা খেল আৰম্ভ হোৱাৰ কথা। 17 ছেপ্টেম্বৰত টেগ বলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে 18 ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। 20 ছেপ্টেম্বৰৰ পৰা ইছিনোমিয়া চিটি মিউনিচিপাল জিমনেছিয়ামত বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে খেলিব। অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে ভাৰতৰ 5-জনীয়া ভাৰোত্তোলন দলৰ নেতৃত্ব দিব। আনহাতে অলিম্পিক পদক বিজয়ী মন্নু ভাকেৰে শ্বুটিঙত আৰু পেৰিছ 2024ত ব্ৰঞ্জৰ পদক বিজয়ী অমন চেহৰাবাদে মল্লযুঁজত অংশগ্ৰহণ কৰিব। ভাৰতৰ বক্সাৰসকলে কমনৱেলথ গেমছত 7টা সোণ আৰু 3টা ৰূপৰ পদক লাভ কৰাৰ পাছত জাপানত উপস্থিত হ'ব। অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু কমনৱেলথ গেমছৰ চেম্পিয়ন সাক্ষী চৌধাৰী ভাৰতীয় বক্সাৰসকলৰ ভিতৰত অন্যতম। 24 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এথলেটিকছত ভাৰতৰ হৈ 70 জনতকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আহমেদাবাদত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগিতাত আজি ভাৱনা আৰু পূজাই

0: চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে খেলিব। ভাৰতীয় যুটিটোৱে ঘৰুৱা মাটিত বিজয়ৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ'ব। পেৰা ৰিকাৰ পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ হৰবিন্দৰ সিং আৰু বিজয় সুন্দিয়ে শ্লোভাকিয়াৰ ডেভিড ইভান আৰু ডেনিছ ইভানৰ বিৰুদ্ধে খেলিব। পাৰা কম্পাউণ্ড পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ শ্যাম সুন্দৰ স্বামী আৰু তুমন কুমাৰে ইৰাকৰ আব্বাছ কাধিম আৰু আনৱেৰ আল দাউদৰ বিৰুদ্ধে খেলিব। মিক্সড টীম ডব্লিউ ওৱান ফাইনেলত ভাৰতৰ স্বাতি চৌধুৰী আৰু আদিল মহম্মদ নাজিৰ আনচাৰীয়ে চেকিয়াৰ চেৰকা পুল্টাৰ মুছিলোভা আৰু ডেভিড ড্ৰাহোনিনস্কিৰ সৈতে যুঁজিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ'বলগীয়া গ্লোবেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026ৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি গুজৰাটত 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্য ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আজি ইটানগৰলৈ ৰাওনা হ'ব আৰু জাপানৰ আই চি নাগোয়াত 19 ছেপ্টেম্বৰৰ পৰা এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মভঁৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 8 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:08:53 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:33:17।

0: সে যদি জোঁৱা তুমি জোঁৱা গৈ, এইটো গাইছোঁ। সেই গীতটো গোৱাৰ পিছত সেই বুঢ়া মানুহগৰাকী খুব সুন্দৰ দেখিবলৈ, তেওঁ তামোল খাই আছিলে। তাৰপিছত চকীদাৰটোক মাতি ক'লে যে পানী এগিলাচ আনচোন। পানী এগিলাচে ধুই ল'লে মুখখন কুলকুল কৰি, লৈ পেলাই মোক কপালতে চুমা এটা খালে। খাই ক'লে যে এই ল'ৰাজন খুব ভাল শিল্পী হ'ব, মই আশীৰ্বাদ কৰিছোঁ এইবুলি কপালত চুমাটো খালে। আৰু খোৱাৰ পিছত মই গুচি আহিলোঁ ঘৰলৈ, দেউতাহঁতে লৈ আহিলে। কেইদিনমান পিছত কাগজত ওলাইছে এইটো কথা যে নীলকান্ত হাজৰিকাৰ 5 বছৰীয়া পুত্ৰ শ্ৰীমান ভূপেন হাজৰিকাই এইটো গাঁৱতে, সেই মানুহজন কোন আছিল জানা, লক্ষ্মীনাথ বেজবৰুৱা।
1: শিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক, কিছু সময়ৰ কাৰণে ৰাজনীতিতো যোগদান কৰিছিল। ভাৰতবৰ্ষৰ লগতে পশ্চিমবংগ, অসম আৰু চুবুৰীয়া দেশ বাংলাদেশৰো জনপ্ৰিয় শিল্পী হিচাপে খ্যাতি লাভ কৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি উপজা দিন। ভূপেন হাজৰিকা বিশ্ব শিল্পী আৰু মানৱতাবাদী শিল্পী। বিভিন্ন ভাষাত সংগীত ৰচনা কৰাৰ উপৰিও গীতত কণ্ঠ নিগৰাইছিল সুধাকণ্ঠ ভূপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ কৰ্মৰাজিয়ে অসমৰ কলা সংস্কৃতি জগতৰ উন্নয়ন সাধন কৰাৰ উপৰিও অসম তথা ভাৰতক বিশ্বত প্ৰতিষ্ঠিত কৰাটো বহুখিনি অৱদান আগবঢ়াই থৈ গৈছে। ভূপেন হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা, চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়ন চক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশ ভ্ৰমণ কৰিছিল। এইগৰাকী মনীষীলৈ ভাৰত চৰকাৰে 2019 চনত মৰণোত্তৰভাৱে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিছিল।

এই কণ্ঠই হৈ পৰিছিল জাতিৰ পৰিচয়, এটা সময়ৰ ইতিহাস আৰু লাখ লাখ মানুহৰ হৃদয়ৰ ভাষা। 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল ভূপেন হাজৰিকাই। ভূপেন হাজৰিকা সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী আছিল। পৰৱৰ্তী সময়ত তেখেতৰ প্ৰতিভাই অসমৰ সীমা অতিক্ৰমী সমগ্ৰ ভাৰত, বিশ্বৰ সাংস্কৃতিক জগতত এক সুকীয়া পৰিচয় লাভ কৰিছিল। তেখেতৰ গানত আছিল অসমৰ মাটি আৰু মানুহৰ গোন্ধ। গীতত আছিল ব্ৰহ্মপুত্ৰৰ বিশালতা, খেতিয়কৰ কথা, শ্ৰমিকৰ কষ্ট, মানুহৰ প্ৰেম আৰু সুন্দৰ সমাজৰ সপোন। ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি কেৱল সংগীতে নাছিল, এইবোৰ আছিল এটি সময়ৰ দলিল। জন্ম শতবৰ্ষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

0: শিক্ষকজনে বুজাব, বিশেষকৈ কিছুমান নীতি বুলি ক'ব পাৰি, শিক্ষকে বুজাওঁতে শিক্ষকজনে কমকৈ ক'ব আৰু ছাত্ৰ ছাত্ৰীক বেছিকৈ হাতে কামে কৰিবলৈ দিব লাগে। আৰু তেনেধৰণে অংশগ্ৰহণৰ ক্ষেত্ৰতো সকলো ছাত্ৰ ছাত্ৰীয়ে সমানে অংশগ্ৰহণ কৰাবলৈ চাব লাগে, কাৰণ কিছুমান মেধাও থাকিব পাৰে, কিছুমান কম মেধা ছাত্ৰ ছাত্ৰী, তেওঁলোকক সমানে অংশগ্ৰহণ কৰাত গুৰুত্ব দিব লাগে। পঢ়োৱাৰ সময়ত ব্লেক বোৰ্ডত ব্যৱহাৰ কৰিব লাগে, তাত ছবি আঁকিবলৈ দিব লাগে, যিটো তাৰ পাঠদানৰ লগত সংগতি থকা। কোনো গধুৰ বিষয়ৰ পঢ়াবলৈ হওঁতে প্ৰথমতে সংজ্ঞাটো দিব নালাগে, তেওঁলোকে মেপ, ছবি, মডেল এইবিলাকৰ সহায়েৰে বুজাব লাগে। আৰু আই কণ্টেক্ট, বিশেষকৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ চকুৰ মনোভাৱবোৰ সহায়েৰে পাঠদান পঢ়াবলৈ যত্ন কৰিব লাগে, তেতিয়াহে ফলপ্ৰসূ হ'ব। বক্তৃতাৰ সহায়েৰে পাঠদান নকৰি মাজত কিছু সময় পাঠটোৰ বিষয়ে অলপ বুজাই তাৰপিছত হাতে কামে কিছুমান কৰিবলৈ দিব লাগে, প্ৰশ্ন সুধিব লাগে, নাইবা দলীয় আলোচনা কৰি সেই দলীয় ছাত্ৰ ছাত্ৰীৰ মাজত কিবা প্ৰশ্ন আছে নেকি তেওঁলোকৰ পৰা প্ৰশ্ন ল'ব লাগে বা উত্তৰটো দিবলৈ যত্ন কৰিব লাগে। ছাত্ৰক তেওঁলোকক প্ৰশ্ন সুধিবলৈ দিব লাগে, আৰু যিবিলাক প্ৰশ্ন হয়তো তেওঁলোকে নিজে উদ্ভাৱনীমূলক প্ৰশ্ন তেওঁলোকে নিজে দিব পাৰে, যিবিলাকে তেওঁলোকক সেই বিষয়টোৰ বাহিৰতো কিছুমান কথা জানিবলৈ তেওঁলোকক উৎসাহ যোগাব পাৰে, বাকী ছাত্ৰসকলকো এই ক্ষেত্ৰত জানিবলৈ সুবিধা তেওঁলোকে পাব। গতিকে এগৰাকী শিক্ষকৰ এই পাঠদানৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে কৰণীয় আছে, গোটেই পাঠ প্ৰক্ৰিয়াটো সহায়ক হিচাপে ছাত্ৰক সক্ৰিয় কৰি তুলিলেহে ফলপ্ৰসূ শিক্ষাদান হ'ব বুলি ক'ব পৰা যায়।
1: আমাৰ সৈতে সেয়া আছিল ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত লাভণ্য লাহন চুতীয়া। 1943 চনৰ পৰা সৰ্বাধিক হিন্দী আৰু ভিন্নভাষী চলচ্চিত্ৰৰ লগতে বহুকেইটা ব্যক্তিগত এলবামত গান গাইছিল আশা ভোছলে। 20টাতকৈ অধিক দেশী আৰু বিদেশী ভাষাত কণ্ঠদান কৰিছে আশা ভোছলে। 2000 চনত দাদা চাহেব ফাল্কে সন্মান আৰু 2008 চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল আশা ভোছলেক। উমৰাজানৰ দিল চিজ কিয়া হে গীতটিৰ কাৰণে শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ইজাজত মেৰা কুছ চামান গীতটিৰ কাৰণেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছিল। যুক্তৰাষ্ট্ৰৰ ইণ্ডো পাক এছ'চিয়েচনে নাইটিংগেল অফ এছিয়া বঁটা আগবঢ়াইছিল 1987 চনত। বিবিচিৰ জীৱনজোৰা সাধনা বঁটাকে ধৰি অসংখ্য সন্মান আৰু বঁটাবাহন আগবঢ়োৱা হৈছিল। 1997 চনত প্ৰথমগৰাকী ভাৰতীয় হিচাপে গ্ৰেমী পুৰস্কাৰৰ কাৰণে মনোনয়ন লাভ কৰিছিল। 1933 চনৰ 8 ছেপ্টেম্বৰত ব্ৰিটিছ শাসিত বোম্বে প্ৰেচিডেন্সিৰ, এতিয়া মহাৰাষ্ট্ৰৰ চাংলিৰ এখন সৰু গাঁৱত আশা ভোছলেৰ জন্ম হৈছিল। সমাজকৰ্মী, সাংবাদিক, সাহিত্যিক আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁই। যতীন্দ্ৰ কুমাৰ বৰগোহাঁয়ে তেখেতৰ জীৱনকালত প্ৰায় 45খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সমাজ, সংস্কৃতি, অৰ্থনীতি আৰু ইতিহাস বিষয়ৰ তেখেতে প্ৰায় 6খন উল্লেখযোগ্য গ্ৰন্থ প্ৰণয়ন কৰিছিল। ইয়াৰ উপৰিও 3খন উপন্যাসৰ লগতে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত 15খনৰো অধিক উপন্যাস, 2খন গল্প সংকলন, 5খন কবিতা সংকলন, 3খন অনুবাদ গ্ৰন্থ আৰু 3খন নাটকেৰে অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়াই থৈ গৈছে। 150ৰো অধিক গল্প ৰচনা কৰিছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁয়ে। কেইবাখনো কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁয়ে। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু যতীন্দ্ৰ কুমাৰ বৰগোহাঁইৰ দ্বাৰা বাংলা ভাষাৰ পৰা অনুদিত দেৱীপ্ৰসাদ চট্টোপাধ্যায় লোকায়ত দৰ্শন গ্ৰন্থৰ কাৰণে 2009 চনত সাহিত্য একাডেমীৰ অনুবাদ বঁটা আগবঢ়োৱা হৈছিল। 1950 চনৰ 8 ছেপ্টেম্বৰত জখলাবন্ধাত জন্মগ্ৰহণ কৰিছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁয়ে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সদস্য, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সাংবাদিক আছিল ফিৰোজ জাহাংগীৰ গান্ধী। 1930 চনত স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ কাৰণে ফিৰোজ গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক গ্ৰেপ্তাৰ কৰি ফৈজাবাদ কাৰাগাৰত 19 মাহ বন্দী কৰি ৰাখিছিল। মুক্তিৰ পাছত তেখেতে উত্তৰ প্ৰদেশত খাজানাৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদী আন্দোলনৰ সৈতে জড়িত হৈছিল আৰু 1932 আৰু 1933 চনত পুনৰ তেখেতক গ্ৰেপ্তাৰ কৰিছিল। স্বাধীনতাৰ পিছত 1952 চনত স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ফিৰোজ গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আসনৰ পৰা জয়লাভ কৰিছিল। 1960 চনৰ 8 ছেপ্টেম্বৰত ফিৰোজ গান্ধীৰ পৰলোকপ্ৰাপ্তি হয়। অসমৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়, প্ৰথম আইন মহাবিদ্যালয় আৰ্ল কলেজ আদিৰ স্থাপনৰ বাবে মানিকচন্দ্ৰ বৰুৱাৰ অৱদানক স্মৰণ কৰা হয়। মানিকচন্দ্ৰ বৰুৱা এগৰাকী সমাজসেৱক আৰু শিক্ষা সংগঠক আছিল। ব্ৰিটিছ চৰকাৰে তেখেতলৈ ৰায় বাহাদুৰ উপাধি যাচিছিল যদিও তেখেতে এই উপাধি ল'বলৈ অমান্তি হৈছিল। মানিকচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 1851 চনৰ 8 ছেপ্টেম্বৰত নগাঁও জিলাৰ খাগৰিজানত।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
3: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े आप

0: আর বুঢ়াপা বি গৌরব কে সাথ বিতা সকো
1: এতিয়ালে এই যোজনাত 9,50,00,000 কই অধিক লাভার্থী জড়িত হইছে
2: যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনচনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক
3: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
4: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী
5: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ মানুহে মানুহৰ বাবে জন্ম শতবৰ্ষক আজি দিহিঙে দীপাঙে কালজয়ী গীতেৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ সমনতীৰ্থত ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি আচুৰ শ্ৰদ্ধাঞ্জলি দীঘলীপুখুৰীত উদ্দীপনা অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি আধাৰশিলা স্থাপন উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ক'লে বিশ্ববিদ্যালয় এখনৰ মূল্যায়ন বৌদ্ধিক সম্পদ প্ৰতিফলিত হয় অসমৰ দুদিনীয়া ভ্ৰমণ সামৰি মেঘালয়লৈ যাত্ৰা দেশৰ উন্নয়ন প্ৰগতি মংগল সমৃদ্ধিৰ বাবে কামাখ্যা দেৱালয় দৰ্শন উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণৰ 6 অক্টোবৰত নগাঁও লোকসভাৰ উপ নিৰ্বাচন 9 অক্টোবৰত ফলাফল পৃথকে পৃথকে যুদ্ধক্ষেত্ৰত নামিব বিৰোধী শিবিৰ ধেমাজিত অবৈধ নথিপত্ৰসহ গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত ACS বিষয়া দেৱেশ্বৰ বৰা স্বাস্থ্য বিভাগৰ যুটীয়া সচিব হৈ থকাৰ সময়তে যুৱক যুৱতীৰ পৰা সংগ্ৰহ কৰিছিল 00,000 টকা চৰকাৰী আৱাসত CM ভিজিলেন্সৰ ব্যাপক তালাচী ৰাজ্যৰ 35 জিলা সামৰি 1 নৱেম্বৰৰ পৰা হ'ব খেল মহাৰণ 12 বছৰ তলৰ শিশুৰ বাবে হ'ব শিশু খেল মহাৰণ নিৰ্বাচিত মুঠ 120 গৰাকী ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে প্ৰতিমাহে 2,000 টকাকৈ বৃত্তি 2025-26 বিত্তীয় বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ চাইকেল বিতৰণৰ অনুমোদন ধেমাজি বঙালমাৰীত পথ দুৰ্ঘটনা আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত 7 বছৰীয়া কণমানিৰ নিহত দিল্লীৰ পাঁচমহলীয়া ভৱন ধ্বংসত নিহতৰ সংখ্যা 7 জনলৈ বৃদ্ধি অট্টালিকাৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ দিল্লীত গণপ্ৰহাৰত জীৱন হেৰুৱালে মণিপুৰৰ সংগীত শিক্ষকে বানৰ 11 দিনৰ পাছতহে বিদেশী সাংবাদিকক অনুমতি দিছে বেইজিঙে তিব্বতত নিহতৰ সংখ্যা 43লৈ বৃদ্ধি নিৰ্দিষ্ট 519 জন দেশৰ সশস্ত্ৰ বাহিনীক অধিক শক্তিশালী কৰাৰ লক্ষ্য 1.10 লাখ কোটি সৰঞ্জাম ক্ৰয়ত অনুমোদন দিছে কেন্দ্ৰই খেলৰ পৃষ্ঠাত অল ইণ্ডিয়া খেলুৱাই নৰ্থ ইষ্ট ইউনাইটেড চেম্পিয়ন 46 সংখ্যক নৌৰাম বৰণ ফুটবল টুৰ্ণামেণ্টত ঈশান কিষাণৰ দুৰ্দান্ত দ্বিশতক দিলীপ ট্ৰফীৰ প্ৰথম ইনিংছত পূব মণ্ডলৰ সংগ্ৰহ 708 ৰাণ 20 বছৰৰ পাছত এছিয়ান কাপলৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতে প্ৰস্তুত আজি পৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল আপোনালোকে এটা ভালে থাকক অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ। পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ
2: আদৰৰ শ্ৰোতা, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ স্বাগতম। আজিৰ খণ্ডত শ্যামল মিত্ৰৰ সংগীতময় জীৱন তথা তেওঁ গোৱা অসমীয়া চিনেমাৰ কেইটামান গীত শুনাবলৈ লোৱা হৈছে। এই বিষয়ে আমালৈ লিখি পঠিয়াইছে মানৱেন্দ্ৰ কুমাৰ বৰুৱাই। শ্যামল মিত্ৰৰ জন্ম কলকাতাৰ নিকটৱৰ্তী এখন সৰু চহৰ নৈহাটীত। সেয়া আছিল 1929 চনৰ 14 জানুৱাৰী। দেউতাক পেছাত এজন চিকিৎসক হোৱা হেতুকে তেওঁৰ পুত্ৰয়ো তেওঁৰ এই পদানুসৰণ কৰিব বুলি ভাবিছিল, যদিও সেয়া কিন্তু হৈ নুঠিল। স্থানীয় এক সংগীত শিল্পী মৃণালকান্তি ঘোষ তথা মাতৃৰ উৎসাহতে শ্যামল মিত্ৰই সংগীত শিকিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ ঘৰখন আছিল ভাৰতীয় গণনাট্য সংঘৰ আড্ডাস্থলী। তালৈ বিভিন্নজনৰ আহ যাহ হৈছিল। সেইদৰেই শ্যামল মিত্ৰ বংগৰ আগশাৰীৰ সংগীত পৰিচালক সলিল চৌধুৰীৰ সংস্পৰ্শলৈ আহিছিল। পাইছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্য। কলেজীয়া শিক্ষা গ্ৰহণ কৰা কালতে তেওঁ সেই সময়ৰ বাংলা সংগীতৰ এক নমস্য ব্যক্তি সতীনাথ মুখাৰ্জীৰ সান্নিধ্য লাভ কৰে, যি শ্যামলক কলকাতালৈ আহিবলৈ উদগনি।

যোগায়। সেইদৰেই এদিন শ্যামল মিত্ৰ হৈ পৰে বংগৰ এটি ঘৰুৱা নাম। কেৱল গীত গোৱাতে নিজকে সীমাবদ্ধ নাৰাখি শ্যামল মিত্ৰই চিনেমাৰ সংগীত পৰিচালনাতো হাত দিয়ে আৰু অতি কম সময়তে বংগৰ লগতে মুম্বাইৰ এজন আগশাৰীৰ সংগীত পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। অসমীয়া চিনেমাৰ সংগীতৰ সৈতে শ্যামল মিত্ৰৰ আছিল এক নিবিড় সম্পৰ্ক। 1956 চনত মুক্তি পোৱা স্মৃতিৰ পৰশত থকা এটি হিন্দী গীতত দিয়া কণ্ঠেৰেই শ্যামল মিত্ৰৰ অসমীয়া চিনেমাৰ জগতত যাত্ৰা আৰম্ভ হয়। পৰিতাপৰ কথা যে শ্যামল মিত্ৰৰ কণ্ঠৰ অসমীয়া চিনেমাৰ এই প্ৰথম গীতটো এতিয়া পাবলৈ নাই। অসমীয়া চিনেমাত গীত গোৱাৰ প্ৰথম সুযোগ শ্যামল মিত্ৰই লাভ কৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সংগীত সমৃদ্ধ মণিৰাম দেৱানত 1963 চনত। ছবিখনত জয়ন্ত হাজৰিকাৰ লগ লাগি শ্যামল মিত্ৰই গালে

ইয়াৰ পাছত পোনপটীয়াকৈ অসমীয়া চিনেমাত একক কণ্ঠেৰে গীত গোৱাৰ সুবিধা শ্যামল মিত্ৰলৈ নাহিলেও তাৰাচান্দ বৰজাত্যৰ হিন্দী চিনেমাৰ অসমীয়া ভাষাত ডাব কৰা সংস্কৰণ ভাগ্যত ভূপেন হাজৰিকাৰ তত্বাৱধানত তেওঁ তিনিটা গীতত কণ্ঠদান কৰে। অতিকৈ জনপ্ৰিয় হোৱা গীতকেইটি আছিল কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, নৱ নৱ বহাগ আহে আৰু মোৰ এই বুকুৰ জ্বালা। অসমীয়া চিনেমাৰ গীতত স্বাধীনভাৱে শ্যামল মিত্ৰই কণ্ঠদান কৰাৰ সুযোগ আহে 1968 চনৰ অসমীয়া ছবি মৰম তৃষ্ণাৰ যোগেদি। বিবেকানন্দ ভট্টাচাৰ্যৰ সংগীতেৰে সেই ছবিত তেওঁ গাইছিল।

0: 1971 চনত প্ৰখ্যাত চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকাই নিৰ্মাণ কৰিলে এখন ভিন্ন স্বাদৰ অসমীয়া চিনেমা মানৱ আৰু দানৱ। ছবিখন বিখ্যাত সংগীত পৰিচালক জ্যোতি জিতু তপনৰ প্ৰথম চিনেমা। এটি বিশেষ গীতত কণ্ঠ দিয়াৰ বাবে জিতু তপনে আমন্ত্ৰণ জনালে শ্যামল মিত্ৰক।
1: আৰে ও ৰহিম চাচা, আয়া বেটা।

আকৌ 1971 চনৰে কথা। পৰিচালক জিতেন শৰ্মাই নিৰ্মাণ কৰিবলৈ ল'লে ওপৰ মহলা। তেওঁ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্ব দিলে শ্যামল মিত্ৰক। ছবিখনত মুঠ 4টা গীত ৰখা হ'ল, যাৰ 2টা গীতত কণ্ঠ দিলে শ্যামল মিত্ৰই নিজেই।

উপমহলাৰ আনটো গীত খিলোনাৰে খেল দিখাওঁ, এটি অতি জনপ্ৰিয় গীত। ইয়াৰ পাছতো 1979 চনত উপেন কাকতিৰ পৰিচালনাত তথা সংগীতত শ্যামল মিত্ৰই বনশ্ৰী সেনগুপ্ত আৰু ভূপেন হাজৰিকাৰ সৈতে গাইছিল মই পিয়লা পিয়লা প্ৰেমৰ নিজৰা নিজৰা। 1987 চনৰ 15 নৱেম্বৰত এইজনা গায়ক তথা সংগীত পৰিচালকে ইহ

ৰূপালী লহৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ উপস্থাপন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণা দাসৰ।

0: কলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন। 1926 চনৰ আজিৰ দিনটোতেই শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপেও পৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱা 9:30 বজাত হ'বলগীয়া এই বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰী, কৌশিক ৰায়, সুশান্ত বৰগোহাঁই, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি উপস্থিত থকাৰ কথা। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলীপুখুৰীৰ পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলীপুখুৰীৰ পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100 গৰাকী লোকে মানুহে মানুহৰ বাবে গীতি পৰিৱেশন কৰিব। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান তোমাৰেই গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কালিৰে পৰা নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্য শইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ উপ নিৰ্বাচনত প্ৰায় 19,07,209 গৰাকী ভোটাৰে উপ নিৰ্বাচনত নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ধিং, ৰূপহীহাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনী সা সামগ্ৰী বিতৰণ, ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰি দুয়োখন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 3 শতাধিক মধ্যভোগীক গ্ৰেপ্তাৰ

0: three networks. Delhi police arrests three members of family that owned collapsed building in Satyaniketan area of the national capital. And India set to feature in four gold medal finals at World Archery Para Series in Ahmedabad today. And with that, we end the morning news. Have a nice day.
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰত 729 কিলোহার্টজত আৰু এফএম বেণ্ডৰ 101.6 মেগাহার্টজত দিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আৰম্ভ কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ।

গীতিমালিকা অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত স্বৰচিত কেইটিমান গীত।

0: ভূপেন হাজৰিকাদেৱৰ কণ্ঠত পুৰুষোত্তম দাসে লিখা গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত আজি শ্ৰোতাসকলক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীত শুনোৱা হৈছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

জাম ছুটি ফালে নম্ভুলৈ মন দিম মন নিম গিটারৰ সুৰে সুৰে অদূৰ মধুৰ কোনোবা ৰাতি পুৱা মনালিছা নম্ফুলে এবাৰ আহানা ময়ো

গীতিমালিকা অনুষ্ঠানত আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ কেইটিমান গীত শুনোৱা হ'ল। গীতিমালিকা অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল।

0: দ্য সোলফুল ৱাণ্ডাৰাৰ ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আঠ বাজি কুৰি মিনিটত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মনদীপ মহন্ত। এয়া আকাশবাণী গুৱাহাটী। এতিয়া 9 বজাত পোৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুৱেৰী, ইটাভাটাৰ পৰা সেউজ কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, বিশ্ব বৰেণ্যশিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন, ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন, চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ, আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ ICC নাগুয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ। ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খণ্ডত সেউজ উপকৰ আৰোপৰ বাবে অসম সেউজ উপকৰ নীতি 2026ৰ পৰিকাঠামোত অনুমোদন জনাইছে। ইয়াৰ অধীনত শিলৰ কুৱেৰী, ইটাভাটা, আমদানি কৰা কাঠ আদিত সেউজ উপকৰ আৰোপৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027ৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ জনোৱা মতে 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শৈশৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব। শৈশৱ ক্ৰীড়া সমাৰোহত 300 প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈক চিনাক্ত কৰি তেওঁলোকৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে প্ৰশিক্ষণ আৰু সা সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাসমূহত চৰকাৰে এথলেটিকছ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এই 8টা শাখা সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। 2025-26 বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চৰকাৰে বিনামূলীয়া চাইকেল বিতৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 9,38,00,000 টকাত কেবিনেটে অনুমোদন জনাইছে। পৰৱৰ্তী 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ অংশ হিচাপে অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ পদৰ পৰা কনিষ্ঠ প্ৰশাসনিক সহায়ক পদলৈ পদোন্নতিৰ বাবে প্ৰয়োজনীয় সেৱাকাল 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাত কেবিনেটে অনুমোদন জনাইছে।
2: 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈছে পদোন্নতিটো যাতে নিয়মিত হ'ব পাৰে। আমাৰ অসম সচিবালয়ত বৰ্তমান কম্পিউটাৰ অপাৰেটৰসমূহ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে 4 বছৰ চাকৰি কৰিব লাগে আৰু 4 বছৰ নোহোৱালৈকে তেওঁলোকে প্ৰমোশ্যন নাপায়। কিন্তু ইয়াক যদি আমি 3 বছৰলৈকে নমাই দিওঁ, প্ৰায় 300 ল'ৰা-ছোৱালীয়ে প্ৰমোশ্যন পাব। এটা প্ৰমোশ্যনৰ আনন্দ পাব, দ্বিতীয়টো এপইণ্টমেণ্ট লেভেল পৰ্যায়ত আৰু 300 অতিৰিক্ত পদ খালী হ'ব। সেই দৃষ্টিভংগীৰ পৰা ৰাজ্য চৰকাৰে আজি কোৱালিফাইং ছাৰ্ভিচ ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ টু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 4 বছৰৰ পৰিৱৰ্তে 3 বছৰলৈকে আমি হ্ৰাস কৰিছোঁ।
1: আনহাতে সামৰিক বাহিনীত কৰ্মৰত অসমৰ যুৱক যুৱতীসকলৰ চাকৰিৰ সৰ্বোচ্চ সীমা 45 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। কৰ আয়ুক্তালয়ৰ পুনৰ্গঠনতো কালি অনুষ্ঠিত কেবিনেটে অনুমোদন জনায়। ইয়াৰ অধীনত 157টা নতুন বিধিসন্মত বিষয়াৰ পদ আৰু 4টা তথ্য প্ৰযুক্তি বিষয়াৰ পদ সৃষ্টি কৰা হ'ব। GST ব্যৱস্থাৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ কাৰ্যকৰী জোনৰ সংখ্যা 10ৰ পৰা 11লৈ বৃদ্ধি কৰাৰ লগতে বৰ্তমানৰ পদসমূহৰ পুনৰ নামকৰণৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়। বিশ্ব বৰেণ্যশিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে পৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি কাৰ্যসূচীত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠান

0: প্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি কাৰ্যসূচীত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱা 9:30 বজাত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰ্যপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰী, কৌশিক ৰায়, সুকান্ত বৰগোহাঁই, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি উপস্থিত থকাৰ কথা। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6:00 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলী পুখুৰী পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100 গৰাকী লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মনোৰমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6:00 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱতো আজি ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। মহান শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰাৰ লগতে কেইবাটাও গীতেৰে শিল্পীগৰাকীৰ বিশাল সৃষ্টিৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। পাটাচাৰকুচিতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সন্ধিয়া 7:00 বজাত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত ৰূপম ভূঞা আৰু বিদ্যাসাগৰে ডঃ হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিবলগীয়া এই সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী সদানন্দ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। গোৱালপাৰাতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 300 শতাধিক মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত থকা মধ্যভোগী তথা সাধাৰণ নাগৰিকে নিজেই চৰকাৰক দাখিল কৰিব পাৰিব। ইয়াৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই অতি সোনকালে এটা পৰ্টেল মুকলি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই পৰ্টেলৰ জৰিয়তে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, পেঞ্চন কাৰ্যালয়, অসম সচিবালয়ৰ বিভিন্ন বিভাগৰ সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিত থকা মধ্যভোগীৰ তথ্য জনসাধাৰণে চৰকাৰক দাখিল কৰিব পাৰিব। মধ্যভোগীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2022 চনত ৰাজ্যৰ থানাবোৰত থকা মধ্যভোগীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰথম ধাৰাবাহিকভাৱে অভিযান চলাইছিল। সেই অভিযানত প্ৰায় 200 মধ্যভোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ এই অভিযানৰ পাছত মধ্যভোগীৰ দপদপনি কিছু কমিছিল যদিও শেহতীয়াকৈ পুনৰ মধ্যভোগীৰাজে গা কৰি উঠিছে, যাৰ বাবে চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: 2022 চনত আমি প্ৰথম 200 জন এনেকে থানাত দালালি কৰা বা FIR ৰাইটিং কৰা এনেকুৱা ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলো। 2 বছৰমান নাছিলে, কিন্তু তাৰ পিছত ইলেকশ্যনৰ এবছৰ আগৰ পৰা এই ব্যৱস্থাটো আৰু গা কৰি উঠিলে। এইবাৰ 410 জন থানা পৰ্যায়ত সক্ৰিয় হৈ থকা দালালৰ বিষয়ে বা মধ্যভোগীৰ বিষয়ে আমি জানিব পাৰিলোঁ।
0: নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কালিৰে পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্যক শইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন মনোনয়ন পত্র প্রত্যাহারের অন্তিম দিন ধার্য করা হয়েছে। অহা ছয় অক্টোবর ভোটগ্রহণ অনুষ্ঠিত হওয়ার লগতে ন অক্টোবর ভোটগণনা করা হব। আয়ুক্তগৰাকীয়ে প্রকাশ করা তথ্য অনুসরি জেলাখনের উপনির্বাচনত প্রায় 19,07,209

0: ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীহাট, চামগুৰি, ৰহা, নগাঁও আৰু বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনৰ সা সামগ্ৰী বিতৰণ, ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰি দুয়োখন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। নগাঁও লোকসভাৰ উপ নিৰ্বাচন সন্দৰ্ভত আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়।
1: প্ৰেছ নোটটো ৰিলিজ হৈছে আমাৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। এতিয়াৰ পৰা আমাৰ ইয়াতে এম চি চি অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট লাগু হৈছে। এই অলপ আগতে আমি আমাৰ এম চি চিৰ যিবিলাক টীম আছে, যিবিলাকে মডেল কোড অফ কণ্ডাক্ট এনফৰ্চ কৰে, আমি নটিফাই কৰিছো আৰু অতি শীঘ্ৰে তেওঁলোক এতিয়া যিখিনি কৰণীয় আছে তেওঁলোকে গ্ৰাউণ্ডত গৈ নিজৰ কৰ্তব্যখিনি পালন কৰিব। আমি চৰকাৰী আমাৰ যিসকল বিষয়ববীয়া আছে বা বিভিন্ন বিভাগৰ মুৰব্বী আছে তেওঁলোককো ইতিমধ্যে এম চি চিৰ বিষয়ে আৰু প্ৰেছ নোটৰ বিষয়ে আমি জনাইছো আৰু তেওঁলোকৰ যিখিনি যাৱতীয় কৰণীয় আছে সেইখিনিও আমি তেওঁলোকক ইতিমধ্যে জনাইছো।
0: জাপানৰ আই চি নায়োগাত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। অৱশ্যে মুকলি অনুষ্ঠানৰ 9 দিন পূৰ্বে অৰ্থাৎ 10 ছেপ্টেম্বৰৰ পৰা খেল আৰম্ভ হোৱাৰ কথা। 17 ছেপ্টেম্বৰত টেগ বলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে 18 ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। 20 ছেপ্টেম্বৰৰ পৰা ইছিনোমিয়া চিটি মিউনিচিপালিটি জিমনেছিয়ামত বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে খেলিব। অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে ভাৰতৰ 5-জনীয়া ভাৰোত্তোলন দলৰ নেতৃত্ব দিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ৰাজ্য জোকাৰি যোৱা গুৱাহাটীৰ বেলতলাৰ ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ বাতৰিটোৱে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত 25 বছৰীয়া ৰিয়া তালুকদাৰক স্বামী ৰামানুজ গোস্বামীয়ে অতি নৃশংসতাৰে হত্যা কৰে। ঘৰৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাত প্ৰতিবেশী আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ৰিয়াৰ আংশিক পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে। আমাৰ অসম, দৈনিক অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ কাকতকে ধৰি আটাইকেইখন বাতৰিতে এই খবৰটোৱে শিৰোনাম দখল কৰিছে। কালি গুৱাহাটীৰ কাহিলিপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত হাজাৰ হাজাৰ প্ৰাথমিক শিক্ষকে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এছ আৰ ডি শিক্ষকসকলক এছ এন এছ স্পৰ্টছ মডিউলৰ পদ্ধতিৰে দৰমহা দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছত সঞ্চালকালয়ে বিষয়টো শীঘ্ৰেই নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা এই খবৰটোৰ শিৰোনাম বিক্ষুব্ধ শিক্ষকৰ গৰ্জনত কপিল কাহিলিপাৰা। মধ্যভোগী আৰু প্ৰবঞ্চকৰ দৌৰাত্ম বন্ধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ অভিযানৰ ঘোষণা কৰিছে। শেহতীয়া কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে সাধাৰণ জনতাই যাতে কোনো অসুবিধা নোপোৱাকৈ পোনপটীয়াকৈ মধ্যভোগীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ তত্বাৱধানত এটা নতুন নিৰ্ধাৰিত পৰ্টেল মুকলি কৰা হ'ব। নিয়মীয়া বাৰ্তা কাকতত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে শিৰোনাম দখল কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়ন বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বাতৰিটো দি চেণ্টিনেল কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিত। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুঁৱেৰী ইটাভাটাৰ পৰা সেউজকৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন। চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ। আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ আই চি নাগোয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ।
3: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো বৰপেটা জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতবোৰক ৰেখাচিত্ৰৰ জৰিয়তে ব্যাখ্যা কৰাৰ কামত আগবাঢ়িছে আমৃখোৱাৰ যুৱশিল্পী সুচিব্ৰত ৰয়। ডক্টৰ ভূপেন হাজৰিকাক কেইবাবাৰো ঘনিষ্ঠভাৱে লগ পোৱা শিল্পীগৰাকীয়ে ইতিমধ্যে তেওঁৰ কেইবাটাও কৰ্মৰে সুধাকণ্ঠৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছিল। এই বিষয়ে আমাক সবিশেষ জনাইছে আকাশবাণীৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতক এইবাৰ ৰেখাচিত্ৰৰ জৰিয়তে ৰাইজৰ আগত তুলি ধৰাৰ প্ৰয়াস কৰিছে যুৱশিল্পী সুচিব্ৰত ৰয়ে। একাদশ শ্ৰেণীত পঢ়ি থকা সময়তে ডক্টৰ হাজৰিকাৰ আমি একেখন নাৱৰে যাত্ৰী শীৰ্ষক গীতটি চিত্ৰৰ জৰিয়তে ৰয়ে ব্যাখ্যা কৰিছিল। সেই চিত্ৰ হাতত লৈ তেওঁ বিশ্ববিস্তৃত শিল্পীগৰাকীৰ ওচৰলৈ গৈছিল। ডক্টৰ ভূপেন হাজৰিকাই এই চিত্ৰ দেখি অভিভূত হৈছিল আৰু ব্যতিক্ৰমী ৰূপত প্ৰশংসা পত্ৰ প্ৰদান কৰিছিল। তাৰপিছত সুধাকণ্ঠক বিষয়বস্তু হিচাপে লৈ সুচিব্ৰতয়ে আৰু কেইবাটাও চিত্ৰকৰ্ম পৰৱৰ্তী সময়ত সম্পাদন কৰে। বিশেষকৈ ধানেৰে প্ৰয়াত শিল্পীগৰাকীৰ কেইবাখনো ছবি তেওঁ অংকন কৰে। ইয়াৰ জৰিয়তেও তেওঁ ডক্টৰ হাজৰিকাক কেইবাবাৰো সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছিল। এনেদৰে লাভ কৰা সান্নিধ্যৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ উদ্যোগত 2025 বৰ্ষত আয়োজিত ডক্টৰ হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত ৰয়ে বিশিষ্ট অতিথিৰূপে ভাগ লোৱাৰ আমন্ত্ৰণ লাভ কৰে। বৰপেটা জিলা প্ৰশাসনে সম্পূৰ্ণ প্ৰটকল অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকা গুৱাহাটীত অনুষ্ঠিত সেই সভালৈ ৰয়ক লৈ যায়। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতৰ প্ৰতি সুচিব্ৰতয়ে দুবাৰ আকৰ্ষণ অনুভৱ কৰি আহিছে। সেইবাবে এইবাৰ তেওঁ সুধাকণ্ঠৰ গীতবোৰক ৰেখাচিত্ৰ তথা ব্যাখ্যাচিত্ৰৰ জৰিয়তে প্ৰকাশৰ হাত দিছে। ৰয়ে কয় যে ডক্টৰ ভূপেন হাজৰিকাই তেওঁক যি আশীৰ্বাদ দি গৈছে তাৰ ফলতে তেওঁ এই কামতো সফল হ'ব বুলি গভীৰভাৱে বিশ্বাস কৰে।
1: বৰপেটা জিলাত প্ৰতিভাশালী খেলুৱৈৰ অভাৱ নাই যদিও উপযুক্ত খেলপথাৰৰ অভাৱ বহু ক্ষেত্ৰত স্পষ্ট হৈ আহিছে। বিশেষকৈ ফুটবল খেলুৱৈৰ বাবে বৰপেটাত এখনো উপযুক্ত খেলপথাৰ নথকাক লৈ ক্ৰীড়াপ্ৰেমীসকলে যথেষ্ট উদ্বিগ্ন হৈ আহিছে। এই বিষয়ত সবিশেষ জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: বৰপেটাত বিশেষকৈ ফুটবলৰ ক্ষেত্ৰখনে এখন খেলপথাৰৰ অভাৱত গভীৰভাৱে ভুগি আহিছে। অথচ বৰপেটাত বহু প্ৰতিভাশালী খেলুৱৈ আছে। ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো বাদেই খেলুৱৈসকলে নিয়মীয়াকৈ অভ্যাস কৰিবলৈও এখন নিৰ্দিষ্ট খেলপথাৰ নাই। বৰপেটাৰ ৰামৰায় ষ্টেডিয়ামখন যোৱা 38 বছৰে অৰ্ধনিৰ্মিত হৈ পৰি আছে। 1987 চনতে ৰামৰায় ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হৈছিল, কিন্তু ষ্টেডিয়ামখন আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। শেহতীয়াকৈ ইনডোৰ ষ্টেডিয়ামখন কিছু পৰিমাণে ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। ইয়াৰ বিপৰীতে আউটডোৰ ষ্টেডিয়াম আজিলৈ সম্পূৰ্ণ নহল, ফলত এই ষ্টেডিয়ামখনত ফুটবল খেল অনুষ্ঠিত কৰাটো সম্ভৱ হৈ উঠা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত যিকোনো এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ হলে নিৰ্দিষ্ট দুই এখন শিক্ষানুষ্ঠানৰ খেলপথাৰ ভাড়াত ল'ব লাগে। তদুপৰি খেল অনুষ্ঠিত কৰিব পৰাকৈ এই সময়ত কেৱল বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনেই কিছু পৰিমাণে উপযুক্ত অৱস্থাত আছে, কিন্তু সেইখনো পৰীক্ষা অথবা অন্যান্য কাৰণত বিদ্যালয় কৰ্তৃপক্ষই খেলৰ বাবে ব্যৱহাৰ কৰাত বহুমত অনুমতি দিব নোৱাৰে। এনেদৰে এখন খেলপথাৰ অভাৱত ভুগিছে বৰপেটাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈসকল।
1: বৰপেটা জিলাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRF অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে মিলি এলানি সজাগতামূলক অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ জৰিয়তে বান আৰু যিকোনো জৰুৰীকালীন বিষয়ৰ উদ্ভৱ হলে তাৰ সৈতে ৰাইজে তাৎক্ষণিকভাৱে মোকাবিলা কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত শিশুসকলক বিশেষ লক্ষ্য কৰি লোৱা হৈছে। এই বিষয়ে সবিশেষ জনোৱা হওক আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তৰ পৰা।
2: বানৰ লগতে সাধাৰণ সময়তো যিকোনো দুৰ্যোগ অথবা দুৰ্ঘটনাৰ সন্মুখীন হলে শিশুসকলে নিজে লগতে অভিভাৱকে গ্ৰহণ কৰিবলগীয়া তাৎক্ষণিক ব্যৱস্থা সন্দৰ্ভত NDRF আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৰপেটা জিলাত এলানি সজাগতামূলক কাৰ্যসূচী অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে অলপতে গহেৰবাম প্ৰাথমিক বিদ্যালয়ত ৰূপায়িত কৰা হয় একেধৰণৰ কাৰ্যসূচী। ইয়াত যিকোনো আঘাত পালে তাৎক্ষণিকভাৱে কি ধৰণৰ চিকিৎসা সাহায্য কেনেদৰে দিব লাগে সেই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলকো অৱগত কৰা হয়। স্থানীয় আন বহু লোকো উপস্থিত থকা এই কাৰ্যসূচী সন্দৰ্ভত NDRFৰ পৰিদৰ্শক যশকৰণ সিঙে কয় যে এই সজাগতামূলক অভিযানৰ জৰিয়তে তেওঁলোকে অন্তত প্ৰাথমিক চিকিৎসা সাহায্যৰ বিষয়ে অৱগত হ'ব পাৰিব। চিকিৎসকৰ ওচৰলৈ গৈ পোৱাৰ পূৰ্বে এই ধৰণৰ প্ৰাথমিক চিকিৎসা অতি প্ৰয়োজনীয়।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ এই একে সময়তে আমি লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ।

জিলাৰ ৰেহৰূপত আজি বৰপেটা জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল অৰূপজ্যোতি মহন্ত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছোঁ লাইভ ফোন ইন কল্পতৰু। এই অনুষ্ঠানত আজি মই আৰাধনা বৰা। আজি অনুষ্ঠানত আপোনালোকে আপোনালোকৰ ভাল লগা গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰে। ফোন কৰিবৰ বাবে আমাৰ ফোন নম্বৰ দুটি কৈ দিছোঁ 03612661876 আৰু 94354052233। এই দুটি নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকে শুনিব বিচৰা গীতটি আমালৈ অনুৰোধ কৰক। আজি 8 ছেপ্টেম্বৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিন। তেখেত আছিল একেধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, লগতে এগৰাকী সাহিত্যিক আৰু প্ৰকৃত অৰ্থত এগৰাকী শিল্পী। এজন ব্যক্তি একেধাৰে ইমানখিনি গুণৰ অধিকাৰী হোৱাটো সঁচাই বিৰল। আজি তেখেতৰ এই উপজা দিনটিত আমি জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম। আমি আছোঁ এতিয়া আপোনালোকৰ ফোনৰ অপেক্ষাত। ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ।

0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতটি শুনিলে। আমি এতিয়া প্ৰথমজন শ্ৰোতাৰ সৈতে সংযুক্ত হ'বলৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল'
0: হেল্ল'
1: নমস্কাৰ
0: নমস্কাৰ, কোনে কৈছিলে আপুনি?
1: হয় হয়, মই দৰং জিলাৰ খৈৰাবাৰী পুনৰাম কলিতাই কৈছোঁ।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে আজি?
1: মই আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজান দিনলৈ প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ কণ্ঠৰ শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে এই গীতটো শুনিবৰ কাৰণে ইচ্ছা কৰিছোঁ।
0: ধন্যবাদ, অতি সুন্দৰ গীত, আমি আপোনাক শুনাবলৈ চেষ্টা কৰিছোঁ।
1: হয়,
0: ধন্যবাদ।

0: হলেও বেশি আছে।
1: হ্যালো, হ্যালো,
2: হয়, হ্যালো,
1: হয়, নমস্কার।
2: নমস্কার বাইদেউ,
1: কোনে কৈছিল আপুনি?
2: মই যতীন শৰ্মা, ধেমাজিৰ পৰা কৈছো।
1: ধেমাজিৰ পৰা? হয়
2: হয়।
1: আপুনি আজি কি গীত শুনিব বিচাৰিছে?
2: আজি ভূপেন হাজৰিকা কণ্ঠৰ মই এটি যাযাবৰ গীতটি শুনিব বিচাৰিছো।
1: নিশ্চয়।

0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীতটি শুনিলে আমাৰ আন এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে, আমি ধৰি লৈছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হেল্ল' হয়, কোনে কৈছিলে?
1: নমস্কাৰ,
0: নমস্কাৰ, সুপ্ৰভাত। কোনে কৈছিলে আপুনি? আপুনি আজি কোনটো গীত শুনিব বিচাৰিছে? কত জোৱানৰ মৃত্যু হ'ল, নিশ্চয় আমি শুনাব পাৰিম।
1: বাইদেউ, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছো।

0: আমি পুনৰ উভতি আহিছোঁ ফোন ইন কল্পতৰুৰ মাজলৈ। আৰু এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে, আমি ফোনটি ধৰি লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হেল্ল' হয়
1: বাইদেউ, নমস্কাৰ
0: নমস্কাৰ নমস্কাৰ, কোনে কৈছিলে আপুনি? মইনা কলিতাই কৈছিলে, হয় নিয়মীয়া শ্ৰোতা আপুনি।
1: হয় বাইদেউ, মই আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মৰ শুভক্ষণত তেখেতলৈ অঞ্জলি ৰাখিছো।
0: আমিও জনাইছো সশ্ৰদ্ধ প্ৰণাম।
1: আমাৰ সতস্থাপনৰ এই গীতটি শুনিবলৈ বিচাৰিছো বাইদেউ।
0: নিশ্চয় আমি শুনাব পাৰিম।
1: আৰু মই আজি ইমান দিন গান শুনিব পোৱা নাই, কিন্তু তেখেতৰে কিবা মোৰ আত্মাত সংগতি লৈছে নেকি, আজি বহু দিনৰ মূৰত পালোঁ।
0: নিশ্চয় নিশ্চয় আপোনাৰ সৌভাগ্য আজি। আমাৰ সৌভাগ্য আপুনি সুন্দৰ গীতটি শুনিব বিচাৰিছে, আমি শুনাই দিছোঁ আপোনাৰ এই প্ৰিয় গীতটি।
1: ধন্যবাদ।

0: ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীতটি শুনিলে আমালৈ আন এটা ফোন আহি আছে, আমি ফোনটো ধৰি লৈছোঁ। হেল্ল' হেল্ল'
1: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
0: সুপ্ৰভাত, আপুনি কোনে কৈছিলে, ক'ৰ পৰা কৈছিলে?
1: হয়, মই দৰং জিলাৰ হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়াই।
0: লক্ষ্য চহৰীয়াই, হয়। আপুনি আজি কোন গীত শুনিব বিচাৰিছে বাৰু?
1: যিহেতু আজি সুধা কণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিন, গতিকে তেখেতৰ ৰচিত এটি গীত শুনিব বিচাৰিছো। প্ৰতিধ্বনি শুনো, মই প্ৰতিধ্বনি শুনো, এই শীৰ্ষক গীতটি মই শুনিব বিচাৰিছো।
0: নিশ্চয় আমি শুনাব পাৰিম, ধন্যবাদ আপোনাক।
1: হয়।

প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে, পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ।

0: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজিৰ অনুষ্ঠানটোত মোক সহায় কৰিছে নিয়ন্ত্ৰণ কক্ষৰ পৰা ঠেংগুজাম টি চি চানু, নিখিল শৰ্মা, পম্পা চান্দে, ট্ৰান্সমিটাৰত মিথিল কুমাৰ ৰঞ্জন আৰু মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, আৰু এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। পুনৰ উভতি আহিছোঁ কল্পতৰুৰ মাজলৈ। আমি আনজন শ্ৰোতাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিছোঁ। হেল্ল'
1: হেল্ল'
0: হেল্ল' নমস্কাৰ।
1: হয় নমস্কাৰ বাইদেউ,
0: আপুনি কোনে কৈছিলে?
1: মই ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী ক'লোঁ।
0: ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী, হয়
1: হয় হয়।
0: আমাৰ অনুষ্ঠানসমূহ নিশ্চয় নিয়মীয়াকৈ শুনে আপুনি?
1: হয় হয় শুনি থাকোঁ, এতিয়াও শুনি আছোঁ আৰু লগতে কাম কৰি আছোঁ।
0: নিশ্চয়। আজি কোনটো গীত শুনিব বিচাৰিছে আপুনি?
1: ভূপেন হাজৰিকাৰ গ্ৰন্থৰ অমৰ ধৰিত্ৰী আই গানটো শুনাই দিব।
0: মোৰ ধৰিত্ৰী আই, নিশ্চয় শুনাব পাৰিম। ধন্যবাদ আপোনাক।
1: হয় ধন্যবাদ।
2: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায় ও মোৰ ধৰিত্ৰী আয়।

0: হেল্ল' হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ,
0: নমস্কাৰ, কোনে কৈছিলে আপুনি?
1: মই লাল গণেশৰ পৰা মাইনা দাসে ক'লোঁ।
0: লাল গণেশৰ পৰা মাইনা দাস, হয়। আপুনি আজি কোনটো গীত শুনিব বিচাৰিছে?
1: মই ভূপেন হাজৰিকাৰ কণ্ঠত আইটো কিহেৰে পুজিমে এই গীতটো শুনাই দিলে ভাল পাম বাইদেউ।
0: নিশ্চয় শুনাব পাৰিম, যিহেতু তেখেতৰ আজি উপজা দিন, লগতে জন্ম শতবৰ্ষও চলি আছে। নিশ্চয় আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছোঁ।
1: হয় হয়।

কল্পতৰু অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময়ো আমাৰ শেষ হৈ আহিছে। আমি শেষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে আজিৰ অনুষ্ঠান সামৰণি মাৰিম।

ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰে গীতটিৰে আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই আৰাধনা বৰাই বিদায় লৈছোঁ। আজি মোক ষ্টুডিঅ'ত সহযোগ কৰিলে প্ৰেৰণা খনিকৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভি।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি জীৱন সুৰভিৰ অতিথি প্ৰফুল্ল বৰ্মন, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যদিও চাকৰিয়াল হিচাপে তেখেতে আৰক্ষীৰ চাকৰি কৰিছিলে, কিন্তু বৰ্তমান তেখেত অন্য ধৰণেহে বেছিকৈ সমাজত কাম কৰি আছে। সাহিত্য, সংস্কৃতি, নাটকৰ ক্ষেত্ৰত তেখেতে ব্যাপকভাৱে কাম কৰি আছে। আমি পৰ্যায়ক্ৰমে আদৰ্শতা তেখেতৰ এই বৰ্ণিল জীৱনৰ কথা পাতি যাম। প্ৰথমতে আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ, মই আকাশবাণী গুৱাহাটীত আজি ইয়াত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ, কাৰণ আকাশবাণী মোৰ জীৱনৰ এটা অনন্য এটা দিশ। আকাশবাণী ৰেডিঅ'ত শুনিলে মোৰ জীৱনৰ যি এটা যি আনন্দ, সেই আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ নিজকে মই সৌভাগ্য বুলি ভাবিছোঁ।
0: আৰু প্ৰফুল্ল বৰ্মন আদৰ শ্ৰোতা, বৰ্তমান কামৰূপ মহানগৰ জিলাৰ সাহিত্য সভাৰ সভাপতি।
1: হয়, মই প্ৰায় 30 বছৰে অসম সাহিত্য সভালৈ জড়িত হৈ আছো, আৰু বিগত বৰ্ষত মই অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক হিচাপে কাম কৰি আছিলোঁ, আৰু ইয়াৰ আগত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি পদতো আছিলোঁ।
0: খুব সুন্দৰ, আপোনাক পাই আমি নথৈ আনন্দিত হৈছোঁ আজি ষ্টুডিঅ'ত। মই মানে মোৰ উৎসুকতা বাঢ়িছে এইকাৰণে, আপুনি ছাত্ৰ আছিলে সংস্কৃতৰ তলত পঢ়া, আপুনি অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, আৰু বৰ্তমান আপুনি আধ্যাত্মিক চিন্তা চৰ্চা, ভাগৱত পাঠ আদিত ব্যস্ত আমি জানো, কিন্তু আপুনি চাকৰি কৰিলে আৰক্ষী বিভাগত। সাধাৰণতে দুইটাৰ বুজাত অলপ মিল নথকা যেন লাগে ওপৰিভাৱে চালে, যেন আৰক্ষীৰ কামটো অকণমান কঠিন কাম, প্ৰেমতকৈ মানুহক অকণমান ধৰা মেলা বা সেই চাইডটো বেছি থাকে দিয়কচোন, যিটো যিসকল দুষ্কৃতিকাৰী তাৰ পিছে পিছে দৌৰি ফুৰা এনেকুৱা কথা থাকে। কেনেদৰে আপুনি প্ৰথম সেই কথাটো কওক, কেনেদৰে চাকৰিত আপুনি সোমালে আৰক্ষীৰ চাকৰি?
1: মোৰ জীৱন পৰিক্ৰমাটো অকণমান বেলেগ ধৰণৰ, অন্য বহুতকৈ অকণমান বেলেগ ধৰণৰ। মোৰ জন্ম আমাৰ বৰপেটা জিলাৰ পাঠশালাৰ ওচৰৰে এখন গাঁও ভোগপুৰ গাঁৱত, আৰু ভোগপুৰ গাঁওখন আমাৰ এখন সংস্কৃতি বান গাঁও, তাতে এখন সংস্কৃত টোল আছে, আৰু তাত আমাৰ কোচ কলিতা ব্ৰাহ্মীণসকলে আমাৰ যৌথভাৱে আমি তাতে বসবাস কৰোঁ। তাতে মোৰ জন্ম 1931 চনৰ 1 এপ্ৰিল তাৰিখে, আৰু মই সৰুৰ পৰা যেতিয়াৰ পৰা জনা বুজা হৈছিলোঁ ৰেডিঅ' চেণ্টাৰ, ৰেডিঅ'ৰ কথা মই শুনিছিলোঁ আমি সৰুৰ পৰা। ৰেডিঅ' শুনি থাকিলে মই প্ৰথমতে কৈছিলোঁ, মোৰ পিতাক কৈছিলোঁ, আমি পিতা কওঁ, পিতাক কৈছিলোঁ মই ৰেডিঅ' চেণ্টাৰত কাম কৰিম। প্ৰথমতে কৈছিলোঁ ইচ্ছা আছিল ৰেডিঅ' চেণ্টাৰত, কেনেকৈ মানুহ কেনেকৈ সুন্দৰ সুন্দৰ কথা কয় ৰেডিঅ'ৰ ভিতৰৰ পৰা, কোনে কৈ থাকে, কেনেকৈ ক'ৰ পৰা কয়, ইমান সুন্দৰ সুন্দৰ কথা, ইমান সুন্দৰ গীত গালে মই ৰেডিঅ' চেণ্টাৰত কাম কৰিম। মোৰ জীৱনত ৰেডিঅ' চেণ্টাৰত কাম কৰা হয়তো নহ'ল মোৰ জীৱনত। আৰু মোৰ দুৰ্ভাগ্য হ'ল কি এটা, যে মই ক্লাছ 8 থাকোঁতে মোৰ পিতা ঢুকালে, মই যক্ষ্মা ৰোগত, তেতিয়া যক্ষ্মা ৰোগৰ চিকিৎসা বৰ কঠিন আছিলে, আৰু মোৰ দেউতা ক্লাছ 8 ঢুকালে। ঢুকাৰ পিছত মই মানে দিশহাৰা হৈ গ'লো, আমাৰ ঘৰৰ পৰিয়ালটো সিমান আৰ্থিকভাৱে স্বচ্ছল নাছিলে, আই আছিলে, আমাৰ পৰিয়ালটো 7 জনীয়া পৰিয়াল, গতিকে আমাৰ অসুবিধা হ'ল। মই বি এ অনাৰ্ছ লৈ বহু কষ্টৰ মাধ্যমেৰে মই মানুহৰ পৰা ধাৰ ধুপাৰ কৰি এনেকৈ আইয়ে মানে কৰিছিলে, তেনেকৈ গৈ গৈ মই বি এ কৰিলোঁ, আৰু বি এত অনাৰ্ছ লৈ মই পঢ়িলোঁ, সংস্কৃতত অনাৰ্চ আছিল। আৰু সমান্তৰালভাৱে মই মেট্ৰিক পাছ কৰাৰ পিছত আমাৰ গাঁৱত মহাবিষ্ণু সংস্কৃত দল আছে, তাতে মই সংস্কৃতত মধ্যমা পৰ্যন্ত পঢ়িলোঁ। তাত দুগৰাকী বিশেষ মানে আমাৰ অধ্যাপক আছিলে, সেই দুগৰাকী বিশ্বেশ্বৰ শাস্ত্ৰী আৰু হৰগোবিন্দ শাস্ত্ৰী, তেওঁ গোল্ড মেডেলিষ্ট আছিল, তেওঁলোকৰ পৰা মানে শুনিছিলোঁ, তেতিয়াই শুনি পঢ়িছিলোঁ অকাৰাদি ক্ষকাৰণ বা বৰ্ণমালা অনুবৰ্ততে বুলি, এনেকৈ ৰত্নমালা পুৰুষোত্তম বিদ্যাবাগীশৰ ৰত্নমালা ব্যাকৰণ পঢ়িছিলোঁ, তেতিয়াৰ পৰা মোৰ সংস্কৃতৰ পৰা ধাউতি পাৰিছিল। কিন্তু কালক্ৰমত এনেকুৱা হ'ল যে

0: বজালি কলেজত মই অনাৰ্ছ লৈছিলোঁ যদিও ফাইনেলটো দিয়া নহ'ল, নোহোৱাৰ পিছত মই তাতে গৈ ফাইনেল প্ৰাইভেটে মই ফাইনেলটো দিব লগা হ'ল এই বি এছ এফ কথা কৰে। তাৰপিছত মই ইণ্টাৰভিউ দিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট, তাত মই দিল্লীত মোক মাতিলে, মই গোটেই পাছ কৰিলোঁ কিন্তু তাত মোক অলপ সেই বস্তু নিদিলে, মোৰ খুব দুখ লাগিল যে মই আৰু ইয়াতে ধাৰ নকৰোঁ, কাৰণ মই স্কুলত কোৱালিফাই হৈছিলোঁ কিন্তু কিবা কাৰণত মোক নিদিলে সেই পোষ্টটো। কিন্তু তাত নিদিয়াৰ কাৰণে মই তাৰপৰা ভাবিলোঁ যে মই বি এছ এফত আৰু নেথাকোঁ। তাৰপিছত লাহেকৈ মই ওলাই আহি অসম পুলিচত, তেতিয়া চাব ইন্সপেক্টৰত, তেতিয়া এ জি পি গভৰ্ণমেণ্ট আছিলে, অসম পুলিচ চাব ইন্সপেক্টৰ ইণ্টাৰভিউৰ কাৰণে মই তাৰপৰা ফিল আপ কৰিলোঁ। ফৰ্ম ফিল আপ কৰাৰ পিছত মোক মাতিলে আৰু মই ছিলেক্ট হৈ গ'লোঁ অসম পুলিচত চাব ইন্সপেক্টৰ হিচাপে। আৰু তেতিয়া এনেকৈ অসম পুলিচৰ চাকৰি কৰি থাকিলোঁ। চাকৰি কৰাৰ মাজতে মই ভাবিলোঁ নহয়, অকল তো মোৰ পঢ়াটো সম্পূৰ্ণ নহ'ল, মই এম এটোনো কিয় পাছ নকৰোঁ, আকৌ চিন্তা কৰোঁ যে এম এ পাছ কৰিব লাগিব। মই প্ৰাইভেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মানে এটা হেৰি কৰিলোঁ, অন্তৰ্ভুক্ত হ'লোঁ, কিন্তু প্ৰাইভেটে মই এম এ পৰীক্ষা পাছ কৰি অসমীয়া বিভাগত অসমীয়াও পাছ কৰিলোঁ। জীৱন পৰিক্ৰমা আগবাঢ়ি গৈ আছে। তাৰপিছত যদিও পুলিচত চাকৰি কৰিলোঁ, মনটো পুলিচৰ মানুহে যদিও ভাবে যে পুলিচ মানুহ পুলিচবিলাক মানে ৰুক্ষ, পুলিচবিলাকে মদ পানী খায়, পুলিচবিলাকে অশ্ৰাব্য গালি গালাজ পাৰে, মই অকণমান বেলেগ ধৰণৰ আছিলোঁ। মই জীৱনত আজিলৈ 36 বছৰ পুলিচত চাকৰি কৰিলোঁ, এদিনেও এটুপিও মদ খোৱা নাই, মই এটুপিও মদ খোৱা নাই আৰু বিড়ি চিগাৰেট এইবিলাক কোনোদিন মই খাই পোৱা নাই। মোৰ অকণমান আধ্যাত্মিক দিশৰ ফালে মোৰ জীৱনটো পৰিক্ৰমা দিব বিচাৰিলোঁ। সেইকাৰণে সৰুতে মই, কোনোবাই কৈছে যে গীতা পঢ়িলে পাগল হয়, মই ক্লাছ নাইনত থাকোঁতে গীতাখন পঢ়িছিলোঁ, গোবিন্দ মিশ্ৰৰ অসমীয়া সংস্কৰণ গীতাখন পঢ়িছিলোঁ, মইতো পাগল হোৱা নাই। এতিয়া দেখিলোঁ গীতাখন যদি সৰ্বশ্ৰেষ্ঠ গীতা বা ভাগৱত এইখিনি সৰ্বশ্ৰেষ্ঠ, মই অকণমান ধাউতি কৰি হ'ল যে অকণমান ভাগৱতৰ ফালে গীতা ফালে, সেইকাৰণে মই ভাগৱত গীতা পঢ়িব আৰম্ভ কৰিলোঁ। আৰু ঈশ্বৰৰ আশীৰ্বাদ হয়তো মই ভাগৱতখন তিনিবাৰ ব্যাখ্যা কৰি মানে ব্যাখ্যা সকলে পঢ়িলোঁ ভাগৱতখন তিনিবাৰ সম্পূৰ্ণ। আৰু তাৰপিছত গীতাখন পঢ়িলোঁ, উপনিষদ পঢ়িলোঁ, কীৰ্তন নামঘোষা সকলো পঢ়ি এটা আধ্যাত্মিক দিশৰ গতিকৰণ আনিব কৰিছোঁ। যিহেতু এই পৃথিৱীত প্ৰাপ্তিৰ শেষ নাই, আৰু সন্তুষ্টি থাকিলে প্ৰাপ্তি শেষ হয়, মোৰ সন্তুষ্টি আছে তাতে প্ৰাপ্তি শেষ হয়। আৰু যদি মানুহে ভাবে যে মোক লাগে, গতিকে লগাৰ শেষ নাই, লাগিয়ে থাকিব জীৱনত কোনোদিন নুঘূৰায়। সেইকাৰণে আধ্যাত্মিক দিশৰ ফালে আগবাঢ়ি গৈ এতিয়া স্বচ্ছল জীৱন এটা, সুন্দৰভাৱে জীৱন এটা নিতবল দেখিছোঁ। ঈশ্বৰৰ কৃপাত আমি সুন্দৰভাৱে আমি কম খাব বেছি খাব বুলি কয়, বেছি খাব কম খাব মানে কমকে কমকে খালে
1: আপুনি বহুত দিনলৈ ভালকে
0: খাই ভালকে খাব লাগে। সেইকাৰণে চিন্তা ভাৱনা কৰে আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিলোঁ। আজি মোৰ 29 বছৰে মোৰ পৰিয়ালৰ শ্ৰীমতী আৰু মই আমি দিওঁ নিৰামিষ আহাৰ। মোৰ সন্তান দুটি, সিহঁতে অৱশ্যে বাহিৰত চাকৰি তাকৰি কৰি আছে, গতিকে সিহঁতে মাছ মাংস ধৰণৰ খায়, কিন্তু আমি শ্ৰীমতী আৰু মই নেখাওঁ।
1: তেখেতৰ নামটো যিহেতু আহিছে, শ্ৰীমতীৰ নামটো কৈ দিলে,
0: শ্ৰীমতীৰ নাম হ'ল ৰূপৰেখা বৰ্মন। তেওঁৰ ঘৰ হ'ল ধুবুৰী জিলাৰ বিলাচীপাৰাৰ পাটগিৰি পৰিয়ালৰ, তেওঁৰ ৰূপৰেখা পাটগিৰি, এতিয়া বৰ্মন হ'ল।
1: খুব সুন্দৰ সংসাৰ আপোনাৰ, সুখৰ সংসাৰ। এতিয়া ধৰক আপোনাৰ পুলিচৰ আৰু বা আৰক্ষীৰ যিটো জীৱন, সেই বিষয়ে আমি অকণমান জানিলোঁ, অলপ অৱগত হ'লোঁ। এতিয়া আপোনাৰ এটা সাহিত্যিক দিশ আছে, আপুনি কেইবাখনো পুথিৰ স্ৰষ্টা, আপুনি নাটক লিখে, শিশু সাহিত্য ৰচনা কৰিছে, আপুনি শিশু নাটক লিখিছে, আৰু আপুনি বিভিন্ন ধৰণৰ প্ৰবন্ধ আপুনি প্ৰায় নিয়মীয়াভাৱে লিখি থাকে। এই লেখকৰ যিটো আপোনাৰ যাত্ৰা, লেখকৰ যিটো জীৱন, সেই বিষয়ে অকণমান জনাওকচোন।
0: লেখক মানে সৰুৰ পৰা ধাউতি আছিলে যে সুন্দৰ সুন্দৰ কবিতা পঢ়িছিলোঁ আমি তেতিয়া, নলিনী বালাদেৱী মেলিলোঁ প্ৰথম চকু তোমাৰ কলাতে হৈ জীৱনৰ আদিম পাঠ, মধুমা কৌ চকু তোমাৰ কলাতে হৈ জীৱনৰ শেষ সন্ধিয়া, এনেকুৱা ধৰণৰ কবিতাবিলাক মোক আপ্লুত কৰিছে। আজিকালি কবিতাৰ মোক সিমান আপ্লুত নকৰে, তাহানিৰ কবিতাবিলাক, ধৰ দাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত পৰিল চাই, এনেকুৱা ধৰণৰ কবিতা মই প্ৰথমতে কবিতা লিখাৰ আৰম্ভ কৰিলোঁ যে কবিতা লিখোঁ। আৰু কবিতাবিলাকৰ ছন্দবদ্ধ কবিতা, ছন্দবদ্ধ কবিতাত মই লিখা আৰম্ভ কৰিছিলোঁ। অমিত্যাক্ষৰ ছন্দ যিবিলাক আজি যিটো ওলাইছে যে কোনো ধৰণৰ ছন্দ নাই, কোনো ধৰণৰ হেৰি নাই, অবুজ কিছুমান নুবুজ নুবুজা শব্দৰে লিখে, এইবিলাক কবিতাৰ প্ৰতি মই আকৃষ্ট নহয়, তাহানিৰ কবিতাবিলাক আকৃষ্ট হ'লোঁ। মই কবিতা লিখা আৰম্ভ কৰিলোঁ, প্ৰায় লিখোঁতে লিখোঁতে প্ৰায় 180টামান মোৰ কবিতা প্ৰথম লিখিলোঁ। মই কবিতা কিন্তু ভাল কবিতা লিখা হয় বুলি আজি ধৰিব পৰা নাই, মই নিজে আজিলৈ যে ভাল এটা কবিতা লিখিব পাৰিছোঁ মই নিজে কেতিয়াও ভবা নাই। তাৰপিছতে মই ভাবিলোঁ যে তাৰপিছত প্ৰবন্ধলৈ আহিলোঁ, প্ৰবন্ধ লিখা আৰম্ভ কৰিলোঁ, গল্প লিখিলোঁ। এতিয়ালৈ মই আৰক্ষী বিভাগত মোৰ খবীৰ আহমেদ, খবীৰ আহমেদ ছাৰ আপোনালোকে সকলে আৰক্ষী ডায়েৰী লিখিছিল এটা সময়ত, তেওঁৰ লগত মোৰ খুব ভাল সম্পৰ্ক থাকিলে। ছাৰে মোক কৈছিলে যে মোৰ পিছত কোনোবা এজনে আৰক্ষী ডায়েৰী লিখিব লাগিব, তুমি লিখিবা। তেনেকৈ তেওঁ মোক শিকাইছিলে কি ধৰণে লিখিব। এনেকৈ লিখোঁতে লিখোঁতে মোৰ মোৰ দেন 500 মই সৰু সৰু চুটি চুটি গল্প আৰক্ষী বিভাগক লৈ লিখিলোঁ, আৰু সেইবিলাকক লৈ তাৰপিছত প্ৰবন্ধ কিতাপ লিখিলোঁ। আৰু তাৰপিছতে এই লিখোঁতে লিখোঁতে মোৰ একৈশখন এতিয়া

0: স্কলাৰ আৰু 4-5খনমান কিতাপ মোৰ এটা সন্মুখত মোৰ হাতত এতিয়া জমা আছে, ছপা হোৱা নাই।
1: পাণ্ডুলিপি আপোনাৰ
0: পাণ্ডুলিপি মোৰ হাতত আছে, এতিয়ালৈ ছপা হোৱা নাই। আৰু নাটকৰ দিশত গ'লো, নাটক যিহেতু মই পাঠশালাত ঘৰ, সৰুতো নটৰাজ থিয়েটাৰ, আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, এইবিলাকৰ লগত আমি সৰুৰ পৰা ৰিহাৰ্চেল চাইছিলোঁ। আমি বহুত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, প্ৰফুল্ল বৰা, অৱতাৰ সিং, এই ধৰণৰ মানুহ যিবিলাক মহেশ কলিতা, এইবিলাক মানুহক আমি তাক দেখিছিলোঁ। আমি ৰিহাৰ্চেলত বহি আছিলোঁ আৰু আমাৰ নাটকৰ মানে নাট্যনগৰী বুলি কয় পাঠশালাসকলে জানে আৰু। নাটকৰ আমাৰ ঘৰে ঘৰে নাট্যকাৰ আছে, প্ৰায়ে নাট্যকাৰ আছে, শিল্পী আছে, অভিনেতা অভিনেত্ৰী আছে। মই নাটকৰ প্ৰতি আৰু নাটক লিখোঁতে লিখোঁতে এনেকুৱা হ'ল, মোৰ এতিয়ালৈ 12খন নাটক লিখা হ'ল।
1: আৰু আপুনি প্ৰবন্ধ আপুনি বহুত লিখা বুলি কৈছে, পুলিচৰ কোনো আপোন নাই, তেনেকুৱা ধৰণৰ, গতিকে এই বিষয়ে অকণমান কওকচোন আপোনাৰ।
0: অঁ, খাকী পোচাক আৰু ভাৰতীয় জীৱন মানে এই ধৰণৰ এখন কিতাপ ওলাইছিল, সেইখন কিতাপ বৰ ভাল ওলায়। খাকী পোচাক মানুহে সদায় মানুহক মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে যে পুলিচবিলাক মানুহ, প্ৰথমতে কথা পুলিচ এটা পেচা, মই যেনেকৈ পেচা, মোৰ জীৱনত পুলিচ হোৱাৰ কোনোতে ইচ্ছা নাছিল, কিন্তু জীৱন পৰিক্ৰমাত চাক নয়া ঠাই পুলিচ হ'লোঁ। এইবুলি সকলো পুলিচ যে মানুহ বেয়া হ'ব এনেকুৱা কথা নাই, কাৰণ প্ৰথমতে মানুহ এজন পৰিয়ালৰ পৰাই সকলো পুলিচ, কোনোবা কাৰোবাৰ দেউতা, কোনোবা ককা, কোনোবা
1: সুৰক্ষাৰ
0: কাৰণে, এইটো এটা এটা পেচাহে আচলতে। কিন্তু আৰক্ষীক সদায় নিগেটিভ চিন্তাৰে মানুহে আজিও সমাজত নিগেটিভ চিন্তাৰে চায়, মানে মানে আৰক্ষী যেন এটা শত্ৰু। আৰক্ষী মই এই বিষয়ে বহুত মানে অকণমান ধেমেলীয়া কথাও লিখিছিলোঁ, যে এখন সৰু ঘটনা এটা আপোনাক মই কৈছোঁ ইয়াৰ মাজতে, যে আৰক্ষী কেনেকৈ মানুহে বেয়া চকুৰে চায়, যে আৰক্ষী কেনেকৈ এটা এক জেগাত এখন এটা বাছ এক্সিডেণ্ট হ'ল, বাছ মই লিখি দিছোঁ এই কথাটো, বাছ এক্সিডেণ্ট হ'ল, তাত মানে ট্ৰেফিক জাম হৈছে, ট্ৰেফিক জাম হোৱাৰ পিছত বহুত সময় মানুহবিলাক যাব পৰা নাই। এজন গাড়ী চালকে এজন মানুহক এইবাৰৰ পৰা আহি থকা দেখালে বিপৰীত ফালৰ পৰা, তেওঁ সুধিলে কি হৈছে ভাইটি, যে কিয় ইমান ট্ৰেফিক যাইছে, বোলে ৰাস্তাতে এখন বাছ বাগৰি পৰিছে, ৰাস্তাটো বন্ধ হৈছে। এই মানুহজনে ক'লে তেতিয়াহ'লেতো মানুহ বহুত মানুহ তাত মৰিছে, বোলে নহয় খুৰা, বৰ ভাগ্য ভাল, বাছখনত এজনো মানুহ নাছিল, বোলে কি মানুহ খালী পেলাইছে, বোলে নহয় সকলো পুলিচ আছিল তাতে, এই যে সকলো পুলিচ মানুহ
1: নহয়,
0: গতিকে মানুহক এনেকুৱা ধৰণে চাইছিল। আৰু এঘৰত গৈছিলে, এঘৰ এটা সৰু কাহিনী আছিল, যে এঘৰত কলিং বেল বাজিল, দেউতাকে ছোৱালীজনী ক'লে মা চোৱাচোন বাহিৰত কোন আহিছে চোৱাচোন, ছোৱালীজনী বাহিৰলৈ গৈ বাৰাণ্ডালৈ গৈ আকৌ ঘূৰি গ'লগৈ, দেউতা দুজন ভদ্ৰলোক আৰু এজন পুলিচ, দুজন ভদ্ৰলোক এজন পুলিচ নহ'লে, এই ধৰণৰ নিগেটিভ যিটো চিন্তাধাৰা, নিগেটিভ যিটো পুলিচৰ প্ৰতি এটা ধাৰা, মই পুলিচৰ প্ৰেক্ষাপটত যে পুলিচ আচলতে কি, পুলিচে কিমান কষ্টদায়ক কাম কৰি থাকে সুৰক্ষাৰ কাৰণে, ৰাতি দিনে নেখায়, ৰাতিৰ মানে টোপনি নাই, 24 ঘণ্টাই কৰিবলৈ, তাৰ পজিটিভ কেনেকৈ এটা জনসাধাৰণ মানুহৰ লগত কেনেকৈ এটা সাঁকো তৈয়াৰ কৰিব পাৰোঁ, ভুল বুজাবুজিটো নাইকিয়া কৰিব পাৰোঁ, কাৰণ চাকৰিটো পুলিচে বিচাৰে, নাপালে আঙুন আঙুন নাপালে নাপালে শিয়ালে টেঙা বুলি কয়, চাকৰি বহুতে বিচাৰে, আমাৰ ওচৰত আহে বহুত মানুহ আহে, যে দাদা মোক চাকৰি পুলিচৰ চাকৰি এটালে, যেতিয়া পুলিচৰ চাকৰিটো নাপাব তেতিয়া পুলিচ বেয়া, পালে কিন্তু ভাল, কাৰণ পুলিচ এতিয়া 65,000 পুলিচ আছে আমাৰ অসম পুলিচ, 65,000 পুলিচৰ কিমান পৰিয়াল পুলিচৰ, হাজাৰ হাজাৰ মানুহ পুলিচৰ চাকৰি দি আছে, সকলো কিন্তু বেয়া নহয়।
1: আৰু আপুনি যেনে খবীৰ আভেদ ডাঙৰীয়াৰ কথা ক'লে, বা আমি সকলোৱে জানো অসম আৰক্ষী DGP আমাৰ যে কুল শইকীয়া
0: স্যাৰ, কুল শইকীয়া স্যাৰ ভাল নাট্য সাহিত্য একাডেমি পাইছে,
1: অসম আৰক্ষী DGP কুল শইকীয়া স্যাৰ, হয় হৰেশ ডেকা, এইবিলাক বিখ্যাত সাহিত্যিক,
0: বিখ্যাত সাহিত্যিক বহুত আছে,
1: আৰু অকল সাহিত্যিক নহয় মানুহ হিচাপেও তেখেতসকল পাইছো,
0: ভাস্কৰ জ্যোতি মহন্ত স্যাৰ আছে, খুব এনেকুৱা মানুহৰ বহুত আমাৰ ভাল সাহিত্য সংস্কৃতিৰ লগত জড়িত বহুত মানুহ আছে। মই এখন কিতাপ লিখিছিলো, সেইখন কিতাপখন ইয়াতে আছে, হয়তো
1: মই পাইছো, সাহিত্য সংস্কৃতিৰ পথাৰত অসম
0: অসম আৰক্ষীয়ে, সেইখন বিভিন্নজন আমাৰ প্ৰায় তেতিয়া 35 35 গৰাকী অসম আৰক্ষীৰ কাম কৰা মানুহে তেখেতে কি সাহিত্য সংস্কৃতি কৰি আছে, সেইকেইজনৰ বিষয়ে মই লিখি পেলাই এখন ডাঙৰ কিতাপ কৰিছিলোঁ। আকৌ এখন কিতাপ আছে, আপুনি দেখিব, সেই কিতাপখন মই লিখিছিলোঁ প্ৰতিমা বৰুৱা পাণ্ডে, তেওঁৰ ওপৰত মই এখন কিতাপ লিখিছিলোঁ, যে প্ৰতিমা বৰুৱা পাণ্ডেক বহুতে গোৱালপৰীয়া ভাষাটো এই বেংগলী ভাষাৰ নিচিনা ভাবে মানুহে, পশ্চিমখন ভাষাটো কিবা বেলেগ ধৰণৰ বাংলা ভাষা কয়, ইভেন মই যেতিয়া
1: গোৱালপৰীয়া
0: ভাষা দেশী ভাষা কয়, তেওঁলোকে যিটো গান গায় ভাৱৈয়া গীত কয়, ভাৱৈয়া গীত বা দেশীয়া গীত, দেশী গীত, দেশী ভাষাৰ গীত, যে মোৰ শহুৰৰ ঘৰ বিলাচীপাৰা, মই যেতিয়া বিয়া কৰিব মানে কৰিলোঁ, মোৰ এটা সূত্ৰৰ যোগেদি আমাৰ তেওঁ আমাৰ ঘৰ মোৰ পাঠশালাতে, সেইগতে মোৰ শ্ৰীমতীক মই বিয়া যেতিয়া কৰিলোঁ, তেওঁলোকৰ ভাষাটো দেখি আমাৰ গাঁৱৰ মানুহে কৈছিলে, প্ৰফুল্ল এই বঙালী ছোৱালী বিয়া কৰাব নেকি, এই বঙালী ধৰণৰ যিটো এটা চিন্তা ধাৰণা, আচলতে বঙালী ভাষা নহয়, এইটো আমাৰ দেশী ভাষা, এইটো গোৱালপৰীয়া ভাষাতে প্ৰতিমা বৰুৱা পাণ্ডে অনন্য ভূপেন হাজৰিকাই তেওঁক লৈ আহিলে, কেইবাখন চিনেমাত গান গোৱালে, গোৱালপৰীয়া গীতৰ সংকল্প, তেতিয়া প্ৰতিমা

0: বৰুৱাপাণ্ডে, সেইকাৰণে গোৱালপৰীয়া গীতৰ সম্ৰাজ্ঞী বুলি ক'লে তেওঁ। আৰু প্ৰতিমা বৰুৱাপাণ্ডে লগত মোৰ এটা অতপ্ৰত সম্পৰ্ক হ'ল ভূপেন হাজৰিকাৰ লগত। প্ৰতিমা বৰুৱাপাণ্ডেটো মোৰ ভূপেন হাজৰিকাৰ দাদাৰ লগত মোক চিনাকি কৰি দিলে প্ৰতিমা বৰুৱাপাণ্ডে, বিশেষ এটা তেখেতৰ ঘৰত যাব লগা হোৱাৰ কাৰণে। সেইদিনে ভূপেন হাজৰিকাৰ লগত মোৰ এটা বহুদিনীয়া ভূপেন্দ্ৰৰ লগত, ভূপেন্দ্ৰ ইভেণ্ট মোৰ ঘৰত যোৱা কথাও আছিলে। ভূপেন্দ্ৰৰ লগত মই কেইবাদিন মানে ভূপেন্দ্ৰৰ লগত বহিছিলোঁ, বহুত কথা আলোচনা কৰিছিলোঁ।
1: খুব আপুনি খুব সৌভাগ্যবান যে ভূপেন হাজৰিকাই তেনেদৰে আপুনি ইমান ওচৰৰ পৰা পাইছে। আৰু এতিয়া যদি যিহেতু ভূপেন হাজৰিকাৰ এতিয়া জন্ম শতবাৰ্ষিকী অনুষ্ঠান চলি আছে, আৰু আপোনাক দেখিছে আমি খুব অনুৰাগী ভূপেন হাজৰিকাৰ গীত নিশ্চয় সকলোৱে ভাল পাওঁ। আমি আপোনাৰ পচন্দৰ গীত যদি এইখিনি সময়ত আমি এতিয়া যদি
0: ভূপেন হাজৰিকাৰ হেজাৰ হেজাৰ হেজাৰ হেজাৰ গানৰ ভিতৰত এনেকুৱা এটা গীত নাই যিটো গান বেয়া। সকলো গান শুনিলে তাৰ এটা গুৰাৰ্থ, তাৰ মৰ্মাৰ্থ, ভূপেন হাজৰিকাৰ যিটো শব্দৰ অলংকাৰ, যিটো ভাষাৰ, ভূপেন হাজৰিকাৰ প্ৰতিটো গীতে একোটা ধৰক আপোনাৰ সেইটো কবিতা, একোটা গীতি সাহিত্য, আৰু তাত এটা একোটা
1: এনেকুৱা
0: হৃদয়ৰ পৰা যদি ৰমন্থন কৰা যায়, ভূপেন হাজৰিকাৰ গীতত একোটা একোটা কাহিনী লুকাই থাকে। যে ভূপেন হাজৰিকাৰ মই শতিকাৰ শ্ৰেষ্ঠ গীত মানুহে মানুহৰ বাবে, মোৰ জীৱনৰ আটাইতকৈ ভাল লগা গীতটো হ'ল মানুহে মানুহৰ বাবে। কাৰণ আমাৰ কবিসকলে কৈ থৈ গৈছে, মই বহু জেগাত মই ভাষণত মই ভাষণ দিব যাওঁ, গীতা পাঠ গীত ভাগৱত পাঠ কৰিব, তাতেও কওঁ যে প্ৰথমতে মানুহক মানুহে ভাল পাব লাগিব। মানুহক যদি ভাল পায় তীৰ্থ ভ্ৰমণ কৰি মক্কা মদিনালৈ গৈ পৃথিৱীৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি একো লাভ নাই। আৰু পিতৃ মাতৃ, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহী পৰমন্তপ, পিতৰী পিতৃমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰে তেতিয়াহ'লে পৃথিৱীত কোনো আৰু তীৰ্থস্থানত নগ'লে হয়। আৰু মানুহক ভাল পাব লাগে। আমাৰ বাংলা কবি জৰু চান্দি দাসে কৈছিল, সবাইৰ ওপৰে মনুষ্যত্ব তাহাৰ ওপৰে কেও নাই, ইমান সুন্দৰ ভাষা কৈছিল। কবিগুৰু ৰবীন্দ্ৰ ঠাকুৰে কৈছিল, অ গো মৰিতে চাহি নাম এই সুন্দৰ ভুৱনে মানুহৰ মাজে বাচিতে চাই, ইমান সুন্দৰ সুন্দৰ কথা আমাৰ কবিয়ে কৈছে। মানুহে দেৱ, মানুহে হে মানুহবিনে নায়িকে, কৰা কৰা পূজা পাদ্য অৰ্ঘলে, জয় জয় মানৱ দেৱ। যে মানুহক ভাল পাব লাগে, মানুহক ভাল পোৱাৰ কাৰণে ভূপেন হাজৰিকাই যি এই সুন্দৰ গীতটো লিখি থলে, যে এই গীতত সকলো কথা আছে, মানুহকে আমি প্ৰথমতে দেৱতা পূজা কৰিব লাগে। এই কথাৰ ওপৰত মই ভূপেন হাজৰিকাৰ সেই গীতটো মই যথেষ্ট পচন্দ, মোৰ সদায় গাই থাকো গুণগুণ।
1: আৰু সেই গীতটো শতিকাৰ এটা শ্ৰেষ্ঠ গীত বুলি বিবেচিত হৈছে, আপুনিও সেইটো কথা কৈছে। গতিকে আদৰ্শ এইখিনিতে আমি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সেই গীতটি শুনাই লৈছোঁ আপোনালোকক। আমাৰ যি প্ৰফুল্ল বৰ্মনৰ যি পচন্দ, আমাৰ আটাইৰে পচন্দ সেই গীত শুনাইছোঁ। তাৰ পাছত আমি আকৌ আমাৰ এই কথা বাৰ্তা আমি অব্যাহত ৰাখিম।

0: এতিয়া হওক আপোনাৰ নাটকৰ কথালৈ আমি যদি চিন্তা কৰোঁ, আপোনাৰ নাটক ভ্ৰাম্যমানৰ মঞ্চতো হৈছে, এই বিষয়ে অকণমান কওক, আপুনি ভ্ৰাম্যমানৰ কাৰণে নাট লিখিছে।
1: আচলতে মই নাটক প্ৰথমতে ভ্ৰাম্যমান থিয়েটাৰ নাটক লিখিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নাটক কেইখনে মোৰ যিকেইখন নাটক লিখিছিলোঁ ভ্ৰাম্যমানৰ কাৰণে, মানে আজিৰ প্ৰেক্ষাপটত সেই নাটককেইখনে সুবিধাজনক স্থান লাভ নকৰিলে। কাৰণ আজিকালি কমাৰ্চিয়েল মেথডত আজিকালি মানুহবিলাকে নাটক যদি চাবলৈ যায়, সেই যিটো প্ৰফুল্ল বৰাৰ নাটক যে সেই সময়ৰ নাটক বা ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক, সেই নাটকে আজিকালি লাহে লাহে তার আদর কমি আইছে। এতিয়া নাটক অকমান কমার্শিয়াল চিত্রধর্মী নাটকের মানে ধরনের নাটক অকমান ওলাইছে, অকমান সিনেমা সিনেমেটিক ধরনের যেগুলা নাটক, এইবিলাকে মানুষকে বেশি আনন্দ খন্তেকীয় আনন্দ দিয়ে। সেইকাৰণে মই মোৰ কাহিনীর উপর আধারতে এখন পখিলা বলে নাটক, সেইখন নাটকখন লিখিছিল। আসলে মোৰ কাহিনীয়ে সেই নাটকখন লিখিছিল অভিজিৎ ভট্টাচার্যে লিখিছিল, আনটি
0: কাহিনীটো
1: মোৰ আছিল। আৰু আমাৰ হেমন্ত দত্ত স্যারে মোৰ এখন আত্মসন্মান বুলি মই এটা গল্পের উপর তেখেতে লিখিছিলে। আসলে ভ্ৰাম্যমানে প্রত্যক্ষভাবে মই নাটক দিয়া নাই, কিন্তু মোৰ কাহিনীৰ ওপৰত দিছে। কিন্তু মই নিজাববীয়াকৈ নাটক মই এম এছ আড্ডামালৈ গুচি আহিলোঁ। এম এছ আড্ডামা, এম এছ আড্ডামাত কি হয়, এটা নিজৰ মৌলিকতা থাকে, আৰু সেই নাটক মঞ্চস্থ কৰিলোঁ। মই এতিয়ালৈ 12খন নাটক লিখিলোঁ এম এছ আড্ডামা, আৰু সেই ড্ৰামাৰ ভিতৰত মোৰ শ্ৰেষ্ঠ এতিয়ালৈ দিব লগা নাটক হ'ল, মঞ্চস্থ কৰা নাটক হ'ল আমাৰ লক্ষ্মীনাথ। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত আজিলৈ অসমত কোনো ধৰণৰ নাটক ৰেখা হোৱা নাই। জ্যোতিপ্ৰসাদৰ হাতৰ জীৱনত অকণমান জীৱনক লৈ লিখিছে অকণমান সৰু নাটক, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত নাটক এতিয়ালৈ কোনো ধৰণে হোৱা নাই। মই এইখন 8খন কিতাপ পঢ়ি লক্ষ্মীনাথৰ জীৱনৰ গোটেই জন্মৰ পৰা মৃত্যুলৈ সেই নাটকখন লিখিলোঁ, আৰু সেই নাটকখন 242 পৃষ্ঠা নাটকখন মৰিছিলে। আৰু সেই নাটকখন ইংৰাজীলৈ অনুবাদ হৈছে, বাংলা ভাষালৈ অনুবাদ হৈছে, আৰু এতিয়া আমি উড়িয়া ভাষালৈ কৰিব কাৰণে চেষ্টা কৰি আছোঁ। সেইখন নাটক মোৰ 4 নিশা মঞ্চস্থ হৈছিল, 2 দিন আমাৰ ৰবীন্দ্ৰ ভৱনত আৰু 2 দিন শংকৰদেৱ কলাক্ষেত্ৰত, আৰু সেইখন মোৰ জীৱনৰ এখন শ্ৰেষ্ঠ নাটক। আৰু বহুত নাটক, কেইবাখনো নাটক লিখিছোঁ, য'ত মহান শিল্পী নিপুণ গোস্বামী তৃষ্ণা নামৰ নাটকখন মোৰ তেওঁ কৰিছিলে, দহন নাটক কৰিছে, আপুনি এখন আমাৰ এইটো পাব। গতিকে নাটকৰ বিষয়ে মই তেনেকৈ আগবাঢ়িলে, এতিয়াও নাটক লিখি আছোঁ।
0: আপোনাৰ হিচাপ কৰিলে আপোনাৰ কেইবাখনো নাটক, 10খন সৰ্বমুঠ 10খন নাটক আপুনি এতিয়ালৈকে লিখি উলিয়াইছে। তাৰ উপৰিও আপুনি ধাৰাবাহিক দূৰদৰ্শন বা অন্যান্য যিবিলাক প্ৰাইভেট মিডিয়া আছে তাতো আপোনাৰ ধাৰাবাহিক, আপোনাৰ কাহিনীৰ ভিত্তিত ধাৰাবাহিক প্ৰচাৰ হৈছে, VCD আপুনি কৰিছে, এই বিষয়ে কওকচোন।
1: মই আমাৰ ঘৰতে আমাৰ মোৰ ল'ৰা দুটাৰ নামত এটা ঘৰত মাতাৰ নাম ৰূপণ আৰু মিমন। ৰূপণ মিমন কালচাৰেল ছচাইটি বুলি এটা মোৰ ছচাইটি এটা আমি তাত ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আৰু এই ছচাইটি আমাৰ এখন কালচাৰেল বিভাগৰ, এই ছচাইটিৰ দ্বাৰাই আমি কেইবা এই নাটকবিলাক সেই ছচাইটিৰ দ্বাৰাই কৰোঁ, কালচাৰেল ছচাইটিৰ দ্বাৰা। আৰু আমি VCD কৰিলোঁ, 3খনমান VCD কৰিলোঁ, মোৰ পুলিচ আৰু প্ৰেম নকল দাৰোগা এনেকুৱা ধৰণৰ VCD কৰা হ'ল। আৰু মোৰ কাহিনীৰ আধাৰত ইতিমধ্যে ৰং চেনেলত নিবিড় মায়াৰে বুলি প্ৰায় 100টা এপিচ'ড ওলাইছিলে নিবিড় মায়াৰে, সেই আৰু আমিও মানুহ অৰ্থাৎ পুলিচবিলাকো যে মানুহ, এই তাৰ ওপৰত এখন মই আমাৰ চিৰিয়েল কৰিছিলোঁ, এইটো আগত দূৰদৰ্শনত বাজিছিলে, তাৰপাছত আমাৰ ৰং চেনেলত বাজিছিলে, আৰু নিবিড় মায়াৰ এখনো ৰং চেনেলত বহুতটা এপিচ'ড বাজি আছে। আৰু সৰু সৰু নাটক কেইবাখনো লিখিছোঁ মই, শিশু নাটক শিয়ালৰ প্ৰাণ এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু নাটকো লিখিছোঁ। যে নাটকৰ যিটো আমেজ, নাটকৰ যিটো মঞ্চত মানুহে যেতিয়া হাত চাপৰি বজায়, সন্মুখৰ পৰা দৰ্শকে যেতিয়া আহি কয় যে আপোনাৰ নাটকখন চাই খুব ভাল পাইছোঁ, ভাল লাগিছে, সেই আমেজটো বেলেগ, সেই এটা গৰ্বিত হয় মঞ্চৰ যেতিয়া আহিবলৈ নাটকখন উপহাৰ দিব পৰা হয়।
0: এই যে আপুনি ইমান লিখাৰ কাৰণে ব্যস্ত থাকে, ধৰক দেখিছোঁ যে দৈনিক আপুনি লিখা মেলা কৰে,
1: হয় তাৰমানে সময় বুলি মানুহৰ আচলতে

0: আচলতে আমি আমাৰ বেছিভাগ মানুহৰ জীৱনৰ সময়বিলাক বহুতেই ব্যয় কৰে অদৰকাৰী অদৰকাৰী কামত ব্যয় কৰে, সময় ব্যতীত কৰে অদৰকাৰী কামত। যেনে মানুহৰ ৰাতিপুৱা উঠি পেপাৰ পঢ়িব, কি পঢ়িব, পেপাৰখন কিছুমান নিগেটিভ বাৰ্তা লয়। মই বহুতো ভাগৱত ব্যাখ্যাটো যাওঁ কওঁ যে প্ৰথমতে ৰাতিপুৱাই উঠিয়ে এই যিকোনো নেগেটিভ বাৰ্তা থকা, ক'ত মাৰ্ডাৰ হ'ল, অমুকত ৰেপ হ'ল, অমুকত অমুক হ'ল, তমুক হ'ল, তমুক হ'ল, ৰাজনীতিৰ কথাবিলাকে, মেৰ পাছৰ কথাবিলাক পঢ়ি পঢ়ি মানুহ ৰাতিপুৱাইতে নিগেটিভ বাৰ্তা এটা লৈ লয়, মগজুটো নিগেটিভ বাৰ্তাৰে ভৰি লয়। মই কৈছোঁ ৰাতিপুৱাই আপুনি গৈ পেলাই অকণমান ঈশ্বৰৰ, যাৰ যেনেকৈ ইষ্টদেৱতাক অকণমান স্মৰণ কৰক, ওম নমো ভগৱতী বাসুদেৱায় কওক এবাৰ, নাইবা কৃষ্ণ নাম লওক, বা যে যেনেকৈ নিজৰ কৰে তেনেকৈ কৰক, মনটো পজিটিভভাৱে লৈ লওক, তেতিয়া দেখিব গোটেই দিনটো আপোনাৰ পজিটিভ। আৰু ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰোঁ, উঠিয়ে ভগৱানৰ ওচৰত মই তিনিবাৰ ঈশ্বৰৰ নাম লৈ মই কওঁ যে আজিৰ দিনটোত যাতে মই প্ৰভু, মই কাৰো পৰা কটু কথা শুনিব লগা নহয়, মই কাৰো পৰা, মই যাতে মোৰ মুখৰ পৰা যে এটাও কটু কথা যাতে নলয়। পুলিচক মানুহে সাধাৰণতে বেয়া কথা ভাবি কয়, যে পুলিচৰ মানুহে সদায় বেয়া কথা কয়, কিন্তু মোৰ মুখৰ পৰা এটাও কোনো আজি হোমগাৰ্ডৰজন, কনিষ্টেবলজন মই কোনোদিন বেয়া কথাৰে কোৱা নাই, মই সন্মান কৰোঁ। তেওঁ চাকৰিটো সৰু খাপৰ, মই চাব ইন্সপেক্টৰ ভৰ্তি হৈছোঁ, ডি এছ পি হিচাপে ৰিটায়াৰ কৰিছোঁ, কিন্তু সেইটো বেলেগ কথা। মোতকৈ আই এছ ডাঙৰ অফিচাৰ, আই এ এছ অফিচাৰ, আই পি এছ অফিচাৰ আছে, নিজৰ নিজৰ পজিশ্যনো নিজে নিজে ডাঙৰ, কিন্তু সৰুজনক আমি তেওঁ মানুহ হিচাপে গণ্য কৰিব লাগে, মই সেই চিন্তা ভাৱনাৰে কৰোঁ। গতিকে আমি যদি পজিটিভ থিংকিং এটা লৈ ৰাতিপুৱা যদি কাম কৰি যাওঁ, তেতিয়া দেখোঁ গোটেই দিনটো আপোনাৰ পজিটিভ। আৰু ৰাতি আপুনি যেতিয়া শুবলৈ যাব, তেতিয়া ভগৱানক আপুনি আৰাধনা কৰক। আমি কওঁ, মই যেনেকৈ কওঁ যে হে প্ৰভু, দিনটো মই যদি কিবা ভুলতে কিবা মই ভুল কৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব। আৰু ৰাতিটো মই আজি শুবলৈ গৈছোঁ, গতিকে মোৰ যাতে ৰাতিটো এটা সুন্দৰ, যাতে মই ৰাতিটো কটাব পাৰোঁ তোমাৰ চৰণত, কালি ৰাতিপুৱা যদি আকৌ তোমাৰ চৰণত সেৱা কৰিব আহিব, এই ধৰণৰ বাৰ্তা এটা লৈ কাম কৰিব আৰম্ভ কৰিছোঁ।
1: সুন্দৰ চিন্তা। আপোনাৰ পৰা গম পালো যে আপুনি ভাগৱত পাঠ কৰে বিভিন্ন ঠাইলৈ গৈও, যি অনুষ্ঠানৰ সময় সেয়া প্ৰায় শেষ হ'বৰ হৈছে। আপুনি কৈছিলে যে কিবা নহয় কিবা কাম কৰি থৈ যাবলগীয়া, সেয়া পৰিকল্পনা আপোনাৰো আছে আমি জানিছোঁ, যে নিৰ্দিষ্ট কিবা তেনেকুৱা পৰিকল্পনা যে এইটো কৰিব পাৰিলে মই নিজকে ভাবিম যে ধন্য, তেনেকুৱা কিবা ভাৱ আছে নেকি আপোনাৰ?
0: মই ভাবিছিলোঁ যে মোৰ সাহিত্যৰ অতি লখৰা লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনক আজিলৈ বহুত মানুহে বাহিৰত জানিব পৰা নাই। লক্ষ্মীনাথ বেজবৰুৱা এখন যদি কোনো মই ব্যয়বহুল এখন যদি ধাৰাবাহিক কৰিব পাৰিলোঁহেঁতেন, সেই কিতাপখন কৰিব, মানে ধাৰাবাহিকখন কৰাৰ মোৰ মানস আছিলে। এতিয়া মই সাহিত্য সাধনাৰ বিষয়বস্তুটো বা আধ্যাত্মিকতাৰ ফালে বেছিকৈ লিখি আছোঁ। মই প্ৰায় প্ৰতিদিনে একোটাকৈ প্ৰবন্ধ লিখোঁ, আৰু প্ৰবন্ধ হ'ল আধ্যাত্মিক দিশৰ। আৰু মই সত্য অন্বেষণ বুলি এটা ধাৰা লিখি আছোঁ, মোৰ ভাম্যভাষৰ জৰিয়তে, হোৱাটছএপৰ জৰিয়তে মই গোটেই অসমে চাই আছে, বিভিন্ন তাৰ আমাৰ ইয়াত চোৱা মানুহ আছে, তেখেতসকলে মোক তাত কয় যে সত্য অন্বেষণ, জীৱনৰ সত্য কি, এই সত্যটো যদি আমি নিজকে উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সুখী জীৱন যাপন কৰিম।
1: আৰু জীৱনৰ সত্যটো কি বুলি ভাবে?
0: জীৱনৰ সত্যটো হ'ল আমাৰ যিটো মহাত্মা গান্ধী কৈছিল যে বুঢ়া মত দেখ, বুঢ়া মত কওঁ, বুঢ়া মত শুন, এই তিনিটাটো মুখ্য। আপুনি কাকো বেয়াকৈ নক'ব, কাৰো বেয়াক নুশুনিব, কাকো নক'ব, কাৰো পৰা নুশুনিব, আৰু সকলোকে মানুহে দেৱ মানুহে, মই কৈ আছোঁ আগতে যে মানুহক প্ৰথমতে আপুনি মানুহক শ্ৰদ্ধা কৰিবলৈ শিকক, পিতৃ মাতৃক শ্ৰদ্ধা কৰিবলৈ, ডাঙৰক শ্ৰদ্ধা কৰিবলৈ শিকক। এই কথাটোৱে মই চিন্তা কৰোঁ যে আমি এটা শুদ্ধ শান্তিৰে জীৱন যাপন কৰিব লাগে, আৰু আমি সকলোৱে ভাতৃত্ববোধেৰে ল'ব লাগে।
1: হয়, খুব সুন্দৰ, খুব সুন্দৰ দৰ্শন আপোনাৰ, আৰু খুব জীৱনৰ যি আপুনি আহৰণ কৰিছে, শ্ৰোতাৰে বিলাই দিছে, সেই জ্ঞান দিছে আপুনি। প্ৰফুল্ল বৰ্মন ডাঙৰীয়া, এই বাক্যশাৰীৰে আমি আমাৰ আজি অনুষ্ঠান সামৰিব লৈছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ মাজত আমি উপস্থিত হ'মহি। নমস্কাৰ।
0: ধন্যবাদ। নমস্কাৰ।

জীৱন সুৰভি অনুষ্ঠানটি শুনিলে আঁত ধৰিলে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা সাংসদ উপস্থিত আছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজাদিনৰ উল্লেখ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলী পুখুৰী পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100 গৰাকী লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰেই গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তামোলপুৰ জিলাৰ পশ্চিম বৰকাজুলি গাঁৱৰ এগৰাকী যুৱকে উদ্ভাৱনী চিন্তাৰে বাঁহ, কাঠ, শিল, বালি আৰু পুৰণি চাইকেলৰ অংশৰে এটা ব্যতিক্ৰমী শৰীৰ চৰ্চা কেন্দ্ৰ গঢ় দিছে। কপিল বৰ্মন নামৰ এই যুৱকজনে এছ কে ফিটনেছ নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটো 2019 চনত স্থাপন কৰিছিল। কেন্দ্ৰটোত বৰ্তমান প্ৰায় 40 গৰাকী যুৱক যুৱতীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। দোকান পৰিচালনা, মৌ পালন আৰু কৃষিকৰ্মৰ সমান্তৰালকৈ নিয়মিত শৰীৰ চৰ্চা কৰা কপিল বৰ্মনে শৰীৰ চৰ্চা আৰু দৌৰ প্ৰতিযোগিতাত ৰূপ আৰু ব্ৰঞ্জৰ পদকো অৰ্জন কৰিছে। তেওঁৰ শৰীৰ চৰ্চা কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীয়ে ৰাজ্যিক পৰ্যায়ত শৰীৰ চৰ্চাৰ ক্ষেত্ৰত স্বৰ্ণ পদক লাভ কৰাৰ লগতে আন 2গৰাকী প্ৰশিক্ষাৰ্থীয়ে অসম আৰক্ষীৰ কাৰাগাৰ বিভাগত নিযুক্তি লাভ কৰিছে। উদ্ভাৱনী চিন্তাৰ অধিকাৰী কপিল বৰ্মনে সাংবাদিকৰ আগত নিজৰ কাম কাজ সন্দৰ্ভত এইদৰে কয়।
1: মেচিনবিলাক দেখা পালে মানে এটা মনত মানে ভিতৰত বহুত ভিতৰত সোমাব লাগে এটা মেচিন দেখা পাব গ'লে, কাৰণ মেচিনত বহুত বস্তু থাকে, বিয়াৰিং থাকে, কেবল থাকে, বহুত নাট বল্টৰ যোগেদি বহুত জোখ মাখ থাকে। তেনেকে মই ভাবিলো এইটো কেনেকৈ মানে যদি আমি আমাৰ লোকেল পদ্ধতিত যি বাঁহৰ সামগ্ৰী হওক, কাঠৰ যি যি বনাব পাৰো, তেনেকে ভাবিলো, মনত ভাবোতে ভাবোতে আহি গ'ল। এনেকে ময়ো বাঁহৰ তাৰপিছত কাঠ এনেকে বনালো। তাৰপিছত নেক্সট এতিয়া আমাৰ যোনবিলাক বেয়া চাইকেল থাকে তেনেকুৱা মই 3খন চাইকেল কাটি এনেকে মই জিম তৈয়াৰ কৰিলো এখন।
0: নগাঁও বিশ্ববিদ্যালয়ত অহা 25 আৰু 26 ছেপ্টেম্বৰত অসম বিজ্ঞান সমিতিৰ 70 সংখ্যক বাৰ্ষিক কাৰিকৰী অধিৱেশনৰ লগতে ট্ৰেডিশ্যন টু ট্ৰান্সফৰ্মেশ্যন পাথৱেজ টু আ ছাষ্টেইনেবল এণ্ড বিকশিত ভাৰত এড্ৰেট 2047 শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ আৰু অসম বিজ্ঞান সমিতিৰ নগাঁও শাখাৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ গুৰুত্ব আৰু আধুনিক বিজ্ঞান প্ৰযুক্তিৰ সৈতে ইয়াৰ সমন্বয়ৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা। সন্মিলনত পৰম্পৰাগত জ্ঞান আৰু বিজ্ঞান, পৰম্পৰাগত জ্ঞান আৰু বাণিজ্য, জৈৱ বৈচিত্ৰ আৰু জৈৱ সম্পদ তথা ঐতিহ্য আৰু দৰ্শন আদি বিষয় সামৰি লোৱা হ'ব। এই সন্মিলনলৈ বিজ্ঞানী, গৱেষক, শিক্ষক, নীতি নিৰ্ধাৰক, উদ্ভাৱক আৰু বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিক অংশগ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে। ছাত্ৰ ছাত্ৰী, গৱেষক, শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে নিৰ্দিষ্ট প্ৰাৰম্ভিক পঞ্জীয়ন মাচুল ধাৰ্য কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিজয় দাস, মনোজ হাজৰিকা, ফটিক চন্দ্ৰ বৰ্মন, ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিত শৰ্মা, শেখ আব্দুল্লা আহমেদ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই নিমিষা ভৰালী দাস। এতিয়া শুনক পৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়া।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যত শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানটিৰ এক অনাতৰ প্ৰতিবেদন। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ সহযোগত কালি অনুষ্ঠিত হয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মানুহে মানুহৰ বাবে শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠান বিয়লি 3 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে শুভাৰম্ভ কৰে বিশিষ্ট শিল্পীদ্বয় পুলক বেনাৰ্জী আৰু দীপেন বৰুৱাই। ইয়াৰ পাছতে এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় য'ত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ডক্টৰ দয়ানন্দ পাঠক আৰু ডক্টৰ নন্দ সিং বৰকলাদেৱ। এই আলোচনা চক্ৰত লেখক সাংবাদিক পৰিচালক ভূপেন হাজৰিকা বিষয়ত ডক্টৰ দয়ানন্দ পাঠকদেৱে নিজৰ মতামত আগবঢ়ায় এইদৰে।
2: আজি এটা ঐতিহাসিক দিন, এই কাৰণেই যে যিগৰাকী ব্যক্তি, যিগৰাকী শিল্পী অসমৰ সাহিত্য জগত, সাংবাদিক জগত, শৈল্পিক জগত নেতৃত্ব দিছে, আৰু নেতৃত্ব দিয়াই নহয় অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত হৃদয়ত যেনে আলোড়নৰ সৃষ্টি কৰিছে, সেইগৰাকী ব্যক্তি আন কোনো নহয় ডক্টৰ ভূপেন হাজৰিকাদেৱ। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে এই মঞ্চত কোৱা কথাটো এটা অত্যন্ত দুৰ্ভাগ্য, কাৰণ তেখেতৰ যিটো ব্যক্তি

রাতেই আহিল নতুন হাঁহ, নতুন নতুন হাঁহ, আহিল নতুন হাঁহ আমাৰ বহল বুকুতে। তেজত তেতিয়া অসমখনৰ বিষয়ে কেনেকৈ মানৱতা ভুলুঞ্জিত হৈছিল সেই সমকাল মনত পেলাওক। 80 দশক 90 দশকৰ শেষলৈকে কেনেধৰণৰ তেজত তেতিয়া পৃথিৱীখন হৈছিল, আৰু সেই পৃথিৱীখনৰ কাৰণে তেওঁ কান্দিছিল, আৰু মানৱতাটোক তুলি আনিবৰ কাৰণে, আৰু মানৱতাৰ কদৰ্যৰ ৰূপে আনকি মন্দিৰতো তেজৰ নদী বোৱাইছিল, আৰু মন্দিৰত সেই তেজৰ নদী বোৱা কথাটো তেওঁ ভিতৰত প্ৰকাশ কৰিছে যে মানৱতাটো ঘূৰি আহক। হুলুংচা কৰিতে সহুদৰ জনকে এচিঙাই এচিনাই নিলে ভাই বেলসৰতো ভাই সুভাষৰ শুনিতে মানৱতা ধুই নিলে দেৱ মন্দিৰতো মানুহৰ তেজেই শতিকাৰ ইতিহাস লিখে এইখন মানুহৰ দেশ। এই গীতত তেওঁ সাংঘাতিক ধৰণে তেজৰ পৃথিৱীখনক টানি আনিবলৈ যত্ন কৰিছিল, আৰু যেতিয়া সঞ্জয় ঘোষক আলফাই হত্যা কৰিছিল, সঞ্জয় ঘোষক যেতিয়া অপহৰণ কৰা হৈছিল, তেতিয়া উজনি অসমৰ এখন চাহ বাগিচাত আলফাৰ প্ৰতিনিধিসকলৰ সৈতে ভূপেন দায়ে সঞ্জয় ঘোষক এৰি দিবৰ কাৰণে আলোচনাত বহিছিল। দুৰ্ভাগ্যৰ কথা যে যিখিনি সময়ত আলোচনা চলি আছিল আৰু ভূপেন দাক কোৱা হৈছিল যে সঞ্জয় ঘোষক মৰা নহয়, তেওঁক মুকলি কৰি দিয়া হ'ব, সেইখিনি সেই সময়তেই সঞ্জয় ঘোষক হত্যা কৰা হৈছিল আৰু বস্তাত ডাঙৰ শিল বান্ধি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হৈছিল। ভূপেন দায়ে দুদিন খুব শোকত আছিল, আৰু তাৰপিছত সঞ্জয় ঘোষৰ বাবে সেই মানৱতা যে নিশেষ হৈ গ'ল, তেওঁ গীত লিখিছিল, সুখ নাই দুখ নাই একো যেন নাই, নৈ আছে পানী নাই সৰু বৰ ঢৌ নাই।

0: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী ৰাহুল দাসদেৱে সুধাকতৰ স্মৃতিত উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠান মানুহে মানুহৰ বাবে মুকলি কৰাৰ পাছতে এশগৰাকী সংগীত শিল্পীৰ সমবেত কণ্ঠত পৰিৱেশিত হয় ভূপেন হাজৰিকাৰ অসম আমাৰ ৰূপহী শীৰ্ষক গীতটি।
1: আমাৰ ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি 5 তাৰিখৰ পৰা এনেধৰণে কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ, লগতে কলকাতা সাংস্কৃতিক সংস্থাৰ লগত যোৱাকালি কলকাতাত আমি ভূপেন্দাৰ ঘৰত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিলোঁ। তাতে সাংস্কৃতিক অনুষ্ঠানো খুব ধুনীয়াকৈ নিয়াৰিকৈ কলকাতা চৰকাৰৰ বিষয়ববীয়াৰ মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমি বাংলা অসমীয়া সকলো সেতুবন্ধন একেখন নাৱৰে যাত্ৰীৰ নামেৰে অনুষ্ঠানটো পৰিৱেশন যোৱাকালি কৰা হ'ল। আৰু আজি আমাৰ বৃহত্তৰ গুৱাহাটীৰ সাংস্কৃতিক সন্মিলন, তেওঁলোক সকলো 28টা সংগঠনেৰে ইয়াতে আজি অনুষ্ঠান অনুষ্ঠিত কৰিছে। আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰম্ভণি পতাকা উত্তোলনেৰে আৰু দিনটো যোৱা কাৰ্যসূচী আলোচনা চক্ৰ আৰু এতিয়া সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণিতে 123গৰাকী শিল্পীয়ে একেলগে পৰিৱেশন কৰিব অসম আমাৰ ৰূপহী, পৰিচালনা বিপুল বৰুৱাৰ অসম আমাৰ ৰূপহী।

সমৰ হাজৰিকা কণ ভাইটি, সাধাৰণতে পৰিয়ালৰ সৰু যিগৰাকী হয় তেওঁ অতি বেছি মৰমৰ হয়। ভূপেন্দাৰ অতি মৰমৰ আছিল তেখেতৰ কনিষ্ঠ ভাতৃ কণ ভাইটি। তেখেতৰ দুগৰাকী সুযোগ্য সন্তান, কণ ভাইটি দুগৰাকী সুযোগ্য সন্তান ডাৱৰ আৰু কুহলি হুৰ হুৰ ধুমুহা গীতটি পৰিৱেশন কৰিবলৈ মঞ্চত এয়া ভূপেন হাজৰিকাদেৱৰ অতি মৰমৰ কনিষ্ঠ ভাতৃৰ সুযোগ্য সন্তান ডাৱৰ হাজৰিকা মঞ্চলৈ আদৰিছোঁ।

0: ইয়াৰ পাছতেই অনু বসুমতাৰীৰ নেতৃত্বত বিস্তীৰ্ণ পাৰৰ কীৰ্তিত নৃত্য প্ৰদৰ্শন কৰে অনুসূয়া নৃত্য একাডেমীৰ সদস্যসকলে। আৰু এই নৃত্যানুষ্ঠানৰ পাছতেই
1: পাহাৰী দাস, কুইন দাস, ৰীতা বৰুৱা, কবিতা বৰুৱা, কবিতা তালুকদাৰ, বীণাপাণি দত্ত আৰু জিম পাঠক

0: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰাদেৱে অনুষ্ঠানত উপস্থিত হৈ এইদৰে কয়,
1: বিশ্ব বিশ্ৰুত শিল্পী সুধাকণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ আজি জন্মবাৰ্ষিকী, আৰু এই জন্মবাৰ্ষিকীয়ে ইতিমধ্যে শতবৰ্ষ অতিক্ৰম কৰিছে, আৰু এই মহান খনজন্মা শিল্পীগৰাকীক শতবৰ্ষৰ এই মুহূৰ্তত স্মৰণ কৰিবলৈ আমি সকলো সমবেত হৈছোঁ। মই আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। অসম চৰকাৰে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে যোৱা বছৰ আৰম্ভণি কৰিছিল আৰু আমি বছৰৰ শেষত আহি উপস্থিত হৈছোঁহি। যোৱা বছৰটো আমাৰ কাৰণে এটা অতি বেদনা গধুৰ বছৰ আছিল, কাৰণ এই বছৰটোতে আমাৰ অন্য এগৰাকী শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াও আমাৰ মাজৰ পৰা

0: গাই গুচি গল, শোকত মিয়ম্ৰাণ হৈ পৰিল সমগ্ৰ অসমৰ সমাজ জীৱন। শিল্পীৰ কোনো মৃত্যু নাই, শিল্পী সদায় অমৰ। তেওঁলোকৰ শিল্পীৰ সত্তাই প্ৰজন্মৰ পৰা প্ৰজন্মক অমৰত্ব কৰি ৰাখে, প্ৰজন্মৰ পৰা প্ৰজন্মৰ মনত তেওঁলোকৰ সৃষ্টিৰাজিয়ে সদায় জীৱনৰ প্ৰেৰণা দি জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে সাহস দিয়ে। আৰু ইয়াত সেইকাৰণে শিল্পীৰ সমাহাৰ ঘটিছে। ভূপেন দাক স্মৰণ কৰিবৰ কাৰণে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত গুৱাহাটীৰ প্ৰায় 29টা সাংস্কৃতিক সামাজিক সংগঠনে আজিৰ মানুহে মানুহৰ বাবে এই অনুষ্ঠানটি আয়োজন কৰিছে তেখেতক স্মৰণ কৰিবৰ কাৰণে। আপোনালোকৰ এই যি উদ্যোগ, এই উদ্যোগ অতি প্ৰশংসনীয়। আৰু আমিও অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগেও আপোনালোকৰ লগত এই সহযোগিতা আগবঢ়াবলৈ পাই আমি ধন্য মানিছোঁ। মই শ্ৰদ্ধাৰ কলাক্ষেত্ৰ সমাজৰ উপসভাপতি প্ৰাঞ্জল শইকীয়াদেৱ, আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, সাংস্কৃতিক সঞ্চালক ৰাহুল দাস ডাঙৰীয়াকে ধৰি আমাৰ সকলো উদ্যোক্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
1: ইয়াৰ পাছতেই পুনৰ নবীন প্ৰবীণ শিল্পীসকলে সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে।
2: অনিৰ্বাণ দাসদেৱক আমি মঞ্চলৈ আদৰিছো। তেখেতে পৰিৱেশন কৰিব মাঘত দেখোন উৰুকা নহয় গীতটি।

ইমান পৰে শ্ৰোতাসকলে, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যত শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানটিৰ এক অনাতৰ প্ৰতিবেদন শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাঞ্জী প্ৰীতম কলিতা আৰু দিব্যজ্যোতি কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জী প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আস্থাহীনতাৰ

বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত ৰখা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আয়োজন কৰা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সমন্বয় তীৰ্থত উপস্থিত হৈ স্বনামধন্য শিল্পী ডঃ হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে এশগৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ হ'বলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টাৰ ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভূপেন হাজৰিকাৰ জীৱন কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে 35 কোটি 37 লাখ টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব।

শৰ্মা সমন্বয় তীৰ্থত উপস্থিত হৈ স্বনামধন্য শিল্পী ডঃ হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে এশগৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ হ'বলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টাৰ ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভূপেন হাজৰিকাৰ জীৱন কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে 35,37,00,000 টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। এই একেটা অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক তথা সাংসদ উপস্থিত আছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ উল্লেখ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱা দীঘলী পুখুৰী পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিভিন্ন শিক্ষানুষ্ঠানৰ 100গৰাকী ছাত্ৰ ছাত্ৰীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱতো আজি ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। পাটাচাৰকুছিতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বিশেষ কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সন্ধিয়া 7 বজাত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত শিল্পী ৰূপম ভূঞা আৰু বিদ্যাসাগৰে ডঃ হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিবলগীয়া এই সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী সদানন্দ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। গোৱালপাৰাতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাৰ উদ্যোগত নগৰখনৰ মায়াবজাৰত চাফাই অভিযান চলোৱা হয়। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে ভূপেন হাজৰিকাৰ আদৰ্শ আৰু মানৱীয় মূল্যবোধক সন্মান জনাবলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 300+ মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত থকা মধ্যভোগীৰ তথ্য সাধাৰণ নাগৰিকে নিজেই চৰকাৰক দাখিল কৰিব পাৰিব। ইয়াৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই অতি সোনকালে এটা পৰ্টেল মুকলি কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই পৰ্টেলৰ জৰিয়তে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, পেঞ্চন কাৰ্যালয়, অসম সচিবালয়, বিভিন্ন বিভাগৰ সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিত থকা মধ্যভোগীৰ তথ্য জনসাধাৰণে চৰকাৰক দাখিল কৰিব পাৰিব। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কালিৰে পৰা নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্যক শইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব।
নগাঁও

0: জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনৰ সা সামগ্ৰী বিতৰণ ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰি দুয়োখন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। নগাঁও লোকসভাৰ উপ নিৰ্বাচন সন্দৰ্ভত আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়।
1: প্ৰেছ নোটটো ৰিলিজ হৈছে আমাৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। এতিয়াৰ পৰা আমাৰ ইয়াতে MCC অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট লাগু হৈছে। এই অলপ আগতে আমি আমাৰ MCCৰ যিবিলাক টীম আছে, যিবিলাকে মডেল কোড অফ কণ্ডাক্ট এনফৰ্চ কৰে, আমি নটিফাই কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক এতিয়া যিখিনি কৰণীয় আছে তেওঁলোকে গ্ৰাউণ্ডত গৈ নিজৰ কৰ্তব্যখিনি পালন কৰিব। আমি চৰকাৰী আমাৰ যিসকল বিষয়ববীয়া আছে বা বিভিন্ন বিভাগৰ মুৰব্বী আছে তেওঁলোককো ইতিমধ্যে MCCৰ বিষয়ে আৰু প্ৰেছ নোটৰ বিষয়ে আমি জনাইছো আৰু তেওঁলোকৰ যিখিনি যাৱতীয় কৰণীয় আছে সেইখিনিও আমি তেওঁলোকক ইতিমধ্যে জনাইছো।
0: গোলাঘাট আৰক্ষীয়ে মাদক দ্ৰব্য আসক্ত আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা কালি মুঠ 16 মাদক দ্ৰব্য সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক কৰিছে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল। নৱপ্ৰজন্মক মাদক দ্ৰব্যৰ আসক্তিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে চলোৱা আৰক্ষীৰ এই অভিযান অনাগত দিনতো অব্যাহত থাকিব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। পশ্চিম কাৰ্বি আংলং জিলাত আজি 60-দিনীয়া জিলা পৰ্যায়ৰ এইডছ সজাগতা সভাৰ শুভাৰম্ভণি কৰা হয়। হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ অনুষ্ঠানত জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইডছ সজাগতাৰ এই 60-দিনীয়া কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক এইডছৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়াস কৰা হৈছে। গুৱাহাটীৰ পল্টন বজাৰৰ গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নৰ্থ ইষ্ট কুম্ফু ফেডাৰেশ্যন কাপ 2026ত বিশ্বনাথৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈয়ে সাফল্য লাভ কৰিছে। কুম্ফু স্পৰ্টছ এছ'চিয়েচন অব আছামৰ উদ্যোগত আৰু নৰ্থ ইষ্ট কুম্ফু স্পৰ্টছ ফেডাৰেশ্যনৰ সহযোগত যোৱা 5 আৰু 6 ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাত গায়ত্ৰী মাজি, বিহেষ্টা শৰ্মা, প্ৰেৰণা শৰ্মা আৰু বৃষ্টিবন্যা চাহুৱে সোণৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। ৰাজ্যজুৰি ডঃ হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান উদযাপন। ৰাজ্যৰ বিভিন্ন থানা চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰৰ কঠোৰ ব্যৱস্থা। গোলাঘাটত 16 মাদক দ্ৰব্য সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক আৰক্ষীৰ আৰু গুৱাহাটীৰ পল্টন বজাৰৰ গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নৰ্থ ইষ্ট কুম্ফু ফেডাৰেশ্যন কাপত বিশ্বনাথৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈৰ সাফল্য। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী, মোৰ সংগীত যাত্ৰা। অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।
3: আপুনি কলেজত পঢ়ি থাকোঁতেই ৰেডিঅ'ৰ নিয়মীয়া শাখাৰ শিল্পী হ'ল?
4: নিয়মীয়া শাখাৰ কলেজত নহয়, মই কলেজত 1968 চনত মানে ৰেডিঅ'ত নিয়মীয়া শিল্পী হৈছোঁ।
3: তাৰ আগৰ ইমান বছৰ ৰেডিঅ'লৈ
4: বহুত বছৰ ৰেডিঅ'ত গোৱা নাই, গোৱা নাছিলোঁ। আৰু এইখিনিতে এটা কথা আছে, ৰেডিঅ'ত গোৱাৰো এটা আহিবলৈ মানে সুযোগ পোৱাটো এটা ইয়াৰো এটা বিশেষ কথা আছে। আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত খগেন মহন্তদেৱ আমাৰ ওচৰতে আছিলে, আমাৰ ইটো চুবুৰীত আছিলে, বিপৰীতমুখী চুবুৰীতে আছিলোঁ সেইখিনি সময়ত। আৰু বিশেষকৈ খগেন মহন্তৰ ঘৰতে আড্ডাটো হয়, গানৰ আড্ডা হয়, হিৰুদেউ আহে আৰু কেশৱ মহন্ত ছাৰটো আছেই। তেতিয়াই খগেন মহন্তই ক'লে যে কুলো তুমি ৰেডিঅ'ত কিয় অডিশ্যন নিদিয়া? মই বোলো ৰেডিঅ'ত আৰু কি অডিশ্যন দিম, নহয় দি দিয়া তুমি, বাকীখিনি মই কাম কৰিম। তে ৰেডিঅ'লৈ আহি খগেন মহন্ত, তেতিয়া ৰেডিঅ'ত খগেন মহন্তই তেখেতে কাম কৰিছিলে, তেখেতে ইয়াৰ পৰা ফৰ্ম চৰ্ম নি মেলি মোক ক'লে যে ক'লে তুমি ফৰ্ম চৰ্ম ফিল আপ কৰা আৰু তোমাৰ অডিশ্যন কেতিয়া হয় মই জনাই দিম। তেখেতে ফৰ্ম চৰ্ম আনিলে, মই ফিল আপ কৰিলোঁ, কৰি পেলাই দিলোঁ।

0: অডিশ্যনৰ তাৰিখো আহিলে, তাৰিখ দিলোঁ, ৰিজাল্টো আনকি খগেন মহন্তই তেখেতেই লৈ গ'ল। তেখেত ক'লে যে তুমি আজিৰ পৰা আমাৰ শিল্পীৰ, আমাৰ অনুষ্ঠানৰ নিয়মীয়া শিল্পী।
1: চেমনীয়া চৰাৰ পিছত ইমান বছৰৰ মাজত ব্যৱধান কিয় হ'ল?
0: তেতিয়া এটা কথা হ'ল, মানে মই চাকৰিত সোমালোঁ, চাকৰিত সোমোৱাৰ পাছত অলপ ঘৰুৱা এটা মানে তাৰ এটা চাপ পৰিলে আৰু, সেইকাৰণে অলপ খুব সময়বিলাক উলিয়াবলৈ টান মানে অসুবিধা হ'ল। তেতিয়া কিন্তু মই এনেই বাহিৰে অন্য অনুষ্ঠান গাই থাকোঁ, কিন্তু ৰেডিঅ'তহে গান গোৱা বুলি নাছিলোঁ। এই 1968 চনৰ পৰা নিয়মীয়া হিচাপে এতিয়ালৈকে
1: গান গাই আছোঁ। আমি কলেজৰ কথাত এৰিছিলোঁ, কলেজৰ সময়ত আপোনাৰ সংগীত চৰ্চা আৰু কেনেকুৱা আছিল?
0: কলেজত থকাখিনি যথেষ্ট গান চান গাইছিলোঁ, বিশেষকৈ নানা অনুষ্ঠানত গাইছিলোঁ, আৰু সেইখিনি সময়তে জয়ন্ত হাজৰিকাকো লগ পালোঁ, দুষ্ট হৰিবনো আছিলে, আৰু ভালেখিনি অসমৰ বহু শিল্পীক লগ পালোঁ। কলেজত থাকোঁতে কিন্তু বহুত গীত গালোঁ, বিশেষকৈ অন্য অনুষ্ঠানবিলাকত, বাহিৰলৈকো গৈছোঁ তেনেকৈ গাবলৈ।
1: কলেজত থাকোঁতে আপুনি যিবিলাক গান গাইছিলে সেইবিলাক কোনে লেখা, কোনে সুৰ কৰা?
0: তেতিয়া অৱশ্যে মই মানে কিছু গীত নিজে লিখিছিলোঁ, নিজে লিখাই নিজে সুৰ কৰা গাইছিলোঁ।
1: আৰু বেলেগ গীতিকাৰ কাৰ গান আছিল?
0: বেলেগ গীতিকাৰৰ তেতিয়া গোৱা নাছিলোঁ, তেতিয়া নিজে লিখি পেলাই নিজে লিখি গাইছিলোঁ। তেতিয়া
1: ৰেডিঅ'ত যেতিয়া আপুনি গান আৰম্ভ কৰিলে আকাশবাণী গুৱাহাটীত, তেতিয়াৰ পৰা আপুনি বেলেগ গীতিকাৰৰ গান?
0: বেলেগ গীতিকাৰো গাইছোঁ।
1: ৰেডিঅ'ৰ কথা কওকচোন।
0: মই 1968 চনত ৰেডিঅ'ত গান গাবলৈ সুবিধা পালোঁ, তেতিয়াই সুৰাকাৰ জিতেন দেৱ, হেমেন হাজৰিকাদেৱ আৰু পুৰুষ দা আছে, মুকুল দা, তেখেতসকলক লগ পালোঁ, আৰু তেখেতসকলে মোক আৰু গানবোৰ দিছিলে, বিভিন্ন সুৰৰ গান দিছিলে, আৰু গীতিকাৰ হিচাপে বহুতক লগ পালোঁ, শ্ৰদ্ধাৰ কেশৱমন্তদেৱ, নিৰ্মল প্ৰভা বৰদলৈ, তেখেতসকলৰ গীতবিলাকেই গাইছিলোঁ ৰেডিঅ'লৈ আহি পেলাই। আৰু প্ৰথম যিটো মোৰ অনুষ্ঠান হৈছিলে ৰেডিঅ'ৰ নিয়মীয়া শিল্পী আছে, প্ৰথম যি তেতিয়া গাইছিলোঁ কেশৱ মহন্তদেৱৰ এটি গীত, নিৰ্মল প্ৰভা বৰদলৈ গীত গাইছিলোঁ।
1: ৰেডিঅ'ত গোৱাৰ আগলৈকে আপুনি নিজে সুৰ কৰা, নিজে লেখা গীত
0: গাইছিলোঁ।
1: ৰেডিঅ'ত আহি বেলেগ সুৰকাৰৰ গান, বেলেগ গীতিকাৰ
0: গাইছিলোঁ।
1: এই পাৰ্থক্যটো আপুনি কেনেদৰে গ্ৰহণ কৰিছিলে?
0: সদায় নিজৰ সুৰৰ এটা গতি থাকে, মানে যেন অকণমান তাৰ পৰা এৰাই আহিবৰ কাৰণে বাকী অন্য গীতিকাৰৰ সুৰকাৰৰ গানবিলাক লৈছিলোঁ। তেতিয়া অলপ ডিফাৰেঞ্চ এটা হয় গানবোৰ, অলপ পৃথকভাৱে চাব পাৰি। মোৰ বেছিভাগ গান অৱশ্যে মই নিজেই সুৰ কৰোঁ, এতিয়াও নিজৰ সুৰেৰে বেছিভাগ গীত গাইছোঁ। সেইবোৰ গীত মই বিশেষকৈ গীতিকাৰবিলাকক মই শুনাওঁ, গীতবোৰ কিন্তু মই তেখেতসকলৰ পৰা আনো, ধৰক কেশৱমোহন ছাৰৰ পৰা আনিলোঁ, নিৰ্মল ভাৱ বৰদলৈৰ পৰা আনিলোঁ, সতীশ দাসৰ, তেখেতো স্বনামধন্য শিল্পী, ইয়াৰ আমাৰ আকাশবাণীতে কাম কৰিছিলে, তেখেতৰ গীতবিলাকো আনো, তফজল আলি ছাৰৰ, তেখেতসকলৰ গীতবিলাক আনো, আনি মই সুৰ কৰি তেখেতসকলক শুনাওঁ। কেতিয়াবা আকৌ মোৰ সুৰৰ ওপৰতো তেখেতসকলক কওঁ যে এনেকুৱা এটা গীত আপুনি কৰি দিব পাৰিব নেকি, তেতিয়া সকলোৱে আমি একেলগে বহি পেলাই তেনেকৈ লিখিছোঁ। সুৰৰ ওপৰতো মই বহুতখিনি গীত কৰিছোঁ।
1: ৰেডিঅ'ত যিসকল সুৰকাৰক লগ পাইছিল, তাৰ আপোনাৰ মনত পৰা সুৰকাৰ কোন আছে, কাৰ সুৰৰ গান আপুনি বেছিকৈ গাইছিলে?
0: মুকুল দাৰ বেছি গাইছিলোঁ।
1: সুৰকাৰ হৈছে মুকুল বৰুৱাই, আপোনাক কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল আপোনাৰ ওপৰত?
0: মই ক'বলৈ গ'লে মুকুল দাৰাই শিল্পীৰ সৃষ্টি কৰি গৈছে, এইকাৰণেই কৈছোঁ যে মুকুল দাৰাই কোনজন শিল্পীয়ে কেনেকুৱা ধৰণৰ গীত গাব পাৰে, কেনেকুৱা ধৰণৰ গীত গালে শুৱাব, সেইটো বিষয়ে খুব লক্ষ্য কৰিছিলে, আৰু সেইকাৰণে তেওঁ এনেকুৱা গীতবোৰ বাছি দিছিলে যে এই গীতটো অমুকেহে গাব পাৰিব, তেনেকুৱা ধৰণৰ শিল্পীবিলাকক তেওঁ বাছি দিছিলে। এইটো বৰ মই সদায় উপলব্ধি কৰোঁ যে মুকুল দা এজন মানে এনেকুৱা এজন সুৰাকাৰ যিগৰাকীয়ে শিল্পীৰ সৃষ্টি কৰি গৈছে।
1: আৰু তেখেতৰ সুৰত গোৱা আপোনাৰ বিখ্যাত গান কোনটো?
0: তেখেতে প্ৰথম এটি গীত গাইছিলোঁ, জোনাক নামি অহা দেখিছিলোঁ মই তোমাৰ

0: ইদ্ৰিছ আলী তেখেতৰ গীত আছিলে, এইটো গীত প্ৰথম সুৰ হৈ আছিলে।
1: আপুনি কোৱা আৰু এটি বিখ্যাত গান আছিল মই যেন এটা বাটৰুৱা,
0: এইটো গীত সুৰ অৱশ্যে ময়ে কৰিছিলোঁ আৰু গীতটো লিখিছিলে শ্ৰদ্ধাৰ কেশৱ মহন্ত ছাৰে, তেখেতে লিখি দিছিলে। এইটো গীতটো মই বাণীবদ্ধ কৰিছিলোঁ, ৰেডিঅ'ত প্ৰথমতে গাইছোঁ, প্ৰথমতে ৰেডিঅ'ত গাই তাৰপিছত মই গ্ৰামোফোন ৰেকৰ্ড কৰিছোঁ।
1: এই গীতটো সুৰত লিখি দিছিল নে?
0: সুৰতে লিখি দিছে।
1: এই সুৰটো আপোনাৰ মনলৈ কিয় আহিল, কেনেকৈ আহিল?
0: সুৰে কেতিয়াবা খেলি থাকে মনটোত, মানে আৰু মোৰ এটা কথা আছে কি, মই হাৰমনিয়াম চাৰমনিয়াম লৈ পেলাই মই বৰ সুৰ নকৰোঁ।
1: কেনেকৈ?
0: এই বাটত আহি থাকোঁ যে সুৰিয়ে সুৰিয়ে আহি থাকোঁ, কেতিয়া মনলৈ আহিলে সেই সুৰটোৱে খুদুৱাই থাকে, আহিলে তেতিয়া বোলে এইটো সুৰৰ কাৰণে ছাৰৰ তালৈ যাওঁ বা যিকোনো এজন মই ভাল পোৱা তেখেতলৈ যাওঁ। তেতিয়া কেশৱ মহন্ত ছাৰটো আমাৰ ঘৰৰ ওচৰতে আছিলে, সুধিলোঁ বোলে এনেকুৱা এটা গীত, তেতিয়া বোলে এইটো অলপমান অলপমান হেৰি ধৰণৰ ভাৱ, অলপ প্ৰকাশটো অলপ বেলেগ ধৰণৰ, তেতিয়া এই গানটো লিখে আৰু এনেকুৱাকৈ লিখি দিলে সেই গীতটোৰ ওপৰত এই সুৰটো কৰিছিলোঁ, মই যেন এটা বাটৰুৱা।
1: অকণমান গুণগুণাই।
0: মই যেন এটা বাটৰুৱা যোৱা

0: আৰু গানটো ইমান ধুনীয়াকৈ লিখি দিলে, মানে সঁচাকৈ এজন বাটৰুৱা যেন গৈ আছে তেনেকুৱা যেন লাগিলে। মই কি ভাবিছোঁ নাজানো, কিন্তু ঠিক যেন লিখাটোৰ ভাৱটো তেনেকৈ প্ৰকাশ পাইছে।
1: আপোনাৰ আৰু এটা গীত জুমি জুমি চোৱা তুমি, খুব জনপ্ৰিয় গীত,
0: এটা জুনু এইটো গীত লিখিছিলে আমাৰ প্ৰয়াত আকাশবাণীৰে এগৰাকী শিল্পী সতীশ দাসদেৱে।
1: এইটো সুৰত লেখা নে?
0: এইটো সুৰত লিখা। এইটো গানটো লিখোঁতে মই ৰেডিঅ'লৈকে আহিছিলোঁ, সতীশ দাসক ক'লোঁ দাস মোক এটা গান লিখি দিব লাগে, এনেকৈ ৰেকৰ্ডিং আছে। বোলে কেনেকুৱা গানটো? বোলে গানটো অলপমান স্পীডি গান হ'ব, কিন্তু গানটো আপুনি লিখিব কেতিয়া? বোলে তুমি মোক কেইদিনমান সময় দিব লাগিব। সময় মানে প্ৰায় বহুকেইদিন ল'লোঁ সময় লৈ লৈ এই গানটো শেষ হ'ল যেনিবা, আৰু ঠিক যিদিনাখনে শেষ হৈছে তাৰ কেইদিনমান পাছতে এই ৰেকৰ্ডিংটো হৈছে, তেতিয়া গুৱাহাটীতে হৈছিলে।
1: প্ৰথমে ৰেডিঅ'ত গাইছিলে?
0: প্ৰথমতে ৰেডিঅ'ত গাইছোঁ। ৰেডিঅ'ত গোৱাৰ পাছত
2: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত কুলবৰুৱাৰ লগত হোৱা কথোপকথনৰ দ্বিতীয় খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল দত্তৰ। ইয়াৰ আমি অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইডিয়াৰ বুলনিৰ সমুশ্ৰুতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতা আইডিয়াসকল, আজিৰ বুলনিত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ জালুকবাৰীৰ মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতেই শুনোৱা হওক বৰগীত।

0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক কবিতা পাঠ। পৰিৱেশন কৰিব দুলুমণি ভৰালী আৰু লুলুমণি ডেকাই।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম দুই এটাৰ মনৰ অনুভৱ, কবি দীপিকা মেধি। ভাগৰ লাগেও বান্ধো কামতো খোজতো, শুনো কওঁ দেখো কওঁ স্মৃতিও কওঁ, হাতৰ আঙুলিবোৰ যথৰ নাই বল নাই শকতি, কেওপিনে দেখোন আহিছেহি কমি।
2: নাই কমা ৰবাচোন কেওপিনে, অভিজ্ঞতা বেমাৰ বিষ দাঁত সৰা চুলি পকা গালৰ সুতুৰা আৰু বয়স দিন দিন বাঢ়িহে গৈ আছে, আৰু আমি পৰিয়ালৰ জ্যেষ্ঠ হিচাপে কৰ্ম দায়িত্ব আৰু কিছু চিন্তা কমিলেও আমাৰো কৰণীয় আছে দিয়াচোন। মৰম চেনেহ সাহস অনুপ্ৰেৰণা সুপৰামৰ্শ আৰু পৰিয়ালৰ সুখ দুখৰ সমভাগী হ'ব পাৰোঁ, নহয় জানো লীলিৰ মাক?
1: এৰা কনিষ্ঠবোৰে আজি সময়ৰ লগত খোজ মিলাবলৈ আমি জ্যেষ্ঠবোৰে কিছু এৰা ধৰা আৰু কিছু তেগৰ খুবেই প্ৰয়োজন। দুইবেলা নাম প্ৰসংগ কৰা জ্যেষ্ঠ নাগৰিক সন্থাত জড়িত হৈ সময় পাৰ কৰা, আনলৈ নাপাচি সৰু সুৰা দুই এটা কাম কৰি সকাহ দিয়া, স্বাধীনভাৱে অইনবোৰকো চলাৰ সুবিধা দিয়া, বোৱাৰীক ছোৱালী জ্ঞান কৰা। শুনিছানে কণৰ মাক, বোৱাৰীক ছোৱালী জ্ঞান কৰা, দেখিবা ঘৰতেই স্বৰ্গীয় সুখৰ ঠাই।
2: অ লীলিৰ মাক, তোমাৰ লগত কথা পাতি এটা কথা বাৰুকৈয়ে বুজিছোঁ, তেতিয়া কোনো ককাইতা বৃদ্ধাশ্ৰমত থকাৰ প্ৰয়োজনেই নহ'ব, সকলো বৃদ্ধাশ্ৰমেই চিৰদিনৰ বাবে বন্ধ হৈ যাব। আমাৰ অকণমান মৰম ত্যাগ আৰু সহানুভূতিৰ বাবেই আমাৰ নিচিনা ককাইতাসকল বৃদ্ধাশ্ৰমমুখী নহৈ ঘৰতেই পু বোৱাৰী নাতিহঁতৰ লগত হাঁহি ধেমালিৰে উমলিব পাৰিব, নহয়নে লীলিৰ মাক?
1: নিশ্চয় নিশ্চয়।
0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক লোকগীত।

শ্ৰোতাসকলে ইমান পৰে জালুকবাৰীৰ মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে গীতিকা দাস, দীপিকা মেধি, কুসুম কলিতা চৌধুৰী, গীতিমা তালুকদাৰ, দুলুমণি ভৰালী, ভাগ্য ডেকা, লুলুমণি ডেকা আৰু অনিমা দাসে। বাদ্যযন্ত্ৰত সংগত কৰিলে ধৃতিস্মান ডেকা, হীৰকজ্যোতি তালুকদাৰ, লুলুমণি ডেকা আৰু দীপিকা মেধিয়ে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ জাহ্নৱী বৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া পৰাগ ভট্টাচাৰ্য ৰচিত এটি গীত।

আধুনিক গীত শুনিছে জাহ্নবী বৰুৱাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক নলিনী কুমাৰ চৌধুৰী ৰচিত এটি গীত।

জাহ্নৱী বৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

এটি ঘোষণা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 0361-266-2636 নম্বৰত ফোন কৰি জনাব পাৰে।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক আদৰিছো। এই অনুষ্ঠানত আজি শুনক ঐতিহ্যমণ্ডিত ডিফু কলাকেন্দ্ৰৰ সাধাৰণ সম্পাদক দিলীপ দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে ডিফুৰ পৰা আমাৰ সংবাদদাতা কাংবুৰা সিংনাৰে।
1: প্ৰথমে প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক নমস্কাৰ জনাইছো। ঐতিহ্যমণ্ডিত ডিফু কলাকেন্দ্ৰ হৈছে কাৰ্বি আংলং জিলাৰ অন্যতম সংগীত মহাবিদ্যালয়। কেৱল সংগীত মহাবিদ্যালয়েই নহয়, ইয়াৰ বিভিন্ন কলা দিহতো ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ লক্ষ্যৰে বিভিন্ন বিদ্যালয়ৰ সদৃশ বিভিন্ন পাঠ দান কৰা হয়। ডিফু কলা কেন্দ্ৰ সম্পৰ্কে জনাব নেকি ছাৰ?
2: নমস্কাৰ, মই দিলীপ কুমাৰ দাস, ডিফু কলা কেন্দ্ৰৰ বৰ্তমান সম্পাদক। আমাৰ এখন পৰিচালনা সমিতি আছে 11 জনীয়া। ডিফুৰ আমাৰ জ্যেষ্ঠ নাগৰিকৰ লগতে যিসকল উদীয়মান ৰাইজৰ কাম কৰিবলৈ যিসকল আগ্ৰহী তেখেতলোকক আমাৰ এখন কমিটি গঠন কৰা হৈছিলে। তেখেতলোকৰ পৰিচালনাতে আজি অনুষ্ঠানটো জীপাল হৈ উঠিছে। এই অনুষ্ঠানটো একচুৱেলি 1955 জন্ম হৈছিলে। ডিফুৰ মাজমজিয়াত অতি আকৰ্ষণীয় জেগাত এটি পাহাৰৰ টিলাত এই অনুষ্ঠানটো তেতিয়া কেইজনমান উদীয়মান আমাৰ যিসকল অন্য ব্যক্তি তেখেতসকলৰ উদ্যোগত এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। ইয়াতে যিসকল কৰ্মচাৰী হিচাপে চাকৰি কৰিছিলে তেখেতলোকৰ প্ৰতি সন্তুতিবিলাকে যাতে আমাৰ ভাৰতীয় সংগীত, অসমীয়া সংগীতৰ বা আমাৰ স্থানীয় সংগীতৰ আভাস পায় আৰু গোটেইখিনি ল'ৰা ছোৱালীক যাতে জড়িত কৰি ৰাখিব পাৰে, এটা এক্সট্ৰা কাৰিকুলাৰ হিচাপে এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। বৰ্তমান অনুষ্ঠানটো 4টা বিশ্ববিদ্যালয়ৰ লগত জড়িত। এটা ভাটখান্দে সংগীত বিদ্যাপীঠ লক্ষ্ণৌ, বংগীয় সংগীত পৰিষদ কলকাতা, অসম সত্ৰ মহাসভা যোৰহাট আৰু এছিয়ান কাউন্সিল অফ মিউজিক চেন্নাইৰ লগত আমাৰ পৰীক্ষাসমূহবিলাক অনুষ্ঠানবিলাকৰ লগত এফিলিয়েশ্যন পাইছে। এইবিলাকৰ দৰে আমাৰ সংগীত, তবলা, ভকেল, ক্লাছিকেলৰ, গীটাৰ, কীবোৰ্ড, ভাৰতনাট্যম, ইয়াৰ উপৰিও আমাৰ মডাৰ্ণ ডান্স, এই 7টা বৰ্তমান আমাৰ বিষয় ইয়াতে শিক্ষাদান কৰি থকা হৈছে। এই পৰীক্ষাবিলাক তেনেকুৱা ধৰণৰ আমাৰ হৈ থাকে। আৰু শিক্ষক হিচাপে আমাৰ ডিফুত যদিও বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, তেওঁলোকে চাকৰি সূত্ৰে বেলেগ জেগাত জড়িত হৈছে, বহুতে চাকৰি পাইছে, ডিগ্ৰী লৈছে, কিন্তু আমাৰ কিছুমান বিষয়ত আমি শিক্ষক নাপাওঁ, যেনে সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু সংগীতৰ ক্ষেত্ৰতো আমাৰ অলপমান অসুবিধা হয়। গতিকে আমি বাহিৰৰ পৰা

0: নিপালে ইয়াত এংগেজ কৰিবলগা হৈছে। গীটাৰ কীবোৰ্ডটো আমাৰ তেনেকুৱাই হৈছে, গুৱাহাটীৰ পৰা আহে, যোৰহাটৰ পৰা আহে, তেনেকে কাৰ্বি আংলং জিলাৰ বগলীয়া ঘাটৰ পৰাও আহে। এনেকে আমি অনুষ্ঠানটো চলাই আছো আৰু বৰ্তমান আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা সকলো ছাবজেক্ট মিলি পেলাই প্ৰায় 400 ষ্টুডেণ্ট আছে।
1: কিমান শ্ৰেণীৰ পৰা ইয়াত আহিব পাৰে?
0: ইয়াতে বয়সটো মানে 5 বছৰ বয়সৰ পৰা ইয়াত
1: বয়সৰ
0: ভিত্তিত তেনেকে ধৰণৰ ক্লাছটো আৰম্ভ হৈ গৈ থাকে, কিন্তু ওপৰলৈ কোনো লিমিট নাই, যিকোনো মানুহে শিকিব পাৰে। ইয়াতে ধৰক মোৰ 20-30 বছৰ হৈ গ'ল, মই এতিয়া শিকিব নোৱাৰিম নেকি, কিন্তু পাৰে, শিক্ষাত কোনো হেৰি নাই। সংগীত বস্তুটো হৈছে আমাৰ গুৰু শিক্ষা,
1: গুৰু শিক্ষা,
0: গুৰুৱে যেনেকে শিকাব তেনেমতে আজিকালি আগবাঢ়ি যাব পাৰে, আৰু নিজেও ইচ্ছা থাকিলে বা আজিকালি ইণ্টাৰনেটৰ যোগেৰে বহুতে শিকিব পাৰে, কিন্তু গুৰু নহ'লে অলপমান অসুবিধা হয়। মেইন বস্তুটো গুৰুৰ পৰাই শিকিব লাগিব। ইয়াৰ উপৰিও আমাৰ গভৰ্ণমেণ্টৰ পৰা তেনেকুৱা ধৰণৰ ধৰক ৰেকাৰিং কোনো ধৰণৰ শিক্ষকসকলৰ দৰমহা বা পৰিচালনা সমিতিৰ সদস্যসকলৰ কাৰণে তেনেধৰণৰ কোনো দৰমহা আমাৰ দিবলৈ তেনেকৈ পইচা নাহে। আমি যেনেকৈ ফিজটো পাই স্কুলটো চলাই আছো, আৰু মিনিমাম ফিজ দি আমি চলাওঁ 400 টকা পাৰ ষ্টুডেণ্টৰ পৰা আমি লওঁ ছাবজেক্ট হিচাপে। কোনোবাই 3টা 2টা ছাবজেক্ট লয়, তেনেকৈ ধৰণৰ ফিজটো বেলেগ বেলেগ হয় আৰু। আৰু এডমিশ্যন ফিজ এটা থাকে, ইয়েৰলি মানে এটা এক্সাম ফিজ এটা লয়, পৰীক্ষা চেণ্টাৰ ফিজ, সেইটো তালৈ চেণ্টাৰলৈ পঠাব লাগে, অলপ পইচা ৰাখে। তেনেকৈ ধৰণৰ অনুষ্ঠানটো চলি আছে, বৰ্তমান অনুষ্ঠানটো ঠিকেই চলি আছে।
1: আচ্ছা, কলা কেন্দ্ৰৰ বহুত প্ৰত্যাহ্বানো আছে, এইটো প্ৰত্যাহ্বান কেনেকৈ মুখামুখি
0: সমাধান মানে আমাৰ সমাধান বিশেষকৈ মাহেকীয়া দৰমহাটো টিচাৰসকলক মিনিমাম আমি কিবা এটা দিওঁ, তেখেতলোকৰ সেৱা আগবঢ়াই আছে, তথাপি সকলো ছেটিছফাইড। আৰু বাহিৰত অহাখিনিক আমি অলপ বেছিকৈ দিব লগা হয়, আমি নো ডিউটি নো পে এনেকুৱা ছিষ্টেমত আমি কৰোঁ। কোনোবা আহিছে ক্লাছ কৰে, পইচাটো তেনেকৈ পায়, আৰু সেইমতে আমি চলাই আছোঁ। আৰু শিক্ষকৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধা হৈ যায়, বাহিৰৰ শিক্ষকবিলাক কমিউনিকেশ্যনৰ কাৰণে কেতিয়াবা আহিব নোৱাৰে, বা লোকেল প্ৰব্লেম কেতিয়াবা মানুহে ফেচ কৰে। ডিফু বুলি ক'লে বহুতে কিবা এটা বেলেগ চিন্তা কৰে, কিন্তু তেনেকুৱা নহয় একচুৱেলি, বহুতো বাহিৰত বেলেগ এটা ভাবে, এই তাত গ'লে অসুবিধা হ'ব নেকি, তেনেকুৱা ধৰণৰ এটা আহিলেহে গম পায়। অহাৰ পিছত মানুহ কিন্তু থাকে ইয়াত, আমাৰ ইয়াতে গেষ্ট হাউচ আছে, টিচাৰবিলাক বাহিৰলৈ আহিলে থাকিব পাৰে, ৰান্ধি বাঢ়ি নিজে খাব পাৰে, এনেকুৱা ধৰণৰ সুবিধা আমি কৰি দিছোঁ।
1: বিশেষকৈ শনিবাৰ দেওবাৰ কলা কেন্দ্ৰৰ চৌহদত লোকে লোকাৰণ্য হৈ পৰে, বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে পেইণ্টিঙৰ ক্ষেত্ৰত চিত্ৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে।
0: আমাৰ এতিয়া ইয়াতে সত্যেন্দ্ৰ তেৰাং, তেখেত শান্তি নিকেতনৰ কাৰ্বি আংলঙৰ ভিতৰত প্ৰথম পাছ কৰিছে। তাৰপিছত লিঅনাৰ্ড বি আছে, ইয়াৰ আগতে বি এন সিনহা আছিলে, লিঅনাৰ্ড বি আমাৰ ইয়াৰে ষ্টুডেণ্ট আছিলে, তেওঁলোকে এতিয়া যুগল তালুকদাৰ, এনেকুৱা ধৰণৰ ছিনিয়ৰ ষ্টুডেণ্ট কিছুমান আছে, আৰু ইয়াৰ পৰা পাছ কৰি যোৱা যিসকল আছে সেইসকলক আমি এংগেজ কৰি দিওঁ। প্ৰায় 14 জনমান আমাৰ আৰ্টৰ টিচাৰ্ছ, তেওঁলোকে ধুনীয়াকৈ সেৱা আগবঢ়াইছে, আৰু আমাৰ একচুৱেলি ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চ খুব ভাল। যিমানবিলাক ইয়াতে কম্পিটিশ্যন হয় তাতে আমাৰ স্কুলৰ পৰা ল'ৰা ছোৱালী ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ পায়। এই আৰু যোৱা বছৰ আমাৰ ইয়াৰ পৰা যিটো পৰীক্ষা দিছিলে আৰ্টৰ বংগীয় সংগীত পৰিষদ কেলকাতাৰ, প্ৰায় 200 মানে ডিষ্টিংশ্যন পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, ডিষ্টিংশ্যনো পাইছে, ৰিজাল্ট ভাল, পাৰফৰ্মেঞ্চ ভাল। আৰু যিবিলাক যিসকল এক্সটাৰ্নেল আহে তেওঁলোকেও বোলে খুব ভাল শিকাইছে বুলি ইয়াতে মানে তেখেতে কমেণ্ট দি যায়। সেইদৰে সংগীততো আমাৰ 13 জনমান টিচাৰ আছে, ধৰক গানত আছে 3জন, ভকেল এইটো ক্লাছিকেল আছে আৰু মডাৰ্ণো অলপ চব হেৰি কৰা হয়। ইয়াৰ উপৰি কীবোৰ্ড আছে, কীবোৰ্ডত 3জন, গীটাৰত 3জন, তবলাত আছে 2জন, এনেকৈ ধৰণৰ কৰি পেলাই আমি ক্লাছটো তেনেকৈ চলাই থকা হৈছে। তেনেকৈ ভাস্কৰ্য আপোনাৰ লিনট বিয়ে এটা ক্লাছ কৰিছিলে ক্লাব ছাৰৰ ওপৰত, প্ৰায় 3 মাহমান সি এটা ক্লাছ কৰি পেলাই ল'ৰা ছোৱালীবোৰ এটা হাতে কামে কৰি দেখাইছে। আমাৰ প্ৰায় 9টামান মূৰ্তি তেনেকৈ বনোৱা এতিয়া আমাৰ কলা কেন্দ্ৰতে আছে, আপোনালোকে গ'লে একচুৱেলি প্ৰত্যক্ষ কৰিব পাৰিব। ৰবীন্দ্ৰনাথ টেগৰৰ বাছ মূৰ্তি বনাইছিলে
1: ছাৰ। আৰু আপোনাৰ পৰা দুটা ৰাইজক অৱগত কৰকচোন, ডিফু কলা কেন্দ্ৰ কেৱল শিক্ষা দিয়াতে ব্যস্ত নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দিৱস উদযাপন কৰা হয়, বিশেষকৈ সৰস্বতী দিৱস,
0: সৰস্বতী পূজাটো আমাৰ খুব ধুনীয়াকৈ পতা হয়, আমাৰ গাৰ্জেনবিলাকো আহে। কলা কেন্দ্ৰ বুলি ক'লে গাৰ্জেনৰ উৎসাহটো বেছি, এতিয়া ষ্টুডেণ্টটো থ'বলৈ আহে অন্য স্কুলত গুচি যায়, কিন্তু আমাৰ কলা কেন্দ্ৰত থাকি যায়। ইয়াতে আমি তেনেকৈ গাৰ্জেন ৱেটিং চেটো বনাই দিছোঁ, সেইমতে আমি সৰস্বতী পূজা প্ৰত্যেক বছৰে পাতোঁ, প্ৰায় 400-500 মানুহ আমাৰ ইয়াতে গোট খায়।
1: এবাৰ জিলা আয়ুক্ত
0: তেখেতো আহিছিলে, জিলা আয়ুক্ত আহিছিলে, তেখেতৰ হৰধমিনী আহিছিলে, আগতেও তেনেকৈ আংগামাথু ডি চি আহিছিলে, এছ পি আহিছিলে, অনুৰাগ আগৰৱালাও আহিছিলে। আমি আৰ্ট এক্সিবিশ্যন কৰোঁ, তেওঁলোকৰ দ্বাৰাই আমি ইয়াতে উন্মোচন কৰা হয়। আৰু এবাৰ তেনেকৈ আপোনাৰ মুগ্ধজ্যোতি মহন্ত আহিছিলে, এছ পি আছিলে ইয়াতে, তেখেতে আমাক ইয়াতে চেয়াৰ অলপ দি গৈছিলে, বোলে ইয়ালৈ মোক খুব ভাল আহিছে, ভাল লাগিছে, গতিকে মই কিবা এটা দি যাম। সেইমতে তেখেতে চেয়াৰ অলপ প্ৰায় 150-200 মান চেয়াৰ দিছিলে, গতিকে আমি তেখেতক ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ। এনেকৈ ধৰণে বহুত ধৰণে আমাৰ সহায় কৰে ৰাইজে,
1: বিভিন্ন দিৱস
0: আমাৰ এনেকৈ জ্যোতি বিষ্ণু ৰাভা দিৱস আমাৰ ডিফু ক্লাবত, ডিফু ক্লাবৰ সৌজন্যত কৰা হয়। সাহিত্য সভাৰ লগতো আমি জ্যোতি দিৱস পাতিছিলোঁ আগতে, তেনেকৈ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসো একেলগে পতা হয়।

0: অনুষ্ঠানখিনি ধৰক ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চটোৰ কাৰণে ৰাইজে এটা আভাস পায় যে কলাকেন্দ্ৰৰ পৰা এটা প্ৰডাকশ্যন তাত দি আছে বুলি এইবিলাক, আৰু তেনেকৈ আৰ্ট এক্সিবিশ্যনো কৰা হয়, গতিকে ৰাইজে সন্তোষ পায় অনুষ্ঠানটো। যদিও এটা মিউজিক স্কুল কিন্তু ৰাজহুৱা কামত আমাৰ প্ৰত্যেকটো অনুষ্ঠানেই জড়িত থাকে আৰু ৰাইজৰ এটা সঁহাৰি পায়, ৰাইজেও সেইমতে অনুষ্ঠানটোৰ প্ৰতি এটা আগ্ৰহ থাকে আৰু ভাল মনোভাৱ এটা আছে মই জনাত। আপোনালোকেতো দেখি আছে সাংবাদিকসকলে প্ৰায়ে আমাৰ সমবেত হয়, আৰু জুবিন গাৰ্গৰ মৃত্যু সময়ত আমি এটা অনুষ্ঠান কৰিছিলোঁ ইয়াতে, যথেষ্ট মানুহ হৈছিলে, প্ৰায় 400 মানুহ আমাৰ ইয়াতে আহি পেলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ মানে ৰাইজৰ লগত এটা ভাল সম্পৰ্ক আছে অনুষ্ঠানটোৰ, যদিও স্কুল কিন্তু এটা সামাজিক অনুষ্ঠান হিচাপে এটা দায়বদ্ধতা আছে।
1: ধন্যবাদ ছাৰ,
0: থেংক ইউ।
2: প্ৰাসংগিক শুনিলে এই অনুষ্ঠানত আজি শ্ৰোতাসকলে ঐতিহ্যমণ্ডিত ডিফু কলাকেন্দ্ৰৰ সাধাৰণ সম্পাদক দিলীপ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পালে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ সংবাদদাতা কানবুৰা সিংনাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একে সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি ঘোষণা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পৰমেশ্বৰ বসুমতাৰীৰ বাঁহী বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত পৰমেশ্বৰ বসুমতাৰীৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বড়োদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিনত উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্নজনে শিল্পীগৰাকীক স্মৰণ কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ইউনেস্কোৰ উদ্যোগত প্ৰতি বছৰে 8 ছেপ্টেম্বৰত এই দিৱস উদযাপন কৰি অহা হৈছে। আৰু ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বড়োদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 20,700 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে বিকশাই তোলা পশ্চিম অঞ্চলৰ উৎসৰ্গিত মালবাহী কৰিডৰৰ 3টা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰে। শ্ৰীমোদীয়ে নিউ সানন্দ উত্তৰ, নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জি এন পি টি মুম্বাইৰ পৰা মালবাহী ৰেলসেৱাও মুকলি কৰে। এই ৰেলসেৱাই দূৰণিবটীয়া জনজাতি বসতি প্ৰধান অঞ্চলসমূহক ৰাষ্ট্ৰীয় ৰেলসেৱাৰ সৈতে সংযুক্ত কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰিবহণ আৰু যাতায়াত ব্যৱস্থা দ্ৰুত ৰূপান্তৰ হোৱা বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে 2800 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৎসৰ্গিত মালবাহী কৰিডৰ একবিংশ শতিকাৰ ভাৰতৰ ঐতিহাসিক সফলতা আৰু দেশৰ পৰিৱৰ্তিত কৰ্মসংস্কৃতিৰ নমুনা বুলি ক'ব পাৰি।
2: बड़ोदरा तो गति शक्ति यूनिवर्सिटी का शहर है। आज यहां से डेडिकेटेड फ्रेट कॉरिडोर की आखिरी कड़ियां भी जुड़ गई है। आज 2800 किलोमीटर से अधिक का डेडिकेटेड फ्रेट कॉरिडोर प्रोजेक्ट पूरा हो गया। ये 21वीं सदी के भारत के लिए बहुत ऐतिहासिक कार्य संपन्न हुआ है। ये डेडिकेटेड फ्रेट कॉरिडोर इस बात का साक्षी है कि बीते 12 साल में देश की काम करने की संस्कृति कैसे बदली है।
1: তেওঁ কয় যে এই প্ৰকল্পৰ 2006 চনতে পৰিকল্পনা কৰা হৈছিল যদিও কাৰ্য ৰূপায়ণ কৰা হোৱা নাছিল। বিগত এটা দশকত এনে প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণে দেশৰ পৰিবহণ ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰাৰ লগতে পৰিবহণ খণ্ডৰ জীৱনৰেখা হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে।

0: के लिए संकल्प की सप्त धारा का आह्वान किया है। इस सप्त धारा में एक धारा गति शक्ति की भी है। विकसित भारत के लिए हमें ऐसी कनेक्टिविटी चाहिए जो सुगम भी हो और जमाने के हिसाब से जरा तेज भी हो।
1: প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত 9,700 কোটি টকাৰ অধিক ব্যয় সাপেক্ষ 3টা ৰেল প্ৰকল্প আৰু 1,780 কোটি টকা ব্যয় সাপেক্ষ 3টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 2,600 কোটি টকা ব্যয় সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱত 2026 উদ্বোধন কৰাৰ উপৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ডঃ ভূপেন হাজৰিকাৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে ৰাধাকৃষ্ণনে কয় যে অন্তৰস্পৰ্শী সংগীত আৰু শক্তিশালী গীতৰ কথাৰে শিল্পীগৰাকীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলক বহল পৰিসৰলৈ লৈ গৈছিল। হাজৰিকাৰ কালজয়ী সৃষ্টিয়ে মানৱতাবাদ, সম্প্ৰীতি আৰু ভাৰতৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ ধাৰণাক প্ৰতিফলিত কৰে বুলি তেওঁ কয়। শিল্পীগৰাকীৰ চহকী সৃষ্টিৰাজি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববন্দিত শিল্পী তথা অসমৰ প্ৰাক্তন বিধায়ক ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ডঃ হাজৰিকাৰ কণ্ঠত অসমৰ সুৰ প্ৰতিধ্বনিত হোৱাৰ লগতে তেওঁৰ কণ্ঠ সমগ্ৰ উত্তৰ পূবৰ জাতি জনগোষ্ঠীসমূহৰ অনুপ্ৰেৰণাৰ উৎস আছিল। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে প্ৰতিটোজোখা শিল্পীগৰাকীৰ গানত মানুহে একাত্মবোধ কৰাৰ লগতে অগণন মানুহৰ আশা আকাংক্ষাৰ সুৰ প্ৰতিধ্বনিত হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত যোৱা বছৰ অনুষ্ঠিত শিল্পীগৰাকীৰ জয়ন্তীৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লোৱাৰ স্মৃতিও ৰোমন্থন কৰে। তেওঁ কয় যে ডঃ হাজৰিকাৰ জীৱন আৰু কৰ্মই ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ডঃ ভূপেন হাজৰিকা এগৰাকী সাংস্কৃতিক আদৰ্শ ব্যক্তিত্ব হিচাপে অসমৰ আত্মাক তেওঁৰ কণ্ঠৰে তুলি ধৰাৰ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যকো চহকী কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ডঃ হাজৰিকাৰ গীতসমূহত প্ৰতিফলিত সম্প্ৰীতি আৰু সামাজিক ন্যায়ৰ বাণীয়ে ভৱিষ্যৎ প্ৰজন্মক প্ৰেৰণা যোগাই থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী শ্ৰীশ্বাহে কয় যে অসমীয়া সংস্কৃতিক তেওঁ বিশ্বৰ মঞ্চলৈ লৈ গৈছিল। তেওঁ কয় যে ডঃ ভূপেন হাজৰিকাৰ অবিস্মৰণীয় সৃষ্টিসমূহে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি থকাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বিশেষ অৰিহণা আগবঢ়াব। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100 গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুকলি সভাত মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ হ'বলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে 35,37,00,000 টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 3-দিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে শ্ৰীলংকা ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰী দেশ আৰু ভাৰতৰ সৈতে ঐতিহাসিক তথা সভ্যতাকেন্দ্ৰিক গভীৰ সম্পৰ্ক আছে। তদুপৰি ভাৰতৰ প্ৰতিবেশী প্ৰথম নীতি আৰু মহাসাগৰ পদক্ষেপৰ অধীনত শ্ৰীলংকা ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰী ৰাষ্ট্ৰ হিচাপে বিবেচিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্ৰীলংকা ভ্ৰমণকালত দেশখনত বাস কৰি থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ব্যক্তি, সংস্থা আৰু সমাজৰ বাবে সাক্ষৰতাৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ বাবে প্ৰতি বছৰে 8 ছেপ্টেম্বৰত বিশ্বজুৰি সাক্ষৰতা দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে জনতা, বিশ্ব আৰু সমৃদ্ধিৰ বাবে সাক্ষৰতা। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্কই 1966 চনত ইয়াৰ সাধাৰণ সমাৰোহৰ চতুৰ্দশ অধিৱেশনত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। ইউনেস্কই এইবাৰৰ সাক্ষৰতা দিৱস মেক্সিকো চৰকাৰৰ সৈতে সহযোগিতাৰে অনুষ্ঠিত কৰিছে। দিৱসৰ সৈতে সংগতি ৰাখি ইউনেস্কো আন্তৰ্জাতিক সাক্ষৰতা বঁটাসমূহো প্ৰদান কৰা হ'ব।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দিয়া মন্তব্যৰ বিপৰীতে 2019 চনত ৰুজু হোৱা মানহানি গোচৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জাৰি কৰা চমন বাতিল কৰিবলৈ বম্বে উচ্চ ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ এন আৰ বোৰকাৰক লৈ গঠিত এজনীয়া খণ্ডপীঠে এখন দণ্ডাধীশৰ আদালতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই শ্ৰীগান্ধীয়ে দাখিল কৰা আবেদন অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়ে কংগ্ৰেছ সাংসদজনক সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পৰামৰ্শ দিয়ে। ৰাফেল যুদ্ধ বিমান চুক্তি সন্দৰ্ভত 2018 চনত শ্ৰীগান্ধীয়ে দিয়া এটা মন্তব্যক লৈ তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল। উচ্চ ন্যায়ালয়ে দণ্ডাধীশৰ নিৰ্দেশত কোনো আইন বিৰুদ্ধতা নাই বুলি মন্তব্য কৰি এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে। ছৌদি আৰৱত আজি হুথি সন্ত্ৰাসবাদীৰ আক্ৰমণত 70ৰ অধিক লোক আহত হৈছে। য়েমেনত এসপ্তাহৰ পূৰ্বে হুথি আৰু ছৌদি আৰৱ সমৰ্থিত চৰকাৰৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে আজি হুথিয়ে এই আক্ৰমণ চলায়। ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। আজি চীনৰ মুকিত ভাৰতে দক্ষিণ কোৰিয়াক 7-3 গ'লত পৰাজিত কৰে। ভাৰতৰ হৈ অধিনায়ক আনমোল এক্কাই 2টা গ'ল দিয়ে। যোৱাবাৰৰ চেম্পিয়ন দলটোৱে 3খন খেলত এতিয়ালৈকে 7 পইণ্ট অৰ্জন কৰিছে আৰু ছেমি ফাইনেলত প্ৰৱেশৰ বাবে দলটোৱে কাইলৈ চাইনিজ টাইপেৰ বিৰুদ্ধে জয়ী হ'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিনত উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্নজনে শিল্পীগৰাকীক সোঁৱৰণ কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 3-দিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ইউনেস্কোৰ উদ্যোগত প্ৰতি বছৰে 8 ছেপ্টেম্বৰত এই দিৱস উদযাপন কৰি অহা হৈছে। আৰু ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সমন্বয় তীৰ্থত উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100 গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35,37,00,000 টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও তেওঁ কয়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌসম ছাত্ৰ সন্থাই দীঘলী পুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে।
1: आज भारत रत्न स्वर्गीय भूपेन्द्र हजारिका जी मैं अपनी पावन श्रद्धांजलि अर्पित करता हूँ। उनका शताब्दी वर्ष चल रहा है, उनकी भावना के अनुसार हम सबको उनके सोच के साथ हम सबको संकल्प लेना होगा। उनकी सोच का भारत, उनके सोच का राज्य, उनके सोच का समाज हम सबको ले जाना है। उस दिशा में हम सबको काम करना है, भारत की एकता के लिए, भारत की संस्कृति के लिए, देश और समाज सुंदर बने उसके लिए उनके मन में बहुत सारी कल्पनाएँ थी। उनके गीतों में इन बातों की पूरी झलक आती है। वे एक संस्कृति पुरुष थे। आज उनके इन गीतों से हमारे समाज को, देश को, राज्य को एक दिशा मिलती है। हमें गर्व है उन पर। आज पूरा भारत गौरव करता है, पूरा हमारा राज्य गौरव करता है, हमारा समाज गौरव करता है कि हमारे यहाँ भूपेन्द्र हजारिका जी का जन्म हुआ है।
0: আজি সন্ধিয়া 6 বজাত দীঘলী পুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংগঠনটোৱে 5 নৱেম্বৰলৈকে শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান অব্যাহত ৰাখিব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ডঃ ভূপেন হাজৰিকাৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে

0: ৰামকৃষ্ণনে কয় যে অন্তৰস্পৰ্শী সংগীত আৰু শক্তিশালী গীতৰ কথাৰে শিল্পীগৰাকীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলক বহল পৰিসৰলৈ লৈ গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববন্দিত শিল্পী তথা অসমৰ প্ৰাক্তন বিধায়ক ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ডঃ হাজৰিকাৰ কণ্ঠত অসমৰ সুৰ প্ৰতিধ্বনিত হোৱাৰ লগতে তেওঁৰ কণ্ঠ সমগ্ৰ উত্তৰ পূবৰ জাতি জনগোষ্ঠীসমূহৰ অনুপ্ৰেৰণাৰ উৎস আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত যোৱা বছৰ অনুষ্ঠিত শিল্পীগৰাকীৰ জয়ন্তীৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লোৱাৰ স্মৃতিও ৰোমন্থন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনি অসমত বানৰ ফলত হোৱা ক্ষয়ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণী আৰু 8 মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। সাক্ষৰতাৰ গুৰুত্ব সকলোকে উপলব্ধি কৰোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 8 ছেপ্টেম্বৰত বিশ্বজুৰি সাক্ষৰতা দিৱস উদযাপন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে জনতা, বিশ্ব আৰু সমৃদ্ধিৰ বাবে সাক্ষৰতা। ইউনেস্কোই 1966 চনত ইয়াৰ সাধাৰণ সভাৰ চতুৰ্দশ অধিৱেশনত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। ইউনেস্কোই এইবাৰৰ সাক্ষৰতা দিৱস মেক্সিকো চৰকাৰৰ সৈতে সহযোগিতাৰে অনুষ্ঠিত কৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া শুনক অনিমা চৌধুৰীৰ কণ্ঠৰতি আধুনিক গীত।

অনিমা চৌধুৰীৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 8 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই নিউজ অন এয়াৰ এপৰ যোগেদিও আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল ৰাজু গগৈ, প্ৰতীক্ষা খনিকৰ আৰু নৱজ্যোতি ৰাভা, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী আল্পনা শইকীয়াৰ সৈতে, মাইক্ৰফোনৰ সন্মুখত আপোনাৰ সৈতে মই অজিত চক্ৰৱৰ্তী।

0: কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিল, সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি অৰ্থ সকলো অথলে যায়। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় আইদেউসকল, আজি আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উপলক্ষে শুনাবলৈ লৈছোঁ এটি বিশেষ অনুষ্ঠান।
1: সমূহ শ্ৰোতাকে স্বাগতম জনাই আজিৰ বিশেষ অনুষ্ঠানটি নিবেদন কৰিছোঁ।

0: নিজৰ এপ আছে, সেই এপৰ থ্ৰুৱেদিও কিছু সংখ্যক লাৰ্ণাৰে পঢ়িব পাৰে য'ত সুবিধা আছে। আৰু কিছুমান এনেকুৱা আছে বহুত ভাল ধনী ঘৰৰ মানুহ, কিন্তু ধৰক তেওঁলোকৰ পঢ়া শুনা নাই, গতিকে তেওঁলোকৰ যাৰ যাৰ সুবিধা আছে তেওঁলোকে টিচাৰ ভলেণ্টিয়াৰ টিচাৰ লোৱা নাই, এপৰ জৰিয়তে তেওঁলোকে ঘৰত পঢ়ি পেলাই শুনা কৰিব পাৰিছে। গতিকে সেইখিনিও সুবিধা আছে যে আমি মিডিয়াৰ যোগেদিও ঘৰত পঢ়ি আছে যাৰ সুবিধা আছে ঘৰত, আৰু যাৰ নাই তেওঁলোকক আমি মানে ফিজিকেলি শিকাইছো, সেইখিনি আৰু ধৰক এনেধৰণে চলি আছে। আৰু
1: মানে অসুবিধাৰ লগতে কিছুমান
0: সুবিধাও আছে, হয় হয়, অসুবিধা যিমান আছে তাৰমানে সুবিধাও বহুত হৈছে, কিছু ক্ষেত্ৰত বহুত সুবিধা হৈছে আৰু কিছু ক্ষেত্ৰত মানে ধৰক যাৰ হাতত মোবাইল নাই, আমি ইণ্টাৰনেট দিব পৰা নাই, তাত অলপ অসুবিধা হৈছে।
1: মহিলা স্বাক্ষৰতা বিশেষকৈ চাহ বাগিচা অঞ্চল আৰু চৰ অঞ্চলত বৃদ্ধি কৰিবলৈ কি বিশেষ আঁচনি আছে বাৰু?
0: এনেই মহিলা শিক্ষাৰ কাৰণে গভৰ্ণমেণ্টে এটা আমাৰ নিযুত মাইনা আঁচনি দিছে, নিযুত মাইনা আঁচনিয়ে আমাৰ ছাত্ৰীসকলক যাতে পঢ়াব পাৰে, তেওঁলোকক যাতে নিজৰ খৰচখিনি ওলাই দিব পাৰে। যিহেতু আমাৰ কিছু জেগাত এনেকুৱা থাকে যে ল'ৰাটোক পঢ়োৱা হয় ছোৱালীজনীক নপঢ়ুৱায় ঘৰৰ অসুবিধাৰ কাৰণে, গতিকে তেনে ক্ষেত্ৰত গভৰ্ণমেণ্টে যিহেতু এটা নিযুত মাইনা আঁচনি দিছে তেওঁলোকে সেই পইচা লৈ পঢ়িব পাৰে। আৰু লগতে যিসকল মহিলা নপঢ়াকৈ থাকি গ'ল, এতিয়া ধৰক তেওঁলোকে বিয়া হৈ গৈছে কিন্তু ঘৰ চলাবলৈ অসুবিধা হৈছে, তেওঁলোকে নাজানে, গতিকে তেওঁলোকক আমাৰ উল্লাসত সামৰি আমাৰ উল্লাস কেন্দ্ৰবিলাকত আমাৰ টিচাৰসকলে পঢ়োৱাৰ যত্ন কৰিছে, ভলেণ্টিয়াৰ টিচাৰসকলে। আমি প্ৰতিজন নাগৰিককে এইটো শিক্ষিত নাগৰিককে মানে এইটো আমাৰ ফালৰ পৰা এটা আমি অনুৰোধ জনাওঁ যে আমি ওচৰৰ পাজৰৰ যিসকল মহিলা নপঢ়াকৈ আছে মোৰ গাঁৱতে মোৰ পৰিয়ালতে বা মোৰ ওচৰ চুবুৰীয়াই হওক, আমি তেওঁলোকক চবেই নিজে নিজে যিখিনি লাগে জীৱন যুঁজত চলিবৰ কাৰণে বা দিনটোৰ যুদ্ধখন চলিবৰ কাৰণে সেই তেনে বস্তুবোৰ শিকাবৰ কাৰণে সকলোকে আমি ইতিমধ্যে আমি মানে অনুৰোধ জনাইছোৱেই।
1: ছাৰ এতিয়া আপুনি কওকচোন, বিদ্যালয় পৰিদৰ্শক হিচাপে আপুনি দেখা ড্ৰপ আউট সমস্যা আৰু প্ৰাপ্তবয়স্ক নিৰক্ষৰতাৰ মাজত কিবা সম্পৰ্ক আছে নেকি?
2: ড্ৰপ আউটৰ সমস্যা আৰু প্ৰাপ্তবয়স্ক নিৰক্ষৰতাৰ মাজত গভীৰ সম্পৰ্ক আছে, কাৰণ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে 15 বছৰৰ ওপৰত বিদ্যালয় এৰি দিছে আৰু পুনৰ আনুষ্ঠানিক শিক্ষালৈ ঘূৰি অহা নাই, তেওঁলোক নিৰক্ষৰ হোৱাৰ আশংকাটো বহুত বেছি। সেয়ে আমি এই উল্লাস কাৰ্যসূচীৰ অধীনত যিবিলাক ষ্টুডেণ্ট ড্ৰপ আউট আছে আৰু যিবিলাক একেবাৰে নিৰক্ষৰ যোনে কোনো আনুষ্ঠানিক শিক্ষা পোৱা নাই, দুটা স্কোপকে আমি অন্তৰ্ভুক্ত কৰি ৰাখিছো
1: একেলগে
2: একেলগে।
1: এতিয়া বাইদেউ কওকচোন, এজন প্ৰাপ্তবয়স্ক স্বাক্ষৰ কৰি তোলাৰ পিছত তেওঁ কেনেদৰে লাভ পাইছে, এটা উদাহৰণ দিব?
0: হয়
1: নিশ্চয়,
0: আপোনাৰ জীৱিকাৰ জড়িত হৈ আছে, তাৰমানে আমি এতিয়া যি আজি 2-4 বছৰ আমি যিহেতু ঘূৰি আছো ফিল্ডত গম পাওঁ আৰু তেওঁলোকক দেখি উৎসাহ পাওঁ আচলতে আমি কাম কৰিবলৈ। এইটো যিহেতু ভলেণ্টিয়াৰ টিচাৰ গভৰ্ণমেণ্টৰ কোনো মাননি নোহোৱাকৈ নিজৰ ইচ্ছাৰে সমাজখনক ধৰক শিক্ষিত কৰিবৰ কাৰণে লাগি আছে, আৰু আমিও বহু ক্ষেত্ৰত সমাজ মানে অফিচৰ পৰা মানে অৰ্ডাৰ নোহোৱাকেও সেই ফিল্ডত দৌৰি থাকোঁ, এইকাৰণেই যে মানুহবিলাকৰ উৎসাহ দেখি মানে তেওঁলোকে ইমান উৎসাহত বস্তুবোৰ শিকি আছে। কিছু কিছু ব্যক্তি যেনেকৈ মই আপোনাক এটা আগ্ৰহ আছে মানে এটা একদম পূৰা জীৱন্ত উদাহৰণ, মই এগৰাকী লেডি পাইছিলোঁ, তেখেতে নামটো এতিয়া মই ঠিক নকওঁ কোন জেগাটোৰ, আমাৰ নামেৰি ছাইডতে হয়, তেওঁ মানে বিয়া হোৱাৰ পিছত হাজবেণ্ড ঢুকালে আৰু ল'ৰা ছোৱালী দুটাৰ সৈতে অকলে থাকে, তেওঁ খেতি বাতিও নাই, ধৰক প্ৰথমতে কচু চচু এনেকৈ বিক্ৰী কৰি পেলাই জংঘলী কচু বা তাকে খাই পেলাই চলি আছিলে, তাৰপিছতে তেওঁ কোনোবাই ক'লে তামোল বিক্ৰী কৰাৰ কথা, তামোল কাটি কাটি বিক্ৰী কৰে, কিন্তু মেইন কথা হৈছে তেওঁ যে হিচাপ কৰিব নাজানে, গতিকে তেওঁ তামোল বাৰীৰ পৰা কাৰোবাৰ কাৰোবাৰ উঠাই আনে, ৰাস্তাত কাটি মানুহক বিক্ৰীও কৰে, তামোলো বিক্ৰী কৰে, কিন্তু হিচাপ কৰিব নাজানে তেওঁ মানে কিমান টকা পায় কি কথা, গতিকে ৰাতি তেওঁ সদায় মানে সেই চাউল কেইটামান কিনিবলৈহে পইচাটো মানে লগত এজন মানুহ ৰাখিছিলে, কিন্তু সেই মানুহজনে মানে পইচাটো লৈ তেওঁ অকণ জানে আৰু গাঁৱৰ মানুহে অকণ সাজ চাজ খায়ে, গতিকে ৰাতি তেওঁ খাই দিয়ে বেলেগ মানুহজনে ল'ৰা যিজন ৰাখিছিলে, গতিকে তেওঁ হাতত পইচাটো নাহে। তাৰপিছতে তেওঁ সুধিলে কেনেবাকৈ যে মই ইমান কষ্ট কৰোঁ কিন্তু মোৰ দেখোন মানে লাভ নহয়, মই ভাত সাজো ভালকৈ খাবলৈ নাপাওঁ, কোনোবাই তেখেতক ক'লে আমাৰ উল্লাস চেণ্টাৰৰ কথা, আমি ছাৰ্ভে কৰিলোঁ, তেওঁ নিজে নিজে বিচাৰি আহি ছাৰ্ভেত সোমাই তেওঁ নিজৰ নামটো ভৰাই স্কুলত সোমালে। তেতিয়া তেওঁ যেতিয়া পঢ়িলে 1, 2, 3, 4 শিকিলে আৰু আমাৰ উল্লাসৰ গোটেই কিতাপখনৰে মেইন বস্তু এইটো যে আমি জীৱন যুদ্ধত চলিবৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনিয়ে শিকিব লাগে, এজন মানুহ চলিবলৈ যিখিনি লাগে, যাক যিখিনি
1: দৈনন্দিন
0: চলিবৰ কাৰণে, গতিকে তেওঁক যিহেতু নাম্বাৰ্ছখিনি লাগে, টকা পইচাখিনি চিনাকি হ'ব লাগে, গতিকে আমাৰ তেনেকৈ আগ্ৰহত তেওঁ পইচাবিলাক
1: নামটো চহী কৰিবলৈ
0: নাম শিকিলে 1, 2, 3, 4 পৰা সেইখিনি শিকিলে আৰু 10 টকা, 20 টকা, 50 টকা কেনেকুৱা, 2 টকা কেনেকুৱা, সেই পইচাকেইটা চিনাকি হৈ ল'লে, গতিকে তেওঁ প্ৰথম অৱস্থাত বোলে পইচাকেইটা 10 টকা, 10 টকা চিনাকি হ'ল নহয় থৈ দিয়ে, কেইটা পেটা পালে তাৰপিছতে হিচাপ কৰে কেইটকা হ'ল, যোগ কৰিব নাজানে, পিছত যোগ কৰিবলৈ শিকি লাগে, প্ৰথম ছমাহত যোগ কৰিব নাজানে, তেনেকৈ শিকিলে, শিকাৰ পিছত মই যেতিয়া পিছৰ এটা ছমহীয়া এটা FLNT যোৱাৰ পিছত ছেকেণ্ড FLNTত মই আকৌ তেখেতক আমি ৰিভিউ কৰিবলৈ মাতোঁ, তেতিয়া মোক কৈছে বাইদেউ মই এখন টুলত মানে সৰু এখন পীৰা পাৰি, তেওঁ দোকানখন খুলিছিল পীৰাৰ নিচিনা টুল এখন বনায় কাঠেৰে, এইবাৰ বাইদেউ মই টেবুল এখন কিনিলোঁ নহয় মোৰ পইচাৰে আৰু মই

0: দোকানখন ডাঙৰ কৰিছোঁ, গতিকে মই আৰু পঢ়িম। মানে কেনেকুৱা ফূৰ্তি লাগে যে তেওঁ সেই পঢ়ি পেলাই তেওঁ কিমান আগবাঢ়িছে যে মই এতিয়া ল'ৰা ছোৱালীকেইটাক পঢ়াব পাৰিম, এইটো এটা আমাৰ কাৰণে আচলতে বহুত সাফল্যৰ কথা। মানে আমাৰ
1: শিক্ষিত হোৱাৰ লগে লগে তেওঁ
0: গতিকে তেওঁ শিক্ষিত হোৱাৰ কাৰণে যে তেওঁ সেই অৱস্থাটোৰ পৰা পৰিত্ৰাণ পাই অকণমান এটা নিজৰ জীৱনটো সুস্থিৰভাৱে চলাবলৈ সাহস পাইছে, গতিকে এইটো এটা মানে একেবাৰে জীৱন্ত উদাহৰণ মানে। আৰু তেনেকুৱা বহুত আছে, আমি তেনেকে হেৰিও কৰোঁ, ৰিভিউ হয় পৰীক্ষাৰ পিছত প্ৰতিটো ব্লকতে আমি লাৰ্ণাৰসকলক মাতি আনো আৰু সুধো আপোনালোকৰ মানে এই পৰীক্ষাটো দি কাৰ কেনেকুৱা হৈছে। তেনেকে আমাৰ ডেকিয়াজুলি ব্লকতো এজন পাইছিলোঁ, তেখেত ব্যক্তি এজন, তেওঁ কৈছে যে তেওঁ পাচলি বজাৰ কৰি চলায়, তেওঁ পঢ়া শুনা নাজানিছিলে, গতিকে তেওঁ মানে দোকানৰ হিচাপ নিকাচ জানা হ'ল, সেইটো কাৰণে তাৰ সুবিধা হ'ল। তেখেতে কৈছে মই আগতে বজাৰ কৰিলে মোৰ ভয় লাগিছিলে কেনেকে কি কৰে, কিমান পইচা মই পইচা চিনি নাপাওঁ, কিন্তু তথাপিতো বজাৰ কৰিতো পৰিয়ালটো চলাবই লাগিছিল, পাচলি বিক্ৰী কৰি বা বিক্ৰী কৰিবলৈ আনি। গতিকে তেনেকুৱা বহুত উদাহৰণ আছে, মানে সেইসকল ব্যক্তিক দেখিলে আপোনাৰ লাগে যে মই যাওঁ ফিল্ডত কাম কৰোঁ, মানে এনেকুৱা আপোনাৰ ফিলিং এটা আহি যায়,
1: শীতৰ হাৰটো বঢ়াবলৈ।
0: হয় হয় হয় হয়।
1: এতিয়া ছাৰ কওকচোন, স্কুলৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালীক ঘূৰাই আনিবলৈ চৰকাৰৰ কি কি আঁচনি আছে বাৰু?
2: এই ক্ষেত্ৰত আমাৰ চৰকাৰে বহু ভাল প্ৰচেষ্টা লৈছে, যেনেকে আমি বহু ষ্টুডেণ্টক প্ৰতিটো স্কুলতে চাওঁ, প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী লেভেলত আমি মিড ডে মিল দি আছো, বিনামূলীয়া ইউনিফৰ্ম যোগান দি আছো, কিতাপ পত্ৰ দি আছো, এডমিশ্যনো ইভেন ফ্ৰী কৰিছো আমি। এইবিলাক মেছেজে বাকী ড্ৰপ আউটকো উৎসাহিত কৰে আৰু স্কুলত জইন কৰিব বিচাৰে। সেইকাৰণে গভৰ্ণমেণ্টৰ যোনটো আমাৰ চৰকাৰে পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়, আৰু এইবিলাক ষ্টেপৰ জৰিয়তে আৰু ষ্টুডেণ্টৰ নামভৰ্তি হ'ব বুলি আমি সকলোৱে আশা কৰোঁ। প্ৰয়াস কৰি আছোঁ যাতে আৰু এডাল্ট মানুহক ছাৰ্ভে কৰি ইনক্লুড কৰিব পাৰিম। অন্তৰ্ভুক্ত কৰিবলৈ প্ৰথমে ছাৰ্ভে কৰিব লাগে, সেইকাৰণে আমি স্কুল, কলেজ, ৱাৰ্ড মেম্বাৰ, পঞ্চায়ত সবৰে সহায় বিচাৰি আছোঁ, আৰু ছ'চিয়েল মিডিয়া পৰ্টেলতো আমি আমাৰ এডভাৰটাইজমেণ্ট দি আছোঁ। হয় হয়।
0: আৰু আমাৰ যিহেতু ইতিমধ্যে আৰু বহুত ছাৰ্ভে কৰিব লগা আছেই, এই ছাৰ্ভেখিনি যেতিয়া বাঢ়ি যাব তেতিয়া আমাৰ সুবিধামতে আমি যিবিলাক উল্লাস পৰীক্ষা কেন্দ্ৰ আছে সেইবিলাকো আমি লাৰ্ণাৰৰ সুবিধামতে আমি বঢ়াই থকা হ'ব, মানে এতিয়া যিমানকেইটা আছে তাতকৈ বাঢ়ি যাব, লাৰ্ণাৰ যিমানে বাঢ়িব আৰু আমি যত্নই কৰিছোঁ যিহেতু, এতিয়া যিমান পাৰি আমি তেওঁলোকক ছাৰ্ভে কৰি উলিওৱাটো। নতুন এখন আমাৰ অৰ্ডাৰ আহিছে য'ত আমি স্কুলৰ টিচাৰ্ছ পৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলকো, কলেজৰ ছাত্ৰ ছাত্ৰীসকলকো আমি হেৰি কৰিব পাৰিম, তেওঁলোকক লগাব পাৰিম যাতে তেওঁলোকে সেইবিলাক এৰিয়াত মানে ছাৰ্ভে কৰি দিয়ে। এতিয়া আমি নিজে পাৰ্চনেল প্ৰচেষ্টাৰে বাগানত মোৰে কিছুমান ষ্টুডেণ্টক আমি সেইধৰণে লগাইছোঁ যাতে বাগানবিলাকৰ বস্তিবিলাক তেওঁলোকে বেছি ভালকৈ জানে আৰু তাতে তেওঁলোকৰ ঘৰ
1: সেই অঞ্চলৰে যিসকল শিক্ষিত তেওঁলোককে,
0: তেতিয়া তেওঁলোকে সেই জেগাবিলাক ছাৰ্ভে কৰি দিছে, সজাগ কৰিছে, লগত ছাৰ্ভেও কৰিছে। আৰু যিহেতু বাগান বা তেনেকুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল পঢ়িবৰ কাৰণে অলপ অসুবিধাত থাকে, তেওঁলোকে 20 টকা এটা পায় এজনক ছাৰ্ভে কৰি দিলে, গতিকে তেওঁলোকে যোনে আগ্ৰহী তেওঁক যাক পইচাটো লাগে ধৰক, তেওঁলোকে ছাৰ্ভেও কৰিছে আৰু নিজৰ পঢ়াও কৰিছে আৰু আমাৰ লাৰ্ণাৰো কাম কৰিছে, তেওঁলোকে যিটো ভলেণ্টিয়াৰ লাৰ্ণাৰ কাম তেওঁলোকে কৰি আছে বহুত। আৰু এই প্ৰচেছটো আমি আগবঢ়াম আৰু, যিহেতু আমি এতিয়া পঞ্চায়ত গাঁওবুঢ়াসকলক, পঞ্চায়তৰ মেম্বাৰসকলক সকলোকে আমি সাঙুৰি লৈছোঁ এইবাৰৰ পৰা, গতিকে তেওঁলোকক আমি লগত লৈ তেওঁলোকৰ এখন এখন গাঁৱত যদি আমি তেওঁলোকক দায়িত্ব দিওঁ, তেতিয়া আমাৰ যিসকল এতিয়াও বহুত আছে আমি যাক বিচাৰি উলিয়াব পৰা নাই ছাৰ্ভে কৰি, এইবছৰ আমি ভাবিছোঁ যে আমি সকলোকে তেনেকৈ বিচাৰি ছাৰ্ভে কৰি ওলাই ল'ব পাৰিম, আমাৰ মানে উল্লাসৰ পৰিসীমাৰ মাজত আনিব পাৰিম।
1: এগৰাকী মহিলা হিচাপে আপোনাক সোধো, আমাৰ যিসকল ঘৰত থকা মহিলা তেওঁলোকে ওলাই নাহে, এই ক্ষেত্ৰত আপোনালোকে কি কি কৰিছে? আৰু ছোৱালীসকলো আমাৰ মানে আধাতে স্কুল
0: হেৰি, আজিকালি যেনেকৈ ছাৰে আমাৰ নিযুতমেনা আঁচনি, সেইটো এটা স্কুলৰ টিচাৰ ষ্টুডেণ্টৰ কাৰণে বেছি সুবিধাজনক, কলেজত পঢ়ি থকাখিনিৰ কাৰণে। কস্তুৰবা গান্ধী আমাৰ বালিকা বিদ্যালয় আছে, তাতো আমাৰ যিটো গাঁৱৰ পিছপৰীয়া অঞ্চলৰ স্কুলৰ থাকে, যাৰ ঘৰত ধৰক অসুবিধা পঢ়াব নোৱাৰে, তেনেকুৱা ষ্টুডেণ্টবিলাকক, ছোৱালীবিলাকক লৈ আনি আমাৰ তাত পঢ়োৱা হয়। আৰু তাৰ উপৰিও যিবিলাক আমাৰ মাইকী মানুহ যিবিলাকে ধৰক অলৰেডি বিয়া হৈছে মহিলাসকল, তেওঁলোকক আমি আমাৰ উল্লাসৰ কাৰ্যসূচীতে আনিছোঁ, তেওঁলোকক আৰু বেলেগ ধৰণে পঢ়াব নোৱাৰি, গতিকে আমাৰ যিবিলাক উল্লাস কেন্দ্ৰ আছে আৰু তেওঁলোকে আজিকালি যিহেতু বহুত গোটবিলাকত আছে, আমাৰ ছেল্ফ হেল্প গ্ৰুপবিলাক সাত গোটত, গতিকে তেওঁলোকে সেইটো গোটত লাগি যথেষ্ট তেওঁলোকে পইচা পাইছে বা তেওঁলোকে কাম কৰিবলৈ উৎসাহো পাইছে, সেইকাৰণে স্বাৱলম্বী হ'ব বিচাৰে। গতিকে তেওঁলোকৰ মেইন ড্ৰবেকটো হ'ল তেওঁলোকে পঢ়িব লিখিব নাজানে, গতিকে সেই বস্তুটোৱে সহায় কৰিছে যে আমি এইটো কৈছোঁ যে আপোনালোকে সেইটো কামত আগবাঢ়িবলৈ হ'লে আপোনালোকে শিকিব লাগিব, শিকিবলৈ হ'লে আপোনালোকে পঢ়িব লাগিব, গতিকে পঢ়িলেহে আপোনালোকে ঠগন নোখোৱাকৈ কাম কৰিব, নহ'লেতো আপোনালোকক ঠগিব।
1: সবলীকৰণৰ দিশত আচলতে এইটোৱে সহায় কৰে,
0: হয় হয়, যথেষ্ট সহায় কৰিছে। আৰু যোনে সেইকাৰণে ইণ্টাৰেষ্ট যে এইখিনি, সেইকাৰণে মহিলাসকল বহুত ইচ্ছুক হৈছে যে আমি শিকিবই লাগিব, নহ'লে তেওঁলোকে যিহেতু ঘৰখনৰ মুখীয়া হাজবেণ্ডজন বা ভাই কোনোবা থাকে তেওঁলোকে কামবোৰ কৰি থাকে, লেডিজসকল নাহে, কিন্তু এই যে ছেল্ফ হেল্প গ্ৰুপবিলাক আজিকালি হৈ গ'ল, মহিলাসকল সম্পূৰ্ণৰূপে আগবাঢ়ি আহি গ'ল।

0: ন কামবিলাকত, গতিকে তেওঁলোকে নিজে নিজলোকে স্বাৱলম্বী কৰিবলৈ এতিয়া শিক্ষিত হোৱাটো জৰুৰী বুলি ভাবি তেওঁলোকে নিজেই পঢ়াৰ প্ৰতি আগ্ৰহী
1: হৈছে। তাৰমানে এইটো ভাল হৈছে আমাৰ কাৰণে, আপোনালোকৰ কাৰণে, আমাৰ কাৰণে ভাল হৈছে।
0: হয়
1: ছাৰ, এতিয়া আপুনি কওকচোন 2030 চনৰ ভিতৰত সকলোৱে পঢ়া শুনা কৰা জিলাখন কেনেকৈ বনাব বাৰু?
2: হয়, যিহেতু 2030 চনৰ টাৰ্গেট আমাক বান্ধি দিয়া হৈছে, তাৰ কাৰণে অলৰেডি আমি ক'লো, যিহেতু ক'লো উল্লাস পৰ্টেলৰ জৰিয়তে সকলো এডাল্ট ইলিটাৰেট পাৰ্চন বিলাকক ইনক্লুড কৰা হৈছে, কিন্তু সেই ক্ষেত্ৰত অনলি উল্লাসে ছাপোৰ্ট নকৰে, আমাৰ ছ'চিয়েল মিডিয়াটো আমি ইয়াৰ বিষয়ে জনাব লাগিব, কমিউনিটি বেছ লাৰ্ণিং ছিষ্টেম হ'ব লাগিব। যিহেতু এজন ব্যক্তি যদি শিক্ষিত আছে, তেওঁৰো এটা ৰেছপনচিবিলিটি, দায়িত্ব থাকিব লাগিব যে তেওঁ আৰু ড্ৰপ আউটক নিজৰ কমিউনিটিত কেনেকৈ শিকাব,
1: শিক্ষিত কৰিব পাৰে,
2: এইটো নিজে খাইত হৈ কৰিব লাগিব, কিয়নো আমাৰ সমাজ গঢ়াৰ কাৰণে শিক্ষিত সমাজৰ প্ৰয়োজন। চ' সেইকাৰণে আমি এই সকলোৰ পৰা সহযোগ কামনা কৰিছোঁ। চৰকাৰৰ যিখিনি প্ৰচেষ্টা আছে, আমাৰ এইটো নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেমৰ সহায়ত আছে, যি উল্লাস বুলি কোৱা হয়, তাৰ ক্ষেত্ৰতে আমি বহুতখিনি টাৰ্গেট এচিভ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ, আৰু নিশ্চয় 2030 ভিতৰত বহুতখিনি ব্যক্তিক আমি সাক্ষৰ কৰিব পাৰিম, শিক্ষিত কৰিব পাৰিম।
0: কাৰণ এইবাৰ যিহেতু আমাৰ লাষ্টৰ যিখিনি ভলেণ্টিয়াৰ টিচাৰ দিছে, যিসকলে শিকাব, তেওঁলোককে স্বেচ্ছামূলক সেৱা আগবঢ়াব দিছে, তাৰমানে সমাজৰ কাৰণে আমি প্ৰতিজনে দায়বদ্ধ যে আমি ওচৰ পৰ্যায়ৰ সকলো ব্যক্তিক শিক্ষিত কৰিব
1: লাগিব,
0: গতিকে সেইকাৰণে স্বেচ্ছামূলক সেৱাৰ মানে কাৰণে স্বেচ্ছা ভলেণ্টিয়াৰ টিচাৰৰ নাম দিছে। টিচাৰসকলক কোনো ধৰণৰ নিমুলাইজেশ্যন বা কোনো ধৰণৰ পইচা দিয়া নাই, মানে তেওঁলোকক যে আগতে প্ৰাপ্তবয়স্কৰ শিক্ষাৰ সময়ত টিচাৰক পঢ়াওঁতে এটা পইচা দিছিলে, এতিয়া সেই বস্তুটো নাই দিয়া, সেইকাৰণে স্বেচ্ছামূলক সেৱা কৰিবৰ কাৰণেই ভলেণ্টিয়াৰ টিচাৰৰ নাম দিছে। গতিকে আমি প্ৰতিজনেই আচলতে একো একোজন ভলেণ্টিয়াৰ টিচাৰ যদি হৈ যাওঁ, আমাৰ ওচৰৰ পাজৰ আমাৰ পৰিয়ালৰ সকলো ব্যক্তিয়ে মানে শিক্ষিত হৈ উঠিব।
1: বাইদেউ, আপোনাকে সুধো, সমাজৰ স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক এই অভিযানত কেনেকৈ জড়িত কৰিছে, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ সহায় কৰিছে, যিহেতু আপুনি ফিল্ডত ইতিমধ্যে কাম কৰি আছে?
0: আমাৰ যিহেতু ছাৰ্ভে কামটোৰ কাৰণে আমাৰ বিশেষ প্ৰয়োজন হৈছে, ছাৰ্ভে কাৰণে যদি আমি স্কুলৰ টিচাৰসকলক দিছে যদিও তেওঁলোকে হয়তো যদি তাৰে 15 শিক্ষকজন বা কোনোবা শিক্ষক যদি সেইখন গাঁৱৰে হয় বা সেই অঞ্চলৰ হয়, তেতিয়া তেওঁ ছাৰ্ভে কৰিব পাৰিছে। যদি কেতিয়াবা দূৰত থাকে হয়তো তেওঁলোকৰ কৰাত কিছু অসুবিধা হৈছে, আৰু লগত অফিচৰ স্কুলৰ বহুত দায়িত্ব থাকে, গতিকে আমি কি কৰিছোঁ, এতিয়া বৰ্তমান কলেজৰ ষ্টুডেণ্টসকলক সাঙুৰি লোৱাৰ যিটো আমাৰ অৰ্ডাৰ আহিছে, সেইমতে আমি কলেজত পঢ়ি থকা ষ্টুডেণ্টসকলক, হাই ছেকেণ্ডেৰী ষ্টুডেণ্ট কিছুমান জইন কৰিছে, তেওঁলোকক আমি এই লগত জড়িত কৰিছোঁ। তেওঁলোকে ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰাৰ কাৰণে তেওঁলোকে এজনৰ এগেইনষ্টত 20 টকাকৈ পায়, এজন লাৰ্ণাৰ বাছি দিলে, গতিকে তেওঁলোকে
1: চৰকাৰে
0: দিয়ে যদি আপুনি ছাৰ্ভে কৰি দিয়ে, তেতিয়া মানে সেই ছাৰ্ভে এজন মানুহক ছাৰ্ভে কৰি দিলে 20 টকা এটা পায়। গতিকে আমি তেনেকৈ ষ্টুডেণ্টসকলক নিয়োজিত কৰিছোঁ, মানে বহুত ডাঙৰকৈ হোৱা নাই, এতিয়া আমি যিহেতু কলেজবিলাকত কৈ আছোঁ, কিন্তু আমি মোৰ নিজৰে কিছুমান ষ্টুডেণ্ট বাগানৰ বা এনেধৰণে আমি ব্যৱহাৰ কৰিছোঁ, বা যিসকল গাঁও পঞ্চায়তৰ মেম্বাৰ আছে তেওঁলোককো কৈছোঁ, তেনেকুৱাও আছে 2 এগৰাকী লেডি বা এনেকুৱা, তেওঁলোকেও নিজাববীয়াকৈ ছাৰ্ভে কৰিছে। ধৰক এটা ছাৰ্ভে কৰোঁতে তেওঁলোকে এজনৰ এগেইনষ্টত 20 টকাকৈ দিছোঁ, গতিকে তেওঁ যিমান ছাৰ্ভে কৰিব সেই হিচাপে পইচাটো পাব, আৰু লগতে তেওঁলোকৰ আমাৰ ভলেণ্টিয়াৰ টিচাৰ 10জন লাৰ্ণাৰৰ এগেইনষ্টত এজন টিচাৰ, তাৰমানে 10জন শিক্ষাৰ্থী হ'লে এজন টিচাৰ এপইণ্ট কৰিব লাগে, গতিকে তেওঁ সেই 10জন যিজনে ছাৰ্ভে কৰিছে তেওঁৰে ষ্টুডেণ্টবিলাক বা লগৰ বন্ধুবিলাক থাকে বা চিনাকি মানুহ থাকে ওচৰৰ পাজৰ, তেওঁলোকক 10জন ঠিক কৰি দি পৰিয়ালৰ 2-3টা পৰিয়ালৰ ধৰক মানুহ কোনোবাকে গোট খাই গ'ল, তাৰে এজন মানুহক পঢ়া মানুহ এজনক লাৰ্ণাৰ টিচাৰ হিচাপে বনাই দিছে, লাৰ্ণাৰসকলক যোনে পঢ়াব, মানে পঢ়োৱা শিক্ষকজনক ভলেণ্টিয়াৰ টিচাৰৰ নাম দিছে,
1: তেওঁ
0: সমাজৰ সেৱা বুলি। আৰু আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক, যিসকল ষ্টুডেণ্টে আমাৰ কাম কৰিছে, তেওঁলোকক কৈছোঁ যে এইটো এটা সমাজৰ কাৰণে এটা ডাঙৰ মহৎ কাম, তোমালোকে কৰি যোৱা, তেনেকৈ কৰিছে। আৰু কিছুমান আমাৰ চৰ অঞ্চলৰ মই 2গৰাকীমান বাইদেউ আছে, এতিয়া নামটো নকওঁ বাৰু তেওঁলোকৰ, তেওঁলোকে সেই চৰ অঞ্চলৰ যিটো এৰিয়া মানুহখিনি শিক্ষিত কৰিবলৈ নিজে পঢ়াইছে, নিজে কোনো ধৰণৰ মাননি নোহোৱাকৈ। এনেকুৱা বহুত লেডি আছে যোনে মানে গোটেই এৰিয়াটোৰ শিক্ষিত কৰিবলৈ দেহে প্ৰাণে লাগি আছে, অথচ আপুনি গম পাব তেখেত মানে মানুহে কয় যে অকল ঘৰত ভাতহে বনাই আছে, তেওঁ ভাত ঠিকেই আছে, ঘৰখনো চম্ভালি আছে, লগত তেওঁ সেই ওচৰৰ পাজৰ মানুহকো শিক্ষিত কৰি আছে কোনো মাননি নোলোৱাকৈ, বেতন নোলোৱাকৈ।
1: এইসকল ব্যক্তিক আমাৰ চৰকাৰে কিবা এটা পুৰস্কাৰেৰে,
0: হয় এইটো আছে, আমাৰ তেনেকুৱা আছে, কিন্তু আমি এতিয়ালৈকে, আগতে যেতিয়া আমাৰ মিটিং হৈছিলে তেতিয়া কৈছিলে যে আমাৰ
1: যেতিয়া
0: হয় 26 জানুৱাৰী বা আমি 15 আগষ্ট যেতিয়া চেলিব্ৰেশ্যন কৰোঁ ডিষ্ট্ৰিক্টবিলাকত,
1: তেওঁ
0: উদযাপন কৰোঁ, তেওঁলোকক মাতি এটা মানে হেৰি দিয়াৰ কথা, উৎসাহ মানে এখন চাৰ্টিফিকেট দিয়াৰ কথা বা তেওঁলোকক এটা চিনাকি দিয়াৰ কথা সমাজৰ, কিন্তু এতিয়ালৈকে ঠিক হোৱা নাই, হয়তো আমি পিছলৈ
1: সেইটো
0: হ'ব, আমি সেইটো কৰিম। কিন্তু যিবিলাক লোকেল এৰিয়া, মই আপোনাক কৈছোঁ আমাৰ পাঁচমাইলৰ ফালে।

0: আছে দুটামান চেণ্টাৰ, তাত এগৰাকী বাইদেৱে এটা ডাঙৰ এৰিয়া শিক্ষিত কৰিছে একো পইচা নোলোৱাকৈ। গতিকে তাৰ গাঁওবুঢ়াৰে সেই বাইদেউগৰাকীক যেতিয়া আমি এৱাৰনেছ প্ৰগ্ৰেম পাতিছিলোঁ, যেতিয়া তেওঁ গাঁওবুঢ়াজন আহিছে আহোঁতে সজাগতা সভাত, আৰু তেওঁক যেতিয়া ক'লোঁ যে তেওঁ ইমানখিনি মানুহক অলৰেডি মানে প্ৰায় 600 মানুহক তেওঁ পঢ়ুৱাই আছে নিজাববীয়া প্ৰচেষ্টাত, তেওঁ 3000 মানে আমাৰ সন্মুখতে হেৰি দিছে, তেওঁ উপহাৰ হিচাপে দিছে তেওঁক, মানে যে আপুনি ইমান কষ্ট কৰিছে আমাৰ গোটেই মানে চৰ এৰিয়াৰ মানুহখিনিক শিক্ষিত কৰিবলৈ, ইমান এটা তেওঁ মানে সেইটো এটা হেৰি দিছে আৰু তেওঁক
1: প্ৰশংসাৰ
0: ৰাইজক দিছে। তেওঁ কিন্তু এনেই চাবলৈ গ'লে অকল ঘৰত ভাতহে বনাইছে বা নিজৰ ঘৰখন চলাই আছে, গতিকে তেওঁ এগৰাকী বহুত পাৰফেক্ট গৃহিণীও, লগত এখন সমাজ গঢ়োতা গৃহিণী বুলিও ক'ব পাৰি,
1: আদৰ্শ
0: সমাজৰ কাৰণে। তেওঁ চাবলৈ গ'লে তেওঁ ঘৰখনহে চম্ভালি আছে, কিন্তু ভিতৰি বাহিৰেদিও এটা ডাঙৰ এখন সমাজক শিক্ষিত কৰাৰ ব্যৱস্থা কৰি আছে। তেনেকুৱা ভিতৰি বহুত চাইলেণ্টলি কাম কৰা আমাৰ বহুত লেডি আছে, মহিলা আৰু হেৰিও আছে।
1: আপোনালোকে জনাব পাৰিব লাগে, প্ৰতি জিলাই বা গাঁৱে গাঁৱে যদি মানে আজি ধৰক এয়া আমাৰ শুনি থকা শ্ৰোতাসকলে গম পাইছে আৰু যিসকলে শুনি আছে তেওঁলোকেও অনুপ্ৰাণিত হ'ব, ময়ো এটা ভাল কাম কৰোঁ, হয়নে
0: নহয়? সেইটো দেশৰ কাৰণে সমাজৰ কাৰণে তেওঁ এটা আদৰ্শ, আৰু তেওঁ সমাজখন শিক্ষিত কৰিবলৈ সেইখিনি কাম কৰি আছে বিনা স্বাৰ্থত, বিনা মাননীত, এটা এটা মহৎ কাম।
1: তেনেদৰে সকলো ওলাই আহক, তেতিয়াতো আৰু কথাই নাই।
0: হয়, আমি সেইটোৱে অনুৰোধ জনাইছোঁ, যে সকলো ওলাই আহক তেনেদৰে, আমি নিজৰ পৰিয়ালটো ওচৰ চুবুৰীয়া আমাৰ গাঁওখন যদি আমি উন্নতি কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ গোটেই সমাজখনেই উন্নতি হৈ যাব।
1: বৰ সুন্দৰ কথা ক'লে বাইদেউ, আমাৰো নিশ্চয় শ্ৰোতাসকল শুনি উপকৃত হ'ব।
0: হয়,
1: আপোনালোকে স্বাক্ষৰতা দিৱসটোক কেন্দ্ৰ কৰি 1 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈ কাৰ্যসূচী লয়।
0: হয়,
1: কি কি থাকে বাৰু কাৰ্যসূচীটোত?
0: আমাৰ এই প্ৰগ্ৰেমৰ আণ্ডাৰত আমি বিভিন্ন ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেম, সজাগতা সভা কৰিছোঁ। তাত আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী, গাঁও পঞ্চায়তৰ মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ, এনেকৈ বা অংগনবাদী, গাঁওবুঢ়া সকলোকে লৈ আমি এৱাৰনেছ কিছুমান প্ৰগ্ৰেম কৰিছোঁ বেলেগ বেলেগ জেগাত, বেলেগ বেলেগ ব্লকৰ আণ্ডাৰত। গতিকে তাতে আমি তেওঁলোকক আমাৰ শিক্ষাৰ মানে আমাৰ কি কাৰণে আমাক প্ৰয়োজন, আমি জীৱনটো কি কাৰণে চলিবৰ কাৰণে যে শিক্ষা লাগিব, সেই বস্তুখিনি আমি তেওঁলোকক অৱগত কৰাইছোঁ। আৰু বৰ্তমান যিটো যুগ আছে, সেই যুগত আমাৰ মিডিয়াৰ কিমান প্ৰয়োজন, কিমান শিকিব লাগে, মিডিয়াৰ ভাল আৰু বেয়া দুয়োটা গুণ যিহেতু আছে, গতিকে আমি যদি সতৰ্ক নহওঁ আমি ঠগন খোৱাৰ বহুত চান্স থাকে। সকলোৱে যদি আমি মিলি পেলাই আমি নিৰক্ষৰ ব্যক্তিসকলক সাক্ষৰ কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন সোনকালে শিক্ষিত হ'ব। আৰু লগতে আমি যিহেতু ছাৰ্ভে কৰি সকলোকে উলিয়াব পৰা নাই এতিয়ালৈকে, আমি যত্নহে কৰি আছোঁ, গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আমি প্ৰতিজন নাগৰিকে যিহেতু এই বিষয়ত বহুত সচেতন, গতিকে আমাৰ নিজৰ পৰিয়ালটোত বা আমাৰ গাঁওখনত থকা আমি যিসকল ব্যক্তি নপঢ়াকৈ আছে তেওঁলোকক আমাক ছাৰ্ভে কৰাত যাতে সহায় কৰে, সেইখিনি আমি কৰি আছোঁ। আৰু লগতে ৰেলিজবিলাক আৰম্ভ কৰিছোঁ বেগনবিলাকত, বা যিবিলাক চৰ চাপৰি এৰিয়া আছে, আমি ষ্টুডেণ্টক লৈ বা সংখ্যক গাঁৱৰ মুখীয়া ব্যক্তিক লৈ আমি ৰেলি কৰিছোঁ, যাতে মানুহ সজাগ হয় যে পঢ়াটো কেনেকুৱা, কিমান জৰুৰী, তেনেধৰণৰ প্ৰগ্ৰেম কৰা হৈছে। ৰেডিঅ'ৰ প্ৰগ্ৰেম কৰিছোঁ, নিউজ পেপাৰত দিয়া হৈছে, আমি ডিছকাশ্যনো কৰিছোঁ, আৰু আমি স্কুলবিলাকত আমি স্পেচিয়েল মানে কিছু গেষ্ট মানে ব্যক্তিক আনি আমি সেই বিষয়ে শিক্ষাৰ মানে প্ৰয়োজনীয়তাটোৰ বিষয়ে জনাই কিছুমান লেকচাৰ আয়োজনো কৰিছোঁ,
1: বক্তৃতা
0: হয় হয়। গতিকে এনেধৰণৰ প্ৰগ্ৰেমবিলাক আমাৰ চলি আছে গোটেই মানে
1: বছৰ জোৰাও চলি
0: হয়, তাৰমানে সেইটোক আমি এটা বেছ হিচাপে লৈছোঁ। এতিয়া ধৰক আমি ইয়াৰ পৰা যদি গৈ এটা এটা ব্লকত এটা এটা জেগা বা দুখন স্কুলহে আমি চইচ কৰিব পাৰোঁ। ধৰক এতিয়া যদি মই লখৰালৈ যাওঁ, এখন স্কুল ল'লোঁ, ধৰক লখৰাটো এটা ডাঙৰ এৰিয়া, কিন্তু সেই এখন স্কুলকে আমি এই অভিযানটোত এখন মাইলষ্টোন হিচাপে স্কুলখন ব্যৱহাৰ কৰোঁ, তাৰপিছত আমি তাৰ পৰাই আমি গোটেই জেগাটোক মানে কভাৰ কৰিবলৈ যত্ন কৰোঁ, আৰু গোটেই বছৰটোত সেই স্কুলখনকে আমি খোপনি পিটি লৈ সেই এৰিয়াটোত সোমাই বেলেগ বেলেগ স্কুললৈ আমাৰ চেণ্টাৰবিলাক প্ৰসাৰ কৰিবলৈ বিচাৰোঁ। তেনেকৈ আমি হেৰিয়াটো কৰিছোঁ, নামেৰি ভিতৰৰ ফালে, তেনেকৈ ঢেকীয়াজুলিৰ ভিতৰৰ যিবিলাক ৰিম'ট এৰিয়া আছে পাহাৰৰ এৰিয়াৰ ছাইডত, তেনেকৈ এখন যিকোনো এখন স্কুলত আমি প্ৰগ্ৰেম এটা কৰোঁ, এৱাৰনেছ প্ৰগ্ৰেম। তাৰপিছত সেই স্কুল খনত যেতিয়া আমি প্ৰগ্ৰেম কৰোঁ, তাত গাঁওবুঢ়া, পি মেম্বাৰ, জি পি মেম্বাৰ এওঁলোক আহেই, আৰু গাঁৱৰ টিচাৰসকল থাকে, ষ্টুডেণ্টসকল থাকে, পঞ্চায়ত অংগনবাদী ৱৰ্কাৰ্ছসকল থাকে, তেওঁলোকৰ আমি ফোন নম্বৰ লৈ লওঁ, তাৰপিছতে তেওঁলোকৰ সহায়ত মানে আমি ওচৰ পাজৰ জেগাখিনিক আমি গোটেই বছৰটোত কভাৰ কৰিবলৈ যত্ন কৰোঁ।
1: পৰীক্ষাও লয় নিশ্চয় তেওঁলোকৰ?
0: হয়, নিশ্চয় হয়, আমাৰ পৰীক্ষাটো ছমাহৰ মূৰে মূৰে পৰীক্ষা হৈ থাকে, এফ এল এন টি, এতিয়া আমাৰ 20 তাৰিখ আছে, অহা ছেপ্টেম্বৰৰ 20 তাৰিখ, বছৰেকত দুটা পৰীক্ষা হয়।
1: আজি আন্তৰ্জাতিক স্বাক্ষৰতা দিৱসত ৰেডিঅ' শুনি থকা শ্ৰোতাসকলক ছাৰ আপুনি কি ক'ব?
2: আন্তঃৰাষ্ট্ৰীয় স্বাক্ষৰতা দিৱসক সকলোকে এই কথাই ক'ব বিচাৰিছোঁ যে স্বাক্ষৰতা কেৱল পঢ়া শুনা নহয়, ই আত্মনিৰ্ভৰশীলতাৰ প্ৰথম খোজ, সঠিক সিদ্ধান্ত ল'ব পৰা বা মূল্যবোধ গঢ়ি তোলা, সুন্দৰ সুচিন্তা আৰু সুনাগৰিক

0: হব পৰা এটা খোজ হয়। সেইকাৰণে আজি মই সকলোকে আহ্বান কৰোঁ যে আমি নিজে সাক্ষৰ হওঁ আৰু আনকো সাক্ষৰ হবলৈ সহায় কৰোঁ, এইটোৱে আমাৰ মুখ্য উদ্দেশ্য।
1: আমি বহুখিনি কথাই পাতিলোঁ বাৰু সাক্ষৰতা দিৱস উপলক্ষে। আমাৰ শ্ৰোতাসকলো শুনি নিশ্চয় উপকৃত হৈছে বুলি ভাবিছোঁ, আৰু যদি তেওঁলোকে বুজা নাই, যিসকল আমাৰ শিক্ষক আছে, আপুনি কৈছেই শিক্ষকসকলক নিয়োগ কৰা হৈছে, দিলেও তেওঁলোকে গম পাব, হয়নে? আমাৰ ছাৰ আছে যিহেতু, ছাৰৰ ওচৰলৈ আহিলেও দিব পাৰিব কিছু কথা, ছাৰে বুজাই দিব। শেষত ছাৰ, 2030ৰ ভিতৰত সম্পূৰ্ণ স্বাক্ষৰ শোণিতপুৰ গঢ়াত আপোনাৰ দৃষ্টিভংগী কি হ'ব?
0: এখন জিলা, আমাৰ জিলা যিহেতু শোণিতপুৰ জিলাক সম্পূৰ্ণৰূপে সাক্ষৰ কৰিবলৈ 2030ৰ ভিতৰত যি সময়সীমা বান্ধি দিছে, সেইটো যথেষ্ট টান বুলি ভাবিলেও নহ'ব। কিয়নো ইয়াত প্ৰতিজন ব্যক্তিৰে নিজৰ নিজৰ দায়িত্ব থাকিব লাগিব। আমি এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী বা গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হিচাপে ডিষ্ট্ৰিক্ট এডাল্ট এডুকেশ্যনে বহুতখিনি কাম কৰি যাব। লগতে মই সকলো গ্ৰামাঞ্চলৰ পঞ্চায়ত, ব্লক, ইচ এণ্ড এভৰি ইণ্ডিভিজুৱেলক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে সকলোৱে আগবাঢ়ি আহক আৰু সকলোৱে আমাৰ যোন ছাৰ্ভেবিলাক এপইণ্টেড আছে তেওঁলোকক সহায় কৰক। কিয়নো বহুত ভিলেজখিনি ইমান ভিতৰত আছে, আমাৰ ছাৰ্ভে গৈ যাব নাপায়, নোৱাৰে। চ' সেই জেগাৰ পৰা মানুহজন সাক্ষৰতা নাই, সেই অঞ্চলৰ সাক্ষৰতাটো লো, সেইটো যদি ক'লে আমাৰ ছাৰ্ভে টীম তাত যাব। সেইকাৰণে অলপ সোনকালে আমি টাৰ্গেটটো এচিভ কৰিব পাৰিম। সকলো নাগৰিকৰ প্ৰচেষ্টাৰ ফলত আমি এই নিশ্চয় এই টাৰ্গেটটো এচিভ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।
1: প্ৰতিজন নাগৰিক আচলতে সজাগ হ'ব লাগিব,
0: হয় হয়,
1: তেতিয়াহে প্ৰতিখন গাঁও শিক্ষিত হ'ব, গাঁৱৰ লগতে আমাৰ অসমখন, হয়, ৰাজ্যখন, তাৰপিছত দেশখন শিক্ষিত হ'ব। শেষত কি ক'ব বাইদেউ আপুনি?
2: মই মই সকলোকে অনুৰোধ জনাম যে আমাৰ এই উল্লাস কাৰ্যসূচীৰ জৰিয়তে আমি সমাজখনৰ প্ৰতিজন ব্যক্তিক শিক্ষিত কৰাৰ যি প্ৰয়াস লৈছোঁ, এই প্ৰয়াসত যাতে সকলোৱে আমাক সহযোগিতা কৰে, মই তাৰ কাৰণে প্ৰতিজন সচেতন ব্যক্তিক অনুৰোধ জনাম যাতে তেওঁলোকেও তেওঁলোকৰ ওচৰ পাজৰ বা পৰিয়ালৰ গাঁৱৰ ব্যক্তিসকলক শিক্ষিত কৰাত আমাক সহযোগ কৰে আৰু নিজৰ দায়িত্ব বুলি ভাবি সমাজখন উন্নতি কৰাত কিছু সহায় কৰে।
1: শ্ৰোতাসকল, আজি বিশ্ব সাক্ষৰতা দিৱসত আপোনালোকে বহুখিনি কথাই জানিলে, সেই সকলোকে অনুৰোধ কৰোঁ আকাশবাণী তেজপুৰৰ জৰিয়তে সকলো ওলাই আহক আৰু আমাৰ ৰাজ্যখন
2: শিক্ষিত
1: বিশ্বৰ ভিতৰতে সাক্ষৰতা ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰক, হয়নে? আজি আকাশবাণীক এইকণ সময় দিয়াৰ কাৰণে ছাৰ আপোনাক আৰু বাইদেউ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন
2: কৰিছো।
1: শ্ৰোতা, ইমান পৰে আন্তৰ্জাতিক সাক্ষৰতা দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত উপস্থিত আছিল সহকাৰী আয়ুক্ত তথা শোণিতপুৰৰ ভাৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়া শ্ৰী ৰাজেন কুমাৰ আচাৰ্য আৰু জিলা প্ৰাপ্তবয়স্ক শিক্ষা সমন্বয়ক অনামিকা গগৈয়ে। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
3: এয়া আকাশবাণী তেজপুৰ।

0: এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী দিল্লী গান প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই সৰফিৰোজী।

এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজ, মিডিয়াম এভৰ 411.5 মিটাৰ আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। নিবেদন কৰা হৈছে কৃষক বাণী।

সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱা খণ্ডত আমি এটি আলোচনা আৰম্ভ কৰিছিলোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। এই আলোচনাটিৰ পাছৰ অংশ শুনোৱা।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱা খণ্ডত আমি এটি আলোচনা আৰম্ভ কৰিছিলোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। এই আলোচনাটিৰ পাছৰ অংশ শুনোৱা হওক। আলোচনাটিত অংশগ্ৰহণ কৰিছে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
1: এতিয়া মচুৰ মাহ, মাটিমাহ এইবিলাকৰ আপোনাৰ কম দিনীয়া বুলি আপুনি কৈছে, তথাপি কিমান দিন?
2: মচুৰ মাহটো অকণমান লাগে, 120 দিন লাগে, কিন্তু আমি ধৰক মাটিমাহটো আমি 60 দিনৰ পৰা 70 দিনত
3: চপাওঁ।
2: দুমাহ 10 দিন খুব বেছি, আঢ়ৈমাহ খুব বেছি, আঢ়ৈমাহ তাৰমানে তাতকৈ বেছি,
3: 70-75 দিনত হৈ যায়।
1: খুব ধুনীয়াকৈ কৰি চপাব,
2: ধুনীয়াকৈ চপাব পাৰে। আৰু খালি তাতে মই এটা কথা কওঁ, চপাওঁতে যাতে কোনো গছবিলাক উভালি নানে, গছটো কাটি আনিব লাগে, যাতে তলৰ যিখিনি তাৰ শিপা অংশটো, নডুল ফৰ্মেশ্যন য'ত হয়, যিখিনি নেকি আমাৰ বায়ুমণ্ডলৰ পৰা সাৰটো লৈ পেলাই জমা কৰিব, সেইখিনি যাতে মাটিত থাকি যায়। নহ'লে আমাৰ মাহজাতীয় কৰা শস্য কৰাৰ যিটো উদ্দেশ্য, মানে দুটা উদ্দেশ্য, এটা হ'ল খাদ্য আমি পাব লাগে আৰু এটা খাদ্য মাটিয়ে পাব লাগে।
3: গতিকে
2: সেই বস্তুটোত অলপ কৃষকে কিন্তু মনোযোগ দিব লাগিব, উভালি আনিব নালাগে।
1: এতিয়া আপুনি ক'লে যে উপায় নাপালেহে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা কথা ক'লে, গতিকে তাৰ আগে যিখিনি উপায় সেয়া হৈছে জৈৱিক উপায়,
2: জৈৱিক উপায়।
1: গতিকে আৰু এতিয়া দিনক দিনে মানুহে জৈৱিক কৃষি বা প্ৰাকৃতিক কৃষিৰ ফালে
2: উভতি গৈছে,
1: গতিকে আমাৰ জৈৱিক পদ্ধতিৰে কেনেধৰণে ব্যৱস্থাপনা আছে মাহজাতীয় শস্যৰ ক্ষেত্ৰত?
2: মাহজাতীয় শস্যৰ ক্ষেত্ৰত ধৰক আমি খুব সঘনাই পাওঁ যে কেঁচু সাৰ বনোৱা, কেঁচু সাৰ বনাওঁতে তাত এটা আমাৰ লিকুইড এটা ওলায়, এইটো আমি ফাৰ্মি ৱাছ বুলি কওঁ,
1: ফাৰ্মি ৱাছ।
2: তো আমি সেইটো মাহজাতীয় শস্যত ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ পৰা 1 লিটাৰ লৈ তাৰ লগত 9 লিটাৰ পানী মিক্স কৰি আমি এনেকৈ স্প্ৰে কৰিব পাৰোঁ। সেইটো কৰিলে কি হয়, যিবিলাক কোমল দেহৰ, মানে মই যিটো কথা কৈছিলোঁ যে বগা মাখি, সেইটো এটা কোমল দেহৰ পতংগ, যিবিলাক কোমল দেহৰ পতংগ আছে, যেনেকৈ ধৰক বগা মাখি, আমাৰ এইটো কি কয় এফিড, এনেকুৱা যিখিনি পোক আছে, এইখিনিৰ কাৰণে নিৰাময়ৰ কাৰণে বহুত ভাল। বিশেষকৈ এইখিনি মাৰি নেপেলাই এইটো মানে ৰিপেলেণ্ট হিচাপে কাম কৰিব, মানে আহিবই নিদিয়ে, তাৰ যিটো চেণ্ট, সেই চেণ্টটো পোকটো আঁতৰত ৰাখে, আহিব নোৱাৰে ওচৰত। গতিকে সেইখিনি কৰিলে আমি এটা ভাল ফল পাওঁ। তাৰপিছত ধৰক য়েল্ল' ষ্টিকি ট্ৰেপৰ কথা মই যিটো ক'লোঁ, সেইটো দি কিছু আমি ৰোধ কৰিব পাৰোঁ। তাৰপিছত আমাৰ যিটো হালধীয়া যি দুই এজোপা পৰে, সেইখিনি যাতে উভালি আনি আমি যদি নষ্ট কৰি দিওঁ, তেতিয়া আমাৰ ধৰক বেমাৰৰ পপুলেশ্যনটো কমি যাব বা পোকৰ পপুলেশ্যনটো কমি যাব। এতিয়া এইখিনি ব্যৱস্থা ল'লে মই ভাবোঁ যথেষ্ট, মানে প্ৰাৰম্ভিক অৱস্থাত।
1: হয়, আৰু এনে ক্ষেত্ৰত সাৰ প্ৰয়োগৰ বিষয়ে কি ক'ব?
3: এনেই সাৰৰ সিমান এটা বৰ বেছি প্ৰয়োজন নাই, কিন্তু চুপাৰ সাৰটো অলপ লাগে, ছিংগল চুকাৰ চুপাৰ সাৰ। এখেতে যিটো কৈছে আমাৰ আইজোবিয়াম বা PSB, যদি কৃষক এজনে সেইটো ইউজ কৰে, ট্ৰিটমেণ্ট কৰে বীজটো, তেতিয়াহ'লে আমাক ইউৰিয়া 4 কেজি লাগিব বিঘাত, আৰু চুপাৰটো 30 কেজি লাগিব, আৰু পটাচটো 3 কেজি হ'লে হৈ যাব। আৰু যদি নিদিয়ে তেতিয়াহ'লে অকণমান বঢ়াব লাগিব, 4.5 কিলো ইউৰিয়া চুপাৰ 30 কিলোৱে থাকিব, আৰু 3.5 কিলো আমাৰ পটাচ লাগিব। এইখিনি হৈছে সাৰ ব্যৱস্থাপনা। এতিয়া গোটেইখিনি সাৰ তেওঁ শেষবাৰ হাল বোৱাৰ সময়তে দি দিব। এতিয়া বহুত কৃষকে বা আমাৰো এইটো নকয়, মই কওঁ কিন্তু, যে আমাৰ কিছুমান সূক্ষ্ম মৌল থাকে, মাইক্ৰনিউট্ৰিয়েন্ট অনুমৌল, যেনে এটা বৰণ আছে আৰু এটা আমাৰ মলিবডেনাম আছে,
1: মলিবডেনাম।
3: এইটো কিন্তু কোনো হেৰিতে সেই কৰা হোৱা নাই, মই কিন্তু কওঁ, বৰণ আমাৰ বিঘাত 1 কিলো হ'লে হৈ যাব। সি ফ্লাৱাৰ এটা দ্ৰপ, ফ্লাৱাৰ দ্ৰপ যিটো ফুলবিলাক সৰি যায়, সেইটোই প্ৰিভেণ্ট কৰে, বাধা প্ৰদান কৰে। আৰু মলিবডেনামটো
2: আমাৰ অসমৰ মাটিৰ অলপ বৰাক্সৰ পৰিমাণটো কম, সেইটো কাৰণে এচিডিক মাটিটো।
3: আৰু মলিবডেনামটো কি কৰে, এই এখেতে আমাৰ যি কৈছে যে চি ট্ৰিটমেণ্ট কৰিম আমি, ৰাইজবিয়াম বা PSB, সেইখিনি সময়তে একেলগে আমি 1 কেজি বীজত 2 গ্ৰাম যদি আমি মলিবডেনাম দিব পাৰোঁ, মলিবডেনাম দিলে কি হ'ব, এই যিটো নদুল মাজতে শস্যৰ শিপাত যিটো নদুল হ'ব, অৰ্বুদ, সেই অৰ্বুদৰ সংখ্যাটো বাঢ়ি যাব,
1: বঢ়াব, ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি।
3: গতিকে এই মলিবডেনাম কথাটো মানে কোৱা হোৱা নাছিল, আজিকালি মই কওঁ, যোৱাবাৰ মই দিছিলোঁ, যিহেতু কম লাগে, 2 গ্ৰাম লাগে 1 কেজি বীজত, সেইটো এটা। আৰু এটা মাজতে শস্যৰ কি সমস্যা হয়, আমাৰ বন বাটৰ যিটো মানে উপদ্ৰৱ,
2: সেইটো
3: বেছি হয়, যিহেতু এইটো ছিজনতো হ'বই,
2: বৰষুণ
3: পৰি আছে, কিন্তু কোনো কৃষকে ধানত আজিকালি দিয়ে বন বাট মৰা যিটো দৰৱ, কিন্তু এইবিলাক শস্য ধানতে দিয়া নহয়, বহুতে নাজানেও। ধানৰ ক্ষেত্ৰত বা মাকৈৰ ক্ষেত্ৰত এতিয়া গম পোৱা হৈ গ'ল। এতিয়া

0: মাজতে অৱশ্যে আমাৰ কৃষক বন্ধুসকলে মনত ৰাখিব যে পেণ্ডি মেথালিন নামৰ এটা আমাৰ দৰৱ আছে,
1: পেণ্ডি মেথালিন
0: সেইটো বীজ সিঁচাৰ দুইৰ পৰা তিনিদিনৰ ভিতৰত এক হেক্টৰ 4.5 বিঘা মাটিৰ কাৰণে 1 লিটাৰ পেণ্ডি মেথালিন আনি 500 লিটাৰ পানী লাগিব তেওঁক গোটেই 4.5 বিঘা মাটিত। তাৰমানে 1 লিটাৰ পানী 2 ml মিক্স কৰি পেলাই 2-3 দিন পিছত স্প্ৰে কৰিলে এই বনমাতৰ যিটো পাচুৰ জোতা, সেই পাচুৰ জোতাটো কিছুমানে কণ্ট্ৰল কৰিব পাৰিব।
2: আচলতে কি প্ৰাৰম্ভিক অৱস্থাত যদি আমি বনমাতখিনি অলপ দমাই ৰাখিব পাৰোঁ, পিছততো যেতিয়া শস্যটো বাঢ়ি আহিব তেতিয়া বনমাত নহয়, কিন্তু প্ৰাৰম্ভিক অৱস্থাতে অলপমান
0: এইটো প্ৰব্লেমটো হয়। আৰু এই কামটো কৰিব লাগিব এই বীজ সিঁচাৰ 2-3 দিন পিছত, 2-3 দিন পিছতেই বনমাতৰ বীজবোৰ গজালি মেলে। গতিকে আমাৰতো স্প্ৰে কৰা হৈ আছে, তেতিয়া গজালি ওলোৱাৰ পিছত এই যিটো সংস্পৰ্শত আহিব বন নাশক দৰৱটোৰ, তেতিয়া এই বনবিলাক মৰি যাব তেতিয়াই আৰম্ভণিতে। গতিকে এনেকৈ আমি কিছু পৰিমাণে আমাৰ উৎপাদনটো বঢ়াব পাৰোঁ। কৃষক বন্ধুসকলে আমাৰ সুবিধা ল'ব পাৰে যে আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি মিছন এটা আছিলে, নহয় সেইটো কাৰণে আমাৰ পাঁচ কোবত অলপ গুৰুত্ব দিয়া হৈ আছে, সেইটো এতিয়াও চলি আছে, বহুত কৃষকে নাজানে। আৰু এটা চলি আছে যে ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন, মাজতীয় শস্য সৰিয়হ তেলজাতীয়
2: কাৰণে
0: সেইটো এটা আছে,
2: সেইটো গ্ৰুপ অফ ইণ্ডিয়াৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেইটো আমি প্ৰায় আজি 5-6 বছৰ ধৰি কৰি আছোঁ। আৰু এইটো
1: সেইটোৰ অধীনত কৃষকসকল কি ধৰণে লাভৱান হ'ব মাহজাতীয় শস্যৰ যদি কৰিবলৈ লয়?
2: তেতিয়া তেখেতসকলে ধৰক আমাৰ যিখিনি মই জাতৰ কথা ক'লোঁ, সেইখিনি আমাৰ ইয়াত যিখিনি উপযোগী জাত, সেই জাতখিনিৰ বীজটো মানে ডেমনষ্ট্ৰেশ্যন হিচাপে আমি ফিল্ডত দিওঁ, গতিকে সেইটো এটা ফ্ৰী অফ কষ্ট, মানে ইমান কৃষকক দিয়া নহয়, তাৰ ভিতৰত যিটো ধৰক আহিব সেইটো হিচাপতে পাব। আৰু তাৰপিছত ধৰক আমাৰ সেইটো হ'ল ইণ্টিগ্ৰেটেড ছিষ্টেম, তাত ধৰক আমি অকল ৰাসায়নিকত নাযাওঁ, মানে গোবৰ সাৰ পচন সাৰ লৈ পেলাই অকণমান ৰাসায়নিক সাৰো দিলোঁ, এটা মানে যাতে মাটিখিনিৰ গুণাগুণটো আমি নষ্ট নকৰাকৈ কেনেকৈ প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ, সেইটো এটা উদ্দেশ্য,
1: সুস্থ পদ্ধতি।
2: আৰু মাহ আৰু তেলজাতীয় শস্য যিহেতু আমাৰ শ্বৰ্টেজ মানে ভাৰতবৰ্ষত, সেইকাৰণে ধৰক তাক আমি যদি প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ, এইটো উদ্দেশ্য আগত ৰাখি পেলাই গভৰ্ণমেণ্টে এইটো স্কিমটো চলাই আছে, আৰু এইখিনিৰ পৰা কৃষক যথেষ্ট লাভৱান হৈছে।
0: আৰু এটা আছে, এতিয়া মইতো ক'লোৱে আত্মনিৰ্ভৰতা ইন পালছ, এইটো এতিয়া চলি আছে চব জিলাতে প্ৰায়, গতিকে সেইটো সুবিধাটো পাইছে, পাব আৰু 5 বছৰ চলিব যিহেতু। এতিয়া শেষত মই আৰু এটা কৃষকসকলে নাজানে, মাজাতীয় শস্যটো ইণ্টাৰক্ৰপ হিচাপে কৰিব পাৰি, ৰহৰ মাহৰ লগত বা মাকৈৰ লগত দুটা লাইন
1: একেলগে
0: এডৰা মাটিতে।
2: এতিয়া ধৰক বহুতেতো এটা কাম কৰে, কিছুমান ধৰক ধান খেতিৰ মাজত যিবিলাক অলপ ডাঙৰ আলি আছে তাতো কিছুমানে মাটিমাহ মগুমাহ কৰে, আৰু বান্ধবিলাক ধান খেতিৰ মাজত প্ৰতি দৰাৰ কাৰণে যিবিলাক বান্ধ দিয়া থাকে তাতো কৰিব পাৰে ইণ্টাৰক্ৰপ।
0: আৰু আৰু ৰিলে ক্ৰপটোৰ সুবিধাটো ল'ব লাগে, 15 দিন ধান কটাৰ আগত তিনিটা ক্ৰপ কৰিব পাৰি,
2: বিশেষকৈ আমি দুটা ক্ৰপ ধৰক মচুৰমাহটো পাৰি, মচুৰমাহ খালি চাপৰকৈ কাটিব লাগে, কিন্তু মটৰমাহ আৰু মানে আমাৰ কলা মাহ
0: যিটো
2: লেথেৰাজ বুলি এই দুটা আমি ৰিলে ক্ৰপ হিচাপে খুব ভাল ফল পাব
0: পাৰোঁ,
2: মানে কৃষকৰ ধৰক পথাৰ প্ৰস্তুতিৰ খৰচটো নাই।
0: আৰু এটা মই এক্সপিৰিয়েঞ্চ পাইছোঁ, এইটো আমাৰ হেৰি নাছিল, মই কৃষক ফিল্ডতে পাইছোঁ, মগুমা মাটি মই কৰে চৰত দেখিছোঁ মই বৰপেটাৰ, গতিকে সেইটো এটা খুব ৰিচাৰ্চেবল হেৰি এটা মই হেৰি কৰিছিলোঁ, মানে মানে কেনেকৈ কৃষক কৰে কি হেৰি সুন্দৰ হয়, বেমাৰ আজাৰ কম, গছৰ যিটো গ্ৰ'থ সেই গ্ৰ'থটো বৰ সুস্বাস্থ্যৱান হয় গছবোৰ, আৰু প্ৰডাকশ্যনটো খুবেই ভাল হয়। গতিকে এনেকুৱা ধৰণৰ আমি
1: এডৰা মাটিতে
0: আমি উৎপাদনটো কম খৰচত, যে এইটো জিৰ' টিলেজ হৈ গ'ল, জিৰ' টিলেজ মানে হাল নোবোৱাকৈ আমি, এই যিটো আমাৰ ভট্টদাই ক'লে আমাৰ যিটো
2: পথাৰ প্ৰস্তুতিৰ যিটো
0: নোহোৱাকৈ আল্টিমেটলি আমাৰ কাৰ্বনটো ৰিডাকশ্যনটো কমি যাব, গ্লোবেল ৱাৰ্মিংটো আমাৰ হেৰিটো কমাই দিব,
1: এনেধৰণে
0: মাটিতটো আমাৰ কাৰ্বনটো থাকে, কাৰ্বনটো ওলাই গ'লে সেয়ে আমাৰ হেৰি হ'ব আৰু, কাৰ্বন ডাই অক্সাইড হ'ব, গতিকে কাৰ্বন ডাই অক্সাইডটো মেইন কালপ্ৰিট হয় আমাৰ গ্লোবেল ৱাৰ্মিঙৰ। গতিকে এনেকুৱা ধৰণৰ আমি যদি হাল বোৱাটো কমাব পাৰোঁ, জিৰ' টিলেজ কৰিব পাৰোঁ, টিলেজ মানে হাল বোৱা আৰু, বা ৰিডিউচ কৰিব পাৰোঁ, মিনিমাম টিলেজ কৰিব পাৰোঁ, এনেকৈ কৰিলে আমাৰ প্ৰডাকশ্যন বাঢ়িব, খৰচ কমিব কৃষকজনৰ, লগতে আমাৰ যিটো বহুবীয় উষ্ণতা, সেই বহুবীয় উষ্ণতাৰ যিটো
1: জলবায়ুৰ কাৰণেও ভাল আৰু আমাৰ
0: নিজৰ কাৰণেও ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, ইক' ফ্ৰেণ্ডলি হয়।
1: এতিয়া আমি আজিৰ আলোচনা ইমানতে শেষ কৰিব লাগিব, আপোনালোক দুয়োকে বহুত ধন্যবাদ জনাইছোঁ, আমাৰ আলোচনা ইমানতে সামৰিছোঁ।
3: মাহজাতীয় শস্যৰ ব্যৱস্থাপনা

শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
3: एबार शुनক কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি হিতানত নির্মল হালৈৰ সৈতে সাক্ষাৎকার। তেখেতৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
4: নমস্কাৰ নির্মল হালৈ।
5: নমস্কাৰ।
4: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
5: ধন্যবাদ।
4: আপুনি ধান খেতিৰ লগত বিশেষভাৱে জড়িত?
5: হয়।
4: কিমান বছৰ হৈছে আপুনি ধান খেতিৰ লগত জড়িত হোৱা?
5: প্ৰায় মই 1998ৰ পৰা, মানে সৰুৰ পৰা দেউতা হ'ল, যেতিয়া মানে ককা হওক দেউতা হওক যেতিয়া খেতি আছিল তেতিয়াৰ পৰা মই স্কুলৰ দিনৰ পৰা যাওঁ, কিন্তু মই 1998ৰ পৰা সম্পূৰ্ণভাৱে মানে খেতিৰ লগত জড়িত হৈছোঁ। খেতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, কাৰণ মোক এটা পথ প্ৰদৰ্শক, সেইটো হৈছে ARI, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট পুছা। পুছাত গৈ মই 21 দিনীয়া এটা ট্ৰেইনিং লৈছিলোঁ। সেই ট্ৰেইনিঙত যিবিলাক কৃষি বিজ্ঞানী আছিল সেইসকলে আমাৰ এছিয়া মহাদেশখন কেনেকৈ ভাৰসাম্যত ৰাখিব পাৰে মানে কৃষিৰ মাধ্যমেৰে, সেইটো চিন্তা কৰি আছিল। মই তেখেতসকলৰ চিন্তাধাৰাটোক বহুত মানে ভাবিছিলোঁ যে কৃষিৰ লগত থাকিলে আমাৰ লগতে আমাৰ সমাজখনতো এটা ভাল চিন্তাধাৰা আৰু ভাল এটা পৰিৱেশ পোৱা যায়। গতিকে সেই 1998ৰ পৰা মই কৃষিত নামিলোঁ। নামি পেলাই আজি মই এজন মানে স্বাৱলম্বী কৃষক বুলি ক'ব লাগিব।
4: আপুনি 1998ৰ পৰা আজি 2026 চনলৈ,
5: হয়,
4: যথেষ্ট দীঘলীয়া এটা সময়,
5: হয় হয়,
4: অভিজ্ঞতা পুষ্ট আপুনি। গতিকে কি খেতি বিশেষভাৱে কৰে আপুনি?
5: মই সাধাৰণতে মই ধান খেতিটো বেছিকৈ কৰোঁ। ধান খেতি কৰাৰ উদ্দেশ্য আছিল কি, যে প্ৰথম 1998 চনত 1998ত আমাৰ আগতে কি আছিল, মানে থলুৱা জাত আছিল আমাৰ, থলুৱা জাত যেনেকুৱা বাইসমতি বুলি এটা আছিল, বাইসমতি ধানটো তাৰমানে সেইটো অলপ হাইলিং ভেৰাইটি, তাৰমানে ধৰক অলপ উন্নত আমাৰ থলুৱা জাত আছে, সেইটো কৰিছিল। সেইটো কৰাৰ পিছতে আমি শালি খেতি কৰা গৈছিল। শালি মানে ধৰক যেনে জাহা ধান, টেংৰে, ফুলপাখৰি, ফুলগাছ, এনেকুৱা আমাৰ কিছুমান থলুৱা জাত আছে, য'ত এইটো তিতাবৰ যিটো আমাৰ যোৰহাট পেডি ৰিচাৰ্চ ইনষ্টিটিউট আছে তাতে সকলো ধৰণৰ জাত আমাৰ উপলব্ধ আছে, আমাৰ অসমৰ যিমানখিনি জাত আছে। যেতিয়া মানে ধৰক বাইসমতিটো আহিল, ধৰক প্ৰডাকশ্যন বেছি আহিল, আমাৰ লাহে লাহে কি হ'ল, থলুৱা জাতবিলাক নোহোৱা হৈ গ'ল। তাৰপিছত আমাৰ ৰঞ্জিত আহিল, এতিয়া ৰঞ্জিত চাবুৱান, এনেকুৱা ধৰণৰ, যেতিয়া ধৰক আগতে আমাৰ থলুৱা জাতবিলাকৰ হায়েষ্ট যদি প্ৰডাকশ্যন আছিল 5ৰ পৰা 6 মোন, কিন্তু সেইবিলাকৰ যিখিনি গুণাগুণ এতিয়া আমাৰ ধৰক হাইব্ৰিড বা হাইলিং যিবিলাক ভেৰাইটি আছে সেইবিলাকৰ লগত আকাশ পাতল পাৰ্থক্য আছে, কাৰণ আমাৰ থলুৱা জাতৰ যিখিনি তাৰমানে আমি কৰা যায় কোনো ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ আমি ইউজ নকৰোঁ। সেইবিলাক ধৰক আমাৰ গৰুৰ গোবৰ হওক, সেনেকুৱা ধৰণৰ, ধৰক আমি যিদিন জাহা ধান, এতিয়াও আমি যিটো জাহা ধান খেতি কৰোঁ সেইবিলাকত কোনো ধৰণৰ ইউৰিয়া, পটাছ, ছুপাৰ সেইবিলাক আমি ইউজ নকৰোঁ। সেইটো আমাৰ যিটো ঘৰৰ গোবৰ, গৰুৰ গোবৰ হওক, পচন সাৰ হওক বা ভাৰ্মিকম্পষ্ট, সেনেকুৱা ধৰণৰ আমি ইউজ কৰোঁ। গতিকে আমি, মই ভাবিলোঁ কি যে এইবিলাক জাত যদি আমি সংৰক্ষণ কৰিব পাৰোঁ বা ৰাখিব পাৰোঁ, আজিকালি ধৰক দিনকাল কেনেকুৱা হৈছে, আজি নেপালত হওক বা আমাৰ এনেকুৱা হৈছে যে এটা সময়ত এই যিবিলাক হাইব্ৰিড বা হাইলিং ভেৰাইটিটোৰ গুণাগুণ, ধৰক সেইবিলাকত এটা এটা মই কথা ক'ব বিচাৰিছোঁ যে হাইব্ৰিড আৰু হাইলিং ভেৰাইটি সেই দুটাত মানে কি, আমাৰ যিটো কেমিকেল ফাৰ্টিলাইজাৰ মানে সাৰ, সেইটো মানে বেছি ইউজ কৰিব লাগে, যাৰ কাৰণে আমাৰ মাটিবিলাক বেয়া হ'ব ধৰিছে, যাৰ কাৰণে আমি গম নাপাওঁ, মানুহে মানে কথা মানে কয় যে কেতিয়াবা কয় যে সাৰ মৰাৰ ফলত মানুহৰ বেমাৰ আজাৰো বহুত আহিছে। ধৰক আমি প্ৰতি বছৰে আমি কৃষি বিভাগ বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ যোগেদি আমি এটা প্ৰস্তাৱ দাঙি আহিছোঁ যে অন্ততঃ প্ৰতিখন ডিষ্ট্ৰিক্টত 4 বা 5খন পথাৰত আপোনালোকে সেউজীয়াকৰণ কৰক।
4: আপুনি বিজ্ঞানসন্মত

0: আধুনিক কৃষি ব্যৱস্থা নিজেও গ্ৰহণ কৰিছে আৰু
1: নিশ্চয়
0: আনকো গ্ৰহণ কৰিবলৈ আপুনি বাট দেখুৱাইছে।
1: হয়, তাৰমানে বহু ক্ষেত্ৰত আছে, অকল কৃষি বুলি নহয়।
0: হয়,
1: মই নিজেও এজন গোপালক, ঘৰত আমাৰ যিখিনি আমাৰ তাৰ খেতিক মই গৰু পোহোঁ, চাৰিজনী মোৰ গৰু আছে, প্ৰায় 25-30 লিটাৰ গাখীৰ দিয়ে দিনটো। আমি সেইটো বৰবী চেণ্টাৰত দিওঁ, তাৰ পৰা আমি গোবৰ, ধৰক গোবৰৰ পৰা আমি কি কৰিব পাৰোঁ, ভাৰ্মি কম্পষ্ট কৰিব পাৰোঁ। সেই ভাৰ্মি কম্পষ্ট কৰা এনেকুৱা বহুত আছে মানুহ, ধৰক আগবাঢ়ি মানে ইচ্ছা আছে কিন্তু মানে বাট পোৱা নাই। মই ধৰক কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ হৰ্টিকালচাৰ কলেজৰ বিষয়ে আমাৰ মৃদুল ডেকা ছাৰে, এনেকুৱা বহুত ভাৰ্মি কম্পষ্ট ইউনিট মানে ফাৰ্মাৰ শ্বপ, মানে যিটো টেকন'লজি ছাপৰ্ট লাগে কৰাৰ কাৰণে, সেইখিনি বহুত খেতিয়কক মই কৰাই দিছোঁ। অকল মই নহয়, যে মানে বেছিকৈ হ'লে আমি প্ৰডাকশ্যন হেৰি কৰিব পাৰিম, যাৰ কাৰণে অকল মই কৰিলে নহয়, মানে চাৰিজন কৰিলেহে মাৰ্কেটটো আহিব। গতিকে এনেকুৱা ব্যৱস্থাত আমি চলি আছোঁ। গতিকে যিহেতু অকল কৃষিতে আছোঁ, গতিকে কৃষিৰ ক্ষেত্ৰত আমাক কাৰোবাক কৃষিৰ ক্ষেত্ৰত যোন দিয়া পৰামৰ্শ যিখিনি জানো, ধৰক এতিয়া আধুনিক টেকন'লজিত লাগিবই, মই নহ'ব হাৰ্ভেষ্টাৰ অবিহনে, কাৰণ মানুহ যিটো আমাৰ ধৰক এতিয়া বনোৱাৰ যিটো দাম হৈছে, খাই লৈ 500 টকা দিব লাগে, কিন্তু 500 টকা দিব লাগে আমি চিন্তা কৰিব লাগে এতিয়া। গতিকে যদি আমি এখন ধৰক ঘৰত আমাৰ পাৱাৰ টিলাৰ আছে, ট্ৰেক্টৰ আছে, কিন্তু আমাৰ এটা ক্ষেত্ৰত আমি মানে পিছ পৰি আছোঁ, আমাৰ মাটিবিলাক হৈছে মানে হাই লেণ্ড, লো লেণ্ড, মিডিল লেণ্ড, মানে ওখ চাপৰ মাটি। তাৰ কাৰণে লেজাৰ মেচিন আছে, যি কাৰণে মাটিটো সমান কৰি দিব পাৰে। সেনেকুৱা যদি এফপিঅ'বিলাকত, যিবিলাকত কাষ্টম হিয়াৰিং চেণ্টাৰ আছে, সেইবিলাকত যদি লেজাৰ মেচিন একোটা দিব পাৰে, কাৰণ আমাৰ যেতিয়া পানীটো কি হয়, কিছুমান ঋতুত ঔষধ দাম হয়, যাৰ কাৰণে ঔষধখিনিত আমাৰ বন গাজি যায় হেৰিখিনিত। আগতে কি আছিল, হালেদি মৈ দিছিল, কিন্তু এতিয়া ট্ৰেক্টৰেদি 10 দিন বা 15 দিনতে মানে খেতিখন কৰে, গতিকে 10 দিনতে মাৰি থৈ মানে ৰুই থৈ আহে। গতিকে এতিয়া তাৰমানে ধৰক আমাৰ এইটো ছাইডত মানে এই লেজাৰ মেচিনটোৰ খুব প্ৰয়োজন, মাটিখিনি যাতে সমান কৰিব পাৰি।
0: আপুনি বিশেষভাৱে থলুৱা জাতৰ ধান খেতিৰ লগত যিহেতু জড়িত, আপুনি যথেষ্ট কথা ইতিমধ্যে আমাক অৱগত কৰিলে। এতিয়া আমি থলুৱাভাৱেতো ধানৰ বীজবিলাক ঘৰে ঘৰে মানে ৰখা হয়, বীজবিলাক সংগ্ৰহ কৰা হয় পিছৰ খেতিৰ কাৰণে, নহয় জানো? কিন্তু এতিয়া ঠায়ে ঠায়ে দেখা গৈছে যে অসমৰ বিভিন্ন ঠাইত এই জাতবিলাক, কিন্তু বীজবিলাক হেৰাই গৈছে, এই জাতবিলাক হেৰাই গৈছে। এতিয়া যদি বিচাৰে কৃষকে কৰিবলৈ, তেতিয়াহ'লে সেই বীজবোৰ পাব পৰা কিবা উপায় আছে নে নাই?
1: উপায় আছে। আপুনি ডিষ্ট্ৰিক্ট ৱাইজ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, কৃষি বিজ্ঞান কেন্দ্ৰত যদি যোগাযোগ কৰে, তেখেতসকলৰ এটা যোৰহাটত তিতাবৰত মানে সংৰক্ষণ, ধান সংৰক্ষণ কেন্দ্ৰ আছে তিতাবৰত, মই নিজে গৈছোঁ তাত। তাত কিন্তু এইবিলাক জাত, আমাৰ যিমান থলুৱা জাত, এতিয়া চাব বানপানী হৈছে, বানপানীত আমাৰ ধানবিলাক নষ্ট হৈছে, কিন্তু এতিয়া নমলি বুলি এটা জাত আহিছে, একদম কম দিনৰ জাত, সেইটো কিন্তু আমাৰ যেনেকুৱা দুবিশিকা ইকৰা, সেই জাতটো এতিয়া মানে কৰিব দিছে গভমেণ্টে, নমলি। নমলিটো কিন্তু আমাৰ এইটো মৰিগাঁও এইটো ছাইডত মানে কলং কপিলি, কলং বুলি এটা জাত আহিছে, এইবিলাক কিন্তু আমাৰ নদী বা হেৰিৰ নামকৰণৰ। গতিকে এতিয়া যিবিলাক বানপানী হৈছে, এতিয়া বৰ্তমান সেই জাতটো কৰি আছে, মানে ধৰক বৰ বেছি 90 বা 80 দিনত সেইটো হয়,
0: কম দিনৰ ভিতৰত
1: হয়। গতিকে এই ক্ষেত্ৰত আমাৰ মানে থলুৱা জাতটোৰ বহুত অৱদান আছে। ধৰক বানপানী হৈ গ'ল, হৈ যোৱাৰ পিছত আমাৰ কি হ'ল, হাইলিং যিবিলাক বাইচমতি হওক, ৰঞ্জিত হওক, এইবিলাক ধানত তাৰমানে কি হয়, টাইমটো গুচি যায়, তেতিয়া আমি শালি খেতি কৰিব লাগে। শালি খেতিত হয়তো বোকা বন্নি জহা ধান সেইবিলাকৰো কঠীয়া নাথাকে, চব বানপানীত যায়, তেতিয়া কি কৰে, এই নমলি খেতিটো, নমলি ধানটো আমাক দিয়ে, তাত 20 দিনত কঠীয়াটো লগাব পাৰি, 80 বা 90 দিন এই ধানটো প্ৰডাকশ্যন হয়। এইবিলাক আমাৰ থলুৱা জাত।
0: আজি আমি আপোনাৰ পৰা খেতি সম্বন্ধে বহুখিনি কথাই জানিব পাৰিলোঁ, আৰু খেতিয়কসকলক চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, কিমানখিনি সহায় সহযোগিতা আগবঢ়াইছে সেইখিনিও বহুতখিনি আমি জানিব পাৰিলোঁ। গতিকে আপুনি সমাজৰ বাবে সঁচাকৈয়ে আদৰ্শৰ বাণী কঢ়িয়াইছে। আপোনাৰ কৃষিকৰ্মলৈ আমাৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত নিৰ্মল হালৈৰ সৈতে সাক্ষাৎকাৰ শুনিলে, কথা পাতিলে শিখামণি দত্তই।

0: योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু খুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব, এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি 3-4 বাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ দেখে, নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এন্দ্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহৰ খেতিৰ বাবে বৰষুণৰ ফলত মাটি অধিক সেমেকা বা পানী জমা হৈ থাকিলে এতিয়াই বীজ সিঁচা পৰিহাৰ কৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই, তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
7: ইধৰ ইধৰ ইধৰ হাম বোল ৰা হ্যায় তেৰে বিজু কা
8: পুতলা বোল ৰে
7: পক্ষিয়ো সে তো হাম খেত কো বচা লেতে হ্যায় পৰ ইন ঘাতক ৰসায়নো সে কৈছে বচায়ে
8: মতলব
7: দেখ বেটা তু জো ইয়ে অন্ধাধুন ৰসায়ন মিলাতা হ্যায় না মিট্টী কি সেহত বিগড়নে লগি হ্যায় অর জব মাটী হি কমজোর পড় জায়েগী তো উপজ কৈছে সেহতমন্দ হোগী হ্যায় আরে পহলে এইসা নাই থা পুছনা আপনে বড়ে বুজুর্গো সে কৈছে ফসল লহলাতি থি শুদ্ধতা ঝলকতি থি হ্যায় মাটী ভি তন্দুরুস্ত और लोग भी। पहली वाली बात कहाँ,
8: परम तो सभी डाले हैं।
7: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं और चखम और उपज की कीमत भी बेहतर पा रहे हैं।
8: सच है
7: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
8: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
9: माटी से प्रेम की परंपरा है परंपरागत खेती।
6: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ।

0: বেঙেনাৰ্ডৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,000 টকা, মিঠালাও 1,200 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,500 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকা, স্কোৱাছ 1,500 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকা, পটল 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু 3,000 টকাৰ পৰা 4,000 টকা, লাও 2,000 টকাৰ পৰা 3,000 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকা, লেচেৰা 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 3,500 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলত 7,500 টকাৰ পৰা 8,400 টকা, আলু 900 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,000 টকা, সৰিয়হ প্ৰতি কুইণ্টলৰ দৰ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,900 টকাৰ পৰা 6,000 টকা, তামোলৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2,180 টকাৰ পৰা 2,580 টকাৰ ভিতৰত, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকা, আৰু গোমধানৰ প্ৰতি কিলোৰ দৰ 2,000 টকাৰ পৰা 4,800 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজী সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী এতিয়া শুনক বিতং বাতৰি গীতৰ

ৰেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰীতি দিগ্বলয়ত গতিশীল গীত গাই মানুহৰ মনত নতুন সাহৰ সঞ্চাৰ কৰা গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদৰ্শন ৰাখি যোৱা গণশিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি বিভিন্ন অঞ্চলত শ্ৰদ্ধাৰে আয়োজন কৰা হয়।

0: 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি
1: পৰিৱেশন কৰে। নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয়।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও আজি মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35,37,00,000 ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয় সমগ্ৰ বিশ্বৰ অগণন লোকক মুগ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম সামাজিক মাধ্যমৰ সময়ছোৱাত হোৱা নাছিল। ডক্টৰ ভূপেন হাজৰিকাৰ অনুষ্ঠান আমি ফেচবুক, ইনষ্টাগ্ৰামত দেখা নাছিলো। যি সময়ত তেখেতে সৃষ্টি আৰম্ভ কৰিছিল, সৃষ্টিক এক অনন্য পৰ্যায়লৈ লৈ গৈছিল, সেই সময়ত চলচ্চিত্ৰ সীমিত আছিল, আন মাধ্যমবিলাক, আনকি দূৰদৰ্শন, দৃশ্য শ্ৰাব্য মাধ্যমো সীমিত আছিল। সেই সময়ত টেপ ৰেকৰ্ডাৰ আৰু গ্ৰামোফোনৰ জৰিয়তে গান শুনা আদ্যবন্ত অসমীয়াৰ সম্পদ আছিল। কিন্তু তাৰ মাজতো ডক্টৰ ভূপেন হাজৰিকাৰ গীত আদ্যবন্তৰ মাজত সীমাবদ্ধ হৈ থকা নাছিল। তেখেতৰ গানে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত স্পৰ্শ কৰিছিল।
0: শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
2: অহা 29 নৱেম্বৰ তাৰিখে নতুন দিল্লীত আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম। ভাৰত মণ্ডপমত এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সামৰণি, জন্ম শতবাৰ্ষিকীৰ সামৰণি উৎসৱত উপস্থিত থকাৰ বিষয়েও তেখেতে তেখেতৰ আগ্ৰহ আমাক জনাইছে আৰু নিশ্চিতভাৱে আমি ভাৰতৰ ৰাজধানীত সমগ্ৰ দেশৰ সন্মুখত ডক্টৰ ভূপেন হাজৰিকাক আকৌ এবাৰ লৈ যোৱাৰ বাবে এটা নতুন সুযোগ আমি লাভ কৰিম। এই অনুষ্ঠানটো উদযাপনৰ ক্ষেত্ৰত মই সকলো অসমবাসী ৰাইজৰ সহযোগিতা বিনম্ৰতাৰে সৈতে কামনা কৰিছো।
0: সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি সন্ধিয়া 6 বজাত দীঘলী পুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট সাহিত্য সভা আৰু লিচুবাৰী শাখা সাহিত্য সভাৰ সহযোগত ৰাধাকান্ত সন্দিকৈ ভৱনত আজি কিংবদন্তী শিল্পীগৰাকীৰ শতবৰ্ষৰ শ্ৰদ্ধাৰ্থ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত কাৰ্যসূচীত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি, মানৱতাবাদী আৰু সমাজ সংস্কৃতিৰ প্ৰতি অৱদানক স্মৰণ কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত

মন্ত্ৰী নীলিমা দেৱীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ত্যাগ ক্ষেত্ৰত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে মাজুলী জিলাত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতৰ জৰিয়তে অসমীয়া সংস্কৃতি তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ বিভিন্ন যুগজয়ী গীত পৰিৱেশন কৰা হয়।

0: পুরীতে এক গভীর আস্থার গান।
1: শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়।
3: অসমত আপোনাৰ জানে যেনেকৈ নাও যে লোকসভা সমষ্টিত উপ নিৰ্বাচন উপস্থিত হ'ব। 6 অক্টোবৰ দিনটো নিৰ্ধাৰিত কৰা হৈছে। অহাকালি নটিফিকেশ্যনটো কমিশ্যন পৰা ওলাব আৰু আমিও ইয়াত আমাৰ আসাম গেজেটৰ নটিফিকেশ্যন ওলাম। ৰিটাৰ্ণিং অফিচাৰ আমাৰ নাগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ হ'ব আৰু 16 তাৰিখ লৈ নমিনেশ্যন দিয়াৰ অন্তিম তাৰিখ আৰু 17 তাৰিখ স্ক্ৰুটিনি আৰু 19 তাৰিখে আমাৰ বিদ্যালয়ৰ দিন আছে। তাৰপিছত মানে আমি যদিও ইলেকশ্যনটো এনাউন্স যোৱাকালি হৈছে, আমি অলৰেডি 2 মাহ পৰা আমাৰ প্ৰেপাৰেশ্যনটো কৰি আছোঁ। আমাৰ যে FLC ফাৰ্ষ্ট লেভেল চেকিং অফ ভোটিং মেচিনচ, আমাৰ লাষ্ট এছেম্বলি ইলেকশ্যন হোৱাৰ 45 দিন পাৰ হোৱাৰ পিছত আমি ফাৰ্ষ্ট লেভেল চেকিং অফ ভোটিং মেচিন 2টা ডিষ্ট্ৰিক্টতে শেষ কৰি লৈছোঁ। তাতে আমাৰ ECL পৰা ইঞ্জিনিয়াৰ আহিছিলে আৰু প্ৰত্যেক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ ৰিপ্ৰেজেণ্টেটিভ সেই প্ৰক্ৰিয়াত যোগদান দিছিলে আৰু ভিডিঅ'গ্ৰাফটো কৰা হৈছে।
2: নিৰ্বাচনৰ আগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে স্বচ্ছ শান্তিপূৰ্ণ হয় তাৰ বাবে সকলো বিভাগকে সমন্বয়ৰে কাম কৰিবলৈ সভাত পৰামৰ্শ আগবঢ়ায়। ভোটগ্ৰহণৰ দিনটোৰ পূৰ্বে ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধা, নিৰাপত্তা আৰু অন্যান্য আনুষংগিক ব্যৱস্থা নিশ্চিত কৰাৰ লগতে নিৰ্বাচনৰ প্ৰতিটো পৰ্যায় সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ আৰু বৰহমপুৰক সামৰি সমগ্ৰ নগাঁও জিলাত জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা 127ৰ অধীনত জিলা আয়ুক্ত আৰণ্য শইকীয়াই নিৰ্বাচন সংক্ৰান্তীয় যিকোনো প্ৰচাৰ পত্ৰ চপোৱাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি প্ৰতিখন প্ৰচাৰ পত্ৰত প্ৰকাশক আৰু মুদ্ৰকৰ নাম উল্লেখ থাকিব লাগিব। অকৰ্তৃত্বশীলভাৱে আৰু আপত্তিজনক বিষয়ত কোনো প্ৰচাৰ ছপাব আৰু বিতৰণ কৰিব নোৱাৰিব। ছপাশালসমূহে সকলো ৰাজনৈতিক পত্ৰ, পোষ্টাৰ আদি ছপাৰ তথ্য পঞ্জীয়ন বহীত লিখি ৰাখিব লাগিব। ইয়াৰ লগতে জিলাখনত অসামৰিক ব্যক্তিৰ হাতত থকা অনুজ্ঞাপত্ৰপ্ৰাপ্ত সকলো আগ্নেয়াস্ত্ৰ সংশ্লিষ্ট থানাত তাৎক্ষণিকভাৱে জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। উপ নিৰ্বাচন উপলক্ষে প্ৰশাসনে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকাকৈ এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। উল্লেখযোগ্য যে উপ নিৰ্বাচনত প্ৰায় 19,07,209 ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীঘাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰীঘাট, জাকিৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কৃষি বিভাগৰ বিষয়াসকলে এই জ্ঞান কেন্দ্ৰটোত কৃষকসকলৰ সৈতে মিলিত হৈ কৃষি সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। কৃষকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা আহৰণত এই কেন্দ্ৰটো যথেষ্ট সহায়ক হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অহা বছৰৰ পৰা চৰকাৰে ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰি ৰাজ্যখনত অগৰৰ খেতিত গুৰুত্ব আৰোপ কৰিব। বৰ্তমান সময়ত গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই খেতি কৰি থকা হৈছে যদিও ৰাজ্যখনত সকলো জিলা এই খেতিৰ বাবে উপযুক্ত।

0: বুলিও মন্তব্য কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয়ক্ষতি আৰু লোকপিয়লৰ কাম গাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈকে দশম শ্ৰেণী আৰু 8 মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য দিয়ে। এই সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰে। অৱশ্যে বাকীসকলৰ অভিযুক্তৰ অধিবক্তাৰ দ্বাৰা জেৰা সম্পূৰ্ণ নোহোৱাত আদালতে তেওঁক কাইলৈ পুনৰ হাজিৰ হবলৈ নিৰ্দেশ দিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তামোলপুৰ জিলাৰ চেচাপানীত বিটিচিৰ উপাধ্যক্ষ প্ৰয়াত বিজিত গৌৰা নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। তেওঁ নেতাগৰাকীৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰয়াত নাৰ্জাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি চিৰাঙৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত নিৰ্মীয়মান অৱস্থাত থকা শতাধিক অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ তেওঁ বৈঠকত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। জিলাখনত শিক্ষাৰ হাৰ কম হৈ থকাৰ বাবে অংগনবাড়ী কেন্দ্ৰসমূহ শীঘ্ৰে মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বৈঠকত মহিলা আৰু শিশুৰ সুৰক্ষা নিশ্চিত কৰা, নাৰীজনিত অপৰাধ ৰোধৰ লগতে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহান জনায়। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত চৰাইদেউ জিলা স্বাস্থ্য বিভাগে প্ৰশংসনীয় সফলতা লাভ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বছৰৰ আগষ্টলৈকে জিলাখনত সৰ্পদংশনৰ বলি হৈ চিকিৎসাধীন হোৱা 244গৰাকী লোকে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত সৰ্পদংশনৰ বাবে মুঠ 509গৰাকী লোক ভৰ্তি হৈছিল বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। সৰ্পদংশনৰ ঘটনা ঘটিলে বিলম্ব নকৰাকৈ লগে লগে চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ জনসাধাৰণক জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি জিলা পৰ্যায়ত পৰ্যালোচনা বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু সামূহিক স্বাস্থ্য বিষয়াসকলক অসংক্ৰামক ৰোগ সম্পৰ্কীয় বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ কাৰ্যসূচীত 80 বছৰ বা তাতকৈ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন। 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ। অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিক আৰু ৰাজহুৱা প্ৰতিনিধিসকলক উন্নয়নমূলক আঁচনিৰ লাভ সমাজৰ শেষৰজন ব্যক্তিয়েও লাভ কৰাটো নিশ্চিত কৰাৰ লগতে

0: শক্তিৰ সক্ৰিয় কেন্দ্ৰ হিচাপে কাম কৰা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ত কেইবাখনো দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই কথা সদৰি কৰে। তেওঁ কয় যে এই দ্বিপাক্ষিক আলোচনাত ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিব।
1: बायलेटरल द्विपक्षीय वार्ता बहुत सारे राजनेताओं के साथ हमारे प्रधानमंत्री की होगी। रशिया और यूक्रेन की जो संघर्ष चल रही है उसकी बारे बात है। ये मुद्दा भी बहुत सारे मुद्दे जब द्विपक्षीय वार्ता होंगे तो बहुत सारे मुद्दे ऊपर उठ के आएंगे और उसमें एक ये मुद्दा भी रहेगा।
0: ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে দুয়োপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু এই সংঘৰ্ষৰ অৱসান ঘটাব পৰা পৰামৰ্শ অৱধাৰণাক লৈ কাম কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অলপতে ইউক্ৰেইন আৰু পোলেণ্ড ভ্ৰমণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে বৰ্তমান যুদ্ধৰ সময় নহয় আৰু যুদ্ধক্ষেত্ৰৰ পৰা কোনো সমস্যাৰ সমাধান নোলায় বুলি নিৰন্তৰ স্থিতি গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তহীন যুদ্ধৰ পৰিৱৰ্তে যুদ্ধৰ অৱসান হ'ব লাগে বুলি মন্তব্য কৰা বুলিও তেওঁ উল্লেখ কৰে। নেপালৰ আকস্মিক বান সন্দৰ্ভত শ্ৰীজয়ছৱালে কয় যে ভাৰতে নেপালৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতে এই বিধ্বংসী বানৰ পাছতে দেশখনলৈ ততালিকে সাহায্য প্ৰেৰণ কৰিছে আৰু সাহায্য উদ্ধাৰ আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়াই যাব। শ্ৰীজয়ছৱালে কয় যে বৰ্তমানলৈকে চুবুৰীয়া ৰাষ্ট্ৰখনলৈ 7 বিমানেৰে 95 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু শীঘ্ৰেই দেশখনলৈ পুনৰ সামগ্ৰী প্ৰেৰণ কৰা হ'ব। শ্ৰীজয়ছৱালে কয় যে ভাৰত আৰু চীনৰ সম্পৰ্ক ক্ৰমান্বয়ে সঠিক দিশত আগবাঢ়িছে। তেওঁ কয় যে সম্পৰ্ক স্বাভাৱিক হোৱা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক বৃদ্ধি হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। অৰুণাচল প্ৰদেশৰ ৱাছা আৰু চীনৰ ফালে দমাইত যোৱা দেওবাৰে অনুষ্ঠিত জ্যেষ্ঠ সামৰিক কমাণ্ডাৰ পৰ্যায়ৰ প্ৰথমখন ফ্লেগ বৈঠক সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছৱালে কয় যে পশ্চিম খণ্ডতো অনুৰূপ ব্যৱস্থা আছে। তেওঁ কয় যে 2025 চনৰ আগষ্ট আৰু যোৱা আগষ্টত ভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধিৰ মাজৰ আৰু পৰামৰ্শ তথা সহযোগিতা কাৰ্যব্যৱস্থাৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে কমাণ্ডাৰ পৰ্যায়ৰ এই আলোচনাৰ আয়োজন কৰা হয়।
1: Pursuant to the understandings reached between the special representatives of India and China for consultation and coordination, the WMCC mechanism that we have, meetings of which were held in Beijing and in New Delhi in May and August 2026, respectively, the first senior highest military commander level flag meeting was held at Wacha on the Indian side in Arunachal Pradesh on 6 September and in Damai on the Chinese side on 7 September.
0: বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সমন্বয় তীৰ্থত উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100 শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টাৰ ৰীল প্ৰতিযোগিতাও মুকলি কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত মণিপুৰৰ বাদ্যযন্ত্ৰী চংথম বিক্ৰম সিঙৰ হত্যাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ নিৰাপত্তা আৰু মৰ্যাদাৰ বিষয়টোক লৈ কোনো কাৰণতে আপোচ কৰিব নোৱাৰি। তেওঁ ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক আইন অনুযায়ী কঠোৰ শাস্তি বিহাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু পুংখানুপুংখ তদন্ত কৰিবলৈ দিল্লী আৰক্ষীৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে প্ৰয়াত বাদ্যযন্ত্ৰীগৰাকীৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেত

0: সমবেদনা জ্ঞাপন কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দিল্লীত শাৰীৰিক নিৰ্যাতনৰ বলি হোৱাৰ পাছত চংথম বিক্ৰম সিঙৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। দক্ষিণ পূব দিল্লীৰ আৰক্ষী উপায়ুক্ত বিনীত কুমাৰে এই ঘটনা সংক্ৰান্তত 7 জন লোকক গ্ৰেপ্তাৰ আৰু 1 জন কিশোৰক আটক কৰা হৈছে বুলি জানিবলৈ দিছে। এমনেষ্টি ইণ্টাৰনেশ্যনেলে মানৱ অধিকাৰ অধিবক্তা ইমান মজাৰী হাজিৰ আৰু হাদি আলী সত্থাক ততালিকে আৰু নিঃচৰ্তভাৱে মুকলি কৰি দিবলৈ পাকিস্তান চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। সংস্থাটোৱে অধিবক্তা হাজিৰ আৰু হাদি আলীক দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখাৰ ফলত চাইবাৰ অপৰাধ বিৰোধী আইনৰ অপব্যৱহাৰৰ আশংকাই দেখা দিয়া বুলি প্ৰকাশ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফলৈ লিখা এখন পত্ৰত এমনেষ্টি ইণ্টাৰনেশ্যনেলে দুদিন পূৰ্বে আগতীয়া জামিন মঞ্জুৰ হোৱা সত্বেও যোৱা 23 জানুৱাৰীত এই অধিবক্তা দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উল্লেখ কৰিছে। 24 জানুৱাৰীত ইছলামাবাদৰ জিলা আৰু ছেচন আদালতে বৈদ্যুতিন অপৰাধ প্ৰতিৰোধী আইনৰ অধীনত 10 পৰা 17 বছৰ কাৰাদণ্ড বিহিছিল। এমনেষ্টি ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা মতে এই গোচৰটো সামাজিক মাধ্যমৰ পোষ্টৰ সৈতে জড়িত। আহমেদাবাদত চলি থকা বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাৰতে আজি পুৰুষৰ দলীয় শাখাত 2টা সোণৰ আৰু মহিলাৰ ৰিকাৰ ফিটানত 1টা ৰূপৰ পদক অৰ্জন কৰে। পুৰুষৰ কম্পাউণ্ড দলীয় শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন টোমন কুমাৰ আৰু শ্যাম সুন্দৰ স্বামীয়ে ইৰাকৰ আব্বাছ কাদিম আৰু আনোৱাৰ আলদাৱদৰ যুটীক 152-139 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। দুবাৰকৈ পেৰালিম্পিকত পদক বিজেতা হৰবিন্দৰ সিং আৰু বিজয় সুন্দ্ৰী যুটীটোৱে শ্লোভাকিয়াৰ ডেভিড ইভান আৰু ডেনিছ ইভানৰ যুটীক ৰিকাৰ্ভৰ পুৰুষৰ দলীয় শিতানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ইপিনে মহিলাৰ ৰিকাৰ্ভ দলীয় শিতানত ভাৰতৰ ভাৱনা আৰু পূজাই ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিক আৰু ৰাজহুৱা প্ৰতিনিধিসকলক সামাজিক সেৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক দৈনিক অভ্যাস কৰি ল'বলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্স শীৰ্ষ সন্মিলনৰ সময়ত কেইবাখনো দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ত ভাৰতে পুৰুষৰ দলীয় শাখাত 2টা সোণৰ আৰু মহিলাৰ ৰিকাৰ্ভ শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 268.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্ট যোগে।
2: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হয়ে পড়ব নিবিচারে তেন্তে পয়সা পঠিয়ার সময়ত নাম আর ধনের পরিমাণ সদায় দুবার পরীক্ষা করিব।
3: RBI কয় কারুবাক পেমেন্ট করার সময়ত অলপ সাবধান হব।
1: এয়া আকাশবাণী তেজপুর। এতিয়া শুনবলৈ লৈছো কৃষি ভিত্তিক অনুষ্ঠান হিরলু।
4: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান হিৰলু।

0: শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি বিজ্ঞানসন্মত ছাগলী পালন এই বিষয়ে কিছু কথা পাতিম আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ শোণিতপুৰ জিলা কুকুৰা পামৰ পাম পৰিচালিকা ডাক্তৰ তৃষ্ণা ভাণ্ডাৰ কায়স্থক। নমস্কাৰ ডাক্তৰ কায়স্থ।
1: নমস্কাৰ বাইদেউ।
0: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে বিজ্ঞানসন্মত ছাগলী পালন বুলিনো কি বুজা যায় আৰু ছাগলী পালনৰ পদ্ধতিসমূহ আমাৰ ছাগলী পালক নাইবা কৃষকসকলক অলপ বুজাই কওকচোন।
1: ধন্যবাদ বাইদেউ। বিজ্ঞানসন্মত ছাগলী পালন হ'ল পৰম্পৰাগত পদ্ধতিৰ সলনি কিছুমান নিয়মৰ অধীনত ছাগলী পালন কৰা। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল কম খৰচত আৰু কম সময়ত সুস্থ সবল ছাগলী উৎপাদন কৰি অধিক উপাৰ্জন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা। বিজ্ঞানসন্মত ছাগলী পালনৰ মূল দিশসমূহ হ'ল উন্নত জাত নিৰ্বাচন, অসমৰ জলবায়ুৰ লগত উপযোগী হোৱাকৈ জাত নিৰ্বাচন কৰিব লাগে আৰু জাত নিৰ্বাচন কৰোঁতে আমি মানে পামখন যে বনাম তাৰ উদ্দেশ্যটো ভাবি ল'ব লাগে। যদি

0: গাখীৰ উৎপাদন আৰু যদি মাংস উৎপাদন তেনেহ'লে কি কি জাত ব্যৱহাৰ কৰিম? অসমত সাধাৰণতে ছাগলী মাংস উৎপাদনৰ কাৰণে পালন কৰে বেছিকৈ, যদিও ছাগলীৰ গাখীৰৰ বহুত মানে উপকাৰিতা আছে, তথাপিও মানে মাংস উৎপাদনৰ কাৰণে ছাগলী পালন কৰে সৰহভাগ মানুহে। সেইকাৰণে আমাৰ অসমৰ স্থানীয় যোনটো আছাম হিল গোট বুলি স্থানীয় থলুৱা জাতৰ ছাগলী আৰু ব্লেক বেংগল বুলি আছে, এই দুটা জাতৰ ছাগলীয়ে বেছিকৈ পোহে। তাৰপাছত জাত নিৰ্বাচনৰ পাছত বিজ্ঞানসন্মত বাসস্থান বা গঁৰাল নিৰ্মাণ, সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। বিজ্ঞানসন্মতভাৱে গঁৰাল নিৰ্মাণ কৰোঁতে ছাগলীৰ গঁৰালটো যাতে ওখ, শুকান আৰু ভালকৈ বায়ু চলা বতাহ চলাচল কৰিব পৰা জেগাত বনাব লাগে। যিহেতু অসমত বৰষুণ বেছিকৈ হয়, সেইকাৰণে চাং পদ্ধতিত মানে চাং বনাই পেলাই ছাগলী ঘৰটো নিৰ্মাণ গঁৰালটো নিৰ্মাণ কৰিলে বেছি ভাল হয়। আৰু এই চাংখন বনাওঁতে মাটিৰ পৰা 3.5 ফুট বা 4 ফুট ওখকৈ চাং মজিয়াখন বনাব লাগে, আৰু গঁৰালৰ মজিয়াখন আৰু বেৰ কাঠৰ বা বাঁহৰ হ'লেও হ'ব, ছালখন এছবেষ্টাছ বা খেৰৰ হ'লে ভাল, যাতে মানে বেছি ঠাণ্ডা আৰু গৰমত ভিতৰৰ উষ্ণতাটো নিয়ন্ত্ৰণ কৰি ৰাখে। বাসস্থানৰ পাছত সন্তুলিত খাদ্য বা সুষম খাদ্যৰ যোগান, কেৱল চৰণীয়া পথাৰৰ ওপৰত যদি আমি নিৰ্ভৰ কৰিয়ে যদি ছাগলী পালন কৰোঁ তেতিয়াহ'লে আমি লাভৱান নহ'বও পাৰোঁ। কাৰণ যদি চৰণীয়া পথাৰ বেছি আছে বা মানে ছাগলী যিহেতু কেঁচা ঘাঁহ বন গছৰ পাত খায় বেছিকৈ ভাল পায়, গতিকে যদি উপযুক্ত পৰিমাণে আছে তেতিয়াহ'লে কোনো কথা নাই, কিন্তু আজিকালি যিহেতু চৰণীয়া পথাৰৰ অভাৱ হৈ আহিছে সেইকাৰণে আমি সুষম আহাৰৰো যোগান ধৰিব লাগে সেউজীয়া ঘাঁহ বা গছপাতৰ লগতে। তাৰপাছত হ'ব লাগিব স্বাস্থ্য ৰক্ষা আৰু টীকাকৰণ সময়মতে। স্বাস্থ্য ৰক্ষাৰ কাৰণে যি নিয়ম আছে, কিবা যদি বেমাৰ আজাৰ হয় ওচৰৰ পশু চিকিৎসকৰ লগত পৰামৰ্শ ল'ব লাগিব, সময়মতে পেলু দৰৱ খুৱাব লাগিব, আৰু ছাগলীৰ যোনকেইটা ৰোগ আছে সেই ৰোগকেইটাৰ প্ৰতিষেধক দিব লাগে সময়মতে। আৰু প্ৰজননো আমি বিজ্ঞানসন্মতভাৱে কৰাব লাগে। বিজ্ঞানসন্মতভাৱে প্ৰজনন কৰোৱা মানে প্ৰজনন দুই পদ্ধতিত, প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিম প্ৰজনন। প্ৰাকৃতিকভাৱে প্ৰজনন কৰাওঁতেও যোনটো মতা ছাগলী ব্যৱহাৰ কৰা হয় সেই মতা ছাগলীটো প্ৰতি বছৰে বছৰে এবছৰ মূৰে মূৰে সলাব লাগে, যাতে ইনব্ৰিডিং নহয়, সুস্থ হ'বল যাতে পোৱালি পাব পাৰি। আৰু প্ৰজননৰ সময়টো মাইকী ছাগলীজনী যে গৰম হোৱা বুলি কয়, সেই গৰম হোৱাৰ 12-24 ঘণ্টাৰ ভিতৰতে প্ৰজনন কৰাব লাগে। আৰু আজিকালি কৃত্ৰিম প্ৰজননটো ভাল উন্নত জাতৰ সঁচৰ ছাগলীৰ দ্বাৰাও কৃত্ৰিম প্ৰজনন কৰিও গৰ্ভধাৰণ কৰাব পাৰি। এইকেইটা নিয়মৰ মাজেদি ছাগলী পালন কৰাটোকে বিজ্ঞানসন্মত ছাগলী পালন কৰা বুলি কয়।
1: হয়, আপুনি থুলমূলভাৱে বিজ্ঞানসন্মত ছাগলী পালনৰ গোটেইকেইটা দিশ সামৰি ল'লে। এতিয়া আহিছোঁ বৰ্তমান ছাগলীৰ কি কি জাত উপলব্ধ আৰু আমাৰ অসমৰ কাৰণে, অসমৰ জলবায়ুৰ কাৰণে কোনবিধ জাত বেছি উপযোগী হ'ব ছাগলী পালকসকলৰ বাবে, এই বিষয়ে কওকচোন।
0: মই অলপ আগতেই ক'লোঁ জাত নিৰ্বাচনৰ ক্ষেত্ৰত, যিহেতু অসমত সাধাৰণতে মাংস উৎপাদনৰ কাৰণে ছাগলী পালন কৰে, সেইকাৰণে জাত নিৰ্বাচন কৰোঁতে প্ৰথমতে চাব লাগিব অসমৰ জলবায়ুৰ লগত খাপ খোৱা। আৰু ইয়াত অসমৰ জলবায়ুৰ লগত খাপ খোৱা জাতকেইটা হৈছে অসমৰ থলুৱা জাত আছাম হিল গোট বুলি কয় আৰু ব্লেক বেংগল। তাৰোপৰি বিতাল বুলি পাঞ্জাব হাৰিয়ানাত পোৱা ছাগলী এবিধ আছে বিতাল, সেই বিতাল ছাগলীও অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে। আৰু তাৰ উপৰিও ক্ৰছব্ৰিডটো বৰ্ণশংকৰ, এয়া আছাম হিল গোট বা ব্লেক বেংগলৰ লগত যদি বিতাল বা আৰু অন্য কিছুমান জাতৰ, ভাৰতবৰ্ষত অন্য জেগাত পোৱা কিছুমান ছাগলী আছে, চিৰহী, বাৰবাৰী, যমুনাপাৰী, এই ছাগলীকেইবিধৰো বৰ্ণশংকৰ কৰিও ক্ৰছব্ৰিডিং কৰিও আমাৰ থলুৱা জাতৰ লগত সেনেকৈও সেইকেইটা জাতো ল'ব পাৰে। তাৰ উপৰিও আজিকালি এটা বোৰ ছাগলী বুলি আফ্ৰিকান ছাগলী হয়, তাৰ গ্ৰ'থটো বহুত বেছি, পোৱালি অৱস্থাতে প্ৰতিটো পোৱালিৰ ওজন 3-5 কেজিমান হয়। এনে আমাৰ থলুৱা যোনবোৰ আমাৰ ছাগলী হয় সাধাৰণতে ব্লেক বেংগল আৰু থলুৱাই দুটা বা তিনিটাকৈ পোৱালি দিয়ে, আৰু ওজনটো 1 কেজি বা যদি কিছু কেতিয়াবা আকৌ 4টাও দিয়ে, তেতিয়া মানে 1 কেজিতকৈ কম হয় ওজনটো, আৰু সাধাৰণতে 1-1.5 কেজিৰ ভিতৰত হয়। কিন্তু বোৰ ছাগলীটোৰ ওজন মানে পোৱালি অৱস্থাতে 3-5 কেজি, আৰু এটা মানে প্ৰাপ্তবয়স্ক ছাগলীৰ ওজন প্ৰায় 100 কেজিমান ওজন হয়। গতিকে কিছুমানে তাৰমানে অসমৰ কিছুমান জেগা সেই জাতৰ ছাগলী পুহি পেলাই তাত কৃত্ৰিম প্ৰজনন কৰায়, বা কৃত্ৰিম প্ৰজননৰ এতিয়া নহয় মানে প্ৰাকৃতিকভাৱে মতা বোৰ ছাগলী আনি পেলাই বৰ্ণশংকৰ কৰিও এনেকৈ পুহিছে।
1: হয়, ছাগলীৰ

0: এফ এম ডি খুৰা ফটা ৰোগটো। এই খুৰা ফটা ৰোগ হ'লে মুখত ঘাঁ হয়, লেলাউতি ওলায় আৰু খুৰা ফাটে, খুৰাত তাৰপিছত ঘাঁ লাগি পেলাই পোক দিয়ে। গতিকে সেইবিলাক হ'লে এফ এম ডি নহ'বলৈও 3 মাহ বয়সত ভেকচিনটো দিব লাগে আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে দিব লাগে। আৰু যদি হ'লে যে ঘাঁ হয়, ঘাঁহটোত যাতে মাখি চাখি নপৰে তাত মলম চলম লগাব লাগে, ধুৱাব লাগে পটাচ পানীৰে। তাৰপাছত আৰু এটা আছে অৰেল একথাইমা। অৰেল একথাইমাও হয় বহুত, বিশেষকৈ বাৰিষা কালত বেছিকৈ হয়। এই ওঠৰ কাষে কাষে কিছুমান ফুহা হয় আৰু জিভাত হয়, তাৰপিছত উহাৰৰ বাটত হয়, দাঁতৰ আলুবিলাকত হয়, খাব নোৱাৰে। তাৰপিছত সেই ফুহাবোৰ পকি পেলাই মানে পুজ মানে পাছ ওলায়, তাৰপিছত তাত মানে ইনফেকশ্যন হৈ পেলাই তেনেকৈও বেমাৰ এটা হয়। যেতিয়া ডক্টৰৰ পৰামৰ্শ লৈ পেলাই চিকিৎসা কৰিলে ভাল ফল পোৱা যায়। আৰু চবতকৈ ডাঙৰ মাৰাত্মক ৰোগ এটা আছে PPR, সেই ৰোগটো হ'লে মানে মৰাৰ চান্সে বেছি, 5-10 দিনৰ ভিতৰতে মৰি যায়, ছাগলী মৃত্যুমুখত পৰে। আৰু শৰীৰৰ টেম্পাৰেচাৰ বহুত 106°F পৰ্যন্ত টেম্পাৰেচাৰ মানে টেম্পাৰেচাৰ বাঢ়ি যায়, খাব বব মন নকৰে, নাকেৰে পানী ওলায়, চকুৰে পানী ওলায়, চকুৰ ফেচকুৰি ওলায়, চকুটো বান্ধি ৰাখে কেতিয়াবা, আৰু ডায়েৰিয়া হয়। ডায়েৰিয়া মানে প্ৰথমতে পায়খানাটো ঢিলা হয়, বাকী এনে ছাগলীৰ পায়খানাটোতো গোটা গোটা হয় ন, এতিয়া মানে PPRৰ সেইটো মানে মেইন, বাকী চব বেমাৰতে জ্বৰটো উঠে কিন্তু মানে পায়খানাটো ঢিলা হয় আৰু লাষ্টলৈ ডায়েৰিয়া হয়। তাৰপিছত যদি প্ৰেগনেণ্ট ছাগলী থাকে এবৰ্চন হয়। নিমুনিয়া হ'লে মানে যি চিম্পটম উশাহ লোৱাত কষ্ট, খাব বব মন নকৰে, চব এইবিলাক হয়। আৰু সেইটো নহ'বলেও PPRৰ ভেকচিন দিব লাগে 3 মাহ বয়সত আৰু 3 বছৰৰ মূৰে মূৰে দিব লাগে। এইটো আমাৰ অসম চৰকাৰৰ অধীনত NADHPৰ অধীনত এইটো মানে বিনামূলীয়া PPR দিয়াৰ ব্যৱস্থা আছে। তাৰপাছত গোট পক্স বুলি এটা বেমাৰ হয়। সেই গোট পক্সটো হ'লে ছালত ছালখন উখহি আহে, মানে বসন্তৰ নিচিনা হয় আৰু জ্বৰ উঠে আৰু মুখতো ওলায় কেতিয়াবা, খাব বব মন নকৰে। সেইটোৰো ভেকচিন আছে, 3 মাহত দিব লাগে আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে গোট পক্সৰ ভেকচিনটো দিব লাগে। তাৰ উপৰিও পেলুৰ দ্বাৰাও বেমাৰ হয় আৰু কিছুমান বহি পৰজীৱী কিছুমান থাকে, যেনেকৈ চিকৰা, ওকণি, চাহী, সেইবিলাকে তাৰমানে যদিও মানে ইমান বেছিকৈ নকৰে কিন্তু মানে লাহে লাহে দুৰ্বল কৰি পেলাই সিহঁতে মানে তেজ খায়তো আৰু তাৰপিছত ছালখন ফপৰা কৰি দিয়ে, নোমবোৰ সৰে, তাৰপাছত খজুৱাই, সিহঁতক খজুৱতি হোৱাৰ কাৰণে সিহঁতে মানে ঠিঙেৰে খজুৱাই বা কিবা বস্তু পালে সিহঁতে মানে গাটো ঘঁহাই ঘঁহাই খজুৱাই, তেতিয়া মানে সেই ঘাঁ হয়। সেনেকৈ তাৰমানে সেইটো নহ'বলৈ তাৰমানে আজি চবে হেৰিয়ে জানে, এই সাধাৰ পাত পানীত সিজাই পেলাই এনেকৈ গাটো ধুৱায়, বা আজিকালি দৰৱো আছে, সেই দৰৱো পানীৰ লগত মিলাই কিছুমানে নিমপাত বইল কৰি পেলাই সেই পানী দিও এনেকৈ ধুৱায়। তাৰপাছত আকৌ যোনবোৰ পেলুও ভিতৰত যোনবোৰ থাকে সেই পেলু নহ'বলৈ সময়ে সময়ে পেলু দৰৱ খুৱাব লাগে। পোৱালিৰ ধৰক 1 মাহ বয়সৰ পৰা পেলু দৰৱ খুৱাব পাৰে আৰু প্ৰতি 1 মাহৰ মূৰে মূৰে খুৱাব লাগে। তাৰপিছত ডাঙৰ হ'লে 3 মাহৰ মূৰে মূৰে, একদম ডাঙৰ ছাগলীক বছৰক 2 বাৰ। আৰু যোনবোৰ ছাগলী প্ৰজননৰ কৰাব লাগে প্ৰজননৰ কাৰণে, সেই সিহঁতক প্ৰজনন কৰোৱাৰ 3 সপ্তাহ আগতে পেলু দৰৱটো খুৱাব লাগে।
1: হয় বাইদেউ, এইখিনিতে সুধিব খুজিছোঁ, কিছুমান ছাগলী আমি ফাপৰে খোৱা ৰোগ এবিধ দেখা পাওঁ, এই বিষয়ে কেনেকৈ প্ৰতিকাৰ পাব পাৰিব?
0: মই অলপ আগতে কৈছিলোৱেই, হয় সেই ফাপৰে খোৱা ৰোগটো চাহী, চিকৰা, উকণিৰ কাৰণে হয়। সেই ৰোগটোৱে তাৰমানে সেই চাহিবিধে ছাগলীৰ ছালত মানে কি কৰে, সিহঁতি খজুৱতিৰ সৃষ্টি কৰে, নোম সৰে, ছালখন ফপৰা নিচিনা হয়। আৰু এই ৰোগ হ'লে তাৰমানে সিহঁতি তাৰমানে খোৱাৰ সলনি মানে গা খজুৱাবলৈ লয় বাৰ বাৰ, তেতিয়া মানে তেজ ওলায়, ঘাঁ হয়, মানে সেনেকৈ ইনফেকশ্যনটো বেছি হৈ যায়। গতিকে সেইটো নহ'বৰ কাৰণে দৰৱ কিছুমান আছে আমাৰ ঘৰুৱাভাৱেও, মই অলপ আগতে কৈছোঁৱেই, সেইটো সেনেকৈ আৰু আইভাৰমেক্টিন বুলি এটা দৰৱ আছে, সেইটো দিলেও, সেইটো ইনজেকশ্যন বা টেবলেট হিচাপেও পায়, সেইটো দিলেও মানে ৰক্ষা পৰে। সেই
1: হয়, আপুনি এই বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱীৰ দ্বাৰা হোৱা ৰোগসমূহৰ যিখিনি ভেকচিনৰ কথা ক'লে, এইখিনি আপোনালোকৰ স্বাস্থ্যকেন্দ্ৰসমূহত বিনামূলীয়াকৈ উপলব্ধ নেকি?
0: হয় হয়, সেইটো মানে সময় সময় আহে, ধৰক সময় সময় আহে মানে এতিয়া NADCP বা LHDCP নেশ্যনেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ আণ্ডাৰত FMD আৰু PPR ভেকচিন দিয়াৰ ব্যৱস্থা আছে। সেইকাৰণে পশুপালকসকলে

0: সদায় পশু চিকিৎসাৰ যোনটো কেন্দ্ৰ নহ'লে বা আমাৰ যোনটো জিলা পশুপালন অফিচ আছে সদায় মানে যোগাযোগ কৰি ৰাখিব লাগে। এতিয়া তেতিয়া মানে ভেকচিনটো মানে এটা সময়তে মানে প্ৰিপেয়াৰ আজিৰ পৰা আৰম্ভ হৈছে, 3 মাহৰ ভিতৰত শেষ কৰিব লাগে এনেকুৱাকৈ তাৰমানে আহে, তেতিয়া আমি মানে ভেকচিনটো দিওঁ। আৰু 3 মাহৰ পাছত যদি কোনোবা আহে তেতিয়াহ'লে সেইটো ভেকচিনটো পোৱা নাযায়, অনবৰতে সেনেকুৱা নহয়। তাৰপাছত এস্কাড বুলি এটা এখন হেৰি আছে, এস্কাডৰ অধীনত গোটপক্স আৰু হেৰি এণ্টাৰটক্সিমিয়াৰ ফ্ৰী ভেকচিনটো আছে। গতিকে যদি মানে যোগাযোগ ৰাখে পশুপালকসকলে তেতিয়াহ'লে ফ্ৰী ভেকচিন।
1: ছাগলীসমূহক যদি আপোনালোকৰ স্বাস্থ্যকেন্দ্ৰলৈ বা ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ আনিব পৰা অৱস্থাত নাথাকে বা অসুবিধা হয়, তেনেহ'লে আপোনালোকৰ কৰ্মী গৈ তাতে এই চিতাসমূহ দি অহাৰ ব্যৱস্থা আছে নেকি?
0: চিতাটো ঘৰতে দিয়ে,
1: হয়
0: লৈ আনিব নালাগে নহয়। চিতা দিয়াৰ সময়ত সদায় ঘৰতে যাব লাগে, যিমান আমাৰ ধৰক FMD NADCP আৰু FMD কণ্ট্ৰল প্ৰগ্ৰেম PPR কণ্ট্ৰল প্ৰগ্ৰেম যিমান ভেকচিন দিয়া আছে চব ঘৰতে যায়। সেই ঘৰত গ'লে মানে আমাৰ ASR LMR আণ্ডাৰ পশু সখী কিছুমান আছে, সিহঁতে তাৰমানে গাঁওবুঢ়াসকলক কৈ পেলাই মানে আজি PPR ভেকচিন দিয়া হ'ব, চবকে এনেকৈ কৰি পেলাই সিহঁতে জনাই দিয়ে, তেতিয়া গৈ পেলাই মানুহে গৈ পেলাই ভেকচিনটো দিয়ে।
1: এইখিনি আপুনি পশু সখীয়ে বাৰু গাঁৱৰ অঞ্চলত জনালে, চহৰ অঞ্চলতো কিছুমান মানুহে দেখা যায় ছাগলী পালন কৰে, তেওঁলোকে কেনেধৰণে গম পাব, তাৰমানে যোগাযোগ ৰাখিব লাগিব?
0: যোগাযোগ ৰাখিব লাগিব, মুঠতে হেৰিৰ লগত, হস্পিটেলৰ লগত বা ডিস্পেঞ্চাৰীৰ লগত যোগাযোগ ৰাখিবই লাগিব। আৰু যদি কেনেবাকৈ ধৰক নিজৰ ওচৰৰ ডিস্পেঞ্চাৰীৰ লগত যোগাযোগ ৰাখিব নোৱাৰে তেতিয়াহ'লে আমাৰ জিলা পশুপালন যোনটো কাৰ্যালয় আছে তাত আহিলেও হ'ব।
1: হয়, ছাগলী পালকসকল উপকৃত হ'ব পৰাকৈ আমাৰ অসম চৰকাৰৰ কিছুমান আঁচনি আছে নেকি বাৰু? আছে যদি কেনেধৰণৰ অলপ জনাই দিয়কচোন।
0: অসম চৰকাৰৰ আঁচনি চেণ্ট্ৰেল স্কিমো আছে কিছুমান আছে, এতিয়া নেশ্যনেল NLM নেশ্যনেল লাইফষ্টক মিছনৰ মিছন এণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম, সেইটো সেই আঁচনিৰ অধীনত কমাৰ্চিয়েলি যদি কমাৰ্চিয়েল ভিত্তিত ব্যৱসায়িক ভিত্তিক যদি কোনোবাই ছাগলী পালন কৰিব বিচাৰিছে তেতিয়াহ'লে তাৰ ছাবচিডি থকা লোনৰ ব্যৱস্থাটো আছে। 50% কেপিটেল যোনটো মানে ধৰক কেপিটেল ইনভেষ্টমেণ্ট মানে ছাগলী গঁৰাল বনোৱা, ছাগলী কিনা বা ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা বা পানী যোগান ব্যৱস্থা কৰা, সেইখিনিৰ যিমান খৰচ হয় তাৰ 50% ছাবচিডি দিয়াৰ ব্যৱস্থা আছে। আৰু সেইটো কাৰণে NLMৰ এটা ছাইট আছে, তাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু কিছুমান নৰ্মছ আছে, সেই নৰ্মছখিনি জানিবলৈ আমাৰ জিলা পশুপালনৰ বহুতে জানেই আৰু কাৰ্যালয়ত গৈ পেলাই সেইখিনি মানে নিয়মখিনি জানি লৈ এপ্লাই কৰিব পাৰে। আৰু তাৰোপৰি PMEGP বুলি অধীনতো 35% ছাবচিডি থকা লোন আছে আৰু তাত 20 লাখ হ'লে কোনো কোলেটাৰেল হেৰি নালাগে, এইটো যে ছিকিউৰিটি দিয়ে যে 20 লাখ পৰ্যন্ত লোন ল'ব পাৰে। গ্ৰাম্যাঞ্চলৰ কাৰণে 35% ছাবচিডি আৰু চহৰৰ কোনোবাই যদি ল'ব বিচাৰে 15-25% ছাবচিডিটো পাছত আহে, কিন্তু তাৰ কাৰণে প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব লাগে DIC থ্ৰুদি, তাৰপাছত তেনেকৈ কৰিব পাৰে। আৰু আমাৰ এতিয়া হেৰি অলপতে আহিব ইঞ্চুৰেঞ্চো এটা ভাল আঁচনি, যিহেতু ইঞ্চুৰেঞ্চ কৰিলে যদি বীমা কৰিব পাৰে তেতিয়া বেমাৰ আজাৰ হ'লে বা বানপানী হ'লে বা এনেকুৱা আজিকালি প্ৰাকৃতিক দুৰ্যোগ ইমান হৈ আছেতো, তেতিয়া যদি কিবা মানে লছ হয় এনিমেল তেতিয়াহ'লেও মানে অকণমান পইচা পাব পাৰে চৰকাৰে। এজন পশুপালক মানে ছাগলী পালকে মেক্সিমাম 50 জনী ছাগলী ইঞ্চুৰেঞ্চ কৰিব পাৰে আৰু ইঞ্চুৰেঞ্চ কৰোঁতে মানে যোনটো হেৰি দিব লাগে, প্ৰিমিয়াম দিব লাগে, সেইটো মানে 1,150 টকা আৰু মানে ছাগলীটোৰ ভেলু 3,000, মেক্সিমাম ভেলু 3,000 আৰু সেই তাৰ ভেলুৰ ওপৰত 1,150 টকা প্ৰিমিয়াম দিলেই হয়
1: এটা ছাগলীৰ
0: কাৰণে। তেনেকৈ গৰুৰ কাৰণেও আছে, সেইটো বেলেগ হয়, অলপতে তাৰমানে আমাৰ ইনগ্ৰেশ্যন কৰিব, সেইকাৰণে যোনবোৰ ধৰক ছাগলী পালক আছে সিহঁতে মানে সেইটো লাভটো ল'লে ভাল হয়। আৰু আমাৰ তাৰমানে যোনবোৰ ডিস্পেঞ্চাৰীত ভেটেনেৰি ডক্টৰ আছে বা ফিল্ড এচিষ্টেণ্ট আছে তেওঁলোকে মানে কাৰ কিমান ছাগলী আছে সেইটো হিচাপ আনি পেলাই দি ইঞ্চুৰেঞ্চ কোম্পেনীক দি দিব, তাৰমানে তেওঁলোকে গৈ পেলাই ইঞ্চিয়'ৰ কৰিব। আৰু আছে আৰু যোনটো মই ক'লোৱে অলপ আগতে যোনবোৰ ভেকচিনেশ্যন দিয়ে সেইটো এটা আমাৰ চৰকাৰৰে আঁচনি হয়, কাৰণ ভেকচিন দি পেলাই বেমাৰ আজাৰ নোহোৱাকৈ ৰাখিব পৰাটো এটা ডাঙৰ সেই, গতিকে FMD আৰু PPR ভেকচিনৰ NADCP আঁচনিৰ অধীনত আৰু এস্কাডৰ অধীনত আছে এণ্টাৰটক্সিমিয়া আৰু গোটপক্স, যোনকেইটা মানে মেজৰ বেমাৰ আছে সেইকেইটাৰ ভেকচিনটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফ্ৰী। আৰু তাত তদুপৰি তাৰমানে যোৱা বছৰ আমাৰ স্পীড বুলি এটা ছাগলী মানে যোনবোৰ এক্সিষ্টিং মানে

0: যোনসকলে পালি আছে তাৰমানে ছাগলী 50টা 100টা এনেকৈ বেলেগ বেলেগ কেটেগৰী আছিলে, সিহঁতক এককালীন এটা মানে অনুদান দিছিলে আমাৰ SOPDG-ৰ আণ্ডাৰত। কিন্তু সেইটো স্কীম তেতিয়া শেষ হৈ গ'ল, মানে আগৰ দিনত আকৌ আহিব চাগে। মুঠতে কিবা যদি আঁচনি আহে, কথা জানিব মন থাকে, অনবৰতে মানে পশুপালকসকল আমাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ ৰখাটো উচিত।
1: হয়, ব্যৱসায়িক ভিত্তিত ছাগলী পাম এখন খুলিবলৈ অতি কমেও কিমানজনী ছাগলীৰে আৰম্ভ কৰিব পাৰি আৰু কেনেদৰে আগবাঢ়িব পাৰি এই বিষয়ে অলপ জনাই দিয়কচোন।
0: এতিয়া ছাগলীৰ পালনটো এতিয়া দুজনী ছাগলীৰো আৰম্ভ কৰিব পাৰি, দুজনী ছাগলী আৰু এটা মতা ছাগলীও আৰম্ভ কৰিব পাৰি। কিন্তু ব্যৱসায়িক ভিত্তিক যদি কৰিব খোজে, 10টা বা মিনিমাম 10টা মাইকী ছাগলী আৰু এটা মতা ছাগলী, 10জনী মাইকী এটা মতা ছাগলীও আৰম্ভ কৰিব পাৰি। আৰু ছাগলী ব্যৱসায়িক ভিত্তিক যদি আমি ছাগলী পালন কৰোঁ, আগতে মই ক'লোৱে বিজ্ঞানসন্মতভাৱে পালন কৰোঁতে ঘৰ দুৱাৰ গঁৰাল নিৰ্মাণ, জাত নিৰ্বাচন, সেইখিনি সুষম খাদ্য যোগান, ৰোগৰ প্ৰতিৰোধ কৰা বা প্ৰজনন সঠিক সময়ত প্ৰজনন কৰা, সেইকেইটাৰ উপৰিও কেইটামান মানে কিছুমান আৰু তাৰ লগতে মই কেইটামান নিয়ম মানে যোগ কৰিব বিচাৰিছোঁ। যেনেকৈ ধৰক, যিহেতু ছাগলী অসমত ছাগলী কেলে পালন কৰে, মাংস উৎপাদনৰ কাৰণে, আৰু আমি যদি 2টা বা 3টা পোৱালি পাওঁ তেতিয়া মানে ভাল হ'ব। আৰু 2টা বা 3টা পোৱালি যদি প্ৰতিবাৰতে আমি পাওঁ, 3টা নাপালেও মিনিমাম 2টা, গতিকে আমি সেইটো জাত ল'ব লাগিব যোনটো জাত ধৰক অসমৰ জলবায়ুৰ লগতো খাপ খায় আৰু 2টা 3টা পোৱালি দিয়ে। সেই 2টাৰ ভিতৰতো আমাৰ ব্লেক বেংগল আৰু আছাম হিল গোট আছে, আৰু তাৰ ভিতৰতো আমি চাব লাগিব, কিছুমান ব্লেক বেংগল বা আছাম হিল গোটৰ চবেই আকৌ 2টা 3টা পোৱালি নিদিয়ে। সেইকাৰণে আমি যেতিয়া ছাগলীটো, মাইকী ছাগলীটো যেতিয়া আমি আনিম, তেতিয়া আচলতে পশুপালকসকলৰ কি থাকিব লাগে, এটা ৰেকৰ্ড এটা থাকিব লাগে যে এজনী ছাগলীয়ে মাকজনীও 2টা 3টা পোৱালি দিছিলে, তাৰ পোৱালিটোও দিছিলে। তেতিয়া সেই আনোতে আমি যদি সেনেকুৱা ছাগলী আনো, তেতিয়াহ'লে আমিও 2টা বা 3টা পাবলৈ পাম। আৰু সেইটো বাৰু আমি ছাগলী আনিলোঁ, অনাৰ পাছতো মানে উপযুক্ত খাদ্যৰ কথাটো ক'লোঁ, যিহেতু প্ৰজনন, মই আগতেও কৈছিলোঁ, প্ৰজননৰ কাৰণে যোনটো ছাগলী আমি ৰাখিম, সেইটো ছাগলীক যোনটো দানা দিম, সেউজীয়া ঘাঁহ বনৰ উপৰিও যোনটো দানা দিম, 500 গ্ৰাম মানে ডাবল কৰি দিব লাগে। এনেই ধৰক 250 গ্ৰামৰ পৰা 300 গ্ৰাম দি সেইটো ডাবল কৰি দিব লাগে, সেইটোক ফ্লাছিং বুলি কয়। তেতিয়া মানে কি হয়, অভুলেশ্যন বেছি হয়, এমব্ৰায় মানে অভুলেশ্যন বেছি হ'লে তাৰমানে 2টা বা 3টা পোৱালি হোৱাৰ সম্ভাৱনা আছে। সেইটো হ'ল। আৰু তাৰপাছত এতিয়া প্ৰজনন কৰাব লাগিব, যোনটো মতা ছাগলী প্ৰতি বছৰৰ মূৰে মূৰে সলাব লাগে, কিহৰ কাৰণে, ইনব্ৰিডিং হ'লে মানে যোনবোৰ বেয়া গুণ সেইবোৰ আহি যায় বা ৰোগ প্ৰতিৰোধৰ ক্ষমতাও কমি যায় মতা ছাগলীটো, সেইটো চাব লাগিব। তাৰপাছতে আজিকালি কিছুমান হেৰিও আছে যোনবোৰ খনিজ পদাৰ্থ থাকে বা ভিটামিন থাকে, ছেলেনিয়াম আৰু ভিটামিন ই, এই 2টা বস্তু তাৰমানে ৰিপ্ৰডাকশ্যনৰ লগত, প্ৰজননৰ লগত খুব মানে প্ৰজনন ভালকৈ কৰায় আৰু, গতিকে সেনেকুৱা খনিজ পদাৰ্থ তাক যোগান ধৰিব লাগিব মাইকী ছাগলীজনী, যাতে আমি মেক্সিমাম কনচেপশ্যন ৰেটটো ভাল হয়, যাতে গৰ্ভধাৰণটো ভাল হয় আৰু পোৱালি পাব পাৰোঁ বেছিকৈ। তাৰপাছত আৰু বাকীটো এইখিনি ৰোগ প্ৰতিৰোধ কৰা সেইখিনিতো ক'লোৱেই, সেইখিনিতো কৰিবই লাগিব।
1: হয়, এইখিনিতে সুধিব খুজিছোঁ, আপুনি দুইভাৱে প্ৰজনন কৰাৰ কথা কৈছিল, এটা যোনটো নেচাৰেলি প্ৰাকৃতিকভাৱে হয় আৰু এটা কৃত্ৰিম প্ৰজনন। ব্যৱসায় ভিত্তিত যেতিয়া এজন পালকে, পশুপালকে ছাগলী আনি পোহে, তেতিয়া তেওঁৰ কাৰণে বেছি সঠিক কোনটো হ'ব, নেচাৰেল বা প্ৰাকৃতিকভাৱে প্ৰজনন কৰোৱাটো সঠিক হ'ব নে কৃত্ৰিম প্ৰজনন কৰি মানে পোৱালি জন্মোৱাটো বেছি সুবিধাজনক?
0: প্ৰাকৃতিকভাৱে যেতিয়া প্ৰজনন কৰাওঁ, তেতিয়া ধৰক এটা মতা ছাগলী ৰাখিব লাগিব, বা যদি মাইকী ছাগলী বেছি থাকে, প্ৰতি 10-15 বা 20জনী মানলৈ এটা মতা ছাগলী, যদি বেছি থাকে 50-100 2টা 3টা ৰাখিব লাগিব, বা প্ৰতি বছৰে বছৰে আপুনি সলাব লাগিব। গতিকে সেইটো নহ'লে যদি কৃত্ৰিমভাৱে প্ৰজনন কৰাৰ ব্যৱস্থা থাকে, আমাৰ এতিয়া আছে বিতাল ছাগলীৰ আছে হেৰি ষ্ট্ৰ পোৱা যায়, গতিকে কৃত্ৰিমভাৱে প্ৰজনন কৰাটো মানে বেছি মানে ইকনমিকেলি ভাইবল, তাৰমানে এতিয়া মতা ছাগলী এটা নোপোহলেও হয়। আৰু এটা কথা, যেতিয়া কিছুমানে কি কৰে, নিজৰ মতা ছাগলী নাথাকে কিন্তু বেলেগৰ পৰা ছাগলী আনি প্ৰজনন কৰে প্ৰাকৃতিকভাৱে, তেতিয়াও মানে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে, গতিকে কৃত্ৰিমভাৱে প্ৰজনন কৰাটোৱে বেছি ভাল বুলি।
1: যেতিয়া এখন পামত বা ঘৰুৱাকৈ পোহা ছাগলী কৃত্ৰিমভাৱে প্ৰজনন কৰোৱা হয়, তেতিয়াহ'লে বেলেগকৈ খৰচ বহন কৰিব লাগে নেকি বাৰু? কৃত্ৰিম প্ৰজনন কৰিবলৈ যেতিয়া ডক্টৰ বা তেওঁৰ লগত যিসকল আহিব, তেওঁ

0: কিবা ফিজ বা তেনেকুৱা ধৰণৰ দিব লাগে, তাৰমানে সেই সেই ব্যৱস্থাটোৰ কাৰণে কিবা দিব লাগে নেকি?
1: সেইটো সেইটো দিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এইটো যে কৃত্ৰিম প্ৰজনন কৰিলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এই কাণফুলি পিন্ধাই, হয় হয়, ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে, সেইটো ৰেজিষ্ট্ৰেশ্যন কৰালে তাৰমানে সেইটো তাৰ পূৰা হেৰিটো চাইড আহি যায়, ৰেকৰ্ডটো থাকি যায়।
0: হয় ডাক্তৰ কায়স্থ, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা বিজ্ঞানসন্মত ছাগলী পালন এজন ছাগলী পালকে কেনেদৰে কৰিব পাৰে সেই বিষয়ে আমি বহু কথা গম পালোঁ, আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা শ্ৰোতাসকলৰ লগতে ছাগলী পালকসকলো নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি এই অনুষ্ঠানত উপস্থিত থাকি আপোনাৰ সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল, নমস্কাৰ।
1: ধন্যবাদ বাইদেউ।
0: শিৰলু অনুষ্ঠানটি শুনিলে। আজি শিৰলু অনুষ্ঠানত বিজ্ঞানসন্মত ছাগলী পালন এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত ভাগ ল'লে শোণিতপুৰ জিলাৰ কুকুৰা পামৰ পাম পৰিচালিকা ডাক্তৰ কৃষ্ণা ভাণ্ডৰ কায়স্থই। অনুষ্ঠানটি যুগুতাই আগধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: এয়া আকাশবাণী তেজপুৰ।
1: যাত্রীসকল অনুগ্রহ করে মন দিয়ক, যাত্রার বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাসওয়ার্ড বিচাৰে তেন্তে তেওঁক ততালিকে খেদি দিব।
2: RBIয়ে কয় OTP বা পিনৰ বাবে কল বা মেছেজ আহিলে অলপ সাবধান হ'ব।
0: এইখিনিতে এটি ঘোষণা আগবঢ়াইছো। সুখবৰ, সুখবৰ, আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সা সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্যৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ বাণিজ্যিক শাখাৰ লগত যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলী, অসম। যোগাযোগৰ নম্বৰটো হৈছে 8723989423। নম্বৰটো পুনৰ কৈছোঁ, 8723989423। ঘোষণাটি ইমানেই। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মই অজিত চক্ৰৱৰ্তীয়ে আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে আমি ইতিহাসত আজিৰ দিনটোত ঘটা ঘটনা প্ৰবাহৰ কিয়দাংশ আলোকপাত কৰাৰ প্ৰয়াস কৰোঁ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 8 তাৰিখ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰটোৰ আজি 251 সংখ্যক দিন, বছৰটো শেষ হ'বলৈ 114 দিন বাকী আছে।

প্ৰিয় শ্ৰোতা, আজিৰ দিনটো অনুষ্ঠানটিত প্ৰথমে শুনো আহক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। সমাজৰ শিক্ষা আৰু সাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ইউনেস্কোৱে এই দিনটো নিৰ্ধাৰণ কৰিছে। প্ৰতি বছৰেই আমি 8 ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি ষ্টাৰ ট্ৰেক দিৱস। বিশ্বৰ কেইবাখনো দেশৰ জনপ্ৰিয় বিজ্ঞানভিত্তিক কল্পকাহিনীৰ ফ্ৰেঞ্চাইজৰ ষ্টাৰ ট্ৰেকৰ স্মৃতিত এই দিৱস পালন কৰা হয়। তেৰশ বিশ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই গিয়াত আলদিন তুগলক দিল্লীৰ চুলতান হৈছিল। 1991 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই উত্তৰ মেচিডনিয়াই যুগোস্লাভিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল। 2022 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ দ্বিতীয়গৰাকীৰ মৃত্যু হৈছিল। পিছত যুৱৰাজ চাৰ্লছ তৃতীয়ই ব্ৰিটেইনৰ নতুন ৰজা হিচাপে

বিস্তৃত হৈছিল। এঘাৰশ সাতাৱন্ন খ্ৰীষ্টাব্দৰ আজি দিনটোতেই ইংলেণ্ডৰ ৰজা ৰিচাৰ্ড প্ৰথমৰ জন্ম হৈছিল। ঊনৈছশ চৌৱন্ন খ্ৰীষ্টাব্দৰ আজি দিনটোতে জন্ম হৈছিল আমেৰিকাৰ মানৱতাবাদী সমাজকৰ্মী ৰুবি ব্ৰিজেইছৰ। ঊনৈছশ ঊনআশী খ্ৰীষ্টাব্দৰ আজি দিনটোতে জন্ম হৈছিল আমেৰিকাৰ পপ গায়িকা এলিচিয়া বেথামৰ। ঊনৈছশ নব্বৈ খ্ৰীষ্টাব্দৰ আজি দিনটোতে জন্ম হৈছিল ইংলেণ্ডৰ ক্ৰিকেট খেলুৱৈ জাস বাটলাৰৰ। পোন্ধৰশ চাৰি খ্ৰীষ্টাব্দৰ আজি দিনটোতেই মাইকেল এঞ্জেলৰ প্ৰসিদ্ধ শিল্পকৃতি ডেভিডক ফ্লোৰেন্সৰ এটা গীৰ্জাত স্থাপন কৰা হৈছিল। ওঠৰশ ত্ৰিছ খ্ৰীষ্টাব্দৰ আজি দিনটোতেই প্ৰসিদ্ধ ফৰাচী কবি ফ্ৰেডেৰিক মিষ্ট্ৰালৰ জন্ম হৈছিল। ঊনৈছশ চাৰি খ্ৰীষ্টাব্দত তেওঁ সাহিত্যৰ বঁটা নোবেল বঁটা লাভ কৰিছিল। ঊনৈছশ তিয়াল্লিছ খ্ৰীষ্টাব্দৰ আজি দিনটোতেই মিত্ৰশক্তিৰ ওচৰত ইটালীয়ে নিঃস্বাৰ্থভাৱে আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল। ঊনৈছশ বাৱন্ন খ্ৰীষ্টাব্দত আজি দিনটোতেই জেনেভাত ভাৰতসহ পঁয়ত্ৰিছখন দেশৰ কপিৰাইট সন্মিলন অনুষ্ঠিত হৈছিল। ঊনৈছশ বাষষ্ঠি খ্ৰীষ্টাব্দৰ আজি দিনটোতেই ভাৰতৰ পূব আৰু উত্তৰ সীমান্তত চীন দেশে আক্ৰমণ কৰিছিল। আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো হওক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। দুহেজাৰ ঊনৈছ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী জেঠমালিনী দেৱৰ মৃত্যু হৈছিল। ঊনৈছশ তেত্ৰিছ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ কণ্ঠশিল্পী আশা ভোচলেৰ জন্ম হৈছিল। ঊনৈছশ ষাঠি খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই বিশিষ্ট অৰ্থনীতিবিদ তথা সাংসদ ফিৰোজ গান্ধীৰ মৃত্যু হৈছিল। ভাৰতৰ দুই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী যথাক্ৰমে তেওঁৰ পত্নী আৰু জ্যেষ্ঠ পুত্ৰ আছিল। দুহেজাৰ তিনি খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই মমতা বেনাৰ্জী আৰু জি এন ৰামচন্দ্ৰন বাজপেয়ী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছিল।

আজিৰ দিনটো অনুষ্ঠানটিত এইবাৰ শুনো আহক ৰাজ্যিক প্ৰেক্ষাপটত আজিৰ দিনটোৰ তাৎপৰ্য। 1926 খ্ৰীষ্টাব্দৰ আজিৰ দিনতে জন্ম হৈছিল সংগীত শিল্পী দাদাচাহেব ফাল্কে বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া ভূপেন হাজৰিকাদেৱৰ। তেওঁৰ পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। গুৱাহাটীত প্ৰাথমিক শিক্ষা লাভ কৰি তেওঁ তেজপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ক্ৰমে 1946 চনত আৰু 1946 চনত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1950 চনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিভাগতো শিক্ষা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু সেই বিশ্ববিদ্যালয়ৰ পৰাই 1952 চনত ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়া এডাল্ট এডুকেশ্যন শীৰ্ষক গৱেষণা পত্ৰৰ বাবে লাভ কৰিছিল PhD ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ত কিছুদিন অধ্যাপনাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। 1966 চনত অসম বিধানসভাৰ সদস্যৰূপেও তেওঁ নিৰ্বাচিত হৈছিল। পৰৱৰ্তী জীৱনত সংগীতৰ সৈতে তেওঁ একানপতীয়াকৈ জড়িত হৈ পৰিছিল। শৰীৰৰ পৰাই তেওঁ সংগীতৰ চৰ্চা কৰিছিল। 5 বছৰ বয়সত ৰাজহুৱা মঞ্চত গীত গাই লক্ষ্মীনাথ বেজবৰুৱাৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল, লগতে আশীৰ্বাদ লাভ কৰিছিল। 1939 খ্ৰীষ্টাব্দত কলকাতা অনাতাঁৰ কেন্দ্ৰত প্ৰথমটো গীত অ' মইনা কেতিয়া আহিলি তই সম্প্ৰচাৰিত হৈছিল। 13 বছৰ বয়সত জীৱনৰ প্ৰথমটো গীত তেওঁ নিজেই লিখিছিল। ইয়াৰ পাছত ধাৰাবাহিকভাৱে তেওঁ অসংখ্য জনপ্ৰিয় গীত ৰচনা কৰাৰ লগতে সুৰ দি কণ্ঠদান কৰিছিল। অতি সুললিত কণ্ঠৰ বাবে আজিও অসম তথা ভাৰতত সৰ্বজন প্ৰিয় শিল্পীৰূপে তেওঁ স্বীকৃত। দেশ বিদেশত গীত গায়ো লাভ কৰিছিল প্ৰভূত জনপ্ৰিয়তা আৰু সন্মান।

0: অসমীয়াৰ উপৰিও হিন্দী, বাংলা আদি ভাষাতো তেওঁ বহু অবিস্মৰণীয় গীত শ্ৰোতাক উপহাৰ দি আহিছিল। কণ্ঠশিল্পীৰ উপৰিও সংগীত পৰিচালনা কৰা আৰু চলচ্চিত্ৰ পৰিচালনাতো তেওঁ কৃতিত্ব অৰ্জন কৰিছিল। তেওঁ পৰিচালনা কৰা ছবিকেইখনমান হৈছে এৰাবাটৰ সুৰ 1956 চনত, মাহুত বন্ধুৰে 1958 চনত, শকুন্তলা 1961, প্ৰতিধ্বনি 1964, লতিগতি 1966, চিকমিক বিজুলী 1969, মন প্ৰজাপতি 1979, চিৰাজ 1988, ভাগ্য 1968। এই ছবিখন মূল হিন্দী তকদীৰ ছবিখনৰ অসমীয়া ৰূপান্তৰ আছিল। মেৰা ধৰম মেৰে মা 1975 চন, ৰূপকৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী 1976 চন, দমন 2001 চন। শকুন্তলা, প্ৰতিধ্বনি আৰু লতিগতিয়ে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক। অসংখ্য ছবিৰ সংগীত পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা। চামেলি মেমচাব ছবিৰ বাবে 1976 চনত তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। এক পল, ৰুদাদালি, গজগামিনী আদি হিন্দী ছবিৰো তেওঁ সংগীত পৰিচালক ৰূপে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কিছুকাল তেওঁ সাংবাদিকতাও লাভ কৰি লগতো জড়িত হৈছিল। 1949 চনত নিউয়ৰ্কৰ নিউ ইণ্ডিয়া নামৰ কাকতখনৰ সম্পাদনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাৰ। ইয়াৰ পাছতে ক্ৰমে তেওঁ সম্পাদনা কৰিছিল গতি, বিন্দু, আমাৰ প্ৰতিনিধি, প্ৰতিধ্বনি, তেওঁৰ প্ৰকাশিত পুথি জিলিকাব লুইতৰে পাৰ, সুন্দৰৰ নদীগন্ত, সুন্দৰৰ সৰু বৰালিয়েদি, সময়ৰ পক্ষীঘোৰাত উঠি, ভূপেন মামাৰ গীতে মাতে অ আ ক খ, গীতাৱলী, সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ, জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, সম্পাদকীয় মই এটি যাদাবৰ, এনেধৰণৰ কেইবাখনো গ্ৰন্থ তেওঁ সম্পাদিত কৰিছিল। তেওঁ 1977 চনত পদ্মশ্ৰী, 1987 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা, সংগীত নাটক একাডেমী বঁটা, দাদা চাহেব ফাল্কে বঁটা আদি পাবলৈও সক্ষম হৈছিল। এইগৰাকী বৰেণ্য শিল্পীৰ 101 সংখ্যক জন্মদিনত আমি জনাইছোঁ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফলা গভীৰ শুভেচ্ছা। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰ খন্তেক পিছতেই আন পূজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰচাৰিত মুখ্য বাতৰিসমূহ আমাৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা বিশ্ববন্দিত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি চিৰাঙৰ জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত জিলাখনত নিৰ্মীয়মান অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ তেওঁ বৈঠকত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে আৰু অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাটচাদাৰ শ্বহীদ মদন ৰাওতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি পৰ্যালোচনা বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
0: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ স্বাস্থ্যসম্বন্ধীয় অনুষ্ঠান স্বাস্থ্যধন।

0: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্য ধন। শ্ৰোতাসকল, বৰ্তমান সময়ত এটি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা আমাৰ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কিন্তু এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা কোনোগুণেই কম নহয়, আৰু এই ৰোগবিধ হৈছে কেঞ্চাৰ। এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা যদি এক সমীক্ষা আমি চাওঁ আমাৰ দেশত, তেনেহলে 15 লাখ লোক প্ৰতি বছৰে এই ৰোগত আক্ৰান্ত হয়। আৰু এই সমীক্ষা যদি আমি অসমৰ ক্ষেত্ৰত চাওঁ, তেনেহলে প্ৰতি বছৰে 33,000 লোক কেঞ্চাৰত আক্ৰান্ত হৈছে। প্ৰাপ্তবয়স্ক লোক, শিশুসকল সকলো এই ৰোগত আক্ৰান্ত হয়। কিহৰ বাবে, ইয়াৰ কাৰণ কি, আৰু ইয়াক প্ৰতিকাৰ কৰিবৰ বাবে আমাৰ কেনেধৰণৰ ব্যৱস্থা আছে অসমত, সেই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত কুমাৰ নাৰ্ছিং হোমৰ চাৰ্জিকেল অনকলজিষ্ট ডাক্তৰ যদুনাথ বুঢ়াগোহাঁই। ছাৰ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ
0: ছাৰ। আমি শ্ৰোতাসকলক কৈছো, আমি আলোচনা কৰিম কেঞ্চাৰৰ বিষয়ে।
1: হয়,
0: কেঞ্চাৰৰ কথা শুনিলেই আমাৰ মনত প্ৰথমতে এটা ভয় আহে। আপোনাৰ পৰা জানিব বিচাৰিছো, কেঞ্চাৰ ৰোগনো কি, কেনেধৰণে ৰোগী আক্ৰান্ত হয় এই ৰোগত?
1: হয়, ধন্যবাদ। আজি সময়ৰ লগত খাপ খুৱাই মই ভাবিছোঁ যে যিটো অনুষ্ঠান আপুনি আয়োজন কৰিছে যথেষ্টভাৱে আমাৰ ৰাইজৰ প্ৰয়োজন। বহুত ক্ষেত্ৰত দেখা যায় কেঞ্চাৰ হোৱাৰ পিছতে আমি হোৱা দোৱা লগাওঁ কেঞ্চাৰৰ বিষয়ে জানিবৰ কাৰণে, কিন্তু আজিৰ দিনত মানুহে আগতীয়াকৈ জানিব লাগে, তেতিয়াহে আমি হয়তো যিটো কথা ক'লে যে কেঞ্চাৰটো আমি কেনেকৈ দূৰত ৰাখিব পাৰিম বা কেনেকৈ প্ৰতিকাৰ কৰিব পাৰিম। এটা কৰ্কট, যিটো আমি কওঁ কৰ্কট ৰোগ অসমীয়াত, এই অসুখটো কেনেকৈ ধৰণৰ, আমাৰ শৰীৰত শৰীৰটো এটা স্পোহৰ দ্বাৰা গঠিত, চেলৰ দ্বাৰা গঠিত, যেনে এই ৰোগটো ইটাৰ দ্বাৰা গঠিত, আমাৰ শৰীৰটো তেনেকে চেলৰ দ্বাৰা গঠিত। আৰু চেলবিলাক এটা নিয়ম মানি ডিভিজন হয়, এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, আৰু এই যিটো ডিভিজন হয়, চেল ডিভিজন হয়, সেইটো এটা কণ্ট্ৰল প্ৰচেছ থাকে, মেকানিজিম থাকে। যেতিয়া মেচিয়ৰ চেল, যিবিলাক পৈণত চেল হয়, সেইবিলাক নিজে নিজে মৰি যায় আৰু এটা কণ্ট্ৰলত হয়, মানে হঠাৎ দুটাৰ পৰা 10টা হ'ব নোৱাৰে তেনেধৰণে নহয়। যেতিয়া এই চেকিং মেকানিজিমটো, কণ্ট্ৰল মেকানিজিমটোত প্ৰব্লেম হয়, তেতিয়াই ই বাহিৰ হৈ গুচি যায় চেল এটা, তাতে কেতিয়াবা মিউটেশ্যন হয় চেলটো। নৰ্মেলি যিটো হয় সেইটো নৰ্মেল চেল থাকে, কিন্তু বিভিন্ন ধৰণৰ বাহিৰী বাহ্যিক বিভিন্ন কাৰণত হ'ব পাৰে, ৰেডিয়েশ্যনৰ কাৰণে হ'ব পাৰে, মেডিচিনৰ কাৰণে হ'ব পাৰে, বা বিভিন্ন কেমিকেল ধপাত জাতীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি তাত হয়তো মিউটেশ্যন হ'ব পাৰে। চেলটো নৰ্মেল যিটো চেল হয় তাৰ ষ্ট্ৰাকচাৰটো ভিতৰত বদলি যাব পাৰে। আমাৰ চেলত DNA থাকে, RNA থাকে, চ' সেইবিলাক মিউটেশ্যন বুলি কয়, সেইটো এবনৰ্মেল চেল এটা হয়। এতিয়া আমাৰ বডিৰ কেপাচিটি আছে সেই এবনৰ্মেল চেলটো ডিটেক্ট কৰি সেইটো নাইকিয়া কৰি দিয়া যায়, কিন্তু কেতিয়াবা সেই চেকিং মেকানিজিমটো পাৰ হৈ গুচি যায়, ক্ৰছ ধৰিব নোৱাৰে, তেতিয়াই সেই এবনৰ্মেল গ্ৰ'থ হয়। প্ৰথমতে আমি শৰীৰে গম নাপায়, ই লাহে লাহে ডাঙৰ হয়, ডাঙৰ হৈ তেতিয়া আমি গম পাওঁ যে এইটো এটা কেঞ্চাৰ, এটা টেমুনাৰ ৰোগ লৈছে নৰ্মেলি। তাৰপিছত ই লাহে লাহে দাঁতি কাষৰীয়া আমাৰ কোষবিলাকত যায়, জেগাবিলাকত, তাৰপিছত লাহে লাহে ই ব্লাডত সোমায় বা লিম্ফ নোডত সোমায়, লিম্ফেটিক্সত সোমায়, তাৰপিছত লাহে লাহে গোটেই বডিতে স্প্ৰেড হৈ যায়। গতিকে থুলমূলকৈ সেইটোৱে কেঞ্চাৰ হয়, কিন্তু আমি গম পোৱাৰ বহুত মাহ, বহুত বছৰ আগৰ পৰা সেইটো আৰম্ভ হয়। আৰু দুখৰ কথা হ'ল কি, কেঞ্চাৰত মানুহৰ নিবিষায়, খুব কমেই বিষে, কম কম কেঞ্চাৰতে আমাৰ বিষ হয়। বিষটো এটা বস্তু আমি অকণো সহ্য কৰিব নোৱাৰো, অকণমান বিষ হলে আমি ডক্টৰৰ ওচৰত যাওঁ, কিন্তু কেঞ্চাৰত ধৰিলে পটককে নিবিষায়। ই যেতিয়া ডাঙৰ হয় বা ছালত লাগে বা দাঁতি কাষৰীয়া নাৰ্ভত লাগে, তেতিয়াহে আমাৰ বিষ অনুভৱ হয় আৰু আমি তেতিয়া ডক্টৰৰ ওচৰত যাওঁ, অলৰেডি সেইটো এটা সময় পাৰ হৈ যায়। গতিকে আমি আগতে জনাটোৱে উচিত ভালকে, তেতিয়া অলপ অসুবিধা হলে আমি ডক্টৰৰ যাতে পৰামৰ্শ ল'ব পাৰি। আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমতো যথেষ্ট সংখ্যক কৰ্কটৰোগ এডভান্স ষ্টেজত আহে, Stage 3, Stage 4 আহে। আৰু এডভান্স ষ্টেজত যেতিয়া আহিলে আমি যিমান ভাল ট্ৰিটমেণ্ট নকৰোঁ লাগিলে আমাৰ সম্পূৰ্ণ নিৰাময় হোৱা পৰ্চেণ্টটো বহুত কমি যায়। কিন্তু আমি নিজে আগতীয়াকৈ যদি জানো, আমি যদি আৰ্লি ষ্টেজত, প্ৰাৰম্ভিক অৱস্থাত যদি আমি গম পাব পাৰোঁ, তেতিয়াহ'লে আমি সম্পূৰ্ণভাৱে নিৰাময় কৰিব পাৰি। আজিকালি বহুত ভাল ট্ৰিটমেণ্ট আছে, চাৰ্জাৰী ভাল হৈছে, কেমোথেৰাপি মেডিচিন ওলাইছে, ৰেডিয়েশ্যন আছে, টাৰ্গেটেড থেৰাপি, আৰু ট্ৰিটমেণ্টবিলাকো কম হৈ যায়। যেতিয়া আৰম্ভণি অৱস্থাত গম পাওঁ, তেতিয়া ধৰি লওক স্তনৰে এটা, স্তনত টিউমাৰ 1 cm হৈছে, তেতিয়া আমাৰ গোটেই স্তনটো অপাৰেশ্যন কৰিব নালাগে, অকল সেই জেগাটো উঠাই দিলেই হ'ল, বা ক'ৰবাত স্প্ৰেড হৈছে যদি সেইবিলাক অলপ চাব লাগে। কিন্তু এইটোৱে যদি বোলে 10 cm হৈ গ'ল বা ঘাঁ হৈ গ'ল, তেতিয়া গোটেই স্তন

0: উঠাবলগীয়া হৈ যায়।
1: ঠিকে
0: মানে
1: আছে,
0: সেইটো অলৰেডি ষ্টেজ থ্ৰী ষ্টেজ ফ'ৰত গুচি গ'ল।
1: গুচি গৈছে হয়।
0: গতিকে আমি যদি আগতে প্ৰয়েক্টিভ হওঁ, কেঞ্চাৰৰ বিষয়ে গম পাওঁ, তেতিয়াহে আমি ভালকে যুদ্ধ কৰিব পাৰিম, বা আমাৰ ভাল হোৱাৰ চান্সটো,
1: বেছি হ'ব।
0: পাৰ্চেণ্টেজটো বহুত বাঢ়ি যাব।
1: আচলতে আমাৰ সজাগতাৰ মানে কথা যদি আমি কওঁ, তেখেতে ক'ব বিচাৰিছে সজাগতা বহুত কম এই সন্দৰ্ভত,
0: হয়
1: যাৰ বাবে আমাৰ এই ক্ৰমান্বয়ে যি পাৰ্চেণ্টেজটো বাঢ়ি যায়, হাৰ বৃদ্ধি পাইছে, ই এটা ডাঙৰ কাৰণ। ছাৰ আপুনি কৈছে নিবিষায়, কেতিয়াবা যেতিয়া বিষায় তেতিয়ালৈকে বহুত দেৰি হৈ যায়,
0: হয় হয়
1: তেনেধৰণে কিবা লক্ষণ আছে নেকি যে আমাৰ শ্ৰোতাসকলে গম পাব, সজাগ হ'ব?
0: হয়। আমি 7টাৰ পৰা 8টা আৰ্লি চিমটমছ আছে, সেইকেইটাৰ কথা কওঁ যে মানুহে এনেকুৱা ধৰণৰ অসুবিধা হ'লে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। যেনে কমনেষ্ট হৈছে টেমুনা, গুটি, সৰু শৰীৰত যিটো গুটি, টেমুনা ৰিচেণ্ট অনছেট, চ' টেমুনাটোৱে হৈছে এটা কমনেষ্ট, এইটো টিউমাৰ বুলি কয়। ধৰি লওক বহুদিনৰ পৰা কোনোবা এটা অংশত শৰীৰত টেমুনা এটা আছিলে, বছৰ বছৰ ধৰি আছে, হঠাৎ ই ডাঙৰ হৈ গৈছে। লাষ্ট আগতে ধৰি লওক 4-5 চেণ্টিমিটাৰ মান আছিলে, কিন্তু আজি লাষ্ট 5 মাহ ই হৈ ডাবল হৈ গ'ল চাইজটো, বা তাত বিষোৱা আৰম্ভ কৰিছে। গতিকে সি হয়তো আগতে কেঞ্চাৰ নাছিলে, সেইটো হয়তো আপোনাৰ পৰিৱৰ্তন হৈ কেঞ্চাৰৰ ৰোগ লৈছে। 2 নম্বৰ হৈছে শৰীৰৰ আমাৰ কোনো অংশত যদি ঘাঁ হৈছে, ঘাঁ হ'লে কি হয়, নৰ্মেলি আমাৰ অপাৰেশ্যন হ'ল বা কাটিলে দুখ পালে কিমান 3-4 সপ্তাহত সেইটো শুকাই যায়, কিন্তু বহুত দিনৰ পৰা আছে বোলে, 2-3 মাহ মেডিচিন খাইছো শুকোৱা নাই ঘাঁটো, মুখৰ ভিতৰতে হওক বা ভৰিতে হওক কোনো অংশত ঘাঁ হৈছে। গতিকে এই ঘাঁ লং ষ্টেণ্ডিং যদি নন হিলিং আলচাৰ আছে শৰীৰত, তেতিয়াহ'লে সিও এটা কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। বা এটা হ'ল আমাৰ খোৱাত, ধৰি লওক আমাৰ খাওঁতে ধৰি লওক আমাৰ অসুবিধা হৈছে, প্ৰথমতে আমি গোটা বস্তুত অসুবিধা পাওঁ, তাৰপিছত লাহে লাহে জুলীয়া বস্তুটো অসুবিধা হয়, তেতিয়াহ'লে খাদ্যনলীত যদি কৰ্কট ৰোগ হয় তেতিয়া তেনেধৰণৰ হয়, কিন্তু সেইটো বহুত দিন হৈ যায় ভিতৰতে, প্ৰথমতে গমেই নাপায়, কিন্তু যেতিয়া অলৰেডি যদি ব্লক হোৱা আৰম্ভ হয়, তাৰমানে সি অলৰেডি 6 মাহ বা 1 বছৰ পাৰ হৈছে, তাৰপিছতহে ৰোগীজনে গম পায়, তেতিয়াহ'লে আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। ঘাঁৰ লগত আৰু এটা কওঁ, মুখৰ ভিতৰত বগা চামনি ধৰে, সেইটোক আমি লিকোপ্লেকিয়া বুলি কওঁ, আৰু সেই তাত ৰঙা যদি হয় সেইটো গিৰাথ্যোপ্লেকিয়া বুলি কয়, আৰু এইটো যদি আমি হাতেৰে ঘঁহি আঁতৰাই দিব পাৰোঁ তেতিয়াহ'লে সেইটো ইমান চিন্তা কৰিবলগীয়া নহয়, যিটো ঘঁহিও আমি আঁতৰাব নোৱাৰোঁ, বগা, কেতিয়াবা আমি মুখখন খুলিব নোৱাৰে, মানুহে তামোল চাদা খাওঁতে খাওঁতে এইটো মানে ফাইব্ৰছিছ হৈ যায়, নৰ্মেল মুখৰ যিটো ইলাষ্টিচিটি যিমান আমি অপেন কৰিব পাৰোঁ সিমান অপেন কৰিব নোৱাৰে, বা বগা হয়, লিকোপ্লেকিয়া হয়, এইবিলাক ধৰি লওক কেঞ্চাৰৰ আৰ্লি চাইন হয়। যদি তেনেকুৱা মানুহে চাদা তাদা খাই আছে, ইমিডিয়েটলি বন্ধ কৰিব লাগে। বা দাঁতত কি হয়, মানুহে কেতিয়াবা দাঁত লগায়, বয়সস্থ মানুহ তো দাঁত লগাওঁতে যদি দাঁতটো যদি ভালকে ফিটিং নহয়, ঘঁহনি খাই থাকে, সেই ইল ফিটিং ডেন্সাৰ বুলি এটা কথা আছে, সেইটো কাৰণেও কৰ্কট ৰোগ হ'ব পাৰে। বা দাঁতটো যদি চোকা হৈ আছে, শ্বাৰ্প হয়, চোকা দাঁতটোৱে কি হয়, বাৰেপতি মুখৰ ভিতৰৰ অংশ, সেইটোক মিকচা বুলি কয়, বাহিৰটো আমি স্কিন বুলি কওঁ, যিটো ভিতৰৰখিনিক মিকচা বুলি কয় মেডিকেল টাৰ্মত, এই মিকচাত বাৰেপতি ঘাঁ হয়, আকৌ হিলিং হয়, তেনেকে ঘাঁ লাগোতে হিলিং হওঁতে হওঁতে কেতিয়াবা তাত মিউটেশ্যন হৈ যাব পাৰে। চ' যদি ইল ফিটিং ডেন্সাৰ আছে, তাত যদি চোকা দাঁত আছে, ইল ফিটিং হ'লে লগে লগে ভাল কৰি ল'ব লাগে, চোকা দাঁত থাকিলে ডেণ্টিষ্টক দেখালে তেওঁলোকে চাই এইটো হেৰি মাৰি ঠিক কৰি দিয়ে। বা দাঁতত যদি কিবা ইনফেকশ্যন আছে, ছেপচিছ আছে, তেতিয়াহ'লে সেইবিলাকো ভাল ধৰণে ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু স্মকিং যিটো চাদা টবেকো, চ' এইটো এটা হৈছে মুখ্য কাৰণ মুখত মানে কেঞ্চাৰ হোৱাৰ। গতিকে আমি প্ৰত্যেক দিনাই ধৰি লওক দাঁত ব্ৰাছ কৰোঁ, গতিকে আমি যদি এদিনো মুখখন আমি মেলি আইনাত নিজৰ মুখখন চাওঁ, আঙুলিয়ে বা চামুচেৰে ইটো গালতো চালো, সিটো গালতো চালো, তালুত চালো, জিভাত চালো, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ যদি বগা কিবা দেখা পাওঁ, ৰঙাও দেখা পাওঁ, বা আলচাৰ আছে যদি, তেতিয়াহ'লে আমি ডক্টৰৰ পৰামৰ্শ ইমিডিয়েটলি ল'ব লাগে। তাৰপিছত আছিলে এটা ভইচ চেঞ্জ, আমাৰ যদি যিটো আমি হৰ্চনেছ অফ ভইচ কওঁ, আমাৰ পানী লাগিলে কি হয়, মাতটো ভাঙে, এইটো 2-3 সপ্তাহ ভাল হৈ যায়, কিন্তু যদি বহু দিনৰ পৰা মানুহটোৰ যদি মাতটো ভাঙি আছে বোলে ভাল হোৱা নাই, কিন্তু সেইটো চালে এণ্ডস্কপি কৰিলে আমি গম পাই যাওঁ, বায়'পচি কৰিলে ওলাই যায়, গতিকে বহু দিনত যদি ভইচ চেঞ্জ হৈ আছে তেতিয়াহ'লে সেইটো এটা কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। শৰীৰত আমাৰ কলা কলা যিবিলাক তিল থাকে, মাহবিলাক, কেতিয়াবা তাতো কেঞ্চাৰ হ'ব পাৰে, তাৰ সেইটোক মেলানোমা বুলি কয়। তো মেলানোমাত কি হয়, ই চাইজটো কেতিয়াবা ডাঙৰ হৈ যায়, তিলটো দেখিব ডাঙৰ, সেইকাৰণে আমি ফটোগ্ৰাফিকেলি সেইটো মনত ৰখাটো উচিত, বা আমি নিজৰ স্কিনত বা যোন জেগাত কলা বস্তুবিলাক আছে সেইবোৰ ফটো মাৰি থৈ দিলো, তো বহুত দিন পিছলে, বছৰৰ পিছত, 3 বছৰৰ পিছত আমি কম্পেয়াৰ কৰিব পাৰোঁ যে আমাৰ ফটোটো একেই আছে নে ডাঙৰ হৈছে, চাইডত এটা স্কেল।

ৰাখি দিলে হ'ল মেজাৰমেণ্টৰ কাৰণে, ফিউচাৰত আমি আকৌ চাব পাৰোঁ। তো চাইজ যদি ডাঙৰ হৈছে, তাত যদি খজুৱাই ইটচিং হয় যদি, বা তাৰ পৰা যদি ব্লিডিং হয় বা আলচাৰ হৈ গৈছে, বা আমি এটা চাইড বোলে সমান হৈছে, ইটো চাইড বোলে আনইকুৱেল হৈছে কিবা, গতিকে এইবিলাক হৈছে এইটোত হয়তো কেঞ্চাৰ।

0: মেলানোমাত কি হয়, বি চাইজটো কেতিয়াবা ডাঙৰ হৈ যায়, তিলটো দেখিব ডাঙৰ, সেইকাৰণে আমি
1: ডাঙৰ হৈ যায়।
0: ফটোগ্ৰাফিকেলি সেইটো মনত ৰখাটো উচিত, বা আমি নিজৰ স্কিনত বা যোন জেগাত কলা বস্তুবিলাক আছে সেইবোৰ ফটো মাৰি থৈ দিলো, তো বহুত দিন পিছলৈ, বছৰৰ পিছত, 3 বছৰৰ পিছত আমি কম্পেয়াৰ কৰিব পাৰোঁ যে আমাৰ ফটোটো একেই আছে নে ডাঙৰ হৈছে। ছাইডত এটা স্কেল ৰাখি দিলে হ'ল মেজাৰমেণ্টৰ কাৰণে, ফিউচাৰত আমি আকৌ চাব পাৰোঁ। তো চাইজ যদি ডাঙৰ হৈছে, তাত যদি খজুৱাই, ইটচিং হয় যদি, বা তাৰ পৰা যদি ব্লিডিং হয় বা আলচাৰ হৈ গৈছে, বা আমি এটা ছাইড বোলে সমান হৈছে, এইটো ছাইড বোলে আনইকুৱেল হৈছে কিবা, গতিকে এইবিলাক হৈছে এইটোত হয়তো কেঞ্চাৰলৈ কনভাৰ্ট হ'ব পাৰে। কেতিয়াবা ভৰিৰ আঙুলি মূৰতো এইবিলাক হয়, কলা কলা দাগ, কলা কলাটো যদি লাহে লাহে ডাঙৰ হৈ গৈছে, ব্লেক পিগমেণ্টেড আৰু বিলাক মেলানমাবিলাক, তো সেইটো তেতিয়াহ'লে মেলিগনেণ্ট মেলানমা হ'ব পাৰে। আৰু এটা হৈছে আনইউজুৱেল ব্লিডিং, ধৰি লওক পাইখানাৰ লগত তেজ গৈছে, বহুতে আমি পাইলছ পাইলছ কৰি থাকোঁ, কিন্তু কেতিয়াবা এইটো মানে কেঞ্চাৰো হ'ব পাৰে পাইখানা ৰাস্তা, বা পেচাবৰ লগত যদি বিবাদ গৈছে, পাথৰৰ কাৰণে হয়, কিন্তু সি মানে যিটো আমাৰ ইউৰিনেৰী ব্লাডাৰ, ইউৰেট্ৰা বা ইউৰোজেনাইটেল ট্ৰেক্ট, তাতো সেইটো কৰ্কট ৰোগ হ'ব পাৰে। আৰু মহিলাসকলৰ মাহেকীয়া যদি অনিয়ম হৈ যায়, ইন বিটুইন যদি ইন্ট্ৰামেনষ্ট্ৰুৱেল ব্লিডিং হয়, বা মাহেকীয়া কাৰোবাৰ বন্ধ হৈ গৈছে তাৰপিছত যদি ব্লিডিং হয়, বা পুৰুষ মহিলা সম্বন্ধৰ পিছত যদি ব্লিডিং হয়, এইবিলাক হৈছে কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। গতিকে অতি সোনকালে গাইনকলজিষ্ট এজনক দেখালি বা চাৰ্জন এজনক দেখালি যি যি প্ৰব্লেম হৈছে, তেতিয়াহ'লে আমি অতি সোনকালে গম পাওঁ যে কি হৈছে ভিতৰত। আৰু এটা আমি ৰিচেণ্টলি ধৰি লওক ফাৰ্ষ্ট লাষ্ট 6 মান্থত আমাৰ ৱেইট লছ হৈ গৈছে, আমি তেনেকুৱা ধৰণৰ একো ধৰি লওক ডায়েট কণ্ট্ৰলো কৰা নাই, এক্সাৰচাইজো কৰা নাই, কিন্তু আমাৰ ৱেইট লছ হৈ গৈছে। গতিকে সেই ভোক নলগা, ৱেইট লছ হোৱা, বা আগতে পেটত বিষ হৈ আছিলে, ভাল হৈ যায় গেষ্ট্ৰিক বুলি ভাবো, এতিয়া কিন্তু বিষ উঠিলে বিষটো থাকিয়ে যায়, গতিকে এইবিলাক হৈছে কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। আৰু এইবিলাক হ'লে অতি সোনকালে ডক্টৰক দেখাই পৰামৰ্শ
1: ল'ব লাগে। ছাৰে খুব সুন্দৰকে কৈছে, আচলতে এনে সৰু সৰু কিছুমান লক্ষণ আমাৰ দেহত দেখা দিয়ে, কিন্তু সেয়া আমি অৱজ্ঞা কৰোঁ, বা আমি ভাল হৈ যাব বুলি ভাবো, বা ঘৰুৱা কিছুমান পদ্ধতি আমি অৱলম্বন কৰোঁ, কিন্তু সেয়া আমাৰ কাৰণে মাৰাত্মকো হ'ব পাৰে। সেয়েহে আপোনালোকে এইসমূহ লক্ষণ যদি বিশেষভাৱে আপোনালোকৰ দেহত দেখিছে, তেনেহ'লে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়। আমি লক্ষণৰ কথা পাতিলোঁ, কেঞ্চাৰ কি সেই সন্দৰ্ভত জানিলোঁ। কেঞ্চাৰৰ কিছুমান ষ্টেজ আছে, প্ৰথম অৱস্থাত যদি কেঞ্চাৰ ৰোগীজনে চিকিৎসকৰ পৰামৰ্শ ল'লে, তেওঁৰ পাৰ্চেণ্টেজটো নিশ্চয়কৈ বাঢ়ি যায়। থাৰ্ড বা এনেকুৱা ধৰণৰ ফোৰ্থ ষ্টেজত যদি গুচি যায়, তেতিয়া ভবা হয় যে তেখেতৰ যিটো পাৰ্চেণ্টেজ আছে জীয়াই থকাৰ, বা তেওঁৰ লাইফৰ যিটো পাৰ্চেণ্টেজ কমি আহে। সেইসকল ৰোগীৰো আশা আছে, তেওঁলোকে যদি ভাল চিকিৎসা পায় তেওঁলোকো ভাল হ'ব পাৰে।
0: হয়, এনেকুৱা নহয় যে ষ্টেজ 3 বা ষ্টেজ 4 হ'লেই ভাল নহ'ব, সেইটোও নহয়। কেতিয়াবা ষ্টেজ 1ও বহুত এগ্ৰেছিভ হ'ব পাৰে, আকৌ আহি যাব পাৰে। ষ্টেজ 3 ষ্টেজ 4টো মানুহৰ বহুত ভাল হোৱা দেখিছোঁ, গতিকে আমি সদায় পজিটিভলি ভাবিব লাগিব। আৰু ট্ৰিটমেণ্ট আজি ডেভেলপ হৈ আছে, এভৰি 6 মান্থত ডেভেলপ হৈ আছে, নতুন মেডিচিন আহি আছে। এসময়ত ধৰি লওক টিবি বেমাৰটো এনেকুৱা আছিলে ভাল নোহোৱা টাইপ, কিন্তু এতিয়া আমাৰ মেডিচিন আছে সম্পূৰ্ণ ভাল হৈ যায়। এইডছ হ'লেও মানুহৰ আগতে বহুত ভয় আছিলে, এতিয়াও আমি দেখিছো বহুত এইডছ মানুহ ভালকে মেডিচিন চেডিচিন খাই ভাল ধৰণে আছে। আৰু আমি দেখি আছো ষ্টেজ 4 পেচেণ্টটো বছৰ বছৰ ধৰি ভাল হৈ আছে, গতিকে এইটো ভাগ্যৰ কথা। চাপোজ ষ্টেজ 3 হ'লে কোনোবা এটা বেমাৰত 50% মানুহ কিয়ৰ হয়, 50%ৰ আকৌ আহি যাব পাৰে, কিন্তু তেওঁৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে। গতিকে আমি মোৰ মতে যিখিনি এভেইলেবল ট্ৰিটমেণ্ট থাকে, যিখিনি সেই সময়লৈকে চাইণ্টিফিকেলি এষ্টাব্লিছ ট্ৰিটমেণ্ট হয়, আমি মানে ৰিফিউজ কৰিব নালাগে, ল'ব লাগে। ক'ব নোৱাৰি, তেওঁ হয়তো মিৰাকুল হ'ব পাৰে, ভালো হৈ যাব পাৰে, হৈছেও কি যিহেতু আমি দেখা পাইছো, গতিকে আমি সেই পজিটিভলি মানুহক আশাটো দিব পৰাটোৱেই মেইন কথা।
1: যিহেতু আপুনি দেখিছে ট্ৰিটমেণ্টৰ কথা যিহেতু আমি কৈছো, বৰ্তমান সময়ত যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ, কেঞ্চাৰ ৰোগৰ ট্ৰিটমেণ্ট কেনেধৰণৰ এডভান্স ট্ৰিটমেণ্ট আমাৰ ইয়াত আছে?
0: এটাই কথা কওঁ যে বাহিৰৰ দেশত বা বেলেগত, অসমৰ বাহিৰত যিবিলাক ট্ৰিটমেণ্ট আছে, আমাৰ অসমতো গোটেইবিলাক এভেইলেবল আছে, কিন্তু তাৰ আগতে আমি ডায়েগনচিছটো কেনেকৈ হয় সেইটো ৰাইজ মানুহে জনাটো বহুতে প্ৰয়োজন। কেঞ্চাৰৰ ডায়েগনচিছটো প্ৰথমতে মানুহজনৰ যিবিলাক তেওঁ চিমটম, তেওঁ লক্ষণবিলাক লৈ আহিলে একৰ্ডিংলি ডক্টৰে চাই পৰীক্ষা চৰীক্ষা যোনটো জেগাত তেওঁৰ হৈছে তাৰ সেই হিচাপত আমি পৰীক্ষা কৰিব দিওঁ। কেতিয়াবা এক্সৰে লাগে, কেতিয়াবা আল্ট্ৰাচাউণ্ড, কেতিয়াবা চিটি স্কেন, কেতিয়াবা এণ্ডস্কপি বা MRI এইবিলাক দৰকাৰ হয়। চ' তাৰপিছত সদায় কেঞ্চাৰ কনফাৰ্মেশ্যনৰ কাৰণে আমাক বায়'প্চি, বায়'প্চি মানে কি, যিটো টিউমাৰ আছে তাৰ পৰা সৰু এটা পৰ্চন এটা মাংস লোৱা যায়, সেইটো আমি তেতিয়া পেথলজিষ্টৰ ওচৰত পঠাওঁ। পেথলজিষ্টে চাই মাইক্ৰস্কোপৰ তলত, তেতিয়া তেওঁ কয় যে সেইটো কেঞ্চাৰ আছে নে

0: চ' সেইটো হৈছে এটা ফাইনেল ডায়েগনচিছ। আৰু লগতে আমি কিছুমান ব্লাড টেষ্ট কৰোঁ, ব্লাড টেষ্টতো আমি মাৰ্কাৰ কিছুমান চাওঁ, সেই মাৰ্কাৰবিলাক বাঢ়িলেও আমি গম পাওঁ, যেনে অভেৰী কেঞ্চাৰ হ'লে CA125 বুলি কয়, গতিকে সেই মাৰ্কাৰবিলাকো আমি লগতে পৰীক্ষা কৰোঁ। কিন্তু কথা হ'ল, বহুত মানুহে আকৌ বায়'প্চি কৰিব নিবিচাৰে। ব্ৰেষ্টত এতিয়া টেমুনা এটা আছে, আমি আল্ট্ৰাছ'ন'গ্ৰাফিকেলি চালো বা মেমোগ্ৰাফি কৰিলো, তাৰপিছত আমি সেইটোৰ পৰা বায়'প্চি কৰিব লাগে। এটা হয় FNAC, মানে নিডল এটা দি চাই পেলাই তাৰ পৰা ব্লাড লৈ পৰীক্ষা কৰা যায়। আৰু এটা হ'ল কোৰ নিডল বায়'প্চি। কোৰ মানে এই ৰিফিল বিলাক যে থাকে, ৰিফিলৰ চাইজৰ সমান এটা বেজী থাকে, আল্ট্ৰাছাউণ্ড দি চাই সেইটোত ফ'কাছ কৰি আমি তাৰ মাজৰ পৰা এটা টিচু লৈ অহা হয়, টিউমাৰ টিচু, সেইটো মাইক্ৰস্কোপৰ আণ্ডাৰত পৰীক্ষা কৰা। কেতিয়াবা আমি বায়'প্চি, পাঞ্চ বায়'প্চি, মুখত ধৰি লওক ঘাঁ আছে, ডাইৰেক্ট পাঞ্চ লওঁ, বা কেতিয়াবা আমি ইনচিচন দি চাৰ্জিকেল ব্লেডেৰে কাটিও বায়'প্চি লোৱা হয়। গতিকে মানুহৰ এটা ভাৱ আছে যে বায়'প্চি কৰিলে বেমাৰটো স্প্ৰেড হয় বুলি ভাবে। গতিকে মই সকলোকে, শ্ৰোতাকে ক'ব বিচাৰোঁ যে বায়'প্চি কৰিলে বেমাৰ স্প্ৰেড নহয়, আৰু বৰঞ্চ আমি সোনকালে গম পাওঁ, আৰু গম পালে আমি ট্ৰিটমেণ্টটো সোনকালে আৰম্ভ কৰিব পাৰোঁ, গতিকে ৰোগীজনৰ কাৰণেহে ভাল হয়। গতিকে এই ভুল ধাৰণাটো ল'ব নালাগে। তাৰপিছত আমি ষ্টেজিং কৰা যায়। ষ্টেজিঙৰ কাৰণে আমি প্ৰয়োজন সাপেক্ষে আমি CT বা MRI কৰোঁ, আৰু আজিকালি এটা স্কেন ওলাইছে, PET CT স্কেন। PET CT স্কেনটোৱে হোল বডি স্কেন কৰে, চবকে নালাগে। আমি Stage 1, Stage 2 মোষ্ট অফ দ্য কেঞ্চাৰত নালাগে, Stage 3 বা 4 আমি কৰোঁ। মানুহে আহি কয় ডক্টৰ মোক এটা পেট স্কেন কৰি দিয়ক, মানে সেইফালে সেইটো দামীও হয়, বহুতে 20-25 হাজাৰ কষ্ট হয় 100 জন পেচেণ্টৰ। আমি জানো যে ধৰি লওক ষ্টেজ যদি 1 বা 2 হয়, হাৰ্ডলি 3-4 জনৰ পজিটিভ আহিব পাৰে পেট, গতিকে আননেচেচাৰী আপুনি ধৰি লওক 94 জনক কৰিলে, পইচাটো আপোনাৰ ৰিচোৰ্চটো আননেচেচাৰী গ'ল। গতিকে সেইকাৰণে ডক্টৰে যেতিয়া কয় তেতিয়াহে কৰাব লাগে, আমি নিজেই ক'ব নালাগে যে PET CT স্কেন। তাৰপিছত বোন স্কেনো এটা আছে, চ' এইবিলাকে আমি গম পাওঁ, আমি প্লেন কৰিব পাৰোঁ। গতিকে এইবিলাক জনাৰ পিছত আমাৰ কেঞ্চাৰবিলাক এটা ষ্টেজ দিয়া হয়। আমাৰ ভাৰতবৰ্ষতো আছে, বা আমি কিছুমান বাহিৰৰ প্ৰট'কলো আমি ফ'ল' কৰোঁ, NCCN গাইডলাইন বুলি কয়, সকলোৱে সেইটোৱে ফ'ল' কৰে। তাৰ হিচাপত এটা ষ্টেজিং হয়, এটা লিখা আছে ষ্টেজিং, আমাৰ বুকলেট আছে যে ইমান চাইজ হ'লে, ইমানখিনি টেষ্ট ৰিপৰ্টত এনেকুৱা হ'লে এইটো এইটো ষ্টেজ হ'ব, আৰু এই ষ্টেজটোৰ কাৰণে এইকেইটা এইকেইটা ট্ৰিটমেণ্ট হ'ব, চাৰ্জাৰীয়ে হওক, কেমোথেৰাপিয়ে হওক, ৰেডিঅ'থেৰাপিয়ে হওক, আৰু একৰ্ডিংলি তেনেকে ট্ৰিটমেণ্ট কৰা যায়। মেডিচিনো ধৰি লওক বহুত মেডিচিন আছে, কোনোবাই ধৰি লওক এইকেইটা মেডিচিন বেষ্ট হ'ব বুলি দিয়া যায়, কেমোথেৰাপি কথা ক'লো, গতিকে ট্ৰিটমেণ্টবিলাক ফিক্স, আউটচাইড ইণ্ডিয়া গ'লেও ট্ৰিটমেণ্ট ফিক্স, ট্ৰিটমেণ্ট চেঞ্জ নহয়। গতিকে ট্ৰিটমেণ্ট আমাৰ যি লাগে চব আছে। আমাৰ আপুনি যদি ব্ৰেইনৰ হ'লেও আমাৰ ব্ৰেইন টিউমাৰৰ চাৰ্জাৰী হয়, বা মুখমণ্ডলৰ হেড এণ্ড নেক যেনেকুৱা ধৰণৰ কৰ্কট ৰোগ হয় তাত চাৰ্জাৰী হয়। আমি ৰিকনষ্ট্ৰাকশ্যনত আগতে আমাৰ চেলেঞ্জেছ আছিলে, চাপ'জ মুখৰ এইখিনি এৰিয়াতে কেঞ্চাৰ হ'ল, এতিয়া আমি মেণ্ডিবুলটো অপাৰেশ্যন কৰি উঠাই দিলে মানুহৰ মুখটো সোমাই যায়, সেইটো প্লাষ্টিক চাৰ্জাৰী লাগে। আমাৰ বহুত দিন এইটো চাৰ্জাৰী নাছিলে, কিন্তু মই শিলচৰত থাকোঁতে মোক আমাৰ ডক্টৰ ৰবিকানন, আমাৰ এজন মেক্সেচি এৱাৰ্ডি পদ্মশ্ৰী, তেখেতে ক'লে যে এই চাৰ্জাৰীটো কৰিবলৈ হ'লে আমাৰ ইয়াত বহুত প্ৰয়োজন আছে, যে গৈ পেলাই এইটো শিকি অহাটো বহুত প্ৰয়োজন, আৰু মই গোটেই হস্পিটেল চাব লাগে মই নোৱাৰিছো, তুমি গৈ এইটো শিকি আহা। গতিকে মোক তেওঁ লুধিয়ানাত পঠালে, লুধিয়ানাত মই থাকি প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টত এইটো আমি শিকি, আমি ঢেৰ প্লাষ্টিক চাৰ্জাৰী, তেতিয়া আমি ফ্ৰী ফ্লেপ বুলি কয় মাইক্ৰ'ভাস্কুলাৰ, আমি হাতৰ পৰা নি মুখত লগাওঁ, ভৰিৰ পৰা নি মুখত লগাওঁ, তেওঁ এতিয়া আৰু বহুত কেইজন চাৰ্জন আহিলে, প্লাষ্টিক চাৰ্জাৰীও ডেভেলপ হৈছে, গতিকে সেইবিলাক চাৰ্জাৰী এতিয়া আজিকালি আমাৰ ইয়াত চবেই হয়। তাৰপিছত খাদ্য নলী অপাৰেশ্যন যিবিলাক হয় সেইবিলাক আমাৰ ইয়াত আছে, চৰকাৰীটো আছে। তাৰপিছত ইয়াৰ বাহিৰেও কেমোথেৰাপি, যি কেমোথেৰাপিয়ে নহওক, সকলো কেমোথেৰাপি ইয়াত আছে। বোন মেৰু ট্ৰেন্সপ্লেণ্টটো আমাৰ নাছিলে, কিন্তু আজিকালি আমাৰ বোন মেৰু ট্ৰেন্সপ্লেণ্টটো হয়। গুৱাহাটী মেডিকেল কলেজত আমাৰ প্ৰফেচাৰ ডক্টৰ জিনা ভট্টাচাৰ্য বাইদেউৰ নেতৃত্বত বহুতখিনি চলি আছে, বি বৰুৱাটো হয়, ডক্টৰ আছিফ ইকবাল জুলি আছে তেখেত। গতিকে এইকেইটা নোহোৱা কাম আছিলে, এইকেইটাও আমাৰ বৰ্তমান অসমত হয়, হৈ আছে। গতিকে মই নাভাবোঁ, প্ৰটন যিটো থেৰাপি, ৰেডিঅ'থেৰাপি, সেইটো এটা অলপ খৰচাৰ এটা থেৰাপি হয়, ভাৰতবৰ্ষতো অহা বেছিদিন হোৱা নাই, এপল'ত আছে, ৰিচেণ্টলি টাটাটো কৰিছে, আমাৰ অসমতো কথা ওলাই আছে, হয়তো আহি যাব পাৰে অলৰেডি। গতিকে কিন্তু এটা ৰেডিঅ'থেৰাপিতে মোৰ বন্ধু এজনক প্ৰায় 25 লাখ নে কিমান দিব লগা হয়। গতিকে আমাৰ মানুহৰ যিখিনি লাগে ৰেডিয়েশ্যন, সেইখিনিয়ে মেইন পাবলৈ পালো মই ভাবিছো যথেষ্ট।
1: প্ৰটন
0: থেৰাপি হলে সেইটো আমাৰ অসমৰ মানুহৰ কাৰণে সেইটো ভাগ্যৰ কথা হ'ব, গতিকে মই নাভাবো আমাৰ হ'ব লগা চববিলাকেই আছে।
1: ডেভেলপমেন্ট আমাৰ অসমত বহুত হৈছে এই ক্ষেত্ৰত,
0: হয় হয়,
1: আৰু সেয়েহে ৰোগীসকলে ইমান চিন্তা কৰাৰ কথা নাই যে তেওঁলোকে বাহিৰতেই যাব।

0: লাগিব, অসমতো আছে, আপোনালোকে অসমতো ইয়াৰ ট্ৰিটমেণ্ট ল'ব পাৰে খুব সুন্দৰভাৱে। ছাৰ, এতিয়া যিহেতু আপুনি কৈছে খৰচৰ কথা, সকলোৰে মনত এটাই কথা আহে, খৰচ কিমান হ'ব, ট্ৰিটমেণ্টত বহুত খৰচ হ'ব পাৰে। এনে কোনো চৰকাৰী আঁচনি বা এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আছে নেকি কেঞ্চাৰৰ ক্ষেত্ৰত, যাৰ জৰিয়তে ৰোগীসকলে সকাহ?
1: চৰকাৰী আঁচনিটো আছে, আয়ুষ্মান বুলি এটা আছিলে
0: হয়
1: নহয় কাৰ্ড,
0: হয়
1: সেইটো আগতেতো প্ৰাইভেটতো ৰেডিয়েশ্যন চেডিয়েশ্যন আছিলে।
0: হয়
1: মই আগতে এবাৰ মই কৈছিলোঁ যে এইটো চাই চাই দিলে ভাল আছিলে, কিন্তু আজিকালি প্ৰাইভেটত বন্ধ। কিন্তু ট্ৰিটমেণ্টখিনি ধৰি লওক ৰেডিয়েশ্যনে হওক কেমোৱে হওক, সেইখিনি চৰকাৰৰ ফালৰ পৰা আছে। আমাৰ খালি লগত আয়ুষ্মান কাৰ্ডটো লাগিব,
0: লাগিব।
1: বহুত আমাৰ মানুহে লোৱাই নাই,
0: নিশ্চয় এইটো
1: গতিকে সেই
0: বহুতে
1: কাৰ্ডটো
0: লয়।
1: লোৱা উচিত। আমাৰ এতিয়া বহুতকেইটা ACCFOৰ চেণ্টাৰ আছে য'ত ধৰি লওক আজিকালি কেমোথেৰাপি দিয়ে, ৰেডিঅ'থেৰাপিও দিয়ে, কিন্তু চাৰ্জাৰী ধৰি লওক সেইটো ডেভেলপ হোৱা নাই, সেইটো এটা চেলেঞ্জেছ আছে। কিন্তু বহুতকেইটা চেণ্টাৰ অলৰেডি খোলা হৈছে যে, আৰু খৰচা ধৰি লওক মেডিচিন এণ্টিবায়'টিক্সক মিলি আৰামত এটা ডাঙৰ এটা বাজেট হৈ যায়,
0: হৈ যায়।
1: গতিকে অভিয়াছলি খৰচাটো অলপমান হৈ যায়। কিন্তু আমি জেনেৰেল যিবিলাক কমন চাৰ্জাৰী কৰি থাকোঁ, ইমিডিয়েটলি যাব পাৰোঁ, সেইবিলাকত খৰচা কম।
0: খৰচা কম হয়,
1: আল্টিমেটলি সেইবিলাক কোম্পানীবিলাকতকৈ আল্টিমেটলি আপুনি পে'মেণ্টটো কৰিব লাগে,
0: হয় হয়
1: লাগে যে হস্পিটেলে লৈছে এইটো নহয়। আৰু আপুনি ষ্টেপলাৰ, এটা ষ্টেপলাৰৰ দাম একচুৱেলি 20ৰ পৰা 19 হাজাৰ, আগতে আমি 4-5 হাজাৰ পাইছিলোঁ। এতিয়া সেইকাৰণে ধৰি লওক চৰকাৰত হ'লেও ফ্ৰী দিব দিগদাৰ, সেইকাৰণে আয়ুষ্মানৰ থ্ৰুৱেদি এটলিষ্ট ৰেভিনিউটো জেনেৰেট হয়।
0: আৰু সেইকাৰণে আয়ুষ্মান কাৰ্ডৰ আচলতে প্ৰয়োজন আছে। যিসকল শ্ৰোতাই শুনি আছে বা যাৰ আয়ুষ্মান কাৰ্ড বৰ্তমানো নাই, তেওঁলোকে এই কাৰ্ডটো বনাই লোৱা
1: বনাই
0: আচলতে
1: লোৱা উচিত
0: উচিত।
1: হয়।
0: আৰু লগতে ছাৰ, নিশ্চয় নিজৰ ইঞ্চুৰেঞ্চ কৰি লোৱাটো নিশ্চয়
1: মইতো প্ৰত্যেককে কওঁ যে চৰকাৰে যিখিনি ছাপোৰ্ট দিছে সেইটোতো ভাল কথা, কিন্তু প্ৰত্যেকেই আমাৰ হেলথ ইঞ্চুৰেঞ্চ থাকিব
0: হেলথ
1: লাগে,
0: ইঞ্চুৰেঞ্চ থাকিব লাগিব।
1: ইমাৰ্জেঞ্চি কাৰণে লাগে। আমাৰ যদি ইঞ্চুৰেঞ্চ থাকে তেতিয়াহ'লে সেইখিনি আমি লগে লগে গৈ
0: কৰিব পৰা যায়।
1: 15-20 হাজাৰ দিলে আপুনি 2-3 লাখ টকা আৰামত ইঞ্চুৰেঞ্চ এটা
0: হয়
1: পাই
0: হয়
1: যাব,
0: আচলতে
1: আপোনাৰ ফেমিলি
0: এইকেইটা
1: প্ৰটেক্টেড হয়,
0: বহুতকৈ বহুত প্ৰয়োজন,
1: বহুত প্ৰয়োজন।
0: প্ৰতিটো পৰিয়ালৰ বাবে আচলতে
1: লাগে,
0: প্ৰয়োজন।
1: মই নিজে ডক্টৰ হয়, এতিয়া মই ইঞ্চুৰেঞ্চ নকৰাকে থকা নাই,
0: হয় হয়
1: যে কেতিয়া কেনেকে লাগে আমি ক'ব
0: হয়
1: নোৱাৰোঁ।
0: সেইটোৱে কথা, কাৰ কেতিয়া প্ৰয়োজন হয় সেইটো আমি একেবাৰে নাজানো। সেইকাৰণে আগতীয়াকৈ যদি এই
1: আগতে
0: সন্দৰ্ভত আমি ভাবোঁ,
1: হয়
0: তেনেহ'লে সেই সময়লৈ আমাৰ এই সন্দৰ্ভত চিন্তা কৰাৰ কোনো কাৰণ
1: আমি
0: নাই,
1: এতিয়া
0: বাট
1: আপুনি ধৰি লওক
0: ফাইনেন্সিয়েলটো সকলোৰে বাবে অকণমান
1: হয়, কিন্তু
0: অসুবিধা হয়।
1: আপুনি এটা চাওঁ, মানুহে আজিকালি ৰাইজে বাৰ্থডে কেনেকুৱাকে পাতে,
0: হয়
1: এনিভাৰ্চেৰী কেনেকে পাতে,
0: হয়
1: গতিকে সেইবিলাক পাতিব লাগে। কিন্তু তাতকে প্রায়োরিটি আপনার
0: হেলথ
1: ফেমিলিতে
0: ইন্স্যুরেন্স,
1: সিকিউর হওয়া, হেলথ ইন্স্যুরেন্স, হেলথ ইন্স্যুরেন্স তো লাগে। আর এটা মই কওঁ যে আমার টার্ম পলিসি বিলাক আমাক লাগে, আর তার লগত হৈছে কি এটা মাস্টার হেলথ চেকআপ।
0: এটো
1: মাস্টার হেলথ চেকআপ 40+ হওয়ার লগে লগে সবে
0: বছর
1: কৰিব লাগে, বছরত এবার। আপনি হয় বার্থডেতে করো বা এনিভার্সারি ডেটতে করো,
0: ঠিক
1: 40+
0: কৈছে।
1: হলে মেমোগ্রাফি এটা করা উচিত, বা পেপ স্মিয়ার সার্ভাইকেল স্মিয়ার পরীক্ষা কৰিব লাগে। তো এইখিনি মানুহে করা উচিত আৰু
0: কৰা উচিত,
1: কিছুমান কাম।
0: খুব সুন্দৰকৈ ছাৰে আচলতে কৈছে, আৰু এই ক্ষেত্ৰত শ্ৰোতাসকলেও গুৰুত্ব দিব বুলি আমি নিশ্চয়কৈ আশা কৰিছোঁ। ছাৰ, বৰ্তমান সময়তে কিন্তু শিশুৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে কৰ্কট ৰোগৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?
1: এতিয়া ধৰি লওক বহুত সময়ত আমি কেঞ্চাৰ কওঁ, আমি মাজতে আলোচনা নকৰিলোঁ কি কি কাৰণত কৰ্কট ৰোগ হ'ব পাৰে। তাৰ মই থুলমূলকৈ কওঁ যে ধপাত জাতীয় সামগ্ৰীটো হৈছে কৰ্কট ৰোগৰ 1/3 কেঞ্চাৰ, যিটো পুৰুষ মহিলাৰ ধপাত জাতীয় সামগ্ৰীৰ কাৰণে। ধপাত মানে যিকোনো ধৰণৰ হ'ব পাৰে, আপোনাৰ খৈনী হ'ব পাৰে, জৰ্দাপান, গুটকা, বিড়ি, চিগাৰেট, গতিকে যিকোনো ধৰণৰ। আৰু অকল যদি পুৰুষৰ ধৰে তেতিয়াহ'লে 50% কেঞ্চাৰ সেই ধপাত জাতীয় সামগ্ৰীৰ কাৰণে হয়। আৰু আমাৰ অসমত ধপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰটো বহুত বেছি, ভাৰতবৰ্ষত যদি চাই এৰাউণ্ড 28-29% মান, আমাৰ 48 এনেকুৱা হয়, কিছুমান কিছুমান জেগাত আমাৰ 60% মান পাইছেগৈ, ইউজ টু মোৰ দেন 15 ইয়াৰ্ছৰ এটা ছাৰ্ভেত এটা গম পোৱা গৈছে। তাৰ লগতে ধৰি লওক এলকহলো এটা কণ্ট্ৰিবিউটিং ফেক্টৰ আছে, স্পিৰিট, যিটো মুখত আমি 5টা S কওঁ, চাৰ্ভ টুথ, তাৰপিছত থাকিলে আপোনাৰ ইনফেকশ্যন, চিফিলিছে হওক বা বেলেগ ধৰণৰ ছেপচিছ এটা, সেইটো, আৰু এটা থাকিলে স্মকিং আৰু স্পিৰিট, এইকেইটা আমাৰ পৰীক্ষাত আমাৰ আগতে সদায় আমি মনত ৰাখিব লাগে যে এইকেইটা কাৰণত হয়। তাৰপিছত এলকহল ধৰি লওক আমাৰ খাদ্যনলীৰ পৰা আৰম্ভ কৰি লিভাৰ প্ৰব্লেম হ'লে, চিৰচিছ চিৰচিছ হ'লে লাহেকৈ তাত কেঞ্চাৰ ফৰ্ম কৰিব পাৰে। তাৰপিছত থাকিলে ইনফেকশ্যনৰ কাৰণত, ইনফেকশ্যনৰ হেপাটাইটিছ যিটো ইনফেকশ্যন হয়, সেইকাৰণে সেইবিলাক আমি ভেকচিন চেকচিন ল'লে আমি হয়তো সেইবোৰৰ পৰা আঁতৰিব পাৰোঁ। আৰু মহিলাৰ জৰায়ুৰ যিটো কৰ্কট ৰোগ হয়, মোৰ দেন 95% ধৰি লওক সেইটো HPV বুলি কয়, হিউমেন পেপিলোমা ভাইৰাছ।

0: এইচপিভি ইনফেকশ্যনৰ কাৰণে হয়।
1: হয়
0: আৰু এইচপিভিটো এনেকুৱা, আমি টেবুলত চো, হেণ্ডশ্বেক কৰোঁ, তেনেকুৱা মানুহৰ গাত লাগিব পাৰে। নট নেচেচেৰিলি বোলে আমি কিবা কিবি শ্বেয়াৰ কৰিলে হ'ব, তেনেকুৱা এনেকুৱা নহয়। চ' এইচপিভিৰ কাৰণে আজিকালি ভেকচিন ওলাইছে, 9 বছৰৰ পৰা দিব পাৰে। আগতে অকল ছোৱালীক দিয়া হৈছিলে, এতিয়া বয়স দিব পাৰে।
1: আচ্ছা
0: 9 বছৰৰ পৰা 15 বছৰ বা 14 বছৰ দুটা ড'জ দিব লাগে। আৰু সেইটো কিন্তু অট'মেটিকেলি মানুহৰ গাৰ পৰা নাইকিয়াও হৈ যায়, কিন্তু এটা পৰ্চন মানুহৰ কি হয়, সেইটো থাকি যায়। থাকি গ'লে সি লাহে লাহে লাহে লাহে কেঞ্চাৰলৈ হ'ব পাৰে। চ' সেইকাৰণে এতিয়া ভেকচিনেশ্যন ৰেটটো বহুত কম। আমাৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ড্ৰাইভ এটা দি আছে যাতে আমি সকলোকে ভেকচিনেট কৰিব পাৰোঁ। তাৰপিছত আমাৰ নাকৰ বেক চাইডে এটা নেজ'ফেৰিঞ্জিয়েল কেঞ্চাৰ হয়, ইনফেকশ্যন, সেইটো এপষ্টেইনবাৰ ভাইৰাছ বুলি এটা হয়, সেইটো আমাৰ নগালেণ্ড চগালেণ্ড চাইডত বহুত হয় সেইটো।
1: আচ্ছা
0: আৰু এটা হেলিকোবেক্টাৰ পাইলৰি বুলি আছে, আমাৰ পেটত ইনফেকশ্যন হয়, পথাৰৰ পুখুৰী পানী খালে সেইটোত ইনফেকশ্যন হয়, ষ্টমাকটো এট্ৰফি হয়। এট্ৰফি হ'লে তাৰ পৰা ধৰি লওক যিটো নৰ্মেল এচিড হ'ব লাগে, সেই এচিডিটো নোহোৱা হৈ যোৱাৰ কাৰণে তাত বিভিন্ন ইনফেকশ্যন হয়, পিএইচ টো বদলি যায়। সো স্টমাকত এটো এটা কারণ হয়
1: কারণ হবে।
0: ক্যান্সার কারণ। গতিকে এবিলাক বহুতখিনি ইনফেকশনের কারণে, ভাইরাল ইনফেকশনের কারণেও কর্কট রোগ হব পারে। আমার এনভায়রনমেন্টাল কিছু ফ্যাক্টর থাকে, আল্ট্রাভায়োলেট রেজ এক্সপোজার হব পারে, তার কারণে হব পারে। গতিকে এখানে বহুত সান এক্সপোজারটা আমি পরাপক্ষত বেশিকে মানে এভয়েড করব লাগে, কিন্তু এটা মর্নিং ধরি লোক 10টা 11টা বজাত এইটো কারণে লাগে, কিন্তু আননেসেসারি বেশিকে ধরি লোক সান এক্সপোজার নকরাটো ভাল।
1: করাই ভাল।
0: আৰু যেটো জেনেটিক বুলি কয়, জেনেটিক 5-10% মান ক্যান্সার ধরি লোক
1: জেনেটিক
0: জেনেটিক্যালি হব পাৰে। এটা শিশুসকলৰ কর্কট রোগটো আমাৰ তেনেকুৱা ধৰণে আপনি ডাইরেক্টলি কব নোৱাৰে এইটো কাৰণতে হয় বুলি। স্যার নর্মেলি বয়সীয়া মানুহসকলৰ হয়, শিশুসকলৰ খুব কমেই হয়। আৰু বয়সটো ধৰি লওক 50-60, যিমানে ধৰি লওক বয়সটো বাঢ়ি গৈ থাকে সিমানে কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়ি বাঢ়ি গৈ থাকে, ইয়ং এজত কম হয়। আৰু যিহেতু আমাৰ নাও এডেজ মানে কেঞ্চাৰ কিয় বাঢ়িছে বুলি এটা কাৰণ হৈছে সেইটো যে মানুহৰ লংজিভিটিটো বাঢ়ি গৈছে, গতিকে কেঞ্চাৰ ডিটেকশ্যন ৰেটটো বাঢ়ি গৈছে। সেইটো এটা এতিয়া প্ৰেগনেঞ্চি টাইমত যদি কিছুমান মেডিচিন কনচিভ হৈছিলে বা ৰেডিয়েশ্যন চেডিয়েশ্যন এক্সপ'জাৰ হৈছিলে, তেতিয়াহ'লে এটা ৰিস্ক হ'ব পাৰে। হয়
1: ছাৰ, সুন্দৰভাৱে আপুনি আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত কৈছে। যিহেতু আমাৰ সময়ো হৈ আহিছে, শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব?
0: হয়, আমি কথাৰ মাজেৰে আমি যথেষ্টখিনি কথা আমি কি কি কৰিব লাগে আমি এটা ক'লো। মই ভাবো আৰু দেই, পাৰ্চনেলি এটা ডিচিপ্লিন লাইফ হ'লে আমাৰ ভাল, চিষ্টেমেটিক হ'ব লাগে। আমি আমাৰ লাইফটো মানে জাষ্ট ৰাতিপুৱালে গধূলি হ'ল বুলি সময়টো পাছ হৈ যাব দিব নালাগে, আমাৰ লাইফটো আমাৰ কণ্ট্ৰলত থাকিব লাগে। গতিকে আমি চিষ্টেমেটিকেলি আমাৰ সময়খিনি আমি ভগাই দিব লাগে, আমি তাক অতিবাহিত কৰিব লাগে। বহুতত আমি এটা মোবাইলটো ল'লেই মোবাইলটো চাওঁতে চাওঁতে 1 ঘণ্টা 2 ঘণ্টা কেনেকে পাৰ হৈ গ'ল আমি গম নাপাওঁ। গতিকে আমি মই ভাবোঁ শিশুৱে হওক বা ডাঙৰে হওক এটা ডিচিপ্লিন মানি চলিব লাগে, যে মই শুই উঠিলোঁ এইখিনি এইখিনি মই কাম কৰিম। সেইটো আমি ৰেগুলাৰলি এটা হেল্থ ফিজিকেল মানে এক্সাৰচাইজ কৰিব লাগে। ফিজিকেল যিবিলাকে গাঁৱত থাকে, খেতি বাতি কৰে, কাম কাজ কৰে, তেওঁলোকতো কোনো কথা নাই, হৈয়ে থাকে। কিন্তু বাকী যিবিলাকে নহয়, এটা অল্টাৰনেট ডে হ'লেও ফিজিকেল এক্টিভিটি, খেলা ধূলাই হওক, কাম বন সেইটো কৰিব লাগে ৰুটিনলি, নহ'লে জিমতে হ'লেও যাব লাগে। তাৰপিছত খোৱাৰ ক্ষেত্ৰত আমি সদায় চাব লাগে যে আমি যিমান প্ৰয়োজন আমি সদায় তাতকৈ বেছি খাওঁ, আমি প্ৰয়োজনতকৈ বেছি খাওঁ, যিমান পেটত ধৰে সিমান খাওঁ। গতিকে যিমান পেটত ধৰে সিমান তেনেকৈ খাব নালাগে, খোৱাৰ এটা লিমিট থাকিব লাগে। বহুত ভাত খাই লাভ নাই, আমি অসমীয়া বুলি ভাতৰ থালটো লৈ চব্জি অলপ চলপ লওঁ, ভাত বেছিকৈ লওঁ, গতিকে উল্টা হ'ব লাগে, ভাত অলপ হ'ব লাগে, চব্জি তব্জি আমাৰ দালি মাছেই হওক বা কণীয়ে হওক বেছি হ'ব লাগে, ফল মূল খাব লাগে, গ্ৰীণ লিফ ভেজিটেবলছ হ'ব লাগে। ভাতত হেৰি হ'লে কি হ'ব, মানুহ পেটটো ডাঙৰ হ'ব, তাৰপিছত গাত গোটেই চৰ্বি জমা হ'ব, আৰু তাৰপিছত ক'ব যে ছাৰ আল্ট্ৰাচাউণ্ড কৰিছিলোঁ, মোৰ লিভাৰটো হেৰি আহিছে, কি ফেটি লিভাৰ আহিছে, গ্ৰেডটো আহিছে, একদম চিঞৰ বাখৰ কৰিব ধৰিলোঁ। আৰু আমি কণী খাব লাগে, এগ হোৱাই 3টামান এগ হোৱাই ডেইলি আমি হয়তো খাব লাগে। মই যে পেচেণ্টক কিমান কওঁ আপুনি অলপ কণী খাওক, বগা আমি অপাৰেশ্যনৰ কাৰণে মানুহক এলবুমিনটো ভাল লাগে হিলিঙৰ কাৰণে, মই যিমান পাৰোঁ এনকাৰেজ কৰোঁ আৰু হোল এগটো আপুনি এটামান খাওক, বাকীবিলাক ধৰি লওক আপুনি। গতিকে আমি যিমানে এক্সাৰচাইজ নকৰোঁ, ডায়েটটো আমাৰ বিৰাট প্ৰয়োজন, মুখেৰে আমাৰ কি সোমাইছে। আৰু লগতে আমি শোৱাটো 6-7 ঘণ্টা মিনিমাম আমি শুব লাগে, ৰেষ্ট হ'ব লাগে, আৰু লাইফটো এটা চিষ্টেমেটিক ৱেত আমি বেলেঞ্চ কৰিব লাগে। বাকীখিনি আমি হেল্থ ইঞ্চুৰেঞ্চ হওক, টাৰ্ম হওক বা হেল্থ চেকআপ হওক, সেইখিনি কথা পাতিলোৱে। গতিকে আৰু নিজকে যিমান পাৰে ষ্ট্ৰেছ ফ্ৰী কৰি ৰাখিব লাগে।
1: হয়, আচলতে এইটো কেৱল কৰ্কট ৰোগৰ বাবেই নহয়, প্ৰতিটো ৰোগৰ বাবেই আচলতে প্ৰয়োজনীয় কথা। খুব সুন্দৰভাৱে ছাৰে আজি এই সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক অৱগত কৰিছে, আৰু আমি আশা কৰিছো যে ছাৰে যি ধৰণৰ পৰামৰ্শ দিছে সেয়া আমাৰ শ্ৰোতাসকলে নিশ্চয় অৱলম্বন কৰিব।

0: আচলতে কেঞ্চাৰ মানে মৃত্যু নহয়, কেঞ্চাৰ হ'লে আপুনি জীয়াই থাকিব পাৰিব, বহু বছৰ জীয়াই থাকিব পাৰিব, আপুনি ৰোগৰ পৰা পৰিত্ৰাণো পাব পাৰিব। কেৱল প্ৰয়োজন হ'ব আপোনাৰ মনোবল আৰু আপুনি নিজক কেনেধৰণে কেয়াৰ লৈছে আৰু ট্ৰিটমেণ্ট লৈছে। ধন্যবাদ জনাইছোঁ ছাৰ, আজি আপুনি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু
1: ধন্যবাদ,
0: আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত অৱগত কৰিলে।
1: ধন্যবাদ, থেংক ইউ।
0: শ্ৰোতাই ইমান পৰে স্বাস্থ্য ধন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে গুৱাহাটীস্থিত কুমাৰ নাৰ্ছিং হোমৰ চাৰ্জিকেল অংকলজিষ্ট ডাক্তৰ যদুনাথ বুঢ়াগোহাঁয়ে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আলোচনা কৰিবলৈ লৈছোঁ এটি বিষয়, ভূমিকম্পৰ কাৰণ আৰু আমাৰ সজাগতা। এই বিষয়ে আজি আমাক কিছু কথা জনাব তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা মঞ্জুৰাণী বৰাই। আমি তেখেতক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: আমি সকলোৱে এতিয়া শুনিয়ে আছোঁ যে অসমত এটা ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, বা অসমখন এনেও ভূমিকম্প প্ৰৱণ অঞ্চল বুলিয়ে আমি সদায় জানি আছোঁ। গতিকে এই সম্পৰ্কে আমি কিছু সজাগ হোৱাটো ভাল, নহয় জানো? প্ৰথমতে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, ভূমিকম্প কিয় হয় আৰু ইয়াৰ প্ৰধান কাৰণসমূহ কি কি?
1: হয়, ভূমিকম্প হৈছে পৃথিৱীৰ ভূপৃষ্ঠ হঠাতে কঁপি উঠা এক প্ৰাকৃতিক পৰিঘটনা। কিন্তু প্ৰশ্ন হয়, ভূমিকম্প কিয় হয়? এতিয়া আমাৰ পৃথিৱীৰ কঠিন যিটো খোলা আছে তাত কিছুমান প্লেট আছে যাক কোৱা হয় টেকটনিক প্লেটছ। আমাৰ ইয়াতে 7খন ডাঙৰ প্লেটছ আছে, সেই প্লেটবোৰ মুভ কৰে। মুভ কৰে মানে প্লেটৰ তলতে ঠিক আছে নস্ফিয়াৰ বুলি এটা জুলীয়া পদাৰ্থৰ আছে, তাৰ ওপৰত সেই প্লেটছবোৰ আছে। সেই প্লেটবোৰ যেতিয়া মুভ কৰে তেওঁলোকৰ তেতিয়া তাত শক্তিৰ সঞ্চয় হয়, লৰচৰ কৰে। তাৰমানে তেতিয়া সেই প্লেটবোৰৰ আকৌ তিনিটা ধৰণে মুভ কৰে, কিছুমান কনভাৰ্জিং মুভমেণ্ট, আৰু কনভাৰ্জিং মুভমেণ্ট মানে ইখন প্লেট আৰু সিখন প্লেটৰ ওচৰলৈ চাপি আহে। কিছুমান আছে ডাইভাৰ্জিং মুভমেণ্ট আছে, আঁতৰি যায়, ইখন সিখনৰ পৰা আঁতৰি যায়। আৰু শ্লাইডিং মুভমেণ্ট, শ্লাইডিং মানে ইখনৰ পৰা সিখন পিছলি যায়। গতিকে যেতিয়া সেই তেনেকুৱা

0: ধৰণৰ মুভমেণ্ট হয় তেতিয়াই আমাৰ পৃথিৱীৰ উপৰিভাগটো কঁপি উঠে, আমি পৃথিৱীৰ উপৰিভাগত কম্পন অনুভৱ কৰোঁ আৰু সেয়াই ভূমিকম্প, সেয়াই আচলতে ভূমিকম্প
1: হয়। মানে এই পৰিঘটনাবোৰ হ'লেই ভূমিকম্পৰ উৎপত্তি হয়।
0: আৰু তাৰোপৰি সৰু সৰু কিছুমান কাৰণ থাকিব পাৰে, যেনেকে ধৰক আগ্নেয়গিৰিৰ উদগিৰণ, তাৰপিছত কিছুমান ডাঙৰ যদি খান্দা যায় মাটিভাগত, তেতিয়া সেইটো ইমান বেছি ডাঙৰ ইম্পেক্ট নহয়, সেইটো বহুত সৰু এৰিয়া এটা কভাৰ কৰি পেলাই মানে কম্পনৰ অনুভৱ কৰোঁ, তাৰ ইণ্টেনচিটিও বহুত কম হয়, গতিকে সেইটো একদমেই সৰু। কিন্তু ডাঙৰ যেতিয়া প্লেটছবিলাক মুভমেণ্ট কৰে তেতিয়া কিন্তু সেইটো আমি ডাঙৰ এটা ভূমিকম্পৰ জোকাৰণি আমি পাওঁ।
1: মাটি খান্দিলেও হয় নহয়?
0: হয় হয়, মাটি যেতিয়া খান্দা যায়
1: মানে
0: গভীৰভাৱে খান্দিলে, যেনেকে মানে বৃহৎ জলাধাৰৰ কাৰণে যেতিয়া খান্দা যায় তেতিয়া হয়তো এটা এৰিয়া কম্পন হ'ব পাৰে।
1: এতিয়া ভূমিকম্পৰ আগতীয়াকৈ কোনো সতৰ্কবাণী পোৱা সম্ভৱনে? আমি জানিব পাৰোঁনে ভূমিকম্প কেতিয়া হ'ব?
0: হয়, এইটো মানে মাজে মাজে শুনা যায় যে আমাৰ তাৰিখে এনেকুৱা ভূমিকম্প, সেইটো আচলতে বৰ্তমান সময়ত বিজ্ঞানৰ কোনো ধৰণৰ তেনেকুৱা সতৰ্কবাণী কৰাৰ সেইটো সম্ভৱ নহয়। কেতিয়া হ'ব, কোন সময়ত হ'ব আৰু কিমান শক্তিশালী হ'ব, এই তিনিটা কথা আগতীয়াকৈ নিৰ্ভৰযোগ্যভাৱে ক'ব নোৱাৰি। কিছুমান আছে, সৰু সৰু কিছুমান কথা আছে, ধৰক ভূগৰ্ভৰ পানীৰ পৰা যেতিয়া ৰেডন আদি গেছৰ পৰিমাণৰ পৰিৱৰ্তন হয় তেতিয়া মানে কোৱা যায় যে ভূমিকম্প হ'ব পাৰে। তাৰোপৰি কোৱা যায় কিছুমান জন্তুৰ অস্বাভাৱিক আচৰণ, তাৰপিছত মাটিৰ চাপ বা বৈদ্যুতিক চুম্বকীয় বৈশিষ্ট্যৰ কিছু পৰিৱৰ্তন হ'লে এইবোৰ কোৱা যায়। কিন্তু সমস্যাটো হ'ল কি, এইবোৰ হৈছে বহু সময়ত ডাঙৰ ভূমিকম্প নোহোৱাকৈও ঘটে আৰু কেতিয়াবা সেইবোৰ ঘটিলেও নহ'ব পাৰে, গতিকে কোনো ধৰণৰ নিশ্চিত নহয়।
1: মানুহে ধৰক বেছিকৈ কুকুৰ বা জীৱ জন্তুৱে চিঞৰ বাখৰ কৰিলে হয় বুলি আগৰ পৰা এটা প্ৰচলিত
0: আছে, মই সেইটোৱে ক'লো, কেতিয়াবা মানে সেই ধৰণৰ আচৰণ কৰিলে ভূমিকম্প হ'বও পাৰে নহ'বও পাৰে,
1: বিভিন্ন কাৰণত
0: কৰিব পাৰে, তেওঁলোকে
1: মানে সতৰ্কবাণী
0: দিব পৰা নাই। কিন্তু সতৰ্কবাণী নিদি পেলাই আমি সজাগ হৈহে থাকিব লাগিব,
1: গতিকে সতৰ্কবাণী নহ'লেও আমি
0: যিহেতু
1: ভূমিকম্প প্ৰৱণ অঞ্চল,
0: আমি ভূমিকম্প প্ৰৱণ অঞ্চলত আছো, যিটো কোৱা হয় আমাৰ এই অঞ্চলটো নৰ্থ ইষ্টৰ যিটো অঞ্চল আছে সেইটো হৈছে আমাৰ জোন ফাইভত পৰে, মানে ভূমিকম্পৰ জোন কিছুমান আছে, জোন 1, 2, 3, 4, 5 আমাৰ জোন ফাইভ মানে ছিভিয়াৰ আৰ্থকৈ মানে 8.5 অলৰেডি আমাৰ হৈছে 1950ত, গতিকে আমি সদায় সজাগ হৈ থাকিব লাগিব যাতে আমি ভূমিকম্পক আমি ভূমিকম্পটো হ'বই কিন্তু আমি ধৰক
1: কেনেকৈ মোকাবিলা কৰিম,
0: কেনেকৈ মোকাবিলা কৰিম। হয় নিশ্চয়।
1: এতিয়া আপুনি এতিয়া ক'লে আমি সাৱধান হোৱাটো বা সজাগ হোৱাটো, এতিয়া ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত থাকিলে আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আমি যদি ঘৰৰ ভিতৰত থাকোঁ ভূমিকম্পৰ সময়ত?
0: হয় হয়, আমি যদি ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত থাকিলে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি ড্ৰপ কভাৰ এণ্ড হোল্ড অন। ড্ৰপ মিনছ আমি পৰি যোৱা আৰু নিজে কাভাৰ মিনছ আমি মূৰটো, যেনেকৈ ধৰক মূৰ আৰু ডিঙিটো আমি নিজে কাভাৰ কৰি ৰাখিব লাগে, তাৰপিছত হোল্ড অন মিনছ ক'ৰবাত ধৰি ৰাখিব লাগে। আৰু তাৰোপৰি আমি সেইখিনি সময়তে চাব লাগিব যাতে আমাৰ ওচৰত তেনেকুৱা ধৰণৰ ধৰক ডাঙৰ আলমিৰা বা কিবা ওপৰত তেনেকুৱা ধৰণৰ ডাঙৰ বস্তু যাতে খহি আমাৰ মূৰত নপৰে, সেইটোৰ ওপৰত আমি মানে সদায় সজাগ হৈ থাকিব লাগিব। আৰু সেইকাৰণে যিহেতু আমি কৈয়ে আছোঁ যে ভূমিকম্প প্ৰৱণ ৰিজিয়ন, গতিকে আমি সকলোৱে মিলি ঘৰখনৰ কোনখিনি জেগাত আমাৰ আটাইতকৈ ছেফ জেগা হ'ব সেইটো সকলোৱে মিলি পেলাই এটা আলোচনা কৰি পেলাই
1: সেইটো
0: ঠিক কৰি থ'ব লাগে। আৰু তাৰোপৰি সেইখিনি সময়ত আৰু এইটোতো কৈছোঁ ঘৰৰ ভিতৰত ধৰক এনেই ডাঙৰ বিল্ডিংবিলাক যেতিয়া থাকে মাল্টি ষ্টৰি বিল্ডিংবিলাক কেতিয়াও লিফ্টটো ব্যৱহাৰ কৰিব নালাগে সেইখিনি সময়ত, কাৰণ বিদ্যুততহে চলে লিফ্টটো, গতিকে সেইটো সময়ত কেনেবাকৈ যদি বিদ্যুৎ বন্ধ হৈ যায় সেইকে ত্ৰাসৰ সৃষ্টি হ'ব ন, তেওঁলোকৰ একো হেৰি নহ'লেও অলপ বেছি ভয়ত তেওঁলোকৰ বহুত বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া হ'ব। আৰু তাৰোপৰি সেই গ্লাছ জাতীয় য'ত থাকে বা এনেকুৱা দৰজাৰ ওচৰত তেনেকুৱা চৌকাতবিলাকৰ ওচৰত থকাটো অনুচিত ঘৰৰ ভিতৰত থাকিলে। হয়,
1: এনেই ঘৰৰ ভিতৰত যদিও আপুনি কৈছে সকলোৱে জনা এটুকুৰা জেগা ঠিক কৰি থ'ব লাগে, মানে সাধাৰণতে কেনেকুৱা জেগা ল'ব লাগে বাৰু?
0: সাধাৰণতে টেবুলৰ তল বা তেনেকুৱা মানে নিজক ধৰক কেনেকে ছেভ কৰিব পাৰি, মানে বিশেষকে নিজৰ মূৰটো বা ডিঙিৰ এই জেগাখিনি বিশেষকে সেইখিনি ছেভ কৰি ৰাখিব লাগিব আৰু তাৰপৰা একদম হোল্ড কৰি ৰাখিব লাগে,
1: কিবা এটা ধৰি
0: হোল্ড কৰি ৰাখিব লাগে, গতিকে সেই বস্তুটো খুবেই দৰকাৰী, ড্ৰপ কভাৰ এণ্ড হোল্ড অন। বিশেষকৈ আমি আচলতে এইখিনি ক্ষেত্ৰত আমিতো এতিয়া ঘৰৰ ভিতৰৰ কথাই কৈছোঁ,

0: সেইটো সময়তে আমাৰ আচলতে স্কুলবিলাকত বহুত ষ্টুডেণ্টবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক থাকে, তেওঁলোকক সেই সম্পৰ্কে ট্ৰেইনিং দিব লাগিব। তেওঁলোকৰ হাতত থকা বেগটোৱে যাতে তেওঁলোকে মূৰটো ধৰি ৰাখিব পাৰে সেইটোৰ ওপৰত তেওঁলোকক মানে মক ড্ৰিল ড্ৰিলবিলাক কৰাব লাগিব, যাতে তেওঁলোকে সেইখিনি সময়ত যাতে সেই প্ৰপাৰলি ইউজ কৰিব পাৰে।
1: এতিয়া ভূমিকম্পৰ সময়ত কেতিয়াবা কোনোবা বাহিৰতো থাকিব পাৰে, যান বাহনতো থাকিব পাৰে, নহয় জানো? তেতিয়া কি কৰা উচিত বাৰু?
0: হয়, যদি ভূমিকম্পৰ সময়ত গাড়ীত থাকিলে সাধাৰণতে কি হয়, পেনিক নহয়, জোৰে ব্ৰেকটো মাৰিব নালাগে, ডাঙৰকৈ ব্ৰেক মাৰি কোনখিনিত মাৰে, বিশেষকৈ ব্ৰিজৰ ওপৰত যদি থাকে নিশ্চয়কৈ অসুবিধা হ'ব না, ব্ৰিজখন সাধাৰণতে, সেইকাৰণে তেওঁলোকে লাহে লাহে গৈ পেলাই যাতে ওচৰত গছ বা বৈদ্যুতিক তাঁৰ বা খুঁটা নথকা জেগাত বা তাৰোপৰি পাহাৰৰ দাঁতি কাষৰীয়া যাতে নহয় সেনেকুৱা ঠাইত যাতে তেওঁলোকে ছেফলি ৰখিব পাৰে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। তাৰোপৰি ভূমিকম্প হৈ যোৱাৰ পিছতো যদিহে প্ৰবল ভূমিকম্প হয় তেতিয়াহ'লে সেই ৰাস্তা ঘাটত যেতিয়া ফাট ওলাব পাৰে তেওঁলোকেতো, কাৰণ প্ৰথম যেতিয়া যাব ৰাস্তাত যাওঁতেও তেওঁলোকে বহুত সতৰ্কতা অৱলম্বন কৰিব লাগে, কাৰণ ফাট থাকিব
1: পাৰে,
0: ফাট থাকিব পাৰে, গতিকে সেইটো সদায় মানে সজাগ হৈ থাকিব লাগে। হয়,
1: আৰু ভূমিকম্পৰ ক্ষয় ক্ষতি যদি কমাবলৈ বিচাৰে নাগৰিকে তেতিয়া আগতীয়াকৈ কিবা প্ৰস্তুতি চলাব পাৰে নেকি তেওঁলোকে?
0: হয়, ভূমিকম্পৰ ক্ষয় ক্ষতি কমাবলৈ হ'লে আমি প্ৰথমে আমি বিল্ডিংবিলাক যেতিয়া বনোৱা যায় বিল্ডিং নৰ্মছ আছে সেই নৰ্মছবিলাক সদায় ফ'ল' কৰিব লাগে। আচলতে এই আমি কি কৈছোঁ, আমি আৰ্থকুইকৰ কথা পাতি আছোঁ, আমি কেতিয়াও আৰ্থকুইকটো আমি নোহোৱা কৰিব নোৱাৰোঁ, প্ৰিভেণ্ট কৰিব
1: নোৱাৰোঁ,
0: প্ৰাকৃতিক দুৰ্যোগ, কিন্তু আমি তাৰ কাৰণে প্ৰিকশ্যন ল'ব পাৰোঁ। এতিয়া সেইকাৰণে যেতিয়া আমি বিল্ডিং কনষ্ট্ৰাকশ্যন কৰিম বিল্ডিং নৰ্মছবোৰ ফ'ল' কৰিব লাগিব, যিকোনো বিল্ডিঙেই হওক, আৰু ঠিক সেইদৰে ব্ৰিজ বনোৱাৰ ক্ষেত্ৰতো হওক বা সেইবোৰ হৈছে কিছুমান মিটিগেশ্যন টেকনিক্সবিলাক যাক কোৱা হয় ষ্ট্ৰাকচাৰেল এণ্ড নন ষ্ট্ৰাকচাৰেল। ষ্ট্ৰাকচাৰেল টেকনিকৰ ক্ষেত্ৰত আছে ধৰক আমি সেইবিলাক ধৰক বিল্ডিং নৰ্মছ বা কোড কিছুমান আছে সেইবোৰ আমি ফ'ল' কৰিবই লাগিব, আৰু সেইবোৰৰ সহায়ত মজবুত বিল্ডিং পাম, আৰু যিটোৱে হয়তো আমাক এই সময়ত আমাৰ ইঞ্জিঅ'ৰটো কমাব বা যিটো লছ হোৱাটো আমাক অলপমান কমাব।
1: হয়, মানে ঘৰবিলাক যদি ভূমিকম্প প্ৰতিৰোধী
0: হয়
1: তেতিয়া আমাৰ ক্ষয় ক্ষতিৰ পৰিমাণ হ্ৰাস হয়।
0: নিশ্চয়,
1: আৰু এনেকুৱা আগতীয়াকে নাগৰিকসকলে ক্ষয় ক্ষতি নহ'বলৈ আৰু কিবা নিজাববীয়া কিবা কৰিব পাৰে নেকি?
0: কৈছিলে সেইটো ট্ৰেইনিং কিছুমান ল'ব লাগে,
1: আচলতে
0: সকলোৱে ট্ৰেইনিংটো ল'ব লাগে, আৰু তাৰোপৰি ঘৰ বিশেষকৈ মানুহ ধৰক এটা কিট এটা বনাই ৰাখিব লাগে, কিটটো ধৰক ফাৰ্ষ্ট এইড থাকিব, তাৰপিছতে তেওঁলোকৰ ট্ৰছ লাইট এনেকুৱা ধৰণৰ বস্তু দি থৈ পেলাই ৰাখিব লাগে যিটো তেওঁলোকৰ সেই সময়টোত
1: জৰুৰী
0: হ'ব। তাৰপিছতে তেওঁলোকৰ খোৱা ড্ৰাই ফ্ৰুটছ কিছুমান ৰাখিব পাৰে, তাৰোপৰি নিজৰ কাপোৰ কেইটামান দুটামান কাপোৰো তেনেকৈ যদি ৰখা যায়, তাৰমানে সেইটো হৈছে আমি এটা নিজে এনেকুৱা হৈ যায় যে আমি এইটো দেখোন সদায় দেখি আছোঁ এই বস্তুটো, আৰু মানে সেই তেনেকুৱা ধৰণৰ হ'বগৈ নালাগে, যাতে সেই সময়ত আমি বস্তুটো ৰাখিছোঁ কিয়, আমাক যেতিয়া দৰকাৰ হ'ব তেতিয়াহে ব্যৱহাৰ কৰিম, গতিকে সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি আগতীয়া প্ৰস্তুতি কৰিব পাৰোঁ।
1: ধৰক কেতিয়াবা ভূমিকম্প হঠাৎ আহিলে যাতে হাততে পোৱাতে সেই বস্তুকেইটা লৈ পেলাই
0: নামিব পাৰে,
1: ঘৰ চৰ কেতিয়াবা বহুত বেছি ভাগিও যাব পাৰে,
0: খোৱা পানী তেতিয়া খোৱা পানীৰো অসুবিধা হৈ যায়, গতিকে আমি সেইখিনি কাৰণে অকণমান খোৱা পানীটোতো ধৰক আপুনি বটল বহুত দিন ধৰি ৰাখিব
1: নোৱাৰে,
0: কিন্তু সেইখিনি সময়ত আমি কৰিব পাৰি যে বটলত যদি আমি এনেই ধৰক আমি এনেও ঘৰখনত যেতিয়া বটল কিছুমানত পানী ৰাখি থওঁ, মানে সেই সময়ত যেতিয়া ভূমিকম্প হয় সেই সময়ত দৌৰা দৌৰি নকৰি পেলাই আমি যদি বিচনাটো থাকোঁ তেতিয়াহ'লে গাৰুটো দি পেলাই নিজক ছেফ কৰি পেলাই ৰাখিব পৰাটো আমাৰ মানে সেইটো হৈছে আমাৰ আটাইতকৈ ইণ্টেলিজেণ্ট কথা হ'ব সেইখিনি সময়ত। আমি ক'লো ধৰক টেবুলৰ তলটো
1: কৈছোঁ,
0: দৌৰা দৌৰি কৰিব নালাগে, ষ্টেয়াৰকেছ ব্যৱহাৰ কৰিব নালাগে, কাৰণ ষ্টেয়াৰকেছ কম্পেৰেটিভলি আপুনি যি ভয়ৰ কাৰণ হয়, গতিকে আৰু সেই কথাটো অকল আমি ঘৰৰ ক্ষেত্ৰতে নহয় স্কুলৰ ক্ষেত্ৰতো আমি সেইটো ষ্টুডেণ্টক সদায় ক'ব লাগে যে তোমালোকে, কাৰণ তেওঁলোকৰতো ষ্টাম্পেড হৈ যাব, কাৰণ এটা সৰু কৰিডৰ এটাৰকেছ
1: থাকিব,
0: সেই চিৰিয়েদি যেতিয়া সকলো ল'ৰা ছোৱালী বিশেষকৈ কণ কণ ল'ৰা ছোৱালীবিলাকক সেই চিৰিয়েদি যেতিয়া অহা যোৱা কৰিব মানে নামি আহিব তেতিয়াতো সৰু বাচ্চাবিলাক আৰু স্কুলবিলাকত সাধাৰণতে এইখিনি সময়তে এনেকুৱা কাৰণে এনেকুৱা ধৰণৰ হেৰিয়াত কি কৰিব লাগে, সৰু বাচ্চাবিলাকৰ কাৰণে মানে তলৰ ফ্ল'ৰটো গ্ৰাউণ্ড ফ্ল'ৰটো
1: ব্যৱহাৰ কৰিব লাগে। স্কুল কলেজ সকলোতে আচলতে এনেধৰণৰ প্ৰশিক্ষণৰ খুবেই দৰকাৰ,
0: খুবেই দৰকাৰ,
1: আজিকালি কৰিছে বাৰু চৰকাৰে,
0: কৰা যায় এৱাৰনেছ প্ৰতি বছৰে যাতে সেই হেৰি
1: সজাগতাটো,
0: কাৰণ প্ৰতি বছৰে ষ্টুডেণ্টবিলাক গৈ থাকে, গতিকে সেই প্ৰতি বছৰে যদি

0: শিক্ষানুষ্ঠানসমূহত যদি গৈ পেলাই এনেকুৱা প্ৰশিক্ষণ দিয়া যায়, তেওঁলোকে আহি পেলাই ঘৰতো ক'বহি তেওঁলোকৰ, গতিকে
1: লগতে ঘৰখিনিও সজাগ হ'ব,
0: ঘৰখিনিও সজাগ হ'ব পাৰে।
1: এতিয়া শেষত আপুনি আমাৰ শ্ৰোতাসকলৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে কিবা আহ্বান জনাব বিচাৰিব নেকি?
0: হয়, মোৰ প্ৰথম কথা হৈছে আমি যিহেতু ভূমিকম্প প্ৰবল অঞ্চলত থাকোঁ, গতিকে আমি ঘৰটো যেতিয়া বনাম আমি মজবুত কৰি বনাব লাগিব, আৰু ইমাৰ্জেঞ্চি কিট এটা আমি ৰাখিব লাগিব, আৰু এটা পৰিয়ালে প্লেন কৰি ৰাখিব লাগিব কোনখিনি জেগা আমাৰ সুৰক্ষিত হ'ম। তাৰোপৰি ফাৰ্ষ্ট এইড কিট এটা থাকিব লাগিব, তাৰপিছত নিয়মীয়া ড্ৰিলটো বহুতেই দৰকাৰী। এতিয়া আমি ভূমিকম্পৰ ক্ষেত্ৰত আমি নিজকে বচাই পেলাই ৰাখিব পাৰিম, যদিও ইঞ্জিয়ৰ হ'লেও আমি হয়তো মৃত্যুমুখৰ পৰা আমি নিজকে বচাই পেলাই ৰাখিব পাৰিম। ভূমিকম্পৰ ক্ষেত্ৰত আমি কিছুমান কোড আছে, ধৰক আমি সেইকেইটা ফ'ল' কৰিব পাৰোঁ। ছেভ লাইভছ, secure homes, act before the quake. আমি আমাৰ লাইফ ছেভিং কৰিব পাৰোঁ secure home, আমি এটা যদি
1: সুৰক্ষিত
0: সুৰক্ষিত ঘৰ বনাওঁ। তাৰপিছত আমি ক'ব পাৰোঁ যে awareness today, ছেফটি টুমৰো, আজি এৱাৰ হৈ থাকিলে আমি ভৱিষ্যতৰ কাৰণে আমি সুৰক্ষিত হৈ থাকিব পাৰিম।
1: সজাগ আৰু সুৰক্ষা,
0: সজাগ আৰু
1: সজাগতে সুৰক্ষা আনে না
0: আচলতে। হয় হয়, সেই বস্তুটোৰ প্ৰতি কনচাৰ্ণ, আপুনি কনচাৰ্ণ, সেইকাৰণে আপুনি জানে যে নিজক কেনেকে ছেফ কৰি ৰাখিব লাগিব। সেইখিনি কথাৰ পৰাই আমাৰ মাজত মানে সেই কথাবিলাক চৰ্চা হ'ব, গতিকে সেই বস্তুটো আমি সদায় ফ'ল' কৰিব লাগে। আৰু মক ডিলৰ ক্ষেত্ৰত কওঁ, ওৱান ড্ৰিল টুডে, ওৱান লাইফ ছেভ টুমৰো, আমি আজি যদি এটা ড্ৰিল কৰোঁ তেতিয়াহ'লে আমি অহাকালিৰ কাৰণে আমি
1: এটা জীৱন বচাব পাৰিম,
0: বচাব পাৰিম। হয়
1: হয়, ধন্যবাদ বাইদেউ, আপুনি কম সময়তে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ শ্ৰোতাসকলক জনালে। আশা কৰিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ শ্ৰোতাসকল সজাগ হ'ব আৰু সচেতন হৈ থাকিব, যিহেতু ভূমিকম্প এক প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াক আমি কোনেও বন্ধ কৰিব নোৱাৰোঁ, নহয় জানো? গতিকে সজাগতাইহে আচলতে সুৰক্ষা। পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানত ভূমিকম্প আৰু আমাৰ সজাগতা এই সম্পৰ্কে কিছু কথা শুনিলে। অনুষ্ঠানটিত আজি আমাৰ সৈতে আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা মঞ্জুৰাণী বৰা। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীত অনুষ্ঠান ফোন ইন গানে গানে।
3: এয়া আকাশবাণী তেজপুৰ, আৰম্ভ কৰিবলৈ লোৱা হৈছে ফোন ইন গানে গানে অনুষ্ঠানৰ আজিৰ খণ্ডটি। পুনতে আপোনাৰ বানপানীৰ খবৰৰ কথাই কিছু আমাক জনাওক, তাৰপিছত আমি গীতৰ অনুষ্ঠানলৈ
4: যাম। এবাৰ মানে জাজি নৈয়ে বহুত জুৰুলা কৰিলে, মানে গাঁওখন জাজি এলেকা বুলিয়ে নহয়, আপোনাৰ তিয়ক, আপোনাৰ চেলেংহাট, গোটেই আমগুৰি টাউনৰ পৰা গোটেই আপোনাৰ মানে গোটেই চাইডটো মানে হেৰি কৰি পেলালে আৰু, যিটো মানে ধৰক জাজি নৈ পাৰটো নাইতো, এবাৰ নগা পাহাৰ পৰা বৈ অহা পানী মানে ঢলে, মানে বুৰাই পেলালে, বহুত মানে ধ্বংস কৰিলে। আমাৰ খাটোৱাল গাঁওখনৰ কথাই কৈছো, খাটোৱাল
3: এতিয়া যিহেতু সাহায্য সামগ্ৰী বিতৰণ কৰিছে, গতিকে এই সাহায্য সামগ্ৰী যথেষ্ট হৈছেনে বাৰু?
4: যেনেকে পাব লাগে তেনেকে হোৱা নাই। এতিয়া ধৰক এতিয়া 15,000, 15,000টো ধৰক ষ্টেট বেংকৰ যিখিনি পাইছে, কিছুমান ষ্টেট বেংকৰ 15,000টো পোৱা নাই, আৰু এতিয়া 15,000তকৈ মানুহ বেছি ক্ষতি হৈছেতো আপোনাৰ, বিশেষকৈ জাজি অঞ্চলৰ কথাই কৈছো বাৰু।
3: বাৰু, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
4: ভূপেন হাজৰিকাৰ কণ্ঠৰ মানুহে মানুহৰ বাবে গীতটো শুনিব বিচাৰিছো। গীতটো মোৰ ধেমাজি মানুহৰ দাদাজন আছে, এই অৰুণ হাতীবৰুৱা আৰু যোগেশ্বৰ শইকীয়া আৰু ৰিন্দুমণি কিশোৰৰ গীতটো উৎসৰ্গা কৰিলো আৰু।
3: বাৰু, ধন্যবাদ জনালো আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে, আৰু আপোনাৰ পৰামৰ্শই আমাক সদায় সচেষ্ট কৰে। বাৰু, পুনৰ ধন্যবাদ জনাই গীতটি শুনাবলৈ লৈছো।
4: ধন্যবাদ,
3: ধন্যবাদ।

0: হেল্ল'
1: হেলো
0: হয়
1: হেলো হয়
0: হয়
1: নমস্কাৰ ছাৰ,
0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে।
1: মই অমল বসুমতাৰী ক'লো ৰঙাপাৰাৰ পৰা।
0: হয় ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী। হয় হয় আমাৰ
1: হয়
0: নিয়মীয়া শ্ৰোতাই, কিন্তু অলপ দিন
1: হয়
0: আপোনাৰ গেপ হ'ল নহয় জানো,
1: হয় হয়
0: বিৰতি
1: হয়
0: হৈছে।
1: ভালে,
0: বাৰু যি নহওক, আপুনি কেনে আছে?
1: মই বৰ্তমান ভালে আছোঁ, কেইদিনমান মানে অলপ ফ্ৰীকে আছোঁ মানে।
0: বাৰু, আপোনাৰ পৰা আমি জানিব পাৰিম নেকি আপুনি কেনেধৰণৰ কামত ব্যস্ত থাকে?
1: মইতো এনে ঘৰত খেতিৰ ব্যস্ত হৈ থাকো, আৰু ধানৰ খেতি আছে, আমাৰ চাহপাতত খেতি আছে, এইবিলাকতে মানে ব্যস্ত হৈ থাকো আৰু।
0: চাহ খেতিও আছে নহয় জানো। চাহ খেতি কেই হেক্টৰ মান মাটিত আপুনি কৰিছে?
1: আমাৰ 5 বিঘামান আছে।
0: মানে 1 হেক্টৰ নহলগৈ আৰু। যি নহওক, ভাল লাগিলে। আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: আজি মই এটা হিন্দী গীত,
0: হিন্দী গীত নহয় জানো,
1: হয়
0: কাৰ গীত শুনিব?
1: মই হাম হে বে মিছাল চিনেমাখনৰ পৰা এটা যিকোনো গীত শুনাই দিলে হ'ব।
0: ঠিক আছে,
1: মোৰ লগত আছে বিমল বসুমতাৰী, ভাইকন মুণ্ডা, আৰু সঞ্জয় মুণ্ডা, গাগে ৰাভা, আৰু নিতু দেৱ, আৰু ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ, লাকি, দেৱাশিষ হাজৰিকা, আৰু শৰত দুৱৰা, পুতুল বৰুৱা, আৰু নীলোৎপল দুৱৰা, সকলোলৈকে মই গানটো মানে শুনাব বিচাৰিছো। আৰু দীপশিখা বৰা আৰু বৰকা পালিকা, কাঞ্চন হাজামলৈ গানটো উচৰ্গা হিচাপে দিলো।
0: হয়, আপোনাৰ লগত কথা পাতি ভাল লাগিল আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
1: হয়,
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন
0: ছাৰ,
1: ইন গানে কেনে?
0: হয় ছাৰ, মই লখিমপুৰৰ পৰা ক'লোঁ,
1: হয়
0: উত্তম দত্তই ক'লোঁ।
1: উত্তম দত্ত।
0: হয়
1: বাৰু,
0: হয়
1: দত্ত আমাৰ ঠিক একেবাৰে পুৰণিও নহয় আৰু একেবাৰে নতুনো নহয়, নহয় জানো?
0: হয় হয়
1: বাৰু, দত্তই আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
0: আজিও ছাৰ সংগীতা বৰঠাকুৰ গীত এটা শুনাই দিব।
1: সংগীতা বৰঠাকুৰৰ যিকোনো গীত?
0: হয় হয়
1: বাৰু, বৰ সুন্দৰ গীত কিছুমান আছে, আপুনি কি কৰে আমাক জনাব নেকি?
0: ছাৰ মই টমটম চলাওঁ।
1: টমটম, বাৰু
0: হয় হয়
1: সুন্দৰ। আপুনি খুব দিনৰে দিনটো ব্যস্ত হৈ থাকিব লাগে,
0: হয় হয়
1: গতিকে এতিয়াও চাগে টমটমতে ব্যস্ত আছে।
0: হয় হয় ৰাতিপুৱা প্ৰায় 8টামান বজাৰ পৰা ৰাতি 9টালৈকে থাকোঁ। হয় হয়
1: টমটমৰ ইনকাম বিলাক যদিও সুধিব নাপায় তথাপিতো সুধিছো যে কেনেধৰণৰ বাৰু?
0: এনে ভালে আৰু, প্ৰায় 1200-1300 টকা পৰে।
1: বাৰু, গাড়ীখনৰ যিটো মানে পৰিচালনা, এই ক্ষেত্ৰত খৰচ বৰচ কেনেধৰণৰ হয় বাৰু?
0: হয় হয়
1: বিশেষ এটা খৰচ নহয় জানো?
0: হয় হয়
1: বাৰু, আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
0: মোৰ লগতে জোনমণি দত্ত, যদুমণি দত্ত, ৰূপালী দত্ত, ৰুমি দত্ত।
1: বাৰু ঠিক আছে, আপোনালোক সকলোলৈকে ধন্যবাদ জনাই গীতটি শুনাবলৈ লৈছোঁ।
0: ধন্যবাদ।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পুনিন গানে গানে?
1: হয়, ফোন ইন গানে গানে নহয় জানো?
0: হয় হয়, আপুনি ক'ৰ পৰা কৰিছে, পুনতে পৰিচয় দিব।
1: মই গোলাঘাটৰ বেতিনি চাহ বাগিচাৰ পৰা কৈছো,
0: হয়
1: ৰমেশ পাত্ৰই।
0: হয় হয়, পাত্ৰ ভালে আছে আপুনি?
1: ভালে ভালে,
0: আৰু
1: আপোনালোকৰ ভাল নহয়?
0: ভালে আছোঁ। অলপ দিনৰ বিৰতিত আমাৰ অনুষ্ঠানত অংশ ল'লে নহয় জানো?
1: হয় হয় হয়।
0: বাৰু, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই ভাবিছো এতিয়া ভাদ মাহ, কৰম পূজাৰ বতৰ,
0: হয়
1: তাকে ঝুমৰহৰীয়া এটি গীত শুনিম বুলি ভাবিছো।
0: নিশ্চয়,
1: জল চম্পা জল পৈদল পৈদল,
0: হয়
1: জুবিন গাৰ্গৰ কণ্ঠ।
0: হয় হয়, ঠিক আছে, এই গীতটি আমি শুনিব পাৰিম।
1: হয়, এই গীতটি মই মোৰ কেইজনমান ৰেডিঅ' বন্ধু আছে, তেওঁলোকলৈ আগবঢ়াব বিচাৰিছো।
0: নিশ্চয়,
1: এই ভাইকন মুণ্ডা, অমল আৰু বিমল বসুমতাৰী, শৰত আৰু নীলোৎপল দুৱৰা,
0: হয়
1: ৰুণু পাত্ৰ, বৰষা পানিকা আৰু আছে দেৱাশীষ হাজৰিকা, এইকেইজনলৈ মই এই গীতটি আগবঢ়াব বিচাৰিছো।
0: বাৰু, আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু গীতটি শুনাবলৈ লৈছো।
1: ধন্যবাদ
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফণীন গানে গানে
0: হয় নমস্কাৰ
1: নমস্কাৰ
0: হয় মই ধেমাজি জোনাই মিছা কিছাপুৰৰ পৰা বিমল বসুমতাৰ কৈ আছো ছাৰ
1: হয় বিমল বসুমতাৰী ডাঙৰ আমাৰ নিয়মীয়া শ্ৰোতা
0: হয় ছাৰ
1: হয় হয়
0: তেজপুৰ কেন্দ্ৰ শুনি খুব ভাল লাগে ছাৰ শুনি থাকোঁ
1: ধন্যবাদ হয় আমাৰ যি ফণীন গানে গানে সেইবাৰ এই অনুষ্ঠানৰ বাহিৰৰ অন্য অনুষ্ঠান শুনে চাগৈ
0: হয় ছাৰ শুনি থাকোঁ
1: নিশ্চয়
0: ফাইকন মুণ্ডা ৰমেশ পাত্ৰ আৰু আছে সন্ধিয়া ৰাণী গগৈ আৰু আছে বিনু গগৈ আৰু আছে অজিত কুমাৰ শৰ্মা চন্দ্ৰকান্ত টায়ে সোণাৰাম লালুং লগতে পুতুল বৰুৱা আৰু বিলপদ দুৱাৰা সকলোকে গীতটো উপহাৰ দিছো ছাৰ আৰু গাগে ৰাভা
1: নিশ্চয় এই গীতটি আমি শুনাবলৈ যত্ন কৰিম আৰু আপুনি কেনে ধৰণৰ কামত ব্যস্ত হৈ আছে
0: হয় ছাৰ মই দোকান আছে মই চিলাইৰ কাম কৰোঁ ছাৰ
1: নিশ্চয় আৰু সুন্দৰ আৰু এই কামখিনি বা এই কৰ্মখিনি আমাৰ যিসকল স্থানীয় লোক আছে সকলোৱে ইয়াত জড়িত হোৱাটো সকলোৰে পক্ষে ভাল গতিকে আপোনাক আপোনাৰ যিটো সাহস সেই সাহসৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আপুনি আকাশবাণী তেজপুৰত জড়িত হৈ ফোনটো কৰাৰ বাবে পুনৰ ধন্যবাদ জনাই গীতটি শুনাবলৈ লৈছোঁ
0: ধন্যবাদ ছাৰ
1: ধন্যবাদ

0: হেল্ল'
1: হেল্ল'
0: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানিগাৰ।
1: নমস্কাৰ
0: নমস্কাৰ,
1: মই ধেমাজি মাছখোৱাত যোৰ কথা দৰাখিলে কৈছোঁ। মোৰ নাম শ্ৰী দেৱদত্ত।
0: হয় হয়, দত্ত ডাঙৰীয়া, ভালে আছে আপুনি?
1: হয়, বৰ্তমান ভাল ছাৰ।
0: হয় হয়,
1: আপোনালোকৰ ভাল?
0: ভালে আছো। আৰু আমাৰ অনুষ্ঠানৰ পৰা আপুনি কি গীত শুনিব?
1: মই সংগীতা বৰঠাকুৰৰ কুঁৱলী আঁৰৰে ধাননি পথাৰৰ এই গানটি শুনিবলৈ অনুৰোধ কৰিছো।
0: বাৰু, এতিয়া আমাৰ যিহেতু বতৰ লাহে লাহে পৰিৱৰ্তন হবলৈ আৰম্ভ কৰিছে, আৰু ভাদ সোমাল মানে আৰু দুদিনৰ পিছত আহিন সোমাব। হয়, গতিকে শৰতৰ আগমন
1: অনুষ্ঠান যোগেদি আমাৰ শ্ৰোতা কেইজনমান নাম হেৰি অনাথা মহবাকুলা পৰিয়ালৰ নীলপল দুৱাৰা, শৰত দুৱাৰা,
0: ধন্যবাদ। আপোনালোকলৈ ধন্যবাদ জনাই গীতটি শুনাবলৈ লৈছো।
1: হয়, ধন্যবাদ।

0: ইমান ফলে শ্রোতাসকলে ফোনযোগে অনুরোধৰ গীতৰ অনুষ্ঠান ফোনিন কানে কানে শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ত্ৰৈলোক্য বৰাই আৰু প্ৰযোজনা কৰিলে ৰূপান্ত কুমাৰ দাসে।
1: এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এতিয়া শুনাবলৈ লৈছোঁ এটি বিশেষ অনুষ্ঠান, যুৱ প্ৰজন্মৰ কণ্ঠত ভূপেন হাজৰিকাৰ গীত।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মা আৰু মোৰ সতীৰ্থ
3: মই দিশা শইকীয়াই
2: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰে বিশেষ অনুষ্ঠান,
3: যাৰ কণ্ঠত অসমে নিজৰ মাটিৰ মানুহ, প্ৰকৃতি আৰু জীৱনৰ কথা শুনিছিল, যাৰ গীতত প্ৰতিফলিত হৈছিল অসমৰ আত্মা। তেওঁ আছিল আমাৰ সকলোৰে প্ৰিয় ডক্টৰ ভূপেন হাজৰিকা।
2: আজি তেওঁৰ জন্মৰ শতবৰ্ষ, সময়ৰ সোঁতত বহু বছৰ পাৰ হৈ গ'ল, কিন্তু তেওঁৰ অসমীয়া সংস্কৃতিত অৱদান আজিও ম্লান হোৱা নাই। বৰং এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ তেওঁৰ সুৰ, শব্দ আৰু আদৰ্শ বৈ আহিছে।
3: সেই চিৰসেউজ গীতসমূহক নতুন প্ৰজন্মৰ কণ্ঠত শুনাৰ এক বিশেষ প্ৰয়াসস্বৰূপে আজি আমাৰ শ্ৰোতাসকলৰ বাবে লৈ আহিছোঁ বিশেষ অনুষ্ঠান, যুৱ প্ৰজন্মৰ কণ্ঠত ভূপেন হাজৰিকাৰ গীত। আহক, যুৱকণ্ঠৰ সুৰত পুনৰ এবাৰ অনুভৱ কৰোঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ সেই অমলিন মাদকতা আৰু তেওঁৰ সৃষ্টিৰ চিৰন্তন বাৰ্তা।
2: এই বিশেষ অনুষ্ঠানটিত আমাৰ সৈতে উপস্থিত আছে যুৱ কণ্ঠশিল্পী ক্ৰমে দীক্ষিত মহন্ত, লনিস্মিতা দেৱী, ভাস্কৰ দাস আৰু ৰিমাশ্ৰী দাস।
3: আৰু বাদ্যযন্ত্ৰ

0: সংগত কৰিবলৈ উপস্থিত আছে ক্ৰমে হাৰমনিয়ামত প্ৰীতম নাথ আৰু তাবলাত ৰূপজ্যোতি বৰা।
1: আমি আমাৰ অনুষ্ঠানৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। আমি পোনপ্ৰথমে ভাস্কৰ দাস, তোমাক আমাৰ শ্ৰোতাসকলৰ প্ৰতি তোমাৰ চমু পৰিচয় আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ দাস, মোৰ ঘৰ মিলনপুৰ তেজপুৰত। বৰ্তমান মই দৰং মহাবিদ্যালয়ত গণিত বিভাগত অধ্যয়ন কৰি আছোঁ।
1: সুন্দৰ, অনুষ্ঠানৰ আৰম্ভণিতে ভাস্কৰ, তুমি ভূপেন হাজৰিকাৰ কোনটি গীত আমাৰ শ্ৰোতাসকলক শুনাব বিচাৰিবা?
2: মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মোৰ মৰমে মৰম বিচাৰি যায় গীতটি গাবলৈ

0: ধন্যবাদ।
1: খুব সুন্দৰ। এতিয়া আমি ৰিমাশ্ৰী তোমাৰ ওচৰলৈ আহিছোঁ। পোনপ্ৰথমে তোমাৰ পৰা তোমাৰ চমু পৰিচয়টো শুনিব বিচাৰিম।
2: নমস্কাৰ, মোৰ নাম ৰিমাশ্ৰী দাস। মই তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী আৰু মই আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱনজোৰা খ্যাতিয়ে যদি গীতটি গাবলৈ চেষ্টা কৰিলোঁ।

0: ধন্যবাদ।
1: খুবেই সুন্দৰ হৈছে ৰিমাশ্ৰী। এইবাৰ আমি দীক্ষিত মহন্ত, তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। তোমাৰ চমু পৰিচয়টি আমাৰ শ্ৰোতাসকললৈ প্ৰেৰণ কৰিবা।
2: নমস্কাৰ, মই দীক্ষিত মহন্ত। মোৰ ঘৰ বালিপুখুৰী তিনিআলি, তেজপুৰ। মই অসম ভেলী একাডেমীত শিক্ষক হিচাপে নিযুক্ত হৈ আছোঁ। ভূপেন হাজৰিকাদেৱৰ তোমাৰ দেখো নামপত্ৰ লেখা গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ।

0: ধন্যবাদ।
1: খুব সুন্দৰ। সুৰৰে যাত্ৰা যেন ক্ৰমাৎ অধিক মধুৰ হৈ উঠিছে। যুৱকণ্ঠৰ প্ৰতিটো সুৰত আজি পুনৰ প্ৰাণ পাই উঠিছে ডক্টৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতসমূহ। নতুন প্ৰজন্মৰ কণ্ঠত তেওঁৰ গীত শুনি এনে অনুভৱ হয় সময় সলনি হৈছে। ভূপেন হাজৰিকাৰ সৃষ্টিৰ প্ৰাসংগিকতা আৰু মাধুৰ্য আজিও একেই অমলিন। প্ৰিয় শ্ৰোতা, এতিয়া আমি ৰণিস্মিতা দেৱীৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আমি তোমাৰ পৰা তোমাৰ পৰিচয়টো জানিব বিচাৰিম।
2: নমস্কাৰ, মোৰ নাম ৰণিস্মিতা দেৱী আৰু মোৰ ঘৰ তেজপুৰত। বৰ্তমান মই পঢ়াৰ লগতে গানৰ চৰ্চা কৰি আছোঁ আৰু আজি ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা জনাই তেখেতৰ এটি গীত মই গাবলৈ চেষ্টা কৰিছোঁ।

0: খুবেই সুন্দৰ হৈছে লোনিস্মিতা। এতিয়ালৈকে আপোনালোকে শুনিলে আমাৰ প্ৰতিগৰাকী যুৱ শিল্পীৰ কণ্ঠত ভূপেন দাৰ একোটাকৈ কালজয়ী গীত। প্ৰতিটো কণ্ঠই যেন তেওঁৰ সৃষ্টিৰ একোটা সুকীয়া ৰং আমাৰ মাজলৈ কঢ়িয়াই আনিলে। এইবাৰ সেই পৃথক পৃথক কণ্ঠ একেলগ হৈ সৃষ্টি কৰিব এক অনন্য সুৰৰ সমাহাৰ। আহক, এইবাৰ আমি আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত হোৱা প্ৰতিগৰাকী যুৱ শিল্পীৰ সমবেত কণ্ঠত শুনো ডক্টৰ ভূপেন হাজৰিকাৰ মন পৰসা গীত।
1: ককাই, অসমৰ আকাশত সেইয়া কাকতৰ চিলা নে বৰদৈ চিলা?

এটা শতিকা পাৰ হৈ গ'লেও ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ সুৰ আজিও যুৱ প্ৰজন্মৰ কণ্ঠত একেদৰে সজীৱ। এয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ কালজয়ী শক্তি।

0: আজিৰে বিশেষ অনুষ্ঠান যুৱ প্ৰজন্মৰ কণ্ঠত ভূপেন হাজৰিকাৰ গীতক সাফল্যমণ্ডিত কৰি তোলা আমাৰ সকলো যুৱ শিল্পী আৰু সংগীতজ্ঞলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা। আমাৰ সৈতে উপস্থিত আছিলে যুৱ কণ্ঠশিল্পী ক্ৰমে দীক্ষিত মহন্ত, লৰিস্মিতা দেৱী, ভাস্কৰ দাস, ৰিমাশ্ৰী দাস আৰু বাদ্যযন্ত্ৰত সংগত কৰিবলৈ উপস্থিত আছিল ক্ৰমে হাৰমনিয়ামত প্ৰীতম নাথ আৰু তবলাত ৰূপজ্যোতি বৰা। আপোনালোকৰ কণ্ঠ আৰু সুৰে আজি অনুষ্ঠানটো সঁচাকৈয়ে অধিক সুন্দৰ কৰি তুলিলে।
1: ধন্যবাদ।
0: ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজত শাৰীৰিকভাৱে নাথাকিলেও তেওঁৰ গীত, তেওঁৰ চিন্তা আৰু তেওঁৰ আদৰ্শ আমাৰ মাজত সদায় জীয়াই থাকিব। ভূপেন দাৰ গীত বাজি থাকক, যুৱ কণ্ঠত তেওঁৰ সুৰ বৈ থাকক আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ সৃষ্টিৰ এই যাত্ৰা অব্যাহত থাকক। এই আশাৰে আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ দিশা শইকীয়াই ইমানতে বিদায় মাগিছোঁ। আজি অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
2: এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ বুধবাৰে আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-যোগে। কাইলৈ আমাৰ বিয়লি অধিৱেশন মুকলি কৰা হ'ব 5:25 মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 MHz-ত। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল ৰাজু গগৈ, প্ৰতীক্ষা খনিকৰ আৰু নৱজ্যোতি ৰাভা, ট্ৰেন্সমিটাৰত নিৰঞ্জন।